আকাশবাণী তেজপুৰ, আজি শুক্ৰবাৰ, 1433 ভাস্কৰাব্দৰ, জেঠ মাহৰ আজি 14 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ মে' মাহৰ 29 তাৰিখ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

0: পাছে যদি বুজাৰ ভুলত বা আন কোনো কাৰণত সি পুনৰ এবিধ এৰি শেষৰবিধ কামৰ আলম লয়, তেনেহ'লে সংসাৰত উদগতি কৰা তাৰ পক্ষে টান হয়। এতেকে যি কামত যাৰ ৰতি থাকে, সেই কামহে সি জীৱনত ব্যৱসায় কৰি লোৱা উচিত। যাৰ কৃষিত ৰতি সি কৃষি, যাৰ বেপাৰত ৰতি সি বেপাৰ, আৰু যাৰ বিষয়ত ৰতি সি বিষয় গ্ৰহণ কৰা উচিত। কৃষি ভালপোৱা মানুহে বিষয় বা বিষয় ভালপোৱা মানুহে কৃষি গ্ৰহণ কৰিলে অসংগত আলমৰ আশ্ৰয় লোৱা হয়। সৰহ লাভৰ আশাত মনে নধৰা বৃত্তি গ্ৰহণ কৰিলে মানুহে কেতিয়াও সংসাৰত উদগতি কৰিব নোৱাৰে। ঘূৰণীয়া ফুটাত শিৰ পতা ঠিলা কেতিয়াও খাপ খাই নবহে। কাম বাছি লওঁতে আৰু এটা কথালৈ মন কৰা উচিত। কৰ্মীৰ পক্ষে যশস্যা এটা প্ৰবল উদগতি। যি কামত মানুহে যশস্যা পায়, সেই কামটো কৰিবলৈ তাৰ ধাউতি বাঢ়ে। যশস্যাই মানুহৰ এগুণ উৎসাহ চাৰিগুণ কৰে। কিন্তু সকলো কামৰ যশস্যা সকলোৱে ভাল নাপায়। কোনোৱে বেজালিৰ যশস্যা ভাল নাপায়, কোনোৱে বাঢ়ৈয়ালিৰ যশস্যা ভাল নাপায়, কোনোৱে খনিকৰালিৰ যশস্যা ভাল নাপায়। পাছে যদি বেজালিৰ যশস্যা ভাল নোপোৱা মানুহজনে বেজালি বৃত্তি গ্ৰহণ কৰে, তেনেহ'লে সেই কামত তাৰ ধাউতি হ'ব নোৱাৰে, আৰু ধাউতি নহ'লে কাম ভাল নহয়। এতেকে যি যি কামৰ যশস্যা ভাল পায়, সি সেই কামটোহে বৃত্তি কৰি লোৱা উচিত। সংসাৰত মানুহ বোলাবলৈ আৰু সুখে সুকলমে দিন নিয়াবলৈ মানুহক ধন লাগে। বিনা ধনে সম্পদ লাভ কৰিব নোৱাৰি। যি ধনৰ দুখীয়া, সি মান মৰ্যাদা সকলোৰে দুখীয়া। সি সংসাৰত ডাঙৰ কাম কৰি নাম জ্বলা উচাৰি নিজেই অশেষ কষ্টেৰে জীৱন কটায়। সেই দেখি বৃত্তি বাছি লওঁতে ধন হোৱা বৃত্তি লোৱা উচিত। ধন উপাৰ্জন নিজে এটা শিক্ষাৰ বিষয় নহয়, ই বৃত্তি আৰু বৃত্তিৰ লগৰীয়া বস্তু। বিদ্যাবন্ত মানুহে বুদ্ধিৰে বৃত্তি চলালে ধন হয়। বেপাৰ, কৃষি আৰু ৰজাঘৰীয়া বিষয় এই তিনি শ্ৰেণীৰ ভিতৰত বৃত্তিবিলাক ধন হোৱা বা অৰ্থকাৰী বৃত্তি। অৰ্থকৰী বৃত্তিবিলাকৰ ভিতৰত কিছুমান সহজ আৰু কিছুমান অসহজ আছে। অসহজবিধৰ বৃত্তি পৰাপক্ষত গ্ৰহণ কৰা উচিত নহয়। অসহজ বৃত্তিয়ে মানুহক অসহজ কামলৈ নিয়ে। বেপাৰ, কৃষি আৰু ৰজাঘৰীয়া বিষয় এই তিনি শ্ৰেণীৰ ভিতৰত বৃত্তিবিলাক ধন হোৱা বা অৰ্থকৰী বৃত্তি। অৰ্থকৰী বৃত্তিবিলাকৰ ভিতৰত কিছুমান সহজ আৰু কিছুমান অসহজ। অসহজবিধৰ বৃত্তি পৰাপক্ষত গ্ৰহণ কৰা উচিত নহয়, কাৰণ অসহজ বৃত্তিয়ে মানুহক অসহজ কামলৈ নিয়ে। অসহজ কাম কৰি অৰ্বুদ অৰ্থ ঘটিলেও সুখ্যাতি বা পুৰুষালি নাই, আৰু মনতো নিভাজ সন্তোষ নপজে। যি বৃত্তি চলাওঁতে নিচ বা নিন্দনীয় কাম কৰিব লাগে, সেই বৃত্তি অসহজ, আৰু যি বৃত্তিত তেনেকুৱা কাম কৰিব নালাগে, সেই বৃত্তি সহজ। যি বৃত্তি চলালে দেশৰ বা সমাজৰ উপকাৰ হয়, সেইবোৰ সহজ বৃত্তি। বৃত্তি বাছি লওঁতে তেনে বৃত্তিহে আমি বাছি লোৱা উচিত।
1: আজিৰ মুকুতামালা সত্যনাথ বৰাৰ ৰচনাৰ পৰা লোৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক তাছৰিন আলী ৰেহমান আৰু সংগীতসকলৰ কণ্ঠৰ জিকিৰ।

জিকিৰ শুনিছে তাছৰিন আলী ৰহমান আৰু সংগীতবৃন্দৰ কণ্ঠত। শিল্পীসকলৰ কণ্ঠত এইবাৰ শুনোৱা হওক এটি জাৰি।

তাছৰিন আলী ৰহমান আৰু সংগীসকলৰ কণ্ঠৰ জাৰি শুনিলে, শিল্পীসকলৰ কণ্ঠৰ এইবাৰ শুনক জিকিৰ।

0: তাছৰিন আলী ৰহমান আৰু সংগীসকলে গোৱা জিকিৰ শুনিলে। সংগীসকল আছিল মিঠুৰাণী অধিকাৰী চৌধুৰী, অঞ্জলি দাস আৰু পিনাজ হক চৌধুৰী। বাদ্য সংগত কৰিলে দোতাৰাত নয়নজ্যোতি মজুমদাৰে।
1: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী .gov.in নতুন ভাৰত ন ৰূপত আকাশবাণী।

0: অসমীয়া ভাঙনি।
1: বিশাল ব্ৰহ্মপুত্ৰ নদৰ পাৰত অৱস্থিত তেজপুৰত বহি মই এই কথাকেই সাৰ লিখিছো। তেজপুৰ পুৰণিকালত শোণিতপুৰ নামে জনাজাত। এই শোণিতপুৰ দৈত্যকুলৰ ৰজা বাণাসুৰৰ ৰাজধানী আছিল। বাণৰ জীয়াৰী উষাক অনিৰুদ্ধই বিয়া কৰাই সন্তসকলে হৰিহৰৰ ৰণ ক'ত হৈছিল সেই ঠাইডোখৰ এতিয়াও দেখুৱাব পাৰে। অসম এখন মনোহৰ শস্য শ্যামলা দেশ। ঠায়ে ঠায়ে নৈৰ দাঁতিত প্ৰাকৃতিক দৃশ্য ইমান সুন্দৰ যে পৃথিৱীৰ কোনো ঠাইৰ প্ৰাকৃতিক দৃশ্যই তাক চেৰ পেলাব নোৱাৰে। টেমছ নৈৰ পাৰৰ জাকজমক মনোমুগ্ধকৰ দৃশ্য মই দেখিছো, কিন্তু আজি মই যি মহানদৰ পাৰত বহি এই কথাকেইষাৰ লিখিছো তাক প্ৰকৃতি দেৱীয়ে হাত উজাৰি যি সৌন্দৰ্যৰে সজাইছে এনে সৌন্দৰ্য আন ক'তো দেখা বুলি মোৰ মনত নপৰে। অসমৰ প্ৰত্যেকগৰাকী তিৰোতা জন্মাৱধি বোৱনী। যি ছোৱালীয়ে বব কাটিব নাজানে তেওঁ গৃহিণী হবলৈ আশাই কৰিব নোৱাৰে। অসমৰ তিৰোতাই ফুল বাচি কাপোৰত পৰীৰ কাহিনী তুলিব পাৰে। মই শ্ৰীযুত তৰুণৰাম ফুকন ডাঙৰীয়াৰ আলহী হৈ আছিলোঁ। তেওঁ মোক অসমীয়া তিৰোতাৰ কাপোৰ বোৱাৰ পাৰদৰ্শিতাৰ নিদৰ্শনস্বৰূপে যি পুৰণি কাপোৰ দেখুৱাইছিল সি অতুলনীয়। সেই ধুনীয়া সুন্দৰ চানেকিবোৰ দেখি ভাৰতৰ অতীত গৌৰৱ আৰু লুপ্ত শিল্পৰ কথা সোঁৱৰি মই নীৰৱে চকুলো নুটুকি নোৱাৰিলোঁ। আজি ভাৰতত সুন্দৰ মিহি বিদেশী শাৰীবোৰত সেই চকুজোৰোৱা স্নিগ্ধ মনোমোহা নানা বৰণৰ বিচিত্ৰ সমাৱেশ ক'ত? আগেয়ে গছ লতা আদিৰ পৰা অসমত যি ৰং উৎপন্ন হৈছিল আজিকালি সেই ৰং পাবলৈ নাই, লুপ্ত হ'ল। অসম ইংৰাজ শাসনৰ তললৈ অহাৰে পৰা ইয়াৰ তিৰোতাসকলে সূতা কাটিবলৈ এৰি দিলে আৰু সেইদৰে অভিশপ্ত হৈ বিদেশী সূতাৰে কাপোৰ ববলৈ ধৰিলে। এতিয়া অসমীয়া তিৰোতাসকলে কাপোৰ বৈ যি অলপ অচৰপ লাভ কৰে তাৰ সকলোখিনি বিদেশী সূতা কিনোতে খৰচ হয়। আজিকালি যি শাৰী কাপোৰ দেখিছোঁ তাক মই দেখা সুন্দৰ আৰু ধুনীয়া চানেকীৰ পুৰণি কাপোৰৰ লগত মুঠেও তুলনা কৰিব নোৱাৰি। অসমৰ দেশহিতৈষী কৰ্মীসকলে কৰ্তব্য কাম কৰিবলৈ যদি চেষ্টা কৰে তেনেহ'লে স্বদেশী বিস্তাৰত অসম মুখ্য হৈ উঠিব। ইয়াৰ তিৰোতাসকলে তেওঁলোকৰ নিজৰ আৱশ্যকতকৈ বহুত বেছি বব পাৰে। বৰ্তমান 1,20,000 বিঘা মাটিত কপাহৰ খেতি হয়। একো বিঘাত গড়ে 22 খেৰকৈ কপাহ হয়, কিন্তু ইয়াতকৈ বেছি পৰিমাণে কপাহ উৎপন্ন কৰিব পাৰি। মই ইয়াত অতি সুন্দৰ দীঘল অহিয়া কাপোৰ দেখিবলৈ পাইছোঁ। অন্ধ্ৰপ্ৰদেশৰ দৰে অসমৰো প্ৰায় পৰিয়ালত এতিয়াও ধুনীয়া মিহি সূতা কটাৰ প্ৰচলন আছে। অসমীয়া মানুহৰ সময়ৰ অভাৱ নাই বুলি সকলোৱে স্বীকাৰ কৰে। অসমত যতৰ সাজিবলৈ উপযোগী কাঠৰ অভাৱ নাই। আশা কৰোঁ স্বদেশী বিষয়ত অসমে উন্নতিৰ জখলাই দি উঠি ওখ ঠাই পাবগৈ। কানি খোৱা অভ্যাস অসমৰ বাবে অভিসম্পাদস্বৰূপ, কিন্তু কু ৰীতিনীতিৰ বিৰুদ্ধে ভাৰতব্যাপী যি আন্দোলন চলিছে তাৰ ফলত সেই অভ্যাস বহুতো কমিছে বুলি শুনিছোঁ। শুনিবলৈ পাইছোঁ যে মোৰ হিন্দ স্বৰাজ নামে কিতাপত মই ভুলক্ৰমে অসমীয়াক পিণ্ডাৰী আৰু আন আন জংঘলী জাতিৰ শাৰীত থোৱা কথাটো কিছুমান চৰকাৰী বিষয়ে অসমীয়াক সোঁৱৰাই দিছে। সেইবাবে অসমীয়া ৰাইজৰ আগত মোৰ ভুল স্বীকাৰ কৰিছোঁ। যি অসমীয়া ভাৰতবৰ্ষৰ আন যিকোনো ঠাইৰ লোকৰ দৰেই সভ্য, তেনে অসমীয়া সম্পৰ্কে এনে কথা লিখি মই ঘোৰ অন্যায় কৰিছিলোঁ। তেওঁলোকৰ লেখত ল'বলগীয়া সাহিত্য আছে, তাৰে কিছুমান পুৰণি সাঁচিপাতত লিখা পুথি আৰু সেই পুথিবিলাক নানান বৰণৰ চিত্ৰেৰে শোভিত হৈছে। এইবিলাক অতি পুৰণি। অসমীয়া তিৰোতা পাকৈত বোৱনী হোৱাত পিন্ধা কাপোৰত কম খৰচতে সৌন্দৰ্যৰ লগতে অংগাবৰণৰ উদ্দেশ্যৰ অপূৰ্ব সমন্বয় কৰিছে। মণিপুৰৰ যুদ্ধৰ সময়ত মণিপুৰৰ সেনাপতিৰ প্ৰতি ইংৰাজ চৰকাৰৰ বিষয়াসকলৰ ব্যৱহাৰ সমৰ্থন কৰি ইংৰাজী 1890 চনত মৃত ছাৰ জন গষ্টে যি বিৱৰণী লিখিছিল তাকে পঢ়ি অসমীয়া জাতিৰ বিষয়ে মোৰ ভুল ধাৰণা হয়। মই বুৰঞ্জীৰ মনোযোগী ছাত্ৰ নহওঁ, গতিকে অসমীয়া জাতি জংঘলী বুলি এটা ধাৰণা তেতিয়াৰে পৰা মোৰ মনত ৰৈ যায় আৰু তাকে মই 1908 চনত লিখোঁ। যি কি নহওক, মোৰ এই ভুল ফেৰিয়ে গৰ্মন্তৰ বিষয়া কিছুমানৰ মনত সন্তোষ দিছিল আৰু শ্ৰোতাসকলৰ আগত মই যেতিয়া মোৰ এই ভুল স্বীকাৰ কৰোঁ তেতিয়া তেওঁবিলাকে শুনি বৰ আনন্দ পালে আৰু লগে লগে মোৰ অসমীয়া ভনীসকলৰ স্বাভাৱিক সৰল সৌন্দৰ্যৰ শলাগ ল'বলৈ আৰু তেওঁবিলাকক ভাৰতবৰ্ষৰ সেৱাত আৰু স্বদেশী কাৰ্যত ব্ৰতী কৰিবলৈ মোক সুন্দৰ সুযোগ দিলে। মই ইয়াত উল্লেখ কৰিবলৈ পাহৰা উচিত নহয় যে অসমত 78 জন অসমীয়া উকিলৰ ভিতৰত 15 জনে ওকালতি ব্যৱসায় স্থগিত ৰাখিছে। সম্ভৱতঃ ভাৰতবৰ্ষৰ ভিতৰত শতকৰা হিচাপে এইটো ঊৰ্ধতম সংখ্যা। শেষত সকলো সভাতে কোনো গোলমাল নোহোৱাকৈ কাৰ্য চলোৱাত কংগ্ৰেছ কমিটিবিলাকক মই শলাগিছো। প্ৰত্যেকখন সভা অতি সন্তোষ

0: জনক আৰু শৃংখলাবদ্ধ প্ৰণালীৰে একো হাই উৰুমি নোহোৱাকৈ তেওঁলোকে চলাইছিল।
1: মনোৰম অসম শীৰ্ষক প্ৰবন্ধটি শুনিলে, এই প্ৰবন্ধটি য়ং ইণ্ডিয়াৰ 1921 চনৰ 1 ছেপ্টেম্বৰৰ সংখ্যাত প্ৰকাশ হৈছিল। আজিলৈ গান্ধী প্ৰসংগ ইমানেই।

গান্ধী প্ৰসংগ অনুষ্ঠানটিৰ প্ৰযোজনা আছিল অজয় কুমাৰ বৰাৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক এটি ভজন, শিল্পী হৰিওম শৰণ।

নিশা 10 বজাত ডক্টৰ ভূপেন হাজৰিকাৰ জন্মশতবৰ্ষ উপলক্ষে বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। নিশা 9:30 বজাত জীৱনৰ দিশবাণী অনুষ্ঠানত অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক প্ৰধান তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুলধৰ শইকীয়াৰ অনাতাঁৰ আত্মজীৱনীৰ ষষ্ঠ খণ্ড, সাক্ষাৎ গ্ৰহণ তপন দত্তৰ, প্ৰযোজনা ভাস্কৰ জ্যোতি গগৈৰে। নিশা 8:02 বজাত উপন্যাস পাঠ অনুষ্ঠানত দিলীপ ফুকনৰ উপন্যাস জলপদুমৰ পাঞ্চৈৰ দ্বিতীয় খণ্ড, পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। সন্ধিয়া 6:40 বজাত তাছৰিন আলী ৰহমান আৰু সংগীবৃন্দৰ কণ্ঠৰ জিকিৰ। দিনৰ 12:30 বজাত আইদৰ বুলনিৰ লগ পাওঁ আহক শিতানত কণ্ঠশিল্পী ললিতা দাসৰ সৈতে হোৱা সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ ৰুণামণি বৰাৰ। দিনৰ 11:30 বজাত আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত বেংকিং খণ্ডত কৰ্মসংস্থাপনৰ সুবিধা, এই বিষয়ে কৰ্ণিকা ডেকাৰ সৈতে কথা পাতিব শ্ৰুতি ডেকাই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। পুৱা 9:20 বজাত প্ৰভাতী তৰংগ অনুষ্ঠানত উপস্থিত থাকিব ৰিউমেটলজি আৰু ক্লিনিকেল ইমিউনলজিৰ বিশেষজ্ঞ চিকিৎসক ডাক্তৰ প্ৰদীপ কুমাৰ শৰ্মা। অনুষ্ঠানটিৰ আগধৰিব ইন্দ্ৰজিৎ দাসে।

পুৱা 6:55 জ্ঞান বিজ্ঞান, পুৱা আৰু সন্ধিয়া 7 নিয়োগ বাতৰি, 7:15 আজি পুৱা প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ, পুৱা 7:30 অনিমা চৌধুৰীৰ কণ্ঠৰ গীত, 8:30 গীতিমালিকাৰ শিল্পী বঞ্জস্না বৰুৱা, অপূৰ্ব বেজবৰুৱা, পাপৰি বৰকাকতি, দীনবন্ধু চহৰীয়া আৰু পৰি বৰদলৈ, 9:15 জিলাৰ ৰেহৰূপ, 10:30 ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ, 11:05 পৰাগমালা লাইভ, 12:15 হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠান, 1:10 আৰু সন্ধিয়া 7:45 ৰাণী দাসৰ কণ্ঠৰ আধুনিক গীত, 1:20 পুৱাল চন্দ্ৰ বৰা আৰু সংগীবৃন্দৰ কণ্ঠৰ ওজাপালি, 1:35 বাদ্য সংগীতৰ অনুষ্ঠানত পৱন ৰাছেলীৰ স্পেনিছ গীটাৰ বাদন, 1:50 গিৰিজা দাসৰ কণ্ঠৰ লোকগীত, 8:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান।

বিয়লি 3:15 নেপালী অনুষ্ঠান, 3:45 কাৰ্বি অনুষ্ঠান, 4:30 বড়ো অনুষ্ঠান। বিয়লি 5:25 সংস্কৃত ভাষা শিক্ষাৰ পাঠ, পাঠযোগিতাই শিক্ষা দিছে ৰজনীকান্ত দেৱশৰ্মাই। 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত নৱম শ্ৰেণীৰ ইংৰাজী ব্যাকৰণৰ পাঠ যুগুতাই আগবঢ়াব অৰুণিমা দেৱীহে। সন্ধিয়া 6:10 কৃষিজগত অনুষ্ঠানত মৌ পালন স্বাৱলম্বনৰ সম্ভাৱনাময় পথ, এই সম্পৰ্কে আলোচ কৰিব ডক্টৰ হিমাদ্ৰী ৰাভা আৰু খেমৰাজ গৌতমে। আত ধৰিব ভাস্কৰ জ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 7:05 বৃন্দগান, 7:20 আকৌ শুনো আহক। 7:35 পুৱালীৰ সুৰ অনুষ্ঠানত ননী ৰাভা আৰু সংগীবৃন্দৰ কণ্ঠৰ ৰাভা গীত।

0: নিশা 8:20 ডক্টৰ দীপাঞ্জলি মেধি দাসৰ ইংৰাজী কথিকা ষ্ট্ৰেছ দ্য এনিমি উইডিন, 8:30 আধুনিক গীতৰ অনুষ্ঠান, নিশা 9:00 চিত্ৰগীত। অনুষ্ঠান পৰিস্থিতি ইমানেই।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্রোতার কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
0: আকাশবাণী গুৱাহাটীত অসমীয়া, চাহ জনগোষ্ঠীয় ভাষা, বড়ো, কাৰ্বি আৰু নেপালী ভাষাৰ বাবে অংশকালীন ভিত্তিক প্ৰয়োজন হোৱা ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষা 31 মে দেওবাৰে অনুষ্ঠিত হ'ব। কটন বিশ্ববিদ্যালয়ৰ নিউ একাডেমিক বিল্ডিঙত 10:00 আৰম্ভ হ'ব লগা এই পৰীক্ষাৰ প্ৰৱেশ পত্ৰ প্ৰাৰ্থীসকললৈ মেইলযোগে প্ৰেৰণ কৰা হৈছে। যিসকল প্ৰাৰ্থীয়ে এতিয়ালৈকে প্ৰৱেশ পত্ৰ মেইলযোগে পোৱা নাই, তেখেতসকলক আমাৰ কেন্দ্ৰৰ সমন্বয় শাখাৰ সৈতে যোগাযোগ কৰিবলৈ জনোৱা হ'ল। প্ৰাৰ্থীসকলৰ সুবিধাৰ অৰ্থে পৰীক্ষাৰ সবিশেষ আমাৰ কেন্দ্ৰৰ ফেচবুক পেজতো আপলোড কৰা হৈছে। পৰীক্ষালৈ আহোঁতে প্ৰাৰ্থীসকলে এই প্ৰৱেশ পত্ৰৰ লগতে এখন ফটো পৰিচয় পত্ৰ অনাটো বাধ্যতামূলক।

0: তেওঁ কৈছিলে যে আচ্ছা জীৱনটোৱে এনেকুৱা, সদায় প্ৰত্যাহ্বানবিলাক আহিলে কেতিয়াও পিছ হুহুকি যাব নালাগে, পিছ হুহুকি গ'লে আপুনি জীৱনটোৰ আচল মাধুৰ্য নাপাব।
1: চৌব্বিশ এপ্ৰিল শুকুৰবাৰৰ পৰা জীৱনৰ দীঘবাণী অনুষ্ঠানত ধাৰাবাহিকভাৱে প্ৰচাৰিত
2: অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক প্ৰধান আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুল শইকীয়াৰ অনাতাঁৰ আত্মজীৱনী। মুঠ ছটা খণ্ডত প্ৰচাৰিত হ'বলগীয়া এই অনুষ্ঠানৰ প্ৰচাৰৰ সময় নিশা 9:30 বজাত।
1: শুনিবলৈ নাপাহৰিব শুকুৰবাৰে নিশা 9:30 বজাত।
3: জনসাধাৰণৰ স্বাস্থ্য সজাগতাৰ দিশত এপ'ল' এক্সেল কেয়াৰ হস্পিটেলৰ সহযোগত আকাশবাণী গুৱাহাটীৰ অনন্য প্ৰয়াস। আজি প্ৰভাতী তৰংগ অনুষ্ঠানৰ অতিথি ৰিউমেটলজি আৰু ক্লিনিকেল ইমিউনলজিৰ বিশেষজ্ঞ চিকিৎসক ডাক্টৰ প্ৰদীপ কুমাৰ শৰ্মা। গাউট, আৰ্থ্ৰাইটিছ আৰু ৰোগ প্ৰতিৰোধ সম্পৰ্কীয় বিভিন্ন কথা বিতংকৈ জানিবলৈ শুনিবলৈ নাপাহৰিব প্ৰভাতী তৰংগ ইন্দ্ৰজিৎ দাসৰ সৈতে আজি পুৱা 9:20 বজাৰ পৰা মহাবাহু শাখাত, একে সময়তে

0: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্রবাল কুমার শর্মায়।
1: নিতিনল ধাতু। নিতিলনক মেমরি মেটেল বা স্মরণশীল ধাতু বুলিও জনা যায়। ই এবিধ সংকৰ ধাতু। এইবিধ সংকৰ ধাতুৱে উষ্ণতাৰ পৰিৱৰ্তনৰ লগে লগে নিজৰ আকৃতি সলনি কৰে আৰু পূৰ্বৰ উষ্ণতালৈ আনিলে আকৌ আগৰ অৱস্থা ঘূৰাই আনিব পাৰে। বৰ্তমান এই পদাৰ্থবোৰৰ বিশেষ ধৰ্মৰ কাৰণে চিকিৎসা বিজ্ঞানৰ পৰা আৰম্ভ কৰি মহাকাশ বিজ্ঞানলৈকে ব্যাপকভাৱে ব্যৱহাৰ কৰিবলৈ লোৱা হৈছে। নিতিনল হ'ল নিকেল আৰু টিটেনিয়ামৰ সংকৰ ধাতু। 1962 চনত আমেৰিকাৰ নেভেল অৰ্ডিনেন্স লেবৰেটৰীৰ বিজ্ঞানী উইলিয়াম বুয়েলাৰে নিতিনল আৱিষ্কাৰ কৰিছিল। নিতিনল শব্দটোও আহিছে ইয়াত থকা ধাতুৰ নাম আৰু আৱিষ্কাৰ হোৱা ঠাইখনৰ পৰা। অৰ্থাৎ নিতিনল শব্দটোৰ সম্পূৰ্ণ নামটো হৈছে নিকেল টাইটেনিয়াম আৰু নভেল অৰ্ডিনেন্স লেবৰেটৰী, য'ত ইয়াক আৱিষ্কাৰ কৰা হৈছিল। 1962 চনত ইয়াক নেভেল অৰ্ডিনেন্স লেবৰেটৰীৰ বিজ্ঞানী উইলিয়াম বুয়েলাৰে আৱিষ্কাৰ কৰে। অৱশ্যে তাৰ বহু আগতেই 1938 চনত আমেৰিকাৰ এলডেন গ্লেনিঞ্জাৰ আৰু চি ভি মুৰাডিয়াম আৰু ৰাছিয়াৰ চি ভি কুৰ্ডিয়ুমোভে পিতলৰ আকৃতি মনত ৰাখিব পৰা ধৰ্মটো লক্ষ্য কৰিছিল। নিতিলনৰ আৱিষ্কাৰে এনেধৰণৰ বিভিন্ন সংকৰ ধাতুৰ প্ৰস্তুতি আৰু প্ৰয়োগৰ সম্ভাৱনাৰ দুৱাৰ মুকলি কৰে। বৰ্তমান ল' সীহ, ল' নিকেল, নিকেল এলুমিনিয়াম, ইণ্ডিয়াম কেডমিয়াম, তাম, দস্তা, ল' আদি বিভিন্ন সংযুতিৰ স্মৰণশীল ধাতু প্ৰস্তুত কৰা হৈছে। শংকৰ ধাতুৱে উষ্ণতাৰ তাৰতম্য অনুসৰি তাৰ হেৰাই যোৱা আকৃতি ঘূৰাই পোৱা পৰিঘটনাটো আকৃতিৰ স্মৃতি প্ৰভাৱ বা শ্বেপ মেমৰি ইফেক্ট চমুকৈ SME বোলা হয়। ধাতু আৰু ইহঁতৰ শংকৰ ধাতুবোৰ ক্ৰিষ্টেলৰ দৰে পদাৰ্থৰ কাৰণে ইহঁতৰ কণাবোৰৰ নিৰ্দিষ্ট জিঅ'মেট্ৰিক গঠন থাকে। শংকৰ ধাতুৱে পূৰ্বৰ আকৃতি পুনৰ ধাৰণ কৰিব পৰা প্ৰক্ৰিয়াটোৰ গুৰিতে আছে মাৰ্টেনচিটিক ৰূপান্তৰ নামৰ এটা পৰিৱৰ্তন। এই পৰিৱৰ্তনত পদাৰ্থ ইয়াৰ মূল ক্ৰিষ্টেলৰ গাঁথনিৰ পৰা এক নতুন গাঁথনিলৈ ৰূপান্তৰ হয়। পূৰ্বৰ মূল গাঁথনিটোক আষ্টেনাইট গঠন বা বিটা দশা বা বিটা ফেজ বোলা হয়। ৰূপান্তৰ ঘটি সৃষ্টি হোৱা নতুন গাঁথনিটোক মাৰ্টেনচাইট দশা বা মাৰ্টেনচাইট ফেজ বোলা হয়। এই ৰূপান্তৰ ওলোটা দিশতো ঘটিব পাৰে। এই ক্ষেত্ৰত নিম্ন উষ্ণতাত বিকৃত হোৱা মাৰ্চেণ্টাইজ দশাই উত্তাপ কৰাৰ ফলত উচ্চ উষ্ণতাৰ মূল গাঁথনিটো লাভ কৰে। এনেবোৰ শংকৰ ধাতু বিভিন্ন ক্ষেত্ৰত প্ৰয়োগ কৰা হৈছে। এই পদাৰ্থবোৰ মহাকাশযান, জেট বিমান, জাহাজ, ছাবমেৰিন আদিত বিশেষ কামত ব্যৱহাৰ কৰা হৈছে। এনেবোৰ ক্ষেত্ৰত নিতিলনৰে তৈয়াৰী কানেক্টৰ, কাপলিং আদি ব্যৱহাৰ কৰা হয়। মানৱবিহীন মহাকাশযানত জীৱবৈজ্ঞানিক পৰীক্ষা নিৰীক্ষা নিয়ন্ত্ৰণ কৰাৰ বাবে দৰকাৰী এবিধ এক্সুৱেটৰ এনে শংকৰ ধাতুৰ পৰা তৈয়াৰ কৰা হৈছে। চিকিৎসা বিজ্ঞানত নিতিলনৰ ব্যৱহাৰ দিনক দিনে বাঢ়ি আহিবলৈ ধৰিছে। শৰীৰৰ ভগা হাড়, গাঁঠি আদি নিতিলনৰ প্লেট, বল আদি লগাই চিকিৎসা কৰা হয়। দন্ত চিকিৎসাত নিতিলনৰ তাঁৰ আৰু প্লেট, কৃত্ৰিম হৃদযন্ত্ৰৰ সংকোচিন পেশী তৈয়াৰ কৰাটো আৰু জন্ম নিৰোধক যতনতো নিতিনল ব্যৱহাৰ কৰা হৈছে। নিতিনল ধাতুৰে তৈয়াৰী হেৰিংটন ৰড নামৰ এবিধ দণ্ড ৰাজহাড়ৰ চিকিৎসাত অতি সফলতাৰে প্ৰয়োগ কৰা হৈছে। নিতিনলৰ অতিশয় মিহি তাৰেৰে তৈয়াৰী জালিকা বা চালনী শৰীৰৰ গোটমৰা তেজ পৃথক

0: কৰিবলৈও ব্যৱহাৰ কৰা হৈছে। এই কামত নিতিলনৰ অতিশয় মিহি তাৰেৰে তৈয়াৰী সূক্ষ্ম জালিকা এখন চেঁচা কৰি এডাল পোন তাৰেৰে আকাৰত গঢ় দিয়া হয়। সেই তাঁৰডাল কেথেটাৰৰ সহায়ত শিৰাৰ মাজেদি সুমুৱাই হৃদযন্ত্ৰলৈ নিয়া হয়। শৰীৰৰ উত্তাপত তাঁৰডালে পুনৰ জালিকাৰ ৰূপ ধাৰণ কৰে আৰু ই তেজৰ গোট মৰা অংশ চেকি পৃথক কৰি দিয়ে। তেজখিনি চেকাৰ পাছত পুনৰ উষ্ণতা কমাই আনি জালিকাখন তাঁৰত পৰিণত কৰি উলিয়াই অনা হয়। এই পদ্ধতিৰে সৰু ল'ৰা ছোৱালী আৰু কেঁচুৱাৰ জন্মগত ৰক্তপ্ৰবাহ মেমেজালিও দূৰ কৰিব পৰা গৈছে। আন এটা পৰীক্ষাত স্মৰণ শক্তিযুক্ত ধাতুৰ অতিশয় ক্ষুদ্ৰ অংশ প্ৰৱেশ কৰাই দেহৰ অগ্নাশয় আৰু কলিজাৰ ৰক্তনলীত টিউমাৰে সৃষ্টি কৰা বাধা আঁতৰাবলৈও প্ৰচেষ্টা চলোৱা হৈছে। নিতিলনৰ দ্বাৰা নিৰ্মিত তাপ ইঞ্জিনৰ সম্ভাৱনাও প্ৰচুৰ। এনে ইঞ্জিনে নিম্ন উষ্ণতাৰে কাম কৰিব পাৰে। পৃথিৱীৰ বুকুত নিম্ন উষ্ণতাৰ তাপৰ উৎস বহুত আছে আৰু সেই তাপৰ সুপ্ৰয়োগ হ'লে আমাৰ শক্তি উৎপাদনৰ সমস্যা বহুখিনি লাঘৱ হ'ব বুলি আশা কৰিব পৰা যায়।
1: জ্ঞান বিজ্ঞান অনুষ্ঠানটি যোগুতাই আগবঢ়ালে প্ৰবাল কুমাৰ শৰ্মাই।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
3: অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগত খালি হোৱা 53টা জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল পদৰ বাবে অসম লোকসেৱা আয়োগে আবেদন বিচাৰিছে। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 8,700 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pwdroads.assam.gov.in। আবেদনৰ শেষ তাৰিখ 10 জুন। ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডে 11,127 এছিষ্টেণ্ট লোকো পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিলৰাইট, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিকছ মেকানিক, মেকানিক মটৰ ভেহিকল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মেচাৰ এণ্ড কইল ৱাইণ্ডাৰ, মেকানিক ডিজেল, হিট ইঞ্জিন, টাৰ্ণাৰ, মেচিনিষ্ট, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক, ইয়াৰ যিকোনো ট্ৰেডত ITI-ৰ চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিকছ বা অট'মোবিল ইঞ্জিনিয়াৰিং ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালি হোৱা পদ পূৰাবৰ বাবে FCAT 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালি হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব, নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 এই পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেম'গ্ৰাফি, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যনছ ৰিচাৰ্চ, ইনফৰ্মেশ্যন টেকন'লজি, কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকন'লজি, কম্পিউটাৰ এপ্লিকেশ্যনছ,

সায়েন্স বা আর্টিফিচিয়েল ইণ্টেলিজেন্স ইয়াৰে যিকোনো বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। নিয়োগ বাতৰি ইমানেই।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি কৈছো মঞ্জিত গগৈয়ে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালে সন্ত্ৰাসবাদৰ বিৰুদ্ধে নিৰ্ণায়ক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। এয়াৰ ইণ্ডিয়াই ইজৰাইললৈ বিমান সেৱা বন্ধ ৰখাৰ বাবে লোৱা সিদ্ধান্তৰ ম্যাদ জুলাইৰ শেষভাগলৈকে বৃদ্ধি কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আহমেদাবাদত হ'বলগীয়া কমনৱেলথ গেমছ আৰু প্ৰস্তাৱিত অলিম্পিক ক্ৰীড়া মহোৎসৱৰ প্ৰস্তুতিৰ কালি পৰ্যালোচনা কৰে। পঞ্চায়তীৰাজ মন্ত্ৰালয়ৰ উদ্যোগত গুৱাহাটীত আজি সেৱা সে সমৃদ্ধি শীৰ্ষক সেৱা প্ৰদান বিষয়ক এখন আঞ্চলিক কৰ্মশালাৰ আয়োজন কৰা হৈছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ দ্বিতীয়খন কোৱালিফায়াৰত আজি ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালে সন্ত্ৰাসবাদৰ বিৰুদ্ধে নিৰ্ণায়ক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। ৰাছিয়াত আয়োজিত আন্তঃৰাষ্ট্ৰীয় সুৰক্ষা মঞ্চৰ বৈঠকত কালি ভাষণ দি শ্ৰীডোভালে কয় যে সন্ত্ৰাসবাদ বিৰোধী যুঁজত দুতলীয়া নীতিৰ স্থান নাই। তেওঁ কয় যে দায়িত্বশীল ৰাষ্ট্ৰসমূহে সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতা কৰা দেশসমূহক সমৰ্থন কৰিবনে নিৰ্ণায়ক ব্যৱস্থাৰে সমীচীন উত্তৰ দিব সেয়া নিৰ্ধাৰণ কৰিব লাগিব। মস্কোত থকা ভাৰতীয় দূতাবাসে সামাজিক মাধ্যমযোগে কয় যে শ্ৰীডোভালে আন্তঃৰাষ্ট্ৰীয় সুৰক্ষা মঞ্চৰ প্ৰথমলানি বৈঠকত অংশ লয় আৰু মস্কোত আয়োজিত সুৰক্ষা বিষয়ৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধিবৰ্গৰ চতুৰ্থদশ বৈঠকত অংশ লয়। বৈঠকত শ্ৰীডোভালে সাম্প্ৰতি সুৰক্ষা প্ৰত্যাহ্বানৰ সন্মুখীন হবলৈ ফলপ্ৰসূ কৰি তোলাৰ উদ্দেশ্যে 1945 চনৰ দ্বিতীয় বিশ্বযুদ্ধৰ সমাপ্তিৰ পাছত গঠন হোৱা গোলকীয় সংস্থাসমূহৰ সংস্কাৰৰ আৱশ্যকতাত আলোকপাত কৰে। পশ্চিম এছিয়াৰ পৰিস্থিতিৰ বিষয়ে উল্লেখ কৰি শ্ৰীডোভালে হৰমুজ প্ৰণালী আৰু লোহিত সাগৰৰ দৰে আন্তঃৰাষ্ট্ৰীয় সমুদ্ৰ পথেৰে ব্যৱসায় সুৰক্ষিত কৰা আৰু মুক্ত আহ যাহ সুনিশ্চিত কৰাত গুৰুত্ব আৰোপ কৰে। বৈঠকত ভাগ লোৱাৰ সুযোগতেই শ্ৰীডোভালে ৰাছিয়াৰ সুৰক্ষাৰ পৰিষদৰ সচিব ছাৰ্গেই ছৈগুইক সাক্ষাৎ কৰে। তেওঁলোকে প্ৰতিৰক্ষা, সুৰক্ষা, বাণিজ্যিক সম্পৰ্ক, শক্তি আৰু অৰ্থনৈতিক সম্পৰ্কসহ বিভিন্ন ক্ষেত্ৰত সহযোগিতাৰ পৰ্যালোচনা কৰে। পশ্চিম এছিয়াৰ ভূ ৰাজনৈতিক অনিশ্চয়তাৰ মাজতেই এয়াৰ ইণ্ডিয়াই ইজৰাইললৈ বিমান সেৱা বন্ধ ৰখাৰ বাবে লোৱা সিদ্ধান্তৰ ম্যাদ জুলাইৰ শেষভাগলৈকে বৃদ্ধি কৰিছে। বিমান পৰিবহণ সংস্থাটোৱে ইয়াৰ পূৰ্বে তেল আবিভ দিল্লী আকাশী পথেৰে উড়ান জুনৰ শেষভাগলৈ স্থগিত ৰখাৰ সিদ্ধান্ত লৈছিল। এয়াৰ ইণ্ডিয়াৰ এগৰাকী জ্যেষ্ঠ বিষয়াই প্ৰকাশ কৰা মতে অঞ্চলটোৰ ভূ ৰাজনৈতিক পৰিস্থিতিৰ কথা বিবেচনা কৰি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। পশ্চিম এছিয়াৰ সংঘৰ্ষৰ পৰিপ্ৰেক্ষিতত বিমান পৰিবহণ সংস্থাসমূহ ব্যয়বহুল ইন্ধন আৰু বিমানপথ নিষিদ্ধকৰণৰ দৰে প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছে। ইয়াৰ ফলত বিমান সেৱা পৰিচালনাৰ ব্যয়ো বৃদ্ধি হৈছে। ইপিনে বিমান সেৱা স্থগিত ৰখাৰ ফলত ইজৰাইলত বাস কৰা 40,000ৰো অধিক ভাৰতীয়ৰ উদ্বেগ বৃদ্ধি পাইছে। সীমিত বিকল্পৰ বাবে বিমান যাত্ৰাৰ খৰচো বৃদ্ধি পাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীত জনজাতীয় সুৰক্ষা মঞ্চৰ প্ৰতিনিধিবৰ্গক সাক্ষাৎ কৰে। শ্ৰীমোদীয়ে বৈঠকৰ অন্তত সামাজিক মাধ্যমযোগে কয় যে জনজাতীয় সম্প্ৰদায়ৰ প্ৰতি মঞ্চৰ নিষ্ঠা সঁচাকৈ প্ৰশংসনীয়। তেওঁ কয় যে বৈঠকত জনজাতীয় সম্প্ৰদায়ৰ উন্নয়ন আৰু সবলীকৰণৰ সৈতে জড়িত বিভিন্ন বিষয় লৈ অৰ্থবহ আলোচনা কৰা হয়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আহমেদাবাদত হ'বলগীয়া কমনৱেলথ গেমছ আৰু প্ৰস্তাৱিত অলিম্পিক ক্ৰীড়া মহোৎসৱৰ প্ৰস্তুতিৰ কালি পৰ্যালোচনা কৰে। এই বৈঠকত কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী মনসুখ মাণ্ডৱিয়া, গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল, উপ মুখ্যমন্ত্ৰী হৰিশ সংঘৱীকে ধৰি উচ্চ পদস্থ বিষয়াসকল উপস্থিত থাকে। সামাজিক মাধ্যমত দিয়া এটা পোষ্টত শ্ৰীশ্বাহে কয় যে নৰেন্দ্ৰ মোদী চৰকাৰে ভাৰতত বিশ্বমানৰ ক্ৰীড়া আন্তঃগাঁথনি আৰু অত্যাধুনিক প্ৰশিক্ষণৰ সুবিধা সম্প্ৰসাৰণ কৰি আহিছে। আহমেদাবাদৰ প্ৰস্তাৱিত বিশ্বমানৰ ক্ৰীড়া অনুষ্ঠানৰ প্ৰতি লক্ষ্য ৰাখি ক্ৰীড়াৰ সুবিধাসমূহ বিকশিত কৰা হৈছে। ইয়াৰ লগত সংগতি ৰাখি

আহমেদাবাদত ক্রীড়া আন্তঃগাঁথনি আৰু আনুষঙ্গিক প্ৰকল্পসমূহৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰা হয় বুলিও তেওঁ জানিবলৈ দিয়ে। উল্লেখযোগ্য যে আহমেদাবাদত 2030 চনৰ কমনৱেলথ গেমছ অনুষ্ঠিত হ'ব আৰু 2036 চনৰ অলিম্পিকৰ বাবে আনুষ্ঠানিকভাৱে নিবিদা দাখিল কৰা হৈছে। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি তিনিদিনীয়া কৰ্ণাটক, গোৱা আৰু কেৰালম ভ্ৰমণসূচীৰে বাংগালুৰুত উপস্থিত হ'ব। তাত তেওঁ আৰ্ট অফ লিভিং সংস্থাটোৰ 45 সংখ্যক প্ৰতিষ্ঠা দিৱসত অংশ ল'ব। ইয়াৰ পাছত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে দাৱাংগিৰিত বি টি ডি বিশ্ববিদ্যালয়ৰ অভিযান্ত্ৰিক মহাবিদ্যালয় মহাৰজত জয়ন্তী উদযাপন অনুষ্ঠানত উপস্থিত থাকিব। শ্ৰীৰাধাকৃষ্ণনে কাইলৈ পানাজীত গোৱাৰ ৰাজ্য প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰিব। তেওঁ লগতে গোৱাৰ ৰাষ্ট্ৰীয় সমুদ্ৰ বিজ্ঞান প্ৰতিষ্ঠান পৰিদৰ্শন কৰিব। উপ ৰাষ্ট্ৰপতিগৰাকীয়ে পৰহিলৈ কৰ্ণাটকৰ বেলথাংগৰিত এছ আই আৰ ঔদ্যোগিক উদ্যান উদ্বোধন কৰাৰ লগতে শ্ৰীক্ষেত্ৰৰ ধৰ্মস্থল মঞ্জুনাথ স্বামী মন্দিৰ দৰ্শন কৰিব। তাৰ পাছতেই তেওঁ কেৰালমৰ কোট্টায়ামত দীপিকা মালায়ালম কাকতৰ 140 সংখ্যক প্ৰতিষ্ঠান দিৱস উদযাপন অনুষ্ঠানত উপস্থিত থাকিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা দেওবাৰে আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 134 সংখ্যক খণ্ড। জনসাধাৰণে এই খণ্ডটিৰ বাবে বিনামূলীয়া নম্বৰ 1800117800 ফোন কৰি আজিৰ ভিতৰত দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। জনসাধাৰণে নৰেন্দ্ৰ মোদী এপ অথবা মাই গভ মুকলি মঞ্চৰ জৰিয়তেও দিহা পৰামৰ্শ প্ৰেৰণ কৰিব পাৰিব। ইয়াৰ উপৰি 1922 নম্বৰত মিছড কল দি লাভ কৰা এছ এম এছৰ জৰিয়তেও প্ৰধানমন্ত্ৰীলৈ পোনপটীয়াকৈ দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পঞ্চায়তীৰাজ মন্ত্ৰালয়ৰ উদ্যোগত গুৱাহাটীত আজি সেৱা সে সমৃদ্ধি শীৰ্ষক সেৱা প্ৰদান বিষয়ক এখন আঞ্চলিক কৰ্মশালাৰ আয়োজন কৰা হৈছে। পঞ্চায়তৰ নেতৃত্বত সেৱা প্ৰদান ব্যৱস্থাৰ প্ৰতি সন্মান জনাই আয়োজন কৰা এই কৰ্মশালাত কেন্দ্ৰীয় পঞ্চায়তীৰাজ দপ্তৰৰ ৰাজ্যমন্ত্ৰী এছ পি সিং বাঘেল আৰু মন্ত্ৰী অতুল বৰা উপস্থিত থকাৰ কথা। এই কৰ্মশালাত অসম, অন্ধ্ৰপ্ৰদেশ, মধ্যপ্ৰদেশ, ওড়িশা, পঞ্জাব, ৰাজস্থান আৰু তেলেংগানাৰ পঞ্চায়তৰ বিষয়ববীয়া, নিৰ্বাচিত প্ৰতিনিধি, গাঁও পঞ্চায়তৰ উদ্যোগীসকলকে ধৰি ৰাজ্য চৰকাৰৰ বিষয়াসকল উপস্থিত থাকিব। ৰাজ্যসমূহৰ শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী গাঁও পঞ্চায়ত আৰু চেম্পিয়ন কমন ছাৰ্ভিচ চেণ্টাৰক এই কৰ্মশালাত সম্বোধন জনোৱা হ'ব। ডিজিটেল ৰূপান্তৰৰ জৰিয়তে পঞ্চায়ত নেতৃত্বাধীন সেৱা প্ৰদান শক্তিশালী কৰা, নাগৰিকৰ অংশগ্ৰহণ, উদ্ভাৱন, বহুভাষিক প্ৰশাসন আৰু তৃণমূল পৰ্যায়ত ৰাজহুৱা সেৱা উন্নত কৰাৰ বিষয়ে কৰ্মশালাত আলোচনা কৰা হ'ব। আমেৰিকাই দক্ষিণ ইৰাণত চলোৱা এয়াৰ ষ্ট্ৰাইকৰ প্ৰত্যুত্তৰত ইৰাণৰ ইছলামিক ৰিভলিউচনেৰী গাৰ্ড গ্ৰুপছে আমেৰিকাৰ বিমানঘাটিক লক্ষ্য কৰি লোৱা বুলি প্ৰকাশ কৰিছে। আমেৰিকাই হৰমুজ জলদ্বীপৰ ওপৰেৰে ইৰাণৰ ড্ৰোন ধবংস কৰাৰ লগতে দক্ষিণ ইৰাণৰ কৌশলগত বন্দৰ চহৰ বান্দাৰ আব্বাছৰ সামৰিক স্থানত আঘাতখনাৰ পাছতেই মিছাইল নিক্ষেপেৰে ইৰাণে প্ৰত্যুত্তৰ দিছে। আত্মৰক্ষাৰ বাবে বিগত তিনিদিনৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে ইৰাণৰ সামৰিক ঘাটিত আক্ৰমণ চলোৱা বুলি আমেৰিকাই দাবী কৰিছে। আই আৰ জি চিৰ উদ্ধৃতি দি ইৰাণৰ চৰকাৰী সম্প্ৰচাৰক আই আৰ আই বিয়ে জনোৱা মতে আজি পুৱাৰ ভাগত আমেৰিকাৰ বিমানঘাটিত আক্ৰমণ সংঘটিত হয় আৰু ইৰাণৰ ওপৰত পূৰ্বে আমেৰিকাই কৰা আক্ৰমণৰ উৎসক লক্ষ্য কৰি লোৱা হয়। আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডে জনোৱা মতে কুৱেইটত ইৰাণে কৰা আক্ৰমণে যুদ্ধবিৰতি উলংঘা কৰিছে। ইৰাণৰ সেনাবাহিনীয়ে হৰমুজ জলদ্বীপ আৰু ইয়াৰ আশে পাশে 5টা ড্ৰোন নিক্ষেপ কৰিছিল। ইৰাণৰ সকলো ড্ৰোন প্ৰতিহত কৰা হয় আৰু ইৰাণৰ বান্দাৰ আব্বাছৰ পৰা নিক্ষেপ কৰা ষষ্ঠখন ড্ৰোনকো বাধা দিয়া হয়। ইফালে ইৰাণৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ইছমাইল বাকায়ে আমেৰিকাৰ আক্ৰমণক গৰিহণা দি কয় যে ইয়াৰ দ্বাৰা যুদ্ধবিৰতি উলংঘা কৰা হৈছে। আই আৰ আই বিৰ উদ্ধৃতি দি তেওঁ দেশৰ সাৰ্বভৌমত্ব ৰক্ষাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিব বুলিও সকীয়াই দিয়ে। কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী মনসুখ মাণ্ডাভিয়াই আজি মেঘালয়ত হ'বলগীয়া ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাৰ প্ৰস্তুতিৰ বুজ ল'ব। তেওঁ লগতে মুখ্যমন্ত্ৰী মনৰাট কে চাংমাৰ শ্বিলঙত এটা বহুমুখী ইনডোৰ ক্ৰীড়া প্ৰকল্পৰ উদ্বোধন কৰিব। প্ৰায় 133 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা এই ক্ৰীড়া প্ৰকল্পটো ৰাজ্যখনত হ'বলগীয়া 39 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ অন্যতম আয়োজনস্থলী হিচাপে পৰিগণিত হ'ব। ভ্ৰমণকালত মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ যুৱ পৰিক্ৰমা, ক্ৰীড়া আন্তঃগাঁথনি, উন্নয়ন আৰু কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহৰ ৰূপায়ণৰ পৰ্যালোচনা কৰিব। ৰাজ্যখনৰ যুৱ পৰিক্ৰমা বিভাগে আয়োজন কৰা এটি বিশেষ কাৰ্যসূচীতো শ্ৰীমাণ্ডভিয়াই অংশগ্ৰহণ কৰিব। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি নিউ চণ্ডীগড়ত হ'বলগীয়া দ্বিতীয়খন কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। খেলখনৰ বিজয়ী দলটোৱে দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া ফাইনেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ সন্মুখীন হ'ব। ৰাজস্থান ৰয়েলছে প্ৰথমখন এলিমিনেটৰক ছানৰাইজাৰ্ছ হায়দৰাবাদক পৰাভূত কৰি দ্বিতীয়খন কোৱালিফায়াৰত স্থান নিশ্চিত কৰাৰ বিপৰীতে গুজৰাট টাইটানছ প্ৰথমখন কোৱালিফায়াৰত যোৱাবাৰৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ হাতত পৰাজয়ৰ সন্মুখীন হ'বলগীয়া হৈছিল। 2008 চনৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে আজিৰ খেলখনত জয়লাভ

পাৰি ফাইনেলত প্ৰৱেশ কৰাৰ বাবে আপ্ৰাণ চেষ্টা চলাব। গুজৰাট টাইটানছেও 2022 চনত খিতাপ দখলৰ সাফল্যৰ পুনৰাবৃত্তি ঘটোৱাৰ বাবে প্ৰয়াস কৰিব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালে সন্ত্ৰাসবাদৰ বিৰুদ্ধে নিৰ্ণায়ক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। এয়াৰ ইণ্ডিয়াই ইজৰাইললৈ বিমান সেৱা বন্ধ ৰখাৰ বাবে লোৱা সিদ্ধান্তৰ ম্যাদ জুলাইৰ শেষভাগলৈকে বৃদ্ধি কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আহমেদাবাদত হ'বলগীয়া কমনৱেলথ গেমছ আৰু প্ৰস্তাৱিত অলিম্পিক ক্ৰীড়া মহোৎসৱৰ প্ৰস্তুতিৰ কালি পৰ্যালোচনা কৰে। পঞ্চায়তীৰাজ মন্ত্ৰালয়ৰ উদ্যোগত গুৱাহাটীত আজি সেৱা সে সমৃদ্ধি শীৰ্ষক সেৱা প্ৰদান বিষয়ক এখন আঞ্চলিক কৰ্মশালাৰ আয়োজন কৰা হৈছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ দ্বিতীয়খন কোৱালিফায়াৰত আজি ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 7:55 মিনিটত শুনিবলৈ পাব।

আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী আজি পুৱা আগবঢ়াইছে ভাস্বতী দেৱী শৰ্মাই, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

হেনরি আডামসে কৈছিল, মই শিকিবলৈ সদায় প্ৰস্তুত, কিন্তু আনে মোক শিকাবলৈ চেষ্টা কৰা কথাটো মই সকলো সময়তে পছন্দ নকৰোঁ। প্ৰিয় শ্ৰোতা, আজি ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষী বাহিনীৰ আন্তৰ্জাতিক দিৱস। প্ৰতিবছৰে 29 মে তাৰিখে এই দিৱস পালন কৰা হয়। বিশ্বৰ সংঘাত জৰ্জৰ অঞ্চলসমূহত ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা অভিযানত প্ৰাণ আহুতি দিয়া বীৰ শান্তিৰক্ষীসকলৰ ত্যাগৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উদ্দেশ্যেৰে এই দিৱস পালন কৰা হয়। ইয়াৰ উপৰি বিশ্বৰ বিভিন্ন দেশৰ পৰা শান্তিৰক্ষী বাহিনীত নিয়োজিত শান্তিৰক্ষীসকলৰ অৱদানক স্বীকৃতি প্ৰদান কৰা হয়। 2002 চনৰ 11 ডিচেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই এই আন্তৰ্জাতিক দিৱস পালনৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। 1948 চনৰ 29 মেত ৰাষ্ট্ৰসংঘৰ প্ৰথম শান্তিৰক্ষী অভিযান আৰম্ভ হোৱাৰ স্মৃতিত শান্তিৰক্ষী বাহিনীৰ আন্তৰ্জাতিক দিৱস পালন কৰি অহা হৈছে। ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষী বাহিনীত ভাৰতৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। সংঘাতপূৰ্ণ অঞ্চলত চলি থকা ৰাষ্ট্ৰসমূহৰ শান্তিৰক্ষা অভিযানত সৰ্বাধিক সৈন্য প্ৰেৰণ কৰা দেশসমূহৰ ভিতৰত অন্যতম হৈছে ভাৰত। বহু দশক ধৰি ভাৰতীয় সেনাই বিশ্বৰ বিভিন্ন সংঘাতপূৰ্ণ অঞ্চলত শান্তিৰ পৰিৱেশ বৰ্তাই ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। আজি মূলা গাভৰু দিৱস। অসমীয়া নাৰীৰ সাহস আৰু বীৰত্বৰ প্ৰতীক হৈছে মূলা গাভৰু। অসমত আহোম ৰাজত্বকালৰ সময়ছোৱাত যি কেইগৰাকী নাৰীয়ে নিজৰ দেশ তথা স্বজাতিৰ বাবে বিদেশী শাসনকৰ্তা তথা আক্ৰমণকাৰীৰ বিৰুদ্ধে হাতত অস্ত্ৰ লৈ চৰম ত্যাগ স্বীকাৰ কৰিছিল, সেইসকল বীৰাংগনা নাৰীৰ ভিতৰত অন্যতম আছিল মূলা গাভৰু। প্ৰবল প্ৰতাপী মোগল সৈন্যৰ বিৰুদ্ধে যুঁজ দি যুদ্ধক্ষেত্ৰত প্ৰাণ ত্যাগ কৰা বীৰাংগনা মূলা গাভৰু প্ৰবল স্বদেশানুৰাগেৰে উজ্জীৱিত এগৰাকী শক্তিশালী অসমীয়া নাৰী। ইতিহাসৰ পাতত মহান বীৰাংগনা মূলা গাভৰুৰ দেশ আৰু জাতিপ্ৰেম আজিও সগৌৰৱে জিলিকি আছে। দেশ ৰাখিবলৈ মূলা গাভৰুৱে হাতত হেংদান তুলি লৈ অসমীয়া নাৰীৰ কালজয়ী বীৰত্ব প্ৰদৰ্শন কৰি যুদ্ধক্ষেত্ৰত চৰম বলিদান দি প্ৰাণ ত্যাগ কৰিছিল। সাতসৰী অসম বুৰঞ্জীত উল্লেখ আছে, তুৰ্বকৰ যুদ্ধত মূলা গাভৰু মৃত্যু, সেই যুদ্ধত আমাৰ ফ্ৰাচেংমুং বৰগোহাঁই পৰিল, ঘৈণীয়েক ৰজাৰ জীউ পৰিল, গৰগৈয়া ৰজাৰো পিছত এঘা হাতত ওঘা মাৰিলে মহাৰণ হল। মূলা গাভৰুৰ মৃত্যু হল যদিও সেই মৃত্যুৱে অমৰত্ব লাভ কৰিলে। মূলাৰ সেই মৃত্যু অপৰাজেয়, যে মৃত্যুৱে এটা জাতিক জীয়াই থাকিবলৈ সাহস দিলে। কিমান সাহস আৰু দেশপ্ৰেম থাকিলে এগৰাকী নাৰীয়ে নিশ্চিত মৃত্যুৰ কথা জানিও দেশ জাতিৰ ৰক্ষাৰ বাবে আগুৱাই যাব পাৰে, তাৰে প্ৰমাণ মূলা গাভৰু। দেশমাতৃৰ দুৰ্যোগৰ সময়ত স্বদেশ আৰু স্বজাতিৰ স্বাৰ্থত নাৰী সেনানী গঠন কৰি নিজেই নেতৃত্ব দি 16শ শতিকাতেই নাৰী শক্তিক জাগ্ৰত কৰি মূলা গাভৰুৱে নিজৰ নাম ইতিহাসৰ পাতত যুগমীয়া কৰি গৈছে।

বাবুৰ ত্যাগ সাহস তথা দেশৰ প্ৰতি থকা অগাধ ভালপোৱাক আজিও অসমবাসীয়ে শ্ৰদ্ধাৰে সোঁৱৰে। 1953 চনৰ 29 মে সেই দিনটোতেই ছাৰ এডমাণ্ড হিলাৰী আৰু শ্বেৰ্পা টেনজিং নৰ্গেই বিশ্বৰ সৰ্বোচ্চ শৃংগ এভাৰেষ্টত প্ৰথমবাৰৰ বাবে সফলতাৰে আৰোহণ কৰিবলৈ সক্ষম হৈছিল। এই বিশেষ দিনটোৰ স্মৃতিত প্ৰতি বছৰে 29 মে তাৰিখে আন্তৰ্জাতিক এভাৰেষ্ট দিৱস বা মাউণ্ট এভাৰেষ্ট দিৱস পালন কৰা হয়। এডমাণ্ড হিলাৰী আৰু টেনজিং নৰ্গেৰ এভাৰেষ্টত আৰোহণ কেৱল এক দুঃসাহসিক অভিযানেই নাছিল, এই অভিযান আছিল মানুহৰ অদম্য সাহস, ইচ্ছা শক্তি, মনোবল আৰু অসাধ্য সাধন কৰাৰ দুৰ্বাৰ হেঁপাহৰ এক জ্বলন্ত প্ৰমাণ। সেয়াই আছিল আৰম্ভণি। তাৰ পাছত আজিলৈকে অগণন পৰ্বতাৰোহীয়ে সফলতাৰে বিশ্বৰ সৰ্বোচ্চ শৃংগটোত আৰোহণ কৰাৰ কৃতিত্ব অৰ্জন কৰিছে। আনহাতে বহুজনে এই প্ৰয়াসত নিজৰ প্ৰাণ হেৰুৱাবলগীয়াও হৈছে। শেহতীয়াভাৱে অসমৰ দুগৰাকী সাহসী মহিলাই এভাৰেষ্টৰ শিখৰত আৰোহণ কৰি এক অনন্য নজিৰ স্থাপন কৰিবলৈ সক্ষম হৈছে। এইসকল সাহসী পৰ্বতাৰোহীৰ অদম্য সাহস, কষ্ট আৰু প্ৰয়াসক স্বীকৃতি দিয়াৰ উদ্দেশ্যেৰে প্ৰতি বছৰে এই দিৱস পালন কৰি অহা হৈছে। এডমাণ্ড হিলাৰীৰ মৃত্যুৰ পিছত 2008 চনত প্ৰথমবাৰৰ বাবে এভাৰেষ্ট দিৱস উদযাপন কৰা হৈছিল। প্ৰিয় শ্ৰোতা, অস্বাস্থ্যকৰ জীৱনশৈলী, অনিয়মিত খাদ্যাভ্যাস আৰু কম টোপনি আদিৰ ফলত মানৱ শৰীৰৰ পাচনতন্ত্ৰৰ বিভিন্ন স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ'ব পাৰে। পাচনতন্ত্ৰৰ বিভিন্ন সমস্যা তথা পাচনতন্ত্ৰক সুস্থ কৰি ৰখাৰ গুৰুত্বৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যেৰে প্ৰতি বছৰে 29 মে তাৰিখে বিশ্ব পাচন স্বাস্থ্য দিৱস বা ৱৰ্ল্ড ডাইজেষ্টিভ হেলথ ডে পালন কৰা হয়। ৱৰ্ল্ড গেষ্ট্ৰ এণ্ট্ৰলজি অৰ্গেনাইজেচনৰ উদ্যোগত বিশ্বজুৰি এই দিৱস পালন কৰা হয়। 2005 চনত প্ৰথমবাৰৰ বাবে এই আন্তঃৰাষ্ট্ৰীয় সংস্থাটোৱে বিশ্ব পাচন স্বাস্থ্য দিৱসৰ আৰম্ভণি কৰিছিল। পাচন স্বাস্থ্যজনিত সমস্যাৰ প্ৰতি সজাগতা বৃদ্ধি আৰু পাচনতন্ত্ৰৰ বিকাৰৰ সৈতে জড়িত সমস্যাসমূহ হ্ৰাস কৰাৰ প্ৰয়োজনীয়তাৰ বাবে এই দিৱসৰ আৰম্ভ কৰা হৈছিল। বিশ্বজুৰি পাচনতন্ত্ৰৰ বিভিন্ন স্বাস্থ্যজনিত সমস্যাৰ বিষয়ে সজাগতা সৃষ্টি, গৱেষণা আৰু সহায় আগবঢ়োৱা এই দিৱস পালনৰ অন্যতম উদ্দেশ্য। এই বৰ্ষৰ বিশ্ব পাচন স্বাস্থ্য দিৱসৰ মূল বিষয় হৈছে ক্ৰনিক ডায়েৰিয়া, ডোণ্ট ফ্লাশ দ্য ছাইন্স এৱে। ক্ৰনিক ডায়েৰিয়াত আক্ৰান্ত বহু ব্যক্তিয়ে গুৰুতৰ লক্ষণে দেখা নিদিয়া পৰ্যন্ত চিকিৎসাৰ পৰা বিৰত থকা পৰিলক্ষিত হয়। এনে পৰিস্থিতিত অধিক গুৰুতৰ অন্তৰ্নিহিত ৰোগ হোৱাৰ আশংকা বৃদ্ধি পায়। সেয়েহে ক্ৰনিক ডায়েৰিয়াৰ বিষয়ে সজাগতা বৃদ্ধি আৰু সময়মতে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয়। এই উদ্দেশ্য আগত ৰাখি ক্ৰনিক ডায়েৰিয়া সন্দৰ্ভত সজাগতা বৃদ্ধিত গুৰুত্ব আৰোপ কৰি চলিত বৰ্ষত এই বিষয় নিৰ্বাচন কৰা হৈছে। অসমৰ এগৰাকী সাহিত্যিক, সাহিত্য সমালোচক, চৰকাৰী প্ৰশাসনিক বিষয়া অতুল চন্দ্ৰ বৰুৱাৰ জন্ম হয় 1916 চনত। 1979 চনত শুৱালকুছিত অনুষ্ঠিত হোৱা 46 সংখ্যক অসম সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশনৰ সভাপতি হিচাপে তেখেতে কাৰ্যনিৰ্বাহ কৰিছিল। তেখেতে ৰচনা কৰা কেইখনমান পুথি হৈছে শৰৎ চন্দ্ৰ গোস্বামীৰ চমু জীৱনী, পুৰণি পুথিৰ সাধু সমাহৰ্তাৰ আত্মকাহিনী, সাহিত্যৰ ৰূপৰেখা উলট পালট সমালোচনা সাহিত্য, ভূমি আৰু জীৱন, মদন আৰু বসন্ত, নবীকথা ইত্যাদি। আজি অতুল চন্দ্ৰ বৰুৱাৰ উপজা দিন। অসমৰ এগৰাকী চিত্ৰশিল্পী আৰু কলা উপদেষ্টা বেণু মিশ্ৰৰ আজি স্মৃতি দিৱস। তেখেতে পশ্চিমবংগৰ শান্তি নিকেতনত প্ৰখ্যাত শিল্পী ৰামকিংকাৰ বেইজৰ অধীনত কলাৰ শিক্ষা গ্ৰহণ কৰিছিল। অসমৰ আধুনিক চিত্ৰশিল্পৰ এক সুকীয়া ধাৰা সৃষ্টি কৰা শিল্পীগৰাকীয়ে 1976 চনত গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ প্ৰতিষ্ঠা কৰে আৰু কিছুকাল ইয়াৰে প্ৰতিষ্ঠাপক সভাপতিৰূপে কাৰ্যনিৰ্বাহ কৰে। তেখেত অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ উপসঞ্চালক হিচাপেও নিযুক্ত আছিল। হীৰেণ ভট্টাচাৰ্যৰ কথা আৰু বেণু মিশ্ৰৰ ছবিৰ প্ৰকাশ পোৱা লোৰা ধেমালি, বীৰেন্দ্ৰনাথ দত্তৰ চয়ন সংকলন আৰু বেণু মিশ্ৰৰ ছবিৰে প্ৰকাশিত অমাতৰ মাত আছিল বেণু মিশ্ৰৰ জীৱনৰ অক্ষয় কীৰ্তি। তেখেতৰ দ্বাৰা অংকিত কেইবাখনো গ্ৰন্থ সৰ্বভাৰতীয় মুদ্ৰণ শিল্পৰ প্ৰেক্ষাপটত পুৰস্কৃত হৈছে। 1973 চনত তেখেতে বাৰ্লিনত অনুষ্ঠিত যুৱ মহোৎসৱত চিত্ৰশিল্পীৰূপে ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। অসমৰ প্ৰথমখন মহিলা ভ্ৰাম্যমান থিয়েটাৰ কল্পনা থিয়েটাৰৰ জন্মদাতা সাংবাদিক, সাহিত্যিক তথা শিক্ষাবিদ যাদৱ সেন ডেকাৰ আজি স্মৃতি দিৱস। পশ্চিম নলবাৰীত সাংবাদিকৰ বাটকটীয়া যাদৱ সেন ডেকা আছিল চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক। ৰাজ্যৰ কেইবাখনো আগশাৰীৰ কাকতত সাংবাদিকতা কৰা যাদৱ সেন ডেকাই সাহিত্য কৰ্মৰ বাবে চৰকাৰৰ পৰা লাভ কৰিছিল সাহিত্যিক পেঞ্চন। কেইবাখনো মূল্যৱান গ্ৰন্থৰে তেখেতে চহকী কৰি থৈ গৈছে অসমীয়া সাহিত্যৰ ভঁৰাল। আনহাতে এগৰাকী সু অভিনেতাও আছিল যাদৱ সেন ডেকা।
অসমৰ এগৰাকী সমাজসেৱী তথা সাহিত্যিক আছিল অন্নদা শইকীয়া। 1933 চনৰ 2 নৱেম্বৰ তাৰিখে অন্নদা শইকীয়াৰ জন্ম হৈছিল। ওৰেটো

বন শিক্ষা সাহিত্য আৰু সমাজ সংস্কাৰৰ নামত ব্ৰতী হৈ অসমৰ বিশেষকৈ বোকাখাত অঞ্চলৰ বিভিন্ন প্ৰতিষ্ঠানৰ লগত জড়িত হৈ জীৱন অতিবাহিত কৰিছিল এইগৰাকী সাহিত্যিকে। অন্নদা শইকীয়াই অসংখ্য আলোচনী সম্পাদনা কৰাৰ উপৰি কেইবাখনো পুথি ৰচনা কৰিছে। সেইবোৰৰ ভিতৰত এমুঠি কবিতা, অভিলাষ, সেউজী গীতৰ সুৰ, সমন্বয়ৰ সুঁতিৰ কাষত আদি কবিতা পুথি, নাৰী কাননৰ এঘাৰ পাহি পাৰিজাত, স্নেহদেৱীৰ ৰচনা সম্ভাৰ জনতাৰ পদূলিত আৰু বন্ধ কোঠাৰ জুই নামে এখনি স্বৰচিত গল্প পুথিও প্ৰকাশ কৰিছে। অন্নদা শইকীয়াই লেখিকা সমাৰোহৰ স্থানীয় শাখা হিচাপে বোকাখাটত সন্ধানী লেখিকা সমাৰোহ সমিতি গঠনত আগভাগ লৈছিল। বোকাখাটৰ পুৱতি সাহিত্য সভা আৰু গোলাঘাট জিলা সাহিত্য সভাৰ তেখেতে সভাপতিৰ পদ অলংকৃত কৰিছিল। সাময়িকভাৱে তেখেতে ৰাজনীতিতো যোগদান কৰিছিল যদিও কম সময়ৰ পিছতে অন্নদা শইকীয়াই ৰাজনীতিৰ ক্ষেত্ৰ ত্যাগ কৰিছিল। আজি অন্নদা শইকীয়াৰ স্মৃতি দিবস। এগৰাকী ভাৰতীয় ৰাজনীতিবিদ তথা স্বাধীনতা সংগ্ৰামী চৌধুৰী চৰণ সিঙৰ আজি স্মৃতি দিবস। তেখেতে ভাৰতৰ পঞ্চমগৰাকী প্ৰধানমন্ত্ৰী আৰু উত্তৰ প্ৰদেশৰ পঞ্চমগৰাকী মুখ্যমন্ত্ৰী হিচাপে

0: ৰাজনীতিতো যোগদান কৰিছিল যদিও কম সময়ৰ পিছতে অন্নদা শইকীয়াই ৰাজনীতিৰ ক্ষেত্ৰ ত্যাগ কৰিছিল। আজি অন্নদা শইকীয়াৰ স্মৃতি দিৱস। এগৰাকী ভাৰতীয় ৰাজনীতিবিদ তথা স্বাধীনতা সংগ্ৰামী চৌধুৰী চৰণ সিঙৰ আজি স্মৃতি দিৱস। তেখেতে ভাৰতৰ পঞ্চমগৰাকী প্ৰধানমন্ত্ৰী আৰু উত্তৰ প্ৰদেশৰ পঞ্চমগৰাকী মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। চৰণ সিঙে মহাত্মা গান্ধীক অনুসৰণ কৰি ভাৰতৰ স্বাধীনতাৰ বাবে অহিংস সংগ্ৰাম কৰিছিল আৰু ইয়াৰ ফলত তেখেতে কেইবাবাৰো কাৰাগাৰ খাটিবলগীয়া হৈছিল। 1930 চনত লোন আইন উলংঘা কৰাৰ বাবে ব্ৰিটিছে তেখেতক 12 বছৰৰ কাৰাদণ্ড বিহিছিল। ব্যক্তিগত সত্যাগ্ৰহ আন্দোলনৰ বাবে 1940 চনৰ নৱেম্বৰ মাহত তেখেতে পুনৰ এবছৰৰ বাবে কাৰাদণ্ড ভুগিবলগীয়া হৈছিল। 1942 চনৰ আগষ্ট মাহত তেখেতক পুনৰ ব্ৰিটিছে DIRৰ অধীনত কাৰাগাৰত বন্দী কৰিছিল আৰু 1943 চনৰ নৱেম্বৰ মাহত মুকলি কৰি দিছিল। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ আমাউচি বিমানবন্দৰৰ নাম তেখেতৰ নামেৰে চৌধুৰী চৰণ সিং আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ নামেৰে নামাকৰণ কৰা হৈছে আৰু উত্তৰ প্ৰদেশৰ মিৰট বিশ্ববিদ্যালয়কো তেখেতৰ সন্মানত চৌধুৰী চৰণ সিং বিশ্ববিদ্যালয়ৰ নামেৰে নামাকৰণ কৰা হৈছে। 2024 চনত ভাৰত চৰকাৰে তেখেতে আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে মৰণোত্তৰভাৱে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰে।
1: হাৰ্ট এটেক, ষ্ট্ৰোক, ৰোড এক্সিডেণ্ট, শিশুৰ জৰুৰী অৱস্থা, পেটৰ বিষ বা গেষ্ট্ৰিক ব্লিডিং, তৎক্ষণাত আহক এপল' এক্সেল কেয়াৰ হাস্পাতালৰ ইমাৰ্জেঞ্চি বিভাগলৈ। ইয়াত আছে অভিজ্ঞ জৰুৰীকালীন চিকিৎসকৰ দল, আধুনিক ICU আৰু ইমাৰ্জেঞ্চি OT, 24 ঘণ্টাই সাজু আপোনাৰ সেৱাত। এপল' এক্সেল কেয়াৰ হাস্পাতাল, পশ্চিম বৰাগাঁও, গুৱাহাটী। ফোন নম্বৰটি হৈছে 9957568450।
0: ইতিহাসৰ পাত লুটিয়াই চালে আমি পাওঁ ইংৰাজ আৱিষ্কাৰক আৰু প্ৰখ্যাত ৰসায়নবিদ ডেভি চাকি কেলছিয়াম আৰু পটাছিয়ামৰ আৱিষ্কাৰক ছাৰ হামফ্ৰে ডেভিৰ মৃত্যু হয় 1829 চনত। ভাৰতীয় পৰ্বতাৰোহী টেনজিং নৰ্গেৰ জন্ম হয় 1914 চনত। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জন এফ কেনেডিৰ জন্ম হয় 1917 চনত। ভাৰতীয় থিয়েটাৰ আৰু বোলছবিৰ অভিনেতা তথা ভাৰতীয় গণনাট্য সংঘৰ প্ৰতিষ্ঠাতা পৃথ্বীৰাজ কাপুৰৰ মৃত্যু হয় 1972 চনত। বাংলা ভাষাতাত্ত্বিক পণ্ডিত, সাহিত্যিক তথা শিক্ষাবিদ সুনীতি কুমাৰ চট্টোপাধ্যায়ৰ মৃত্যু হয় 1977 চনত। কানাডীয় আমেৰিকান চলচ্চিত্ৰ অভিনেত্ৰী তথা প্ৰযোজক মেৰী পিকফৰ্ডৰ মৃত্যু হয় 1979 চনত। আজি আৰ্জেণ্টিনাৰ সেনাবাহিনী দিৱস।
2: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
3: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
2: তাৰ মানে?
3: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
2: তাত কি হয়?
3: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
2: মানে
3: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
2: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
1: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: বিশেষ লোক আদালত সমাধান সমাৰোহ, মহামান্য উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু ফলপ্ৰসূ সমাধানৰ বাবে সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালত আয়োজন কৰা হৈছে। 21, 22 আৰু 23 আগষ্টত অনুষ্ঠিত হ'বলগীয়া এই লোক আদালতত অংশ ল'বলৈ ইচ্ছুক গোচৰৰ পক্ষসমূহক সংশ্লিষ্ট জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয় অথবা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হ'ল।
0: জনসাধাৰণৰ স্বাস্থ্য সজাগতাৰ দিশত এপল' এক্সেল কেয়াৰ হাস্পতালৰ সহযোগত আকাশবাণী গুৱাহাটীৰ অনন্য প্ৰয়াস আজি প্ৰভাতী তৰংগ অনুষ্ঠানৰ অতিথি ৰিউমেটলজি আৰু ক্লিনিকেল ইমিউনলজি বিশেষজ্ঞ চিকিৎসক ডাক্তৰ প্ৰদীপ কুমাৰ শৰ্মা গাউট, আৰ্থৰাইটিছ আৰু ৰোগ প্ৰতিৰোধ সম্পৰ্কীয় বিভিন্ন কথা বিতংকৈ জানিবলৈ শুনিবলৈ নাপাহৰিব প্ৰভাতী তৰংগ ইন্দ্ৰজিৎ দাসৰ সৈতে আজি পুৱা 9:20 পৰা মহাবাহু শাখাত। একে সময়তে আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজতো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। এতিয়া আগবঢ়াইছো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান বাতৰি কাকতৰ প্ৰধান বাতৰিসমূহ। কালি ৰাজ্যজুৰি উৎসাহেৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰে পবিত্ৰ ঈদ উজ জোহা। পুনৰ ৰাজ্যত আফ্ৰিকান ছুৱাইন ফ্লুৰ সংহাৰ, পশুপালন বিভাগৰ বিশেষ নিৰ্দেশনা অনুসৰি গাহৰি তথা গাহৰি মাংস বেচা কিনা বন্ধ কৰা হৈছে শদিয়া অঞ্চলত। পিছত একাধিক অনিয়মৰ অভিযোগ উঠি থকা অসম বিধানসভাৰ সচিব দুলাল পেগুক অপসাৰণ কৰিছে নতুন অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে। ৰাজ্যৰ বিদ্যালয়সমূহৰ নৱম শ্ৰেণীৰ শিক্ষাৰ্থীৰ পঞ্জীয়নৰ সময় 30 মেলৈ বৃদ্ধি কৰা হৈছে। ৰাজ্যৰ মীন বিভাগত বিগত কেইবাদশক ধৰি এখন আঁচনিৰ অধীনত তৃতীয় বৰ্গৰ বিভিন্ন পদত কাম কৰা 61 গৰাকী

কৰ্মচাৰীৰ চাকৰি সকলো সা সুবিধাসমূহ 2007 চনৰ পৰা নিয়মীয়া কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক নিৰ্দেশ দিছে। দীৰ্ঘদিন ধৰি ভাৰত পাক সীমান্তত উত্তেজনাপূৰ্ণ পৰিস্থিতি হৈ থকাৰ দৰে শেহতীয়াকৈ ভাৰত বাংলাদেশ সীমান্তত অধিক স্পৰ্শকাতৰ হৈ পৰিছে। সীমান্তৰ 15 কিলোমিটাৰলৈকে অবৈধ নিৰ্মাণ ভাঙি পেলোৱাৰ নিৰ্দেশ গৃহমন্ত্ৰী অমিত শ্বাহৰ। মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ কৰিবলৈ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ওপৰত সুদৰ হাৰ বৃদ্ধিৰ চাপ। ৰেপ ৰেট বৃদ্ধি পালে হ্ৰাস পাব ঋণ গ্ৰহণকাৰীৰ পৰিশোধৰ ক্ষমতা। 3 জুনৰ পৰা 5 জুনৰ ভিতৰত পৰ্যালোচনা বৈঠক আহ্বান আৰ বি আইৰ। খেলৰ পিছত আছে গুৱাহাটীত অৱস্থিত দুটাকৈ আগশাৰীৰ লব্ধ প্ৰতিষ্ঠিত ক্ৰিকেট প্ৰশিক্ষণ কেন্দ্ৰ ক্ৰমে গুৱাহাটী ক্ৰিকেট কোচিং চেণ্টাৰ আৰু চিটি ক্ৰিকেট কোচিং চেণ্টাৰৰ বাবে আধুনিক বিজ্ঞানসন্মত সা সুবিধাৰে স্থায়ী প্ৰশিক্ষণস্থলী আবণ্টন সন্দৰ্ভত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কাৰাটেত স্বৰ্ণসহ দুটাকৈ পদক অৰ্জন কৰিছে নগাঁৱৰ প্ৰজ্ঞাজ্যোতি শইকীয়াই। সম্পাদকীয় পৃষ্ঠাত আছে মহিলাৰ সুৰক্ষা আৰু সমমৰ্যাদা সন্দৰ্ভত আলোচনা কৰি নাৰীৰ সমমৰ্যাদা আৰু সুৰক্ষা শিৰোনামেৰে আজিৰ সম্পাদকীয় প্ৰকাশ কৰিছে নিয়মীয়া বাৰ্তা কাকতে। অবৈধ প্ৰব্ৰজনে দেশৰ আন্তঃগাঁথনিৰ ওপৰত ব্যাপক প্ৰভাৱ পেলাইছে। সীমান্তৱৰ্তী অঞ্চলসমূহত কঠোৰ ব্যৱস্থা গ্ৰহণ সন্দৰ্ভত আলোচনা কৰি অনুপ্ৰৱেশ ৰোধৰ পদক্ষেপ শিৰোনামেৰে আজিৰ সম্পাদকীয় প্ৰকাশ কৰিছে দৈনিক অসম কাকতে। শেহতীয়াভাৱে সামাজিক মাধ্যমত সৃষ্টি হোৱা পঁইতাচোৰা বিতৰ্কৰ বিষয়ে লিখি ডিজিটেল পঁইতাচোৰা শিৰোনামেৰে আজিৰ সম্পাদকীয় প্ৰকাশ কৰিছে অসমীয়া প্ৰতিদিন কাকতে। ভাৰতীয় মুদ্ৰাৰ পতন সন্দৰ্ভত আলোচনা কৰি টকাৰ ঐতিহাসিক পতন শিৰোনামেৰে আজিৰ সম্পাদকীয় প্ৰকাশ কৰিছে আমাৰ অসম কাকতে। প্ৰস্তুতা আজি পোৱাৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ আহিল। আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে মই ভাস্বতী দেৱী শৰ্মাই অনুষ্ঠানটো ইমানতে সামৰিছো। নমস্কাৰ।

আজি পুৱা অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক অনিমা চৌধুৰীৰ কণ্ঠৰ কেইটিমান গীত।

অনিমা চৌধুৰীৰ কণ্ঠৰ গীত শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক মৃণাল কুমাৰ চৌধুৰীৰ ৰচনাৰে আন এটি গীত।

0: অনিমা চৌধুৰীৰ কণ্ঠৰ গীতকেইটি শুনিলে।
1: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
1: পিছে এনে যত্ন ক'ত পালি?
2: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
1: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
1: অঁ, সঁচাকৈ বৰ ভাল কথা,
2: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: আমাৰ ডেজাৰ্ট আহি গ'ল, পিছে আমাৰ চেম্পিয়ন অহাই নাই এতিয়ালৈ।
5: বিল ভৰাৰ আগতেতো আহিব নহয়।
6: ঐ ছোৱালীহঁত, কি কৰি আছ?
7: বিললৈ ৰৈ আছো।
6: তোমাৰ কাৰ্ডখন দিয়া না,
5: পিন দিয়া।
8: RBI কয় যে আপোনাৰ পিন, OTP, CVV বা ইণ্টাৰনেট বেংকিং পাছৱৰ্ড কাকোৱে নিদিব। অনলাইন বেংকিং কেৱল নিজৰ কম্পিউটাৰ, মোবাইল বা চিকিউৰ নেটৱৰ্কৰ পৰাহে কৰিব।
6: হে, এয়া খোৱাৰ চেম্পিয়নশ্বিপ আছিল নেকি?
8: RBI কয়, জানি লওক, সতৰ্ক হওক।
0: জনসাধাৰণৰ স্বাস্থ্য সজাগতাৰ দিশত এপ'ল' এক্সেল কেয়াৰ হস্পিটেলৰ সহযোগত আকাশবাণী গুৱাহাটীৰ অনন্য প্ৰয়াস। আজি প্ৰভাতী তৰংগ অনুষ্ঠানৰ অতিথি ৰিউমেটলজি আৰু ক্লিনিকেল ইমিউনলজিৰ বিশেষজ্ঞ চিকিৎসক ডাক্তৰ প্ৰদীপ কুমাৰ শৰ্মা। গাউট, আৰ্থ্ৰাইটিছ আৰু ৰোগ প্ৰতিৰোধ সম্পৰ্কীয় বিভিন্ন কথা বিতংকৈ জানিবলৈ, শুনিবলৈ নাপাহৰিব প্ৰভাতী তৰংগ ইন্দ্ৰজিৎ দাসৰ সৈতে আজি পুৱা 9:20 পৰা মহাবাহু শাখাত। একেই সময়তে আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজতো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব।
9: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
10: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
9: কোন ঠাই অ?
10: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
9: তাত হেৰো কি কি সুবিধা পোৱা যায়?
10: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
11: তেন্তে ময়ো এবাৰ যাব লাগিব।
10: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী। আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
12: Our voice gets you heard everywhere.
3: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
12: 6900453528।
3: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
13: বিদ্যাৰ্থীৰ অনুষ্ঠান প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভেটিত ছাত্ৰ ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।

0: যথাক্ৰমে 7:55 আঞ্চলিক বাতৰি, 8:00 সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্নিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়া আঞ্চলিক বাতৰিৰ সৈতে মই মনজিৎ গগৈ। গুৱাহাটী উচ্চ ন্যায়ালয়ে শিল্পী জুবিন গাৰ্গৰ হত্যাৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ ৰায় আজি প্ৰদান কৰিব। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে আজি দিনৰ 2:00 এই ৰায় দিব। ইয়াৰ পূৰ্বে বাক্সা জিলা কাৰাগাৰত কাৰাৰুদ্ধ হৈ থকা অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়াত কেইবাদিনো ধৰি শুনানি অনুষ্ঠিত হৈছিল। শুনানিকালত জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰাই অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ সপক্ষে যুক্তি প্ৰদৰ্শন কৰাৰ বিপৰীতে ৰাজ্য চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়াই ইয়াৰ বিৰোধিতা কৰিছিল। উভয় পক্ষৰ যুক্তি শুনাৰ পাছত উচ্চ ন্যায়ালয়ে আজি শ্যামকানু মহন্তৰ জামিন আবেদনৰ ৰায় প্ৰদান কৰিব। আনহাতে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতেও আজি অভিযুক্ত শেখৰজ্যোতি গোস্বামীৰ জামিন আবেদনৰ ৰায় দিব। ৰাজ্যৰ পশুপালন আৰু পশু চিকিৎসা বিভাগে কামৰূপ আৰু শদিয়া সমজিলাৰ দুটা স্থানত ছুৱাইন ফ্লুৰ প্ৰাদুৰ্ভাৱ ধৰা পৰালৈ চাই বিশেষ সতৰ্কতা অৱলম্বন কৰিছে আৰু সকলো জিলাকে সষ্টম হৈ থাকিবলৈ নিৰ্দেশ দিছে। বিভাগে শদিয়া সমজিলাৰ উত্তৰ ৰংপুৰীয়া গাঁৱত গাহৰিৰ দেহত এই ৰোগ ধৰা পৰাৰ পাছত অভিকেন্দ্ৰৰ 1 কিলোমিটাৰ ব্যাসাৰ্ধ এলেকাক আক্ৰান্ত অঞ্চল হিচাপে চিনাক্ত কৰি গাহৰিৰ মাংস আৰু গাহৰি বিক্ৰী সম্পূৰ্ণৰূপে বন্ধ কৰিছে। পশুপালন বিভাগে আজিৰ ভিতৰত আক্ৰান্ত গাহৰিসমূহ নিধন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। শদিয়াৰ পৰা অন্য জিলা তথা অৰুণাচল প্ৰদেশলৈ গাহৰিৰ মাংস অথবা গাহৰি সামগ্ৰী প্ৰেৰণৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। প্ৰশাসনে ৰাইজক আতংকিত নহবলৈ আৰু এই ৰোগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে। অৱশ্যে যোৱা বছৰ ছুৱাইন ফ্লুৱে মাৰাত্মক ৰূপ লোৱা ধেমাজি, লখিমপুৰ, শিৱসাগৰ, দৰং, ডিব্ৰুগড় আদি জিলাত বৰ্তমানলৈকে কোনো গাহৰিৰ দেহত এই ৰোগ ধৰা পৰা নাই। কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ অধীনত হ'বলগীয়া 2027 বৰ্ষৰ লোকপিয়ল সন্দৰ্ভত ইতিমধ্যেই অধিসূচনা জাৰি কৰা হৈছে। লোকপিয়লৰ পূৰ্বে গৃহ পঞ্জীয়ন প্ৰক্ৰিয়া সঠিক আৰু প্ৰযুক্তিভিত্তিকভাৱে সম্পন্ন কৰাৰ লক্ষ্যৰে ৰাজ্যৰ জিলা প্ৰশাসনসমূহে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাষ্ট্ৰীয় লোকপিয়ল কাৰ্যসূচীৰ অধীনত গৃহ পঞ্জীয়ন প্ৰক্ৰিয়া অধিক ফলপ্ৰসূ আৰু স্বচ্ছ কৰি তোলাৰ লক্ষ্যৰে এই প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। তামোলপুৰ, ধেমাজি, শিলচৰ, মৰিগাঁও জিলাত কালি লোকপিয়লৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। সমাগত লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ উদ্দেশ্যে আয়োজিত এই প্ৰশিক্ষণ কাৰ্যসূচী কাইলৈলৈকে চলিব। অসম বিধানসভাৰ সচিব দুলাল পেগুক কালি অসম বিধানসভাৰ বিশেষ অধিৱেশনৰ অন্তিম দিনটোত বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে তাৎক্ষণিকভাৱে অপসাৰণৰ নিৰ্দেশ দিয়ে। দুলাল পেগুৰ 2024 চনৰ জানুৱাৰীতেই অৱসৰৰ দিন আছিল। পূৰ্বৰ অধ্যক্ষই দুলাল পেগুৰ চাকৰিৰ ম্যাদ বৃদ্ধি কৰিছিল।
2: তেখেতৰ আচলতে দুবছৰ আমি অসমৰ চৰকাৰী নিয়মতে কি এজন মানুহক চাকৰি অৱসৰ হোৱাৰ পিছত মেক্সিমাম 2 বছৰ আমি তেওঁক মানে কামত লগাব পাৰোঁ, তেওঁক মানে এক্সটেনশ্যন দিব পাৰোঁ বা হেৰি কৰি, কিন্তু তেখেতৰ 2 বছৰতকৈ অধিক হৈ গ'লগৈ। 2 বছৰতকৈ অধিক হৈ যোৱাৰ ফলস্বৰূপে তাৰ বিধানসভাৰ বিষয়া কৰ্মচাৰীসকলে মোক এই বিষয়টো অৱগত কৰিছিলে। গতিকে যিহেতু মই অধ্যক্ষজনে যিহেতু জাজ দিব লাগে, জাষ্টিছ দিব লাগে, গতিকে মোৰ যদি বিধানসভাতে মই জাষ্টিছটো যদি নিদিওঁ, আৰু সেইকাৰণে তেখেতৰ যিহেতু সময় যিহেতু বহু সময় হৈ গৈছে, 2 বছৰতকৈ অধিক কাল যিহেতু কাম কৰিছে, সেইকাৰণে তেখেতক সলনি আমি যিগৰাকী এডিশ্যনেল ছেক্ৰেটাৰী তেখেতক আমি দায়িত্ব অৰ্পণ কৰিছোঁ।
1: পঞ্চায়তীৰাজ মন্ত্ৰালয়ৰ উদ্যোগত গুৱাহাটীত আজি সেৱা সে সমৃদ্ধি শীৰ্ষক সেৱা প্ৰদান বিষয়ক এখন আঞ্চলিক কৰ্মশালাৰ আয়োজন কৰা হৈছে। পঞ্চায়তৰ নেতৃত্বত সেৱা প্ৰদান ব্যৱস্থাৰ প্ৰতি সন্মান জনাই আয়োজন কৰা এই কৰ্মশালাত কেন্দ্ৰীয় পঞ্চায়তীৰাজ দপ্তৰৰ ৰাজ্যমন্ত্ৰী এছ পি সিং বাঘেল আৰু মন্ত্ৰী অতুল বৰা উপস্থিত থকাৰ কথা। এই কৰ্মশালাত অসম, অন্ধ্ৰপ্ৰদেশ, মধ্যপ্ৰদেশ, ওড়িশা, পঞ্জাৱ, ৰাজস্থান আৰু তেলেংগানাৰ পঞ্চায়তৰ বিষয়ববীয়া, নিৰ্বাচিত প্ৰতিনিধি, গাঁও পঞ্চায়তৰ উদ্যোগীসকলৰ লগতে ৰাজ্য চৰকাৰৰ বিষয়াসকল উপস্থিত থাকিব। ৰাজ্যসমূহৰ শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী গাঁও পঞ্চায়ত আৰু চেম্পিয়ন কমন ছাৰ্ভিচ চেণ্টাৰক এই কৰ্মশালাত সম্বৰ্ধনা জনোৱা হ'ব। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনত আজিৰে পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব। অহা 5 জুনলৈ চলিবলগীয়া এই পৰীক্ষাত এইবেলি 64,050 গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হ'ব। পৰিষদৰ সচিব নৰনাৰায়ণ নাথে জনোৱা অনুসৰি ৰাজ্যৰ মুঠ 116টা কেন্দ্ৰত কাইলৈৰ পৰা কম্পাৰ্টমেণ্টেল পৰীক্ষা আৰম্ভ হ'ব। পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে বিভিন্ন জিলাৰ প্ৰশাসনে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 নম্বৰ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্র সংৰক্ষণ ক্ষেত্ৰ আজিৰে পৰা পৰ্যটকৰ বাবে বন্ধ থাকিব। বাৰিষা আৰু বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি উদ্যান কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। তথ্য অনুসৰি 2025-26 পৰ্যটন বৰ্ষত উদ্যানখনলৈ 4,68,000ৰো অধিক পৰ্যটকৰ আগমন হয়।

0: সেয়া আছিল দীনেশ বৈশ্যৰ ৰচনাৰে বনজ্যোৎস্না বৰুৱাৰ কণ্ঠৰ গীত।
1: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰো কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: গীতিমালিকাৰ এইবাৰৰ শিল্পী অপূৰ্ব বেজবৰুৱা। গীতৰ কথা আৰু প্ৰযোজনা শিল্পীৰ নিজৰ।

0: অপূর্ব বেজবৰুৱাৰ কণ্ঠৰ স্বৰচিত গীতটি শুনিলে।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ এয়া হীৰেণ গোস্বামীৰ ৰচনাৰে পাপৰি বৰকাকতিৰ কণ্ঠৰ গীত, প্ৰযোজনা সুধীৰ দাসৰ।

0: মুনেশ্বৰ বৰ্মনৰ ৰচনাৰে দীনবন্ধু চহৰীয়াৰ কণ্ঠৰ গীতটি শুনিলে।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান। জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: সমাধান সমাৰোহ। মহামান্য উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু ফলপ্ৰসূ সমাধানৰ বাবে সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালত আয়োজন কৰা হৈছে। 21, 22 আৰু 23 আগষ্টত অনুষ্ঠিত হ'বলগীয়া এই লোক আদালতত অংশ ল'বলৈ ইচ্ছুক গোচৰৰ পক্ষসমূহক সংশ্লিষ্ট জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয় অথবা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হ'ল।
0: পৰি বৰদলৈৰ কণ্ঠৰ প্ৰশান্ত বৰদলৈৰ ৰচিত গীত, প্ৰযোজনা জ্যোতিপ্ৰকাশ দাসৰ।

জনসাধাৰণৰ স্বাস্থ্য সজাগতাৰ দিশত এপ'ল' এক্সেল কেয়াৰ হস্পিটেলৰ সহযোগত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অনন্য প্ৰয়াস। আজি প্ৰভাতী তৰংগ অনুষ্ঠানৰ অতিথি ৰিউমেটলজি আৰু ক্লিনিকেল ইমিউনলজিৰ বিশেষজ্ঞ চিকিৎসক ডাক্তৰ প্ৰদীপ কুমাৰ শৰ্মা গাউট, আৰ্থাইটিছ আৰু ৰোগ প্ৰতিৰোধ সম্পৰ্কীয় বিভিন্ন কথা বিতংকৈ জানিবলৈ শুনিবলৈ নাপাহৰিব প্ৰভাতী তৰংগ ইন্দ্ৰজিত দাসৰ সৈতে আজি পুৱা 9:20 পৰা মহাবাহু শাখাত। একে সময়তে আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজতো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 9:00 পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল গুৱাহাটীৰ ৰিং ৰোড প্ৰকল্পৰ পৰিৱেশ সম্পৰ্কীয় অধ্যয়ন সম্পূৰ্ণ নোহোৱা পৰ্যন্ত আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ এজোপাও গছ কটা নহয় বুলি ৰাজ্য চৰকাৰৰ প্ৰকাশ পঞ্চায়তীৰাজ মন্ত্ৰালয়ৰ উদ্যোগত গুৱাহাটীত আজি সেৱা সে সমৃদ্ধি শীৰ্ষক সেৱা প্ৰদান বিষয়ক এখন আঞ্চলিক কৰ্মশালাৰ আয়োজন অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনত আজিৰে পৰা হাইস্কুল শিক্ষান্ত

ভাষাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা, বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আজিৰে পৰা পৰ্যটকৰ বাবে বন্ধ, আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ দ্বিতীয়খন কোৱালিফায়াৰত আজি ৰাজস্থান ৰয়েলছ আৰু গুজৰাট টাইটানছ মুখামুখি। নমস্কাৰ, পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে মই মনজিৎ গগৈ। ৰাজ্য চৰকাৰে প্ৰায় 6,000 কোটি টকীয়া অভিলাষী গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰ ফলত পৰিৱেশৰ ওপৰত পৰিব পৰা প্ৰভাৱৰ অধ্যয়ন সম্পূৰ্ণ নোহোৱা পৰ্যন্ত আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ এজোপাও গছ কটা নহয় আৰু এই প্ৰকল্প ৰূপায়ণৰ ক্ষেত্ৰত বন্যপ্ৰাণীৰ সুৰক্ষা, বিশেষকৈ হস্তীদণ্ডীৰ সুৰক্ষাৰ বাবে সকলো ধৰণৰ পদক্ষেপ লোৱা হ'ব বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ক জনাইছে। গুৱাহাটী আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী এলেকা সামৰি নিৰ্মাণ কৰিবলগীয়া প্ৰায় 121 কিলোমিটাৰ দৈৰ্ঘ্যৰ গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰ বাবে আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ প্ৰায় 4,000 জোপা গছ কটাৰ বাবে বন বিভাগে জাৰি কৰা নিবিদাক প্ৰত্যাহ্বান আৰু বন্যপ্ৰাণীৰ চলাচলৰ বাবে উপযুক্ত সৃষ্টি কৰাৰ বাবে অনুৰোধ জনাই দুগৰাকী ব্যক্তিয়ে দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানিৰ সময়ত অতিৰিক্ত মহাধিবক্তা পাৰংগম নাৰায়ণ গোস্বামীয়ে চৰকাৰৰ এই স্থিতিৰ বিষয়ে অৱগত কৰে। অতিৰিক্ত মহাধিবক্তাগৰাকীয়ে যোৱা বুধবাৰে মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ আৰু ন্যায়াধীশ অৰুণ দেৱ চৌধুৰীৰ বিচাৰপীঠক জনায় যে এই প্ৰকল্পৰ বাবে গছ কটাৰ ফলত পৰিৱেশৰ ওপৰত পৰিব পৰা প্ৰভাৱ সম্পৰ্কীয় অধ্যয়নৰ বাবে ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানক দায়িত্ব দিয়া হৈছে। সংস্থাটোৱে অধ্যয়নৰ বাবে কাৰিকৰী আৰু বিত্তীয় প্ৰস্তাৱসমূহ দুসপ্তাহৰ ভিতৰত যুগুত কৰিব আৰু অধ্যয়নৰ কাম আৰম্ভ কৰি 90 দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব। অতিৰিক্ত মহাধিবক্তাগৰাকীৰ লগতে পৰিৱেশ সংক্ৰান্তীয় অধ্যয়ন সম্পূৰ্ণ নোহোৱা পৰ্যন্ত আমচাং অভয়াৰণ্যৰ কোনো গছ কটা নহয় বুলি আশ্বাস দিয়ে। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণেও পৰিৱেশ সম্পৰ্কীয় অধ্যয়নৰ বাবে পুঁজি মোকলাই দিয়াত বিলম্ব নকৰে বুলি তেওঁ আদালতক অৱগত কৰে। চৰকাৰৰ এনে স্থিতিৰ পৰিপ্ৰেক্ষিতত ন্যায়ালয়ে ৰাজহুৱা স্বাৰ্থজড়িত আবেদনখন নিষ্পত্তি কৰে। কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী মনসুখ মাধৱীয়াই আজি মেঘালয়ত হ'বলগীয়া ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাৰ প্ৰস্তুতিৰ বুজ ল'ব। তেওঁ লগতে মুখ্যমন্ত্ৰী কনৰাড কে চাংমাৰ শ্বিলঙত এটা বহুমুখী ইনডোৰ ক্ৰীড়া প্ৰকল্পৰ উদ্বোধন কৰিব। প্ৰায় 133 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা এই ক্ৰীড়া প্ৰকল্পটো ৰাজ্যখনত হ'বলগীয়া 39 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ অন্যতম আয়োজনস্থলী হিচাপে পৰিগণিত হ'ব। ভ্ৰমণকালত মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ যুৱ পৰিক্ৰমা, ক্ৰীড়া আন্তঃগাঁথনি উন্নয়ন আৰু কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহৰ ৰূপায়ণৰ পৰ্যালোচনা কৰিব। ৰাজ্যখনৰ যুৱ পৰিক্ৰমা বিভাগে আয়োজন কৰা এটি বিশেষ কাৰ্যসূচীতো শ্ৰীমাণ্ডভিয়াই অংশ ল'ব। পঞ্চায়তীৰাজ মন্ত্ৰালয়ৰ উদ্যোগত গুৱাহাটীত আজি সেৱা সে সমৃদ্ধি শীৰ্ষক সেৱা প্ৰদান বিষয়ক এখন আঞ্চলিক কৰ্মশালাৰ আয়োজন কৰা হৈছে। পঞ্চায়তৰ নেতৃত্বত সেৱা প্ৰদান ব্যৱস্থাৰ প্ৰতি সন্মান জনাই আয়োজন কৰা এই কৰ্মশালাত কেন্দ্ৰীয় পঞ্চায়তীৰাজ দপ্তৰৰ ৰাজ্যমন্ত্ৰী এছ পি সিং বাঘেল আৰু মন্ত্ৰী অতুল বৰা উপস্থিত থকাৰ কথা। এই কৰ্মশালাত অসম, অন্ধ্ৰপ্ৰদেশ, মধ্যপ্ৰদেশ, উৰিষ্যা, পঞ্জাব, ৰাজস্থান আৰু তেলেংগানাৰ পঞ্চায়তৰ বিষয়ববীয়া, নিৰ্বাচিত প্ৰতিনিধি, গাঁও পঞ্চায়তৰ উদ্যোগীসকলৰ লগতে ৰাজ্য চৰকাৰৰ বিষয়াসকল উপস্থিত থাকিব। ৰাজ্যসমূহৰ শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী গাঁও পঞ্চায়ত আৰু চেম্পিয়ন কমন ছাৰ্ভিছ চেণ্টাৰক এই কৰ্মশালাত সম্বোধন জনোৱা হ'ব। ডিজিটেল ৰূপান্তৰৰ জৰিয়তে পঞ্চায়ত নেতৃত্বৰ সেৱা প্ৰদান ব্যৱস্থা শক্তিশালী কৰা, নাগৰিকৰ অংশগ্ৰহণ উদ্ভাৱন, বহুভাষিক প্ৰশাসন আৰু তৃণমূল পৰ্যায়ত ৰাজহুৱা সেৱা উন্নত কৰাৰ বিষয়ে কৰ্মশালাত আলোচনা কৰা হ'ব। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনত আজিৰে পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব। অহা 5 জুনলৈ চলিবলগীয়া এই পৰীক্ষাত এইবেলি 64,050 গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হ'ব। পৰিষদৰ সচিব নৰনাৰায়ণ নাথে জনোৱা অনুসৰি ৰাজ্যৰ মুঠ 116টা কেন্দ্ৰত কাইলৈৰ পৰা কম্পাৰ্টমেণ্টেল পৰীক্ষা আৰম্ভ হ'ব। পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে বিভিন্ন জিলাৰ প্ৰশাসনে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। ৰাজ্যৰ পশুপালন আৰু পশু চিকিৎসা বিভাগে কামৰূপ আৰু শদিয়া সমজিলাৰ 2টা স্থানত ছুৱাইন ফ্লুৰ প্ৰাদুৰ্ভাৱ ধৰা পৰালৈ চাই বিশেষ সতৰ্কতা অৱলম্বন কৰিছে আৰু সকলো জিলাকে সষ্টম হৈ থাকিবলৈ নিৰ্দেশ দিছে। বিভাগে শদিয়া সমজিলাৰ উত্তৰ ৰংপুৰীয়া গাঁৱত গাহৰিৰ দেহত এই ৰোগ ধৰা পৰাৰ পাছত অভিকেন্দ্ৰৰ 1 কিলোমিটাৰ ব্যাসাৰ্ধ এলেকাক আক্ৰান্ত অঞ্চল হিচাপে চিনাক্ত কৰি গাহৰিৰ মাংস আৰু গাহৰি বিক্ৰী সম্পূৰ্ণৰূপে বন্ধ কৰিছে। পশুপালন বিভাগে আজিৰ ভিতৰত আক্ৰান্ত গাহৰিসমূহ নিধন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। শদিয়াৰ পৰা অন্য জিলা তথা অৰুণাচল প্ৰদেশলৈ গাহৰিৰ মাংস অথবা গাহৰিৰ সামগ্ৰী প্ৰেৰণ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। প্ৰশাসনে ৰাইজক আতংকিত নহবলৈ আৰু এই ৰোগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে। অৱশ্যে যোৱা বছৰ ছুৱাইন ফ্লুৱে মাৰাত্মক ৰূপ লোৱা ধেমাজি, লখিমপুৰ, শিৱসাগৰ, দৰং, ডিব্ৰুগড় আদি জিলাত বৰ্তমানলৈকে কোনো গাহৰিৰ দেহত এই ৰোগ ধৰা পৰা নাই। ৰাজ্যৰ বন বিভাগ আৰু গোলাঘাট জিলাৰ প্ৰশাসনে মেৰাপানীৰ 2 নম্বৰ নেঘেৰী বিলত পুনৰ উচ্ছেদ অভিযান চলাবলৈ সাজু হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতেই বন বিভাগে এই ক্ষেত্ৰত তৎপৰতা গ্ৰহণ কৰিছে। বিভাগৰ মুখ্য সচিব এন কে যাদৱে কালি জিলা আয়ুক্ত পূবালী গোহাঁই, অতিৰিক্ত আৰক্ষী অধীক্ষক জন দাস, বন বিভাগৰ উচ্চ পদস্থ বিষয়া কৰ্মচাৰী আৰু চি আৰ পি এফৰ বিষয়াসকলৰ সৈতে উচ্ছেদ

0: বাবে চিনাক্ত অঞ্চলসমূহ পৰিদৰ্শন কৰে আৰু আইন শৃংখলা তথা সামগ্ৰিক পৰিস্থিতি মূল্যায়ন কৰে। মেঘেৰিবিল অঞ্চলৰ বনভূমি দীৰ্ঘদিন ধৰি অবৈধভাৱে দখলৰ অভিযোগ উত্থাপিত হৈ আহিছে। বন বিভাগে ইতিপূৰ্বে 146টা পৰিয়ালৰ বাসগৃহ উচ্ছেদ কৰিছিল যদিও 59টা পৰিয়ালে উচ্ছেদৰ বিৰোধিতা কৰি ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ পাছত উচ্ছেদ প্ৰক্ৰিয়া সাময়িকভাৱে স্থগিত ৰখা হৈছিল। বন বিভাগে 2 নম্বৰ নেঘেৰিবিলৰ 59টা আৰু উৰিয়ামঘাটৰ 11টা পৰিয়াললৈ পুনৰ জাননী জাৰি কৰিছে। অঞ্চলটোত জুনৰ পহিলা ভাগত উচ্ছেদ অভিযান আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। উচ্ছেদৰ সম্ভাৱনা কেন্দ্ৰ কৰি উদ্ভৱ হ'ব পৰা উদ্বেগজনক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অঞ্চল দুটাত ব্যাপক নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষণ ক্ষেত্ৰ আজিৰে পৰা পৰ্যটকৰ বাবে বন্ধ থাকিব। বাৰিষা আৰু বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি উদ্যান কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। তথ্য অনুসৰি 2025-26 পৰ্যটন বৰ্ষত উদ্যানখনলৈ 4,68,000 অধিক পৰ্যটকৰ আগমন হয়। এই বৰ্ষত বিদেশী পৰ্যটকৰ সংখ্যাও যথেষ্ট বৃদ্ধি পোৱা বুলি উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। মানস ৰাষ্ট্ৰীয় উদ্যানৰ 2026-27 পৰ্যটন বৰ্ষৰ বাবে অহা 1 জুনৰ পৰা পৰ্যটকসকলৰ বাবে ৰিভাৰ ৰাফটিং আৰু হাতী চাফাৰী বন্ধ থাকিব বুলি উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। উদ্যান কৰ্তৃপক্ষই জনোৱা অনুসৰি বাৰিষাৰ লগে লগে বেঁকী নৈৰ পানী বৃদ্ধি হোৱা আৰু জীৱ জন্তু কিছু জিৰণি দিয়াৰ লক্ষ্যৰে ৰিভাৰ ৰাফটিং আৰু হাতী চাফাৰী বন্ধ ৰখা হৈছে। আনহাতে 25 জুনৰ পৰা পৰ্যটকসকলৰ বাবে মানস ৰাষ্ট্ৰীয় উদ্যান সম্পূৰ্ণৰূপে বন্ধ ৰখা হ'ব। এই সন্দৰ্ভত মানস ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী ৰেঞ্জৰ বনাঞ্চলিক বিষয়া প্ৰাঞ্জল তালুকদাৰে এনেদৰে কয়।
1: এতিয়া 25 জুনৰ পৰাতো আমাৰ পাৰ্ক সম্পূৰ্ণৰূপে বন্ধ হৈ যাব। কোনো ধৰণৰ গাড়ী, প্ৰাইভেট জিপচি বা এনেকুৱা ধৰণৰ অহা যোৱা কৰিব নোৱাৰিব। অনলি ডিপাৰ্টমেণ্টৰ গাড়ী অহা যোৱা কৰিব পাৰিব। মেইনলি এইটো কৰা হৈছে মানে কি অলপ এনিমেলখিনিৰ কাৰণে আমাৰ অলপ শান্তিৰ প্ৰয়োজন। জানে কিমান টুৰিষ্ট আহি আছে এতিয়া, আমি সেইটো চালে নহ'ব। আমি জন্তুৰ কথাখিনি ভাবিব লাগিব, ভিতৰত থকা যিখিনি জীৱ জন্তু আছে যাতে এওঁলোকে শান্তি থাকিব পাৰে। সেইটো কাৰণে আমি 25 জুনলৈকে আমি খোলা ৰাখিছোঁ। সেই তাৰপিছত আমাৰ বন্ধ হ'ব পাৰ্ক। তো ঈদৰ কাৰণে মানুহখিনি আহিছে, লগতে ঈদো বন্ধ, সেইটো কাৰণে আজি অলপ টুৰিষ্ট বেছিকৈ দেখা পাইছে। লগতে এটা কি হৈছে, আমাৰ ইয়াত এটা বহুত দিনত আপোনালোকে গমেই পাই আছে, ব্লেক পেন্থাৰ পোৱালি দুটা লগতে মাকক সঘনাই মানে দেখা পোৱা হৈছে আমাৰ ইয়াত নেশ্যনেল পাৰ্কৰ উদ্যানতে। তো সেইটোৰ কাৰণে বিভিন্ন বাহিৰৰ পৰা বিভিন্ন ধৰণৰ মানুহ আহিছে, বিভিন্ন ধৰণৰ পৰ্যটক আকৰ্ষিত কৰিছে। সেইটোৰ কাৰণে ধৰক টুৰিষ্ট এতিয়া বাঢ়িছে। কিন্তু সেইবুলি আমি 25 জুনৰ পৰা আমি সম্পূৰ্ণৰূপে বন্ধ হ'ব আৰু 1 তাৰিখৰ পৰা ৰিভাৰ ৰাফটিং আৰু আপোনাৰ এলিফেণ্ট চাফাৰী সম্পূৰ্ণ বন্ধ হৈ যাব।
0: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা দেওবাৰে আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 136 সংখ্যক খণ্ড। জনসাধাৰণে এই খণ্ডটিৰ বাবে 1800-11-7800 বিনামূলীয়া নম্বৰত ফোন কৰি আজিৰ ভিতৰত দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। জনসাধাৰণে নৰেন্দ্ৰ মোদী এপ বা মাই গভ মুকলি মঞ্চৰ জৰিয়তেও দিহা পৰামৰ্শ প্ৰেৰণ কৰিব পাৰিব। ইয়াৰ উপৰি 1922 নম্বৰত মিছড কল দি লাভ কৰা SMSৰ জৰিয়তেও প্ৰধানমন্ত্ৰীলৈ পোনপটীয়াকৈ দিহা পৰামৰ্শ আগবঢ়াব পৰা যাব। গুৱাহাটী উচ্চ ন্যায়ালয়ে শিল্পী জুবিন গাৰ্গৰ হত্যাৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ ৰায় আজি প্ৰদান কৰিব। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে আজি দিনৰ 2 বজাত এই ৰায় দিব। ইয়াৰ পূৰ্বে বাক্সাৰ জিলা কাৰাগাৰত কাৰাৰুদ্ধ হৈ থকা অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়াত কেইবাদিনো ধৰি শুনানি অনুষ্ঠিত হৈছিল। শুনানিকালত জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰাই অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ সপক্ষে যুক্তি প্ৰদৰ্শন কৰাৰ বিপৰীতে ৰাজ্য চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়াই ইয়াৰ বিৰোধিতা কৰিছিল। উভয় পক্ষৰ যুক্তি শুনাৰ পাছত উচ্চ ন্যায়ালয়ে আজি শ্যামকানু মহন্তৰ জামিন আবেদনৰ ৰায় প্ৰদান কৰিব। আনহাতে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতেও আজি অভিযুক্ত শেখৰজ্যোতি গোস্বামীৰ জামিন আবেদনৰ ৰায় দিব। অসম বিধানসভাৰ সচিব দুলাল পেগুক কালি অসম বিধানসভাৰ বিশেষ অধিৱেশনৰ অন্তিম দিনটোত বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে তাৎক্ষণিকভাৱে অপসাৰণৰ নিৰ্দেশ দিয়ে। দুলাল পেগুৰ 2024 চনৰ জানুৱাৰীতেই অৱসৰ দিন আছিল। পূৰ্বৰ অধ্যক্ষই দুলাল পেগুৰ চাকৰিৰ ম্যাদ বৃদ্ধি কৰিছিল। চৰকাৰী নিয়ম অনুসৰি অৱসৰৰ পাছত 2 বছৰ পৰ্যন্ত চাকৰিৰ ম্যাদ বৃদ্ধি কৰিব পাৰে। সেই নিয়ম উলংঘা হোৱাৰ বাবেই সচিবগৰাকীক তাৎক্ষণিকভাৱে অপসাৰণ কৰা হয়। এই সন্দৰ্ভত বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে এইদৰে কয়।
2: তেখেতৰ আচলতে 2 বছৰ আমি অসমৰ চৰকাৰী নিয়মতে কি এজন মানুহক চাকৰি অৱসৰ হোৱাৰ পিছত মেক্সিমাম 2 বছৰ আমি তেওঁক মানে কামত লগাব পাৰোঁ, তেওঁক মানে এক্সটেনশ্যন দিব পাৰোঁ বা হেৰি কৰি। কিন্তু তেখেতৰ 2 বছৰতকৈ অধিক হৈ গ'লগৈ। 2 বছৰতকৈ অধিক হৈ যোৱাৰ ফলস্বৰূপে তাৰ বিধানসভাৰ বিষয়া কৰ্মচাৰীসকলে মোক এই বিষয়টো অৱগত কৰিছিলে। গতিকে তেওঁ মই অধ্যক্ষজনে যিহেতু জাজ দিব লাগে, জাষ্টিচ দিব লাগে, গতিকে মোৰ যদি বিধানসভাতে মই জাষ্টিচটো যদি নিদিওঁ, আৰু সেইকাৰণে তেখেতৰ যিহেতু সময় যিহেতু বহু সময় হৈ গৈছে, 2 বছৰতকৈ অধিক কাল যিহেতু কাম কৰিছে, সেইকাৰণে তেখেতক সলনি আমি যিগৰাকী এডিচনেল ছেক্ৰেটাৰী তেখেতক আমি দায়িত্ব অৰ্পণ কৰিছোঁ।
0: গোৱালপাৰাৰ উৰ্পদবিলত বেকা ঠেঙৰ বিশেষ প্ৰজাতিৰ কেঁকু সাপৰ সন্ধান পোৱা গৈছে। ৰাজ্যৰ বৈচিত্ৰ্যৰ জগতত এই

0: পাতিটোৰ উপস্থিতিয়ে আশাৰ বতৰা কঢ়িয়াই আনিছে। উল্লেখযোগ্য যে বেন টোড গেকো চিৰটো ডেকটুলাছ প্ৰজাতিৰ অন্তৰ্গত সকলো কেকু গোটৰ ভিতৰত ই আটাইতকৈ ডাঙৰ আৰু ইয়াৰ 360টাতকৈ অধিক প্ৰজাতি ইতিমধ্যে চিনাক্ত কৰা হৈছে। ই সাধাৰণ কেকুৰ দৰে নহয়, ইহঁতৰ ঠেঙৰ আঙুলিবোৰ প্ৰসাৰিত, আঠাযুক্ত, বক্ৰ আৰু নখযুক্ত। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক অৰূপ কুমাৰ শৰ্মাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত চকু ফুৰাওঁ।
1: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত কোৰবানী সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ আহ্বানলৈ সঁহাৰি জনাই ৰাজ্যত ব্যাপক উৎসাহেৰে ঈদ উজ জোহা পালন, উত্তৰ গুৱাহাটীত সংঘটিত পথ দুৰ্ঘটনাত 3জনৰ অকাল মৃত্যু, ৰাজ্যত আফ্ৰিকান ছুৱাইন ফ্লুৰ পুনৰ সংহাৰ, অসম বিধানসভাৰ সচিবক অপহৰণ আদিকে ধৰি ভিন ভিন বাতৰিয়ে শিৰোনাম দখল কৰিছে। গাহৰি পালকসকললৈ ভাবুকি কঢ়িয়াই অনা আফ্ৰিকান ছুৱাইন ফিভাৰৰ আতংক ৰাজ্যত পুনৰ আৰম্ভ হৈছে। ৰাজ্যৰ পশুপালন আৰু পশু চিকিৎসা বিভাগে সকলো জিলাকে হস্তম হৈ থাকিবলৈ নিৰ্দেশনা জাৰি কৰিছে। ইতিমধ্যে কামৰূপ আৰু তিনিচুকীয়া জিলাত দুটা অভিকেন্দ্ৰ চিনাক্ত কৰা হৈছে। নিয়মীয়া বাৰ্তা আৰু দৈনিক অসম কাকতে এই বাতৰি গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। অসম বিধানসভাৰ সচিব দুলাল পেগুক নতুন অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ নিৰ্দেশ মৰ্মে অপসাৰণ কৰা হৈছে। কাৰ্যকাল শেষ হোৱাৰ পিছতো বিধানসভাৰ সচিব হৈ থকা দুলাল পেগুৱে পূৰ্বৰ কাৰ্যকালত ব্যাপক দুৰ্নীতি অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে। আমাৰ অসম কাকতত একেনিশাতে বিধানসভাৰ সচিবক বৰ্খাস্ত, নতুন অধ্যক্ষৰ শিৰোনামেৰে এই বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰা হৈছে। বৰ্ধিত কাৰ্যকালত থকা বিধানসভাৰ সচিব দুলাল পেগুক হঠাৎ অপহৰণ শিৰোনামেৰে দৈনিক জনমভূমি কাকততো একেটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰা হৈছে। ৰাছিয়াৰ মস্কোত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় সুৰক্ষা মঞ্চৰ বৈঠকত ভাৰতৰ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালে সন্ত্ৰাসবাদৰ বিৰুদ্ধে নিৰ্ণায়ক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা বাতৰিটোৱে দি আছাম ট্ৰিবিউন আৰু দ্য চেণ্টিনেল কাকতৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ছিদ্দাৰামায়াই পদত্যাগ কৰাৰ পাছতে সমৰ্থকসকলে ৰাজ্যখনৰ বিভিন্ন স্থানত বিক্ষোভ প্ৰদৰ্শন কৰাৰ বাতৰিক অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। উত্তৰ গুৱাহাটীত সংঘটিত এটা পথ দুৰ্ঘটনাত বুধবাৰে পুৱতি নিশা 3জন লোক নিহত হোৱা বাতৰিটো অন্যান্য কাকতৰ লগতে দৈনিক অগ্ৰদূত আৰু অসমীয়া খবৰ কাকতৰো প্ৰথম পৃষ্ঠাত পৰিৱেশন কৰা হৈছে। এতিয়া আহক আমি পুনৰ উভতি যাওঁ বাতৰিৰ মাজলৈ।
0: আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি নিউ চণ্ডীগড়ত হ'বলগীয়া দ্বিতীয়খন কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। খেলখনৰ বিজয়ী দলটোৱে দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া ফাইনেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ সন্মুখীন হ'ব। ৰাজস্থান ৰয়েলছে প্ৰথমখন এলিমিনেটৰ ছানৰাইজাৰ্ছ হায়দৰাবাদক পৰাভূত কৰি দ্বিতীয়খন কোৱালিফায়াৰত স্থান নিশ্চিত কৰাৰ বিপৰীতে গুজৰাট টাইটানছ প্ৰথমখন কোৱালিফায়াৰত যোৱাবাৰৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ হাতত পৰাজয়ৰ সন্মুখীন হ'বলগীয়া হৈছিল। 2008 চনৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে আজিৰ খেলখনত জয়লাভ কৰি ফাইনেলত প্ৰৱেশ কৰাৰ বাবে আপ্ৰাণ চেষ্টা চলাব। গুজৰাট টাইটানছেও 2022 চনত খিতাপ দখলৰ সাফল্যৰ পুনৰাবৃত্তি ঘটোৱাৰ বাবে প্ৰয়াস কৰিব। স্থানীয় বতৰৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। 2 এজাক পাতলীয়া বৰষুণৰ লগতে বিজুলী ঢেৰেকনি অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 24 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিছে। গুৱাহাটীৰ ৰিং ৰোড প্ৰকল্পৰ পৰিৱেশ সম্পৰ্কীয় অধ্যয়ন সম্পূৰ্ণ নোহোৱা পৰ্যন্ত আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ এজোপাও গছ কটা নহয় বুলি ৰাজ্য চৰকাৰৰ প্ৰকাশ। পঞ্চায়তীৰাজ মন্ত্ৰালয়ৰ উদ্যোগত গুৱাহাটীত আজি সেৱা সে সমৃদ্ধি শীৰ্ষক সেৱা প্ৰদান বিষয়ক এখন আঞ্চলিক কৰ্মশালাৰ আয়োজন। বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আজিৰে পৰা পৰ্যটকৰ বাবে বন্ধ। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ দ্বিতীয়খন কোৱালিফায়াৰত আজি ৰাজস্থান ৰয়েলছ আৰু গুজৰাট টাইটানছ মুখামুখি। এতিয়াৰ বাতৰি ইমানেই। ইয়াৰ পাছতেই জিলাৰ ৰেহৰূপ আৰু পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

0: জিলার রেহরু।
1: নমস্কাৰ, জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি আপোনালোকলৈ লৈ আহিছো আমি বাক্সা জিলাৰ ৰেহৰূপ। আমাৰ সৈতে আছে বাক্সাৰ সংবাদদাতা দামোদৰ তালুকদাৰ। সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনত সমগ্ৰ বিটিএডিৰ লগতে বাক্সা জিলাতো বিপিএফ দলে অভূতপূৰ্বভাৱে জয়লাভ কৰিবলৈ সক্ষম হয়।

0: বাক্সা জিলাৰ 41 নম্বৰ বিধানসভা সমষ্টিত বিপিএফ দলৰ প্ৰাৰ্থী থানেশ্বৰ বসুমতাৰী আৰু 42 নম্বৰ বাক্সা বিধানসভা সমষ্টিৰ বিপিএফ দলৰ প্ৰাৰ্থী মনেশ্বৰ ব্ৰহ্মই বিপুল ভোটৰ ব্যৱধানত বিধায়ক হিচাপে নিৰ্বাচিত হয়। এই বিষয়ে আমাক জনাইছে আমাৰ সংবাদদাতাই।
1: 41 নম্বৰ মানা বিধানসভা সমষ্টি NDA সমৰ্থিত বিপিএফ দলৰ প্ৰাৰ্থী থানেশ্বৰ বসুমতাৰী তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী ৰাইজৰ দলৰ প্ৰাৰ্থী অঞ্জন তালুকদাৰ 47,410 ভোটৰ ব্যৱধান পৰাজিত কৰে। থানেশ্বৰ বসুমতাৰী 90,063 ভোট লাভ কৰাৰ বিপৰীতে অঞ্জন তালুকদাৰ 42,650 ভোট লাভ কৰে। সমষ্টিটোত ইউপিএফ দলৰ প্ৰাৰ্থী জংচং গোস্বামতে 7,676 ভোট, এডিএফ দলৰ প্ৰাৰ্থী বিলাল আহমেদে 7,560 ভোট, নিকুঞ্জ দাসে 1,855, নৱকুমাৰ শৰণাই 1,591, লক্ষণ গোহাৰী 1,461, খণ্ডকাৰ আব্দুল কুদ্দুজে 1,186, পিণ্টু হোছে 690 ভোট লাভ কৰে। 42 নম্বৰ বাক্সা বিধানসভা সমষ্টিৰ মনেশ্বৰ ব্ৰহ্মই তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী ইউপিএফ দলৰ প্ৰাৰ্থী ৰাকেশ ব্ৰহ্মক 49,050 ভোটৰ ব্যৱধান পৰাজিত কৰে। চতুৰ্থবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হয়। মনেশ্বৰ ব্ৰহ্মই 88,820 ভোট লাভ কৰাৰ বিপৰীতে ৰাকেশ ব্ৰহ্মই 39,770 ভোট লাভ কৰে। সমষ্টিটোত কংগ্ৰেছ দলৰ প্ৰাৰ্থী জগদীশ মদাহীয়ে 10,623 ভোট, ৰমেশ চন্দ্ৰ দাসে 8,118, হিতেশ বসুমতাৰীয়ে 5,794, ৰামচন্দ্ৰ দাসে 3,469, VPIৰ দলৰ প্ৰাৰ্থী ৰাজু কুমাৰ বৰৈ 1,790 ভোট লাভ কৰে। লক্ষণীয়ভাৱে মানা সমষ্টিত 9টাত 2,034 ভোট আৰু বাক্সা সমষ্টিত 9টাত 2,937 ভোট পৰে।
0: বাক্সা জিলাৰ মানাহ চৌচি খংখৰ ইক' টুৰিজিম ছচাইটি নামৰ স্বেচ্ছাসেৱী সংগঠনটিয়ে বিগত কিছু বছৰ ধৰি জিলাখনৰ প্ৰকৃতিৰ সুৰক্ষা আৰু সংবৰ্ধনৰ বাবে কাম কৰি আহিছে। জিলাখনৰ প্ৰকৃতিক সেউজীয়া কৰি ৰখাৰ উদ্দেশ্য আগত ৰাখি স্বেচ্ছাসেৱী সংগঠনটোৱে সংৰক্ষিত বনাঞ্চলসমূহত প্ৰতি বছৰৰ দৰে এইবাৰো গছপুলি ৰোপণ কাৰ্যসূচী গ্ৰহণ কৰিছে। এই বিষয়ে আমাক সবিশেষ জনাইছে আমাৰ সংবাদদাতা দামোদৰ তালুকদাৰে।
1: চলিত বৰ্ষত স্বেচ্ছাই সংগঠনটোৱে মানাহ ৰাষ্ট্ৰীয় উদ্যান গাঁৱতে লাগি থকা ডাউধাৰা আৰু বাটাবাৰী বনাঞ্চলৰ প্ৰায় 1,50,000 গছপুলি ৰোপণৰ লক্ষ্য স্থিৰ কৰি লৈছে। ডাউধাৰা আৰু বাটাবাৰী সংৰক্ষিত বনাঞ্চলত ইতিমধ্যে বিগত 1 মে তাৰিখৰ পৰা ধাৰাবাহিকভাৱে গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। মানাহ চৌচি খংখৰ ইক'টুৰিজিম ছচাইটিৰ সভাপতি বিজয় চৌধুৰীয়ে জানিব দিয়া অনুসৰি বিগত 1 মেত আৰম্ভ হোৱা গছপুলি ৰোপণৰ এই অভিযান অহা 5 জুনত সামৰণি পৰিব। ইতিমধ্যে সংৰক্ষিত বনাঞ্চল এলেকাত 130,000 বিভিন্ন মূল্যৱান প্ৰজাতিৰ গছৰ পুলি ৰোপণ কৰা হৈছে বুলি স্বেচ্ছাই সংগঠনটোৰ সভাপতি বিজয় চৌধুৰীয়ে জানিব দিছে। বাক্সা জিলাৰ বনাঞ্চলসমূহত দৈনিক গছ গছনিৰ পৰিমাণ কমি অহালৈ লক্ষ্য ৰাখি স্বেচ্ছাই সংগঠনটোৱে প্ৰকৃতি সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে কাম কৰি আহিছে বুলিও মানাহ চৌচি খংখৰ ইক'টুৰিজিম ছচাইটিৰ সভাপতি বিজয় চৌধুৰী জানিব দিছে। আনহাতে কালি দিহিৰা আৰু বাটাবাৰী বনাঞ্চলত 30,000 গছৰ পুলি ৰোপণ কৰা হয়।
0: জনজাতীয় গৌৰৱ উৎসৱ 2026ৰ অধীনত বাক্সা জিলাত জনভাগিদাৰী অভিযান সফলতাৰে ৰূপায়ণ কৰা হয়। এই অভিযানৰ জৰিয়তে জিলাখনৰ দূৰৱৰ্তী জনজাতীয় এলেকাসমূহত জৰুৰী চৰকাৰী সেৱা আৰু ৰাইজৰ অভাৱ অভিযোগ সমাধানৰ ব্যৱস্থাসমূহ সুনিশ্চিত কৰা হয়। এই বিষয়ে সবিশেষ জনাইছে আমাৰ সংবাদদাতাই।
1: সমগ্ৰ দেশজুৰি উদযাপিত জনজাতীয় গৌৰৱ উৎসৱ 2026ৰ অংশ হিচাপে বাক্সা জিলা প্ৰশাসনে যোৱা 18 মেৰ পৰা 25 মেলৈ সবচে দূৰ সবচে পেহলে মূল মন্ত্ৰীৰ সমগ্ৰ জিলাখনত জনভাগিদাৰী অভিযান সফল ৰূপায়ণ কৰা দেখা যায়। জনজাতীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ নিৰ্দেশত আয়োজিত এই অভিযানৰ অধীনত বাক্সা, ধমধমা, জালা, বৰমা আৰু গোবৰ্ধনা এই 5টা উন্নয়ন খণ্ড ব্যাপক জনসম্পৰ্ক, জনশুনানী অনুষ্ঠান, স্বাস্থ্য শিবিৰ, সজাগতা সভা আৰু হিতাধিকাৰীৰ যোগ্যতা পৰীক্ষণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। অভিযান কালত চৰকাৰী বিভাগসমূহে গাঁও পঞ্চায়ত প্ৰত্যক্ষ যোগাযোগ, সজাগতা সভা, ক্ষেত্ৰভিত্তিক পৰিদৰ্শন, স্বাস্থ্য পৰীক্ষা, বৃক্ষৰোপণ কাৰ্যসূচী আৰু ৰাজহুৱা অভিযোগ শুনানীৰ জৰিয়তে জনজাতীয় সমাজৰ সৈতে সক্ৰিয়ভাৱে জড়িত হয়। PMAYG, এনৰেগা, PM কিষাণ, অৰুণোদয় পেঞ্চন আঁচনি, স্বাস্থ্য সেৱা, জনজাতীয় কল্যাণমূলক আঁচনি আৰু জীৱিকা অৰ্জনৰ উপায়সমূহৰ দৰে চৰকাৰী আঁচনিৰ সজাগ বৃদ্ধি আৰু ইয়াৰ লাভালাভ প্ৰদানৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়।
0: জিলাৰ এহৰূপৰ পৰা আজি আমি বিদায় লৈছো। কাইলৈ আপোনালোকক লগ পাম আন এখন জিলাৰ সৈতে। নমস্কাৰ।

0: প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হ'ল।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলো হাৰ্জ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত। আমাৰ অনুষ্ঠানসমূহ নিউজ অন AIR মোবাইল এপতো শুনিব পাৰে। আগবঢ়োৱা হৈছে প্ৰভাতী তৰংগ। আজিৰ বিষয় ৰিউমেটলজি আৰু ক্লিনিকেল ইমিউনলজি। অনুষ্ঠানটিৰ আগ ধৰিছে ইন্দ্ৰজিৎ দাসে। আজিৰ প্ৰভাতী তৰংগ এপল' এক্সেল কেয়াৰ হস্পিটেলৰ সৌজন্যত প্ৰচাৰ কৰা হৈছে।
2: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপল' এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপল' প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
3: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
4: এপল' এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।

নমস্কাৰ শ্ৰোতাসকল, সুপ্ৰভাত। আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে। আপোনালোকে জানেই আজি শুকুৰবাৰ প্ৰভাতী তৰংগ অনুষ্ঠানটিৰ বাবে আপোনালোকে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থাকে। আৰু এই অনুষ্ঠানটিত আমি প্ৰত্যেক শুকুৰবাৰে এটা বিশেষ বিষয়ত আমি কথা পাতোঁ। আমাৰ ষ্টুডিঅ'ত অতিথি থাকে আৰু আপোনালোকে জানেই যে প্ৰভাতী তৰংগ অনুষ্ঠানটিত জনসাধাৰণক স্বাস্থ্যৰ দিশত সজাগ কৰিবলৈ আকাশবাণী গুৱাহাটীৰ এক অনন্য প্ৰয়াসৰ অংশীদাৰ হৈছে এপ'ল' এক্সেল কেয়াৰ হাস্পাতাল। গতিকে ৰাইজক যাতে সজাগ কৰিব পাৰি, সেইকাৰণে এপ'ল' এক্সেল কেয়াৰ হাস্পাতালে আকাশবাণীক সহযোগ কৰি আপোনালোকৰ মাজেৰে এই বিশেষ প্ৰভাতী তৰংগ অনুষ্ঠানী প্ৰচাৰ কৰি আছে। এইখিনি সময়ত আপোনালোকৰ বহুতেই ৰেডিঅ' ছেটত অনুষ্ঠান শুনি আছে। যিসকল শ্ৰোতা ৰেডিঅ' ছেটত অনুষ্ঠান শুনি আছে, তেখেতসকলক মই আদৰণি জনাব বিচাৰিছোঁ। আৰু যিসকলে এপত শুনি আছে, নিউজ অন AIR অথবা AIR ৰেডিঅ' এপত যিসকলে শুনি আছে, তেখেতসকলক মই আদৰণি জনাইছোঁ। আৰু যিসকলে ফেচবুক পেজত পোনপটীয়াকৈ এতিয়া অনুষ্ঠান চাবলৈ আৰম্ভ কৰিছে, তেখেতসকলৰ হয়তো বহুখিনি এতিয়ালৈকে সংযুক্ত হোৱা নাই, মই পেজত চাবলৈ চেষ্টা কৰিছোঁ। সৌৰভে আমাক সহায় কৰিব এই পোনপটীয়া প্ৰচাৰৰ দিশত। সৌৰভ, পেজত আমি এতিয়ালৈকে প্ৰত্যক্ষ কৰা নাই, আমাৰ পোনপটীয়া প্ৰচাৰ পেজত পাইছেনে? এতিয়ালৈকে মই পেজত চাবলৈ পৰা নাই। আপোনালোকক সকলোকে আদৰণি জনাইছোঁ। আৰু যিসকল শ্ৰোতাই এতিয়া পোনপটীয়া প্ৰচাৰ আৰম্ভ হৈছে, যিসকল শ্ৰোতাই ৰেডিঅ' ছেটত শুনি থাকে বা এপত শুনি থাকে, তেওঁলোকৰ নামসমূহ আমি সাধাৰণতে গম নাপাওঁ। আৰু সেইকাৰণে বহুতেই মনত দুখ কৰে যে আপোনালোকে আমাৰ কথা গম নাপায়। কিন্তু এটা কথা আপোনালোকক জনাওঁ যে আপোনালোক আৰু সকলো যিকোনো মাধ্যমতে যিসকলে আমাৰ অনুষ্ঠান শুনি আছে, তেখেত সকলোৱে আচলতে আমাৰ অতি আদৰৰ শ্ৰোতা। গতিকে শ্ৰোতাসকল, আপোনালোকক আমি সকলোকে আদৰণি জনাইছোঁ। আপোনালোকৰ বাবেই আচলতে স্বাস্থ্য সজাগতাৰ দিশত আকাশবাণীৰ এক অনন্য প্ৰয়াস যিটো এপ'ল' এক্সেল কেয়াৰ হাস্পাতালৰ সৌজন্যত প্ৰচাৰ কৰা হৈছে। আৰু এটা কথা কওঁ যে ফেচবুক পেজতো পোনপটীয়াকৈ আপোনালোকে আপোনালোকৰ কথাখিনি লিখিবলৈ সক্ষম হ'ব। মন্তব্য যিটো আমাৰ অনুষ্ঠানৰ সৈতে সাদৃশ্য থকা কথাহে আপোনালোকে লিখিব, যিটো বিষয়ত আমি কথা পাতিম। ৰিউমেটলজি আৰু ক্লিনিকেল ইমিউনলজি, এই বিষয়ত আজি আমি কথা পাতিম। গতিকে এই বিষয়ত কথা পতাৰ বাবেই আচলতে আমি ইয়াত বহিছোঁ। ধীৰাজ বৈশ্য,

ধীৰাজ আমাৰ নিয়ন্ত্ৰণ কক্ষত আছে, তেখেতক অলপ অনুৰোধ জনাইছোঁ ষ্টুডিঅ'লৈ আহি। আমাৰ ছ'চিয়েল মিডিয়াত আমাৰ নেটৱৰ্কৰ কিছু অলপ অসুবিধা আমি দেখিছোঁ, যাতে সেইখিনি সমাধা কৰে। ধীৰাজ বৈশ্যক মই আহিবলৈ অনুৰোধ কৰিছোঁ ষ্টুডিঅ'লৈ। আৰু শ্ৰোতাসকল, আপোনালোকক এইখিনিতে জনাওঁ, 9:30 পৰা আমি পোনপটীয়াকৈ আমাৰ আজি নিৰ্দিষ্ট বিষয়ৰ কথা পাতিম আপোনালোকৰ সৈতে। কিন্তু আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ যে আকাশবাণী গুৱাহাটী অংশকালীন ঘোষঘোষিকাৰ বাবে ইতিমধ্যে আমি বিজ্ঞাপন প্ৰকাশ কৰিছিলোঁ আৰু আপোনালোকে ইতিমধ্যে আবেদন পত্ৰ দাখিল কৰিছে। আবেদন পত্ৰ যিসকলে দাখিল কৰিছে তেখেতসকলৰ নামসমূহ কটন বিশ্ববিদ্যালয়ত 31 মে'ৰ দিনা অনুষ্ঠিত হ'বলগীয়া পৰীক্ষাৰ বাবে আমি ইতিমধ্যে ফেচবুক পেজত, আমাৰ যিটো ফেচবুক পেজ AIR গুৱাহাটীত, আমি ইতিমধ্যে উল্লেখ কৰিছোঁ। গতিকে আপোনালোকে সেয়া চাই ল'ব। কটন বিশ্ববিদ্যালয়ত পুৱা 9:00 আহি পাব লাগিব, দিনৰ 10:00 পৰা পৰীক্ষা অনুষ্ঠিত হ'ব। আপোনালোকে নিজৰ লগত, আমি যিখন কল লেটাৰ আপোনালোক মেইল যোগে দিছোঁ সেইখন লৈ আহিব, নিজৰ এখন ফটো আইডেণ্টিটি কাৰ্ড, আধাৰ, পেন কাৰ্ড, ড্ৰাইভিং লাইচেন্স, ভোটাৰ আইডি কাৰ্ড বা যিকোনো চৰকাৰী নথি আপুনি লগত লৈ আহিব প্ৰমাণ হিচাপে। সেইখিনি কথা আপোনালোকক জনালোঁ, 9:00 আহি উপস্থিত হ'ব লাগিব। গতিকে প্ৰথমেই আমি অনুষ্ঠানটিৰ আলোচনাৰ মাজলৈ আগবঢ়াৰ পূৰ্বে

মানে গুৱাহাটী অংশকালীন ঘোষঘোষিকাৰ বাবে ইতিমধ্যে আমি বিজ্ঞাপন প্ৰকাশ কৰিছিলোঁ আৰু আপোনালোকে ইতিমধ্যে আবেদন পত্ৰ দাখিল কৰিছে। আবেদন পত্ৰ যিসকলে দাখিল কৰিছে তেখেতসকলৰ নামসমূহ কটন বিশ্ববিদ্যালয়ত 31 মে'ৰ দিনা অনুষ্ঠিত হ'বলগীয়া পৰীক্ষাৰ বাবে আমি ইতিমধ্যে ফেচবুক পেজত, আমাৰ যিটো ফেচবুক পেজ AIR গুৱাহাটীত, আমি ইতিমধ্যে উল্লেখ কৰিছোঁ। গতিকে আপোনালোকে সেয়া চাই ল'ব। কটন বিশ্ববিদ্যালয়ত পুৱা 9 বজাত আহি পাব লাগিব, দিনৰ 10 বজাৰ পৰা পৰীক্ষা অনুষ্ঠিত হ'ব। আপোনালোকে নিজৰ লগত, আমি যিখন কল লেটাৰ আপোনালোক মেইল যোগে দিছোঁ সেইখন লৈ আহিব, নিজৰ এখন ফটো আইডেণ্টিটি কাৰ্ড, আধাৰ, পেন কাৰ্ড, ড্ৰাইভিং লাইচেন্স, ভোটাৰ আইডি কাৰ্ড বা যিকোনো চৰকাৰী নথি আপুনি লগত লৈ আহিব প্ৰমাণ হিচাপে। সেইখিনি কথা আপোনালোকক জনালোঁ, 9 বজাত আহি উপস্থিত হ'ব লাগিব। গতিকে প্ৰথমেই আমি অনুষ্ঠানটিৰ আলোচনাৰ মাজলৈ আগবঢ়াৰ পূৰ্বে এটি গান শ্ৰোতাসকলক শুনাই ল'ব বিচাৰিছোঁ ভূপেন হাজৰিকাৰ কণ্ঠৰ।

0: আমাৰ ফেচবুক পেজত নেটৱৰ্কৰ কিছু অসুবিধা হৈছিল, কিন্তু এতিয়া সমাধা হৈছে। ধীৰাজ বৈশ্য আছে আমাৰ সৈতে, নিয়ন্ত্ৰণ কক্ষত আজি আছে ধীৰাজ বৈশ্য, পপী চন্দ, বিবেক শৰ্মা আৰু অমলেশ কলিতা। ডিউটি ৰুমত আছে দেৱকুমাৰ সিং, ট্ৰান্সমিটাৰত আছে তিলক চন্দ্ৰ দাস, আছিফ আহমেদ, এফ এম ট্ৰান্সমিটাৰ দীপামণি ডেকা, আৰু ছ'চিয়েল মিডিয়া পেজত সহযোগ কৰিবলৈ আছে সৌৰভ, আৰু লগতে মোক সহযোগ কৰিব বিনীতা ডেকাই। শ্ৰোতাসকল, অলকা ডেকা আপুনি প্ৰভাতী সম্ভাষণ জনাই ৰুক্মিণী গাঁৱৰ পৰা সংযুক্ত হৈছে, আৰু কেইবাগৰাকীও হৈছিল, কিন্তু আমাৰ এবাৰ যিহেতু নেটৱৰ্ক বিচ্ছিন্ন হৈ গ'ল, তাৰ বাবে আশা কৰিছোঁ এতিয়া আকৌ শ্ৰোতাসকল সংযুক্ত হ'ব নতুন যিটো আমাৰ লিংক। আজি আমি কথা পাতিম ৰিউমেটলজি আৰু ক্লিনিকেল ইমিউনলজিৰ বিষয়ে, আৰু আজি আমাৰ খুব ভাল লগা কথাটো হ'ল আমি এনেকুৱা এগৰাকী অভিজ্ঞ চিকিৎসকক আমাৰ মাজত পাইছোঁ, নামটো ক'লেই আপোনালোক সকলোৱে তেখেতক জানিব, কাৰণ বহুতেই তেখেতৰ বিষয়ে জানে, তেখেতৰ অভিজ্ঞতাপুষ্ট, তেখেতৰ যি কৰ্মময় জীৱন সেই কথা আপোনালোকে জানেই। তেখেত হৈছে ডাক্টৰ প্ৰদীপ কুমাৰ শৰ্মা, তেখেত ছিনিয়ৰ কনচালটেণ্ট ৰিউমেটলজিৰ, আৰু তেখেত ইণ্ডিয়ান ৰিউমেটলজি এছ'চিয়েশ্যন আৰু এছ'চিয়েশ্যনছ অফ ফিজিচিয়ানছ ইণ্ডিয়াৰ তেখেত লাইফ মেম্বাৰ, জীৱনজোৰা তেখেত সদস্য, আৰু তেখেত ৰিউমেটলজিৰ এগৰাকী আগশাৰীৰ চিকিৎসক, আৰু ৰিউমেটলজিৰ যিসমূহ জটিল সমস্যা সেই জটিল সমস্যা সমাধানৰ ক্ষেত্ৰত তেখেতৰ অভিজ্ঞতাপুষ্ট আদি জীৱন তেখেত এগৰাকী সিদ্ধহস্ত এইটো দিশত, আৰু তেখেত প্ৰথমগৰাকী উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী তেখেত ডি এম কোৱালিফাইড ৰিউমেটলজিষ্ট। গতিকে এনেকুৱা এগৰাকী চিকিৎসকক আমাৰ মাজত পাইছোঁ, গতিকে আমি এই সময়খিনি সদব্যৱহাৰ কৰিব বিচাৰিছোঁ আৰু তেখেতৰ সৈতে আমি পোনে পোনে কথা পাতিম। ডাক্টৰ শৰ্মাদেৱ, আপোনাক আকাশবাণী অনুষ্ঠানলৈ আদৰণি জনাইছোঁ।
1: সকলোকে মোৰ নমস্কাৰ। মই এটা কথা কওঁ, আপুনি মোৰ বিষয়ে যিখিনি ক'লে এনেকুৱা ক'লে আচলতে মোৰে বুকু আচলতে ধপধপাবলৈ ধৰে, মোৰ একেবাৰে সামান্য মানুহ এজন, ইমান একো নহয়। আৰু এটা কথা কওঁ, আপুনি অলপ আগতে শ্ৰোতাসকলৰ বিষয়ে কৈ আছিলে, নামৰ বিষয়ে কৈ আছিলে, মই ভাবোঁ আমাৰ প্ৰগ্ৰেমৰ কাৰণে আটাইতকৈ ইম্পৰ্টেণ্ট মানুহখিনি হৈছে শ্ৰোতাসকল, গোটেই প্ৰগ্ৰেমটো শ্ৰোতাসকল, গতিকে শ্ৰোতাসকলে ভাবিব নালাগে যে তেখেতসকলে ইম্পৰ্টেণ্ট, আচলতে তেখেতসকলেই ইম্পৰ্টেণ্ট, আমিবোৰ ইম্পৰ্টেণ্ট নহয়।
0: যিহেতু ফেচবুক পেজত তেওঁলোকক আমি গম নাপাওঁ, যিসকলে ৰেডিঅ'ত শুনি আছে তেওঁলোকে কেতিয়াবা কেতিয়াবা আমাক লগ পালে কয় যে আপোনালোকেতো আমাক গম নাপায়, কিন্তু আমি ৰেডিঅ'টো কাষত লৈ শুনি থাকোঁ, গতিকে সেইকাৰণে সকলো শ্ৰোতাকে আমি নমস্কাৰ জনাইছোঁ। বিজন দাস, আপুনি বিনেশ্বৰ ব্ৰহ্ম অভিযান্ত্ৰিক মহাবিদ্যালয় কোকৰাঝাৰৰ পৰা অনুষ্ঠানত সন্নিৱিষ্ট হৈছে, দেৱজিৎ ডেকা আপুনি অনুষ্ঠানলৈ আহিছে, আৰু যিসকলে চাই আছে তেওঁলোকে আজিৰ অনুষ্ঠান সম্পৰ্কে আপোনালোকে আমালৈ প্ৰশ্নসমূহ অৱতাৰণা কৰিব। আমি এইকেইদিন শ্ৰোতাসকলক জনাই আছোঁ যে ৰিউমেটলজি আৰু ক্লিনিকেল ইমিউনলজি এই দুটা কথা কৈ আছোঁ, গতিকে শব্দ দুটানো কি, আচলতে ৰিউমেটলজি কি বা ক্লিনিকেল ইমিউনলজি কি, প্ৰথমে যদি ডাক্টৰ শৰ্মাদেৱে কথাটো অলপ বুজাই কৈ দিয়ে, অকণ সহজ কৰি দিয়ে, তেতিয়াহ'লে শ্ৰোতাসকলে আৰু ভাগ ল'বলৈ আৰু সুবিধা হ'ব।
1: চ' ৰিউমেটলজি শব্দটো তাৰমানে গ্ৰীক শব্দ পৰা আহিছে, গ্ৰীক শব্দৰ এটা আছে ৰিউমা বুলি, সেইটো মানে বডি ফ্লুইড আমাৰ কয়। আগৰ দিনত ভাবিছিলে গাঁঠিৰ বিষ হয় তাৰমানে কিবা এটা কাৰেণ্ট পাছ কৰিছে বা কিবা এটা বডি ফ্লুইড গৈছে, আগৰ দিনত তেনেকুৱা ভবা হৈছিলে, সেইকাৰণে গাঁঠিৰ বিষৰ যিটো অধ্যয়ন সেইটোক আমি ৰিউমেটলজিত ইনক্লুড কৰোঁ। পিছত দেখা গ'ল যে এই ৰিউমেটলজিকেল যিবোৰ বেমাৰ সেইবোৰ মেইন কাৰণটো হৈছে আমাৰ এইবোৰ অটোইমিউন ডিজিজ। আমি আকৌ আহিম পিছলে, মানে আমাৰ যিটো ইমিউন ছিষ্টেম, ডিফেন্স ছিষ্টেম আছে, সেইটোৱে আমাৰ বডিৰ এগেইনষ্টত কাম কৰিবলৈ ধৰে, সেইকাৰণে আমাৰ মেক্সিমাম ৰিউমেটলজিকেল প্ৰব্লেমবোৰ হয়, গাঁঠিৰ বিষ হোৱা বা অন্য ৰিউমেটলজিকেল যিবোৰ প্ৰব্লেম আছে সেইবোৰ মেক্সিমাম অটোইমিউন ডিজিজ হয়। সেইকাৰণে এই দুইটা ছাবজেক্ট মানে ইমিউনলজি এণ্ড ৰিউমেটলজি আগতে ছেপাৰেট আছিলে, সেইটো পিছত দেখা গ'ল যে মেক্সিমাম ৰিউমেটলজিকেল ডিজিজ অটোইমিউন ডিজিজ হোৱাৰ কাৰণে এতিয়া সেইটো এটাই ডিজিজ, এটা তাৰমানে এটা বিভাগ কৰা হৈছে, ৰিউমেটলজি এণ্ড ক্লিনিকেল ইমিউনলজি। চ' এই বিভাগৰ বেমাৰবোৰ কমনলি এটাটো হ'ল গাঁঠিৰ বিষ, বাত বিষ হোৱা, ইউৰিক এচিডৰ কাৰণে বিষ হোৱা, বয়সৰ কাৰণে যিটো অষ্টিঅআৰ্থ্ৰাইটিছ হয় এনেকুৱা ধৰণৰ হোৱা, আৰু এটা ডাঙৰ হৈছে আমি কওঁ কানেক্টিভ টিছু ডিজিজ বুলি, তাৰ অসমীয়া ভাল শব্দ নাই আচলতে, মই চাইছিলোঁ তে আমাক মানে আপুনি যদি কয় কানেক্টিভ টিছু আপুনি ক'ব গ'লে তাৰমানে লিটাৰেলি মিনিংটো হ'ল সংযোজক কলা, কিন্তু শব্দটো মোৰ কিবা ভাল নালাগে, কিজানি আমাৰ আজিকালি ভাল অসমীয়া শব্দ আমাৰ নোলোৱা হ'ল, আগত যিসকলে উলিয়াইছিলে আমাৰ তেনেকুৱা শব্দ এটা নাই, তো ইংলিছ শব্দতে ইউজ কৰিব লাগিব, এইটো কানেক্টিভ টিছু ডিজিজ। কানেক্টিভ টিছু ডিজিজ আকৌ বহুত ধৰণৰ আছে, আৰু কানেক্টিভ টিছুজৰ এটা মানে হেৰি হ'ল কি, ইয়াত তাৰমানে অকল এটা অৰ্গেন ইনভল্ভ নহয়, তাৰমানে মাল্টিপুল অৰ্গেন ইনভল্ভ হয়, যেনেকুৱা ধৰক আপোনাৰ জইণ্টৰ প্ৰব্লেম হৈছে, স্কিনৰ প্ৰব্লেম হৈছে, জ্বৰ হৈছে, লাঙৰ প্ৰব্লেম হৈছে, কিডনীৰ প্ৰব্লেম হৈছে, তো এনেকুৱা ধৰণৰ বেমাৰবোৰ কানেক্টিভ টিছু ডিজিজ। চ' গাঁঠিৰ বিষ আৰু কানেক্টিভ টিছু ডিজৰ্ডাৰ এই গোটেই বেমাৰখিনি ৰিউমেটলজি আৰু ক্লিনিকেল ইমিউনলজি বিষয়ত অধ্যয়ন কৰা হয়।
0: হয়, শ্ৰোতাসকল বুজি পালে কথাখিনি আপোনালোকে, আৰু মধুচন্দ্ৰা শইকীয়া বৈশ্য সোণাৰীৰ পৰা আমাৰ নিয়মীয়া শ্ৰোতা ডাক্টৰ প্ৰদীপ শৰ্মাদেৱলৈ তেখেতে নমস্কাৰ জনাই অনুষ্ঠানত ভাগ লৈছে। আৰু আপোনালোকে আচলতে তেখেতে ক'লে গাঁঠিৰ বিষৰ কথা ক'লে আৰু ৰিউমেটলজি শব্দটো কেনেকৈ আহিছে,

0: আগতে আগতে আমাৰ ধাৰণা কি আছিল, আচলতে বডি ফ্লুইডৰ পৰাই আচলতে এই শব্দটো আহিছে, আৰু কি কি ধৰণৰ ৰোগ ইয়াৰ মাজত সোমাই আছে, সেই কথাখিনি তেখেতে সহজকৈ আপোনালোকক বুজাই দিলে আৰু কথাখিনি বৰ সুন্দৰকৈ কৈছে আৰু মনঃপুতকৈ কৈছে, বুজি পোৱাকৈ শ্ৰোতাসকলে। আৰু বৰ্তমান সময়ত অটো ইমিউন আৰু ৰিউমেটিক ৰোগসমূহৰ বিষয়ে সজাগতাটো খুব প্ৰয়োজন হৈছে ৰাইজৰ মাজত, গতিকে এয়া কিয় গুৰুত্বপূৰ্ণ হৈ উঠিছে সেই কথাখিনি আপোনাৰ পৰা জানিব বিচাৰিছোঁ।
1: অটো ইমিউন ডিজিজবোৰ এটা ডাঙৰ মানে হেৰি হৈছে কি, যিমান পাৰি সোনকালে চিকিৎসা আৰম্ভ কৰিব লাগে, কাৰণ ক'ৰবাততো প্ৰচেছটো আৰম্ভ হয় নহয় জানো। অটো ইমিউন ডিজিজ এটাতো একেদিনাই, মই যে ক'লো গোটেই অৰ্গেনবোৰ একেদিনাইতো গোটেই অৰ্গেন ইনভল্ভ নহয়, লাহে লাহে আপুনি ধৰক ইমিউন আপোনাৰ জেনেটিক বেকগ্ৰাউণ্ড এটা থাকিলে, তাত কিবা এনভাইৰমেণ্টেল ফেক্টৰ এটা থাকিলে, তাৰপিছত বেমাৰটো আৰম্ভ হ'ল, তাৰপিছত বেমাৰটো আগবাঢ়ি বাঢ়ি গৈ থাকিলে। এতিয়া বেমাৰটো যেতিয়া আমি সোনকালে ডিটেক্ট কৰিব পাৰোঁ, কৰি পেলাই চিকিৎসা আৰম্ভ কৰিব পাৰোঁ, তেতিয়া মানুহজনে চাফাৰিংছ একো নাথাকে। কিন্তু বেমাৰটো যদি আমি ডিটেক্ট কৰোঁতে যদি আমাৰ দেৰি হ'ল, অলৰেডি অৰ্গেন ডেমেজ হ'বলৈ ধৰে, অৰ্গেন ডেমেজ হোৱাৰ লগে লগে আমি নৰ্মেললৈ আনিবলৈ কেতিয়াও নোৱাৰোগৈ। সেইকাৰণে সজাগতাটো এইকাৰণে লাগে, মানুহজনৰ যদি সমস্যা হৈছে সোনকালে যাতে তেখেত ডাক্তৰৰ ওচৰ চাপে, সোনকালে যাতে চিকিৎসা আৰম্ভ কৰে, সোনকালে যাবে যাতে আমি প্ৰচেছটো যাতে আমি ষ্টপ কৰিব পাৰোঁ, তেখেতে যাতে নৰ্মেল লাইফ এটা কটাব পাৰে। সেইকাৰণে সজাগতাটো এইকাৰণে লাগে, সমস্যা হোৱাৰ লগে লগে যাতে আৰু ইফাল ইফাল নকৰি পেলাই সোনকালে যাতে ডাক্তৰৰ ওচৰ চাপে।
0: গতিকে সমস্যা যেতিয়া আৰম্ভ হ'ব আপোনালোকে বেলেগ চিন্তা কৰিব নালাগে, চিকিৎসকৰ ওচৰলৈ যোৱাটো প্ৰথম প্ৰয়োজনীয় কথা। বৰ্ণালী তালুকদাৰ বাইদেউ, আমাৰ নিয়মীয়া শ্ৰোতা, আজি আমেৰিকাৰ পৰা ভাগ লৈছোঁ, আপুনি আমেৰিকাত আছে, তাৰ পৰা আমাৰ অনুষ্ঠান একেবাৰে সময়টো মিলাই যে আপুনি আমাৰ অনুষ্ঠানত ভাগ লৈছে, খুব ভাল পাইছোঁ বাইদেউ। কল্পনা কলিতা কাহিলীৰ পৰা আপুনি সংযুক্ত হৈছে, দীপাঞ্জলি দাস বৰুৱা, অলকা ডেকা বাইদেউ কৈছে মই অনুষ্ঠানটি শ্বেয়াৰ কৰিলোঁ, আপোনাক সকলোৱে শ্বেয়াৰ কৰক যাতে সৰহ সংখ্যক লোকে আজিৰ এই অনুষ্ঠানটিত যিখিনি আমি কথা পাতিম সেইখিনি যাতে সকলোৱে গম পায়, তাৰ বাবে আপোনালোকৰ সহযোগৰ খুব প্ৰয়োজন। এতিয়া আমি কিছুমান কথা পাতিব বিচাৰিছোঁ, পৰ্যায়ক্ৰমে পাতি যাম, যদি আপোনালোকৰ মনতো কিছু প্ৰশ্ন উদয় হৈছে তেতিয়াহ'লে আপোনালোকে লিখিব পাৰে। বহুতে আৰ্থ্ৰাইটিছ যিটো মানে ৰোগ, বয়স বৃদ্ধিৰ স্বাভাৱিক সমস্যা বুলি ভাবে। এই আৰ্থ্ৰাইটিছ ৰোগটো বয়স বৃদ্ধিৰ স্বাভাৱিক সমস্যা নেকি, ইয়াৰ পাৰ্থক্য আছে?
1: একদমেই নহয়,
0: এই কথাটো
1: একদম কমপ্লিটলি ভুল কথা। আৰ্থ্ৰাইটিছ মানে এটা বেমাৰ নহয়, আৰ্থ্ৰাইটিছ বহুত ধৰণৰ আছে। ধৰক এটা হ'ল অষ্টিঅ'আৰ্থ্ৰাইটিছ, এটাতো হ'ল ইউৰিক এচিডৰ কাৰণে যিটো হয় গাউট বুলি কওঁ আমি, এটাতো হ'ল ৰিমেটয়ড আৰ্থ্ৰাইটিছ যিটো আমি বাত বিষ বুলি কওঁ, এটাতো হ'ল এংকাইলোজিং স্পণ্ডাইলাইটিছ যিটো সেই কঁকালৰ বিষ হয় আৰু অন্যান্য গাঁঠিত এনেকুৱা ধৰণৰ হয়। তো এনেকুৱা ধৰণৰ বিষ, মই কানেক্টিভ টিছুলৈ নাযাওঁ, আমি চিম্পল আৰ্থ্ৰাইটিছত যদি ফ'কাছ কৰোঁ, বহুত ধৰণৰ আৰ্থ্ৰাইটিছ আছে। ইয়াতে কমন মই এটা কথা কওঁ, আৰ্থ্ৰাইটিছত যোৱাৰ আগতে মানুহে আমাক ধৰক অ' পি ডিত আমাক সোধে যে মোৰ ৰিমেটিক হৈছে নেকি, মোৰ আৰ্থ্ৰাইটিছ হৈছে নেকি, যে ৰিমেটিক হৈছে নেকি, আৰ্থ্ৰাইটিছ হৈছে নেকি, এনেকুৱা ধৰণৰ আচলতে কথা একো নাই। আচলতে আপোনাৰ বিষ হৈছে মানে সেইটো ৰিমেটিক বিষৰ কাৰণ, আৰ্থ্ৰাইটিছটো বহুত ধৰণৰ হ'ব পাৰে, কিন্তু আপোনাৰ বিষ হৈছে মানে সেইটো ৰিমেটিক প্ৰব্লেম। গতিকে মোৰ ৰিমেটিক হৈছে নেকি সেইটো আৰু ডাক্তৰক সোধাৰ কথা নাই, আপোনাৰ হৈছে। নেক্সট কথা আহিলে আৰ্থ্ৰাইটিছ হৈছে নেকি মোৰ, আৰ্থ্ৰাইটিছটো এটা ডায়েগনচিছ নহয়। আৰ্থ্ৰাইটিছ আপোনাৰ মই ক'লোঁ ইমান কেইবিধ থাকিব পাৰে, তাৰ ভিতৰত এটা আৰ্থ্ৰাইটিছে বয়সৰ কাৰণে হয়, সেইটো হৈছে অষ্টিঅ'আৰ্থ্ৰাইটিছ, কমনলি আমাৰ আঁঠুৰ বিষ, মানে আমাৰ ইণ্ডিয়াত আটাইতকৈ আমি কমনলি দেখোঁ মানে আঁঠুত অষ্টিঅ'আৰ্থ্ৰাইটিছ হয়। সেইটোৱে যি বয়সৰ লগত ৰিলেশ্যন আছে, বয়স আৰু ওজনটোৰ লগত, যিসকলৰ ধৰক মানে ওজন বেছি তেখেতসকলৰ 40ৰ পিছত এইটো বেমাৰ হোৱাৰ চান্স থাকে। ৱেৰ এণ্ড টিয়াৰ, যোনে মানে ধৰক লং ডিষ্টেঞ্চ ৰানাৰ, মেনুৱেল ৱৰ্কাৰ, এইসকলৰ তেখেতৰ অষ্টিঅ'আৰ্থ্ৰাইটিছ হোৱাৰ চান্স থাকে। তো সেইটোৱে অকল বয়সৰ কাৰণে হয়, বাকীখিনি আৰ্থ্ৰাইটিছ ইউজুৱেলি তাৰমানে বয়সৰ লগত একো লিংক নাই। যেনেকুৱা মই ক'লোঁ যে এংকাইলোজিং স্পণ্ডাইলাইটিছ, এংকাইলোজিং স্পণ্ডাইলাইটিছটো ইউজুৱেলি ডেকা মানুহৰহে হয়, ইউজুৱেলি এইটো এৰাউণ্ড 20 মানতে আৰম্ভ হয়। তাৰপিছত এটা আছে আমি জুভেনাইল ইডিঅ'পেথিক আৰ্থ্ৰাইটিছ বুলি কওঁ, সেইটোতো শিশুসকলৰ বেমাৰ। আৰু ধৰক ইউৰিক এচিড, ইউৰিক এচিডৰ বেমাৰটো ইউজুৱেলি বয়সৰ লগত লিংক নাই, ধৰক 30 মানৰ পৰাই ইউৰিক এচিড আৰম্ভ হয়। বাত বিষৰ বেমাৰটো ইউজুৱেলি ধৰক 40-50 বাহিৰত, আমিতো দেখোঁ আমাৰ ইয়াতো 30-40 মানতে আৰম্ভ হৈ যায়। গতিকে বয়সৰ লগত হোৱা বেমাৰটো অকল অষ্টিঅ'আৰ্থ্ৰাইটিছটো, বাকী আৰ্থ্ৰাইটিছবোৰ বয়সৰ লগত একো লিংক নাই। যেতিয়া তেতিয়া শিশুসকলৰো হ'ব পাৰে আৰু বয়সীয়ালসকলৰো হ'ব পাৰে, ডেকা মানুহৰো হ'ব পাৰে।
0: মানে বিষ হৈছে মানে সেইটো ৰিমেডিক,
1: একজেক্টলি মই কৈ আছোঁ যে বিষ হৈছে মানে ইট ইজ ৰিমেডিক, কিন্তু সেই বিষটোৰ কাৰণটো কি সেইটো উলিওৱাটো ৰিমেটলজিষ্টৰ দায়িত্ব। আৰু কাৰণ সেইখিনি মানে সঠিকভাৱে যদি আপুনি, আৰু আমাৰ এটা কমন প্ৰব্লেম হৈছে কি, আজিকালি চবে মানে কি ভাবে কি মোৰ বিষ হৈছে মানে মোৰ ইউৰিক এচিডটো, মোক আমাকো হেৰি উঠে। আমি ধৰক যেতিয়া মানুহজন বিষৰ কাৰণে মোৰ ওচৰত আহিছে, টেষ্ট কৰিব দিলোঁ, ছাৰ মোৰ ইউৰিক এচিডটো কিমান আছে, য'ত তেখেতৰ বিষটোৰ লগত ইউৰিক এচিডৰ একো সম্পৰ্কই নাই। ইউৰিক এচিডৰ ধৰক বিষটো আমি শুনিলে গম পাওঁ, আপোনাক ইমিন টেষ্ট নকৰাকৈ গম পাই যে এইটো ইউৰিক এচিডৰ প্ৰব্লেম, বাকীবোৰ বিষৰ লগত ইউৰিক এচিডৰ একো সম্পৰ্ক নাই। গতিকে আৰ্থ্ৰাইটিছ বা ৰিমেটিক মানে

0: এইটো এটা এটা মানে শব্দ নহয়, আমি বেছিকেলি জানিবলৈ মানুহ এজনৰ এটাহে বেমাৰ হ'ব, সেইটো কি ধৰণৰ আৰ্থাইটিছ হৈছে তেখেতৰ, সেইটো আমি নিৰূপণ কৰি সেইমতে চিকিৎসা কৰিব লাগিব।
1: কথাখিনি নিশ্চয় বুজি পাইছে। অনিমা মেধি, আপুনি কৈছে অতি সুন্দৰ অনুষ্ঠান, ভাল লাগিছে। এনেকুৱা গঠনমূলক অনুষ্ঠান ৰেডিঅ' প্ৰেমী দৰ্শকে বাৰুকৈয়ে উপকৃত কৰে, বিশেষকৈ যুৱ প্ৰজন্মই অধিক উপকৃত হোৱা দেখা যায়। মই ভেটাপৰাৰ পৰা শুনি আছোঁ, বহুত বহুত ধন্যবাদ। মোৰো গাঁঠিৰ বিষ আছে, গাড়ীও চলাওঁ, উপায় দি বিচাৰিলোঁ। তেওঁ গাঁঠিৰ বিষ আছে, অনিমা মেধি বাইদেউ, তেওঁ গাড়ীও চলায়, গতিকে উপায় এটা বিচাৰিছে।
0: মই একজেক্টলি সেইটোকে কৈ আছোঁ যে গাঁঠিৰ বিষটো তাৰমানে বহুত কাৰণ, মই এই ইমানবোৰ কাৰণ আছে, তেখেতৰ একজেক্টলি গাঁঠিৰ বিষটোৰ কাৰণটো কি সেইটো আমি উলিয়াব লাগিব। গাঁঠিৰ বিষৰ আমি চাওঁ, ধৰক কোনবোৰ গাঁঠি বিষাইছে তেখেতৰ, অকল আঁঠু বিষাইছে, আঁঠু বিষাইটো কমনলি অষ্টিঅ'আৰ্থ্ৰাইটিছ হয়, এজটো কিমান হয়, ইউজুৱেলি 40 আগত আমি অষ্টিঅ'আৰ্থ্ৰাইটিছৰ কথা নাভাবোঁ, 40 পিছত ডেফিনেটলি আমি ভাবোঁ যে আঁঠুৰ লগত অন্য গাঁঠিৰ বিষ আছে নেকি, তেখেতৰ বিষটো কি কৰিলে বেছি হয়, মৰ্ণিঙত বেছি থাকে নে কাম কৰিলে বেছি হয়, তাৰপিছত ৰাতি তেখেতৰ বিষ থাকে নেকি, জ্বৰ আহিছে নেকি, অন্য গাঁঠিৰ বিষৰ লগত অন্য কিবা আছে নেকি, স্কিনৰ কিবা প্ৰব্লেম আছে নেকি, জ্বৰৰ কথা আছে নেকি, চুলি সৰিছে নেকি, তো এনেকৈ কাহৰ প্ৰব্লেম আছে নেকি, উশাহ লোৱাৰ প্ৰব্লেম আছে নেকি, তো এনেকুৱা ধৰণৰ চাই পেলাই তেখেতৰ একজেক্টলি কাৰণটো কি। আৰু গাড়ী চলোৱাটোৰতো একো, আমিওতো গাড়ী চলাওঁ, আমাৰতো বিষ হোৱা নাই, গতিকে অকল গাড়ী চলোৱাটোৱে কাৰণ হ'ব নোৱাৰে। গতিকে সেইকাৰণে তেখেত মানে কি বেচিকেলি তেখেতক এটা মানে প্ৰথমতে চাব লাগিব প্ৰব্লেমটো কি হৈ আছে, আৰু সেইটো ইউজুৱেলি আপুনি ধৰক কথা পাতিলে গোটেইখিনি সময় তেখেতক কথা পাতিলে মেক্সিমাম কথা আপুনি বুজিয়ে পায়, তাৰমানে ইভিন উইদাউট ইনভেষ্টিগেশ্যন কৰাৰ আগতে আপুনি গম পাই যে প্ৰব্লেমটো আচলতে তেখেতৰ কি হৈছে। তো সেইমতে তেখেতে ডাক্তৰ এজনক কনচাল্ট কৰা উচিত, আৰু মানে যদি কৰা নাই এতিয়ালৈকে কৰি সেইমতে চিকিৎসা কৰা উচিত, কাৰণ মোক কৈছে সময়টো ইম্পৰ্টেণ্ট, ইগনোৰ নকৰি পেলাই যিহেতু বেমাৰটো যদি আৰম্ভ হৈছে সোনকালে চিকিৎসকৰ ওচৰত গৈ পেলাই তেখেতে চিকিৎসা আৰম্ভ কৰা উচিত
1: হয়। আৰু আপোনালোকে এপ'লো এক্সেল কেয়াৰ হাস্পাতালত ছাৰক পাব, আৰু আমি কৈছোঁৱেই যে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত যদি এগৰাকী শ্ৰেষ্ঠ এই দিশত অভিজ্ঞ ব্যক্তি বুলি কোৱা হয়, চিকিৎসক বুলি কোৱা হয়, তেতিয়াহ'লে ছাৰৰ নামটোৱে আহিব। গতিকে ছাৰ
0: এইটো এডভাৰটাইজমেণ্ট হ'ব নালাগে,
1: নহয় ছাৰ এপ'লো এক্সেল কেয়াৰ হস্পিটেলত, গতিকে আপোনালোকে যদি বিচাৰে তেতিয়াহ'লে ছাৰৰ ওচৰলৈ যাব পাৰে পৰামৰ্শৰ বাবে, কাৰণ ছাৰে কৈছে যে বিষ হোৱাৰ লগে লগে কাৰণটো জানিব লাগিব, কাৰণটো জানিব লাগিব, সকলো ক্ষেত্ৰতে একেধৰণৰ নহ'ব পাৰে। এতিয়া দেৱজিৎ ডেকাই কৈছে যে মোৰ মাৰ সোঁ ভৰিখন হঠাৎ টানি ধৰে, মালিচ কৰা 20 মিনিটমান পাছত ভাল হয়, টেষ্ট কৰিছোঁ সকলো নৰ্মেল, কিন্তু কিয় হৈ আছে
0: এইটো? তেখেতে যিধৰণে কৈছে মোষ্টলি ভৰিখন হঠাতে টানি ধৰে, তো এইটো মোষ্ট লাইকলি ক্ৰেম্প হয় তেখেতৰ, তে আৰু ক্ৰেম্পৰ কাৰণটো বহুত হ'ব পাৰে, আৰু ইভিন নাৰ্ভৰ প্ৰব্লেম থাকিলেও আৰু ভৰিখনত হৈ আছে, কেতিয়াবা ধৰক আমি যিটো কমনলি শ্লিপ ডিস্কৰ কথা কওঁ, কঁকালত যেতিয়া নাৰ্ভৰ ওপৰত মানে প্ৰেছাৰ পৰে তেতিয়াও এনেকুৱা ধৰণৰ পেইন হয়। গতিকে কি সকলো টেষ্ট নৰ্মেল বুলি পৃথিৱীত কথা এটা মই সদায় কওঁ, আমাকো আহি ৰোগীসকলে কয় মই চব টেষ্ট কৰিছোঁ নৰ্মেল আছে, এইটো কেতিয়াও নহয়, টেষ্টটো ডিপেণ্ড কৰে, ধৰক ময়ে চাইছোঁ তে মই কি টেষ্ট অৰ্ডাৰ কৰিম সেইটো ডিপেণ্ড কৰিব মই কি বেমাৰৰ কথা ভাবিছোঁ, সেইমতেহে আপুনি ডাক্তৰজনৰ ওচৰত গৈছে, ধৰক এজনৰ ওচৰত তেখেতে যিখিনি ভাবিছে যে এইটো হ'ব পাৰে এইটো হ'ব পাৰে সেইখিনিৰ ওপৰত বেছ কৰিয়ে তেখেতে টেষ্ট কৰি এডভাইচ কৰিছে। গতিকে চব টেষ্ট নৰ্মেল বুলি পৃথিৱীত কথা এটা নাই, কাৰণ চব টেষ্ট আমি কেতিয়াও কোনো ডক্টৰেই নকৰায়, কাৰণ সেইটো ডিপেণ্ড কৰি মানুহজনৰ কি কি বেমাৰৰ কথা আমি ভাবিছোঁ। গতিকে তেখেতৰ যিটো কৈছে এটাটো ক্ৰেম্প হ'ব পাৰে, আৰু ক্ৰেম্পটো আমি এটাটো হ'ল ধৰক কমনলি ডিহাইড্ৰেশ্যনৰ কাৰণে হয়, কেলছিয়াম ডেফিচিয়েঞ্চি কাৰণে হয়, ভিটামিন ডি ডেফিচিয়েঞ্চি থাকিলে হয়, বা বেলেগ ইলেক্ট্ৰনাইটছ ইভিন মেগনেচিয়ামৰ ডেফিচিয়েঞ্চি থাকিলে হয়, আৰু যদি ধৰক এক্সাৰচাইজ পাতি একো নকৰে তেতিয়াও ক্ৰেম্প হোৱাৰ চান্সটো বেছি থাকে, আৰু ক্ৰেম্পটো দেখিছে আমাৰ ক্ৰিকেটাৰসকলৰ ফিল্ডত থাকোঁতে হেমষ্ট্ৰিং ক্ৰেম্প হৈ যায়, গতিকে এনেকুৱা ধৰণৰ কমন মোৰ লাগিছে হয় এইটো ক্ৰেম্প হ'ব নহ'লে তেখেতৰ এই শ্লিপ ডিস্কৰ প্ৰব্লেম, এই দুটাৰ ভিতৰত এটা হ'ব লাগে, গতিকে সেইমতে তেখেতৰ ইনভেষ্টিগেশ্যন কৰিব লাগিব।
1: হয়, ৰিণিমা শৰ্মাই কৈছে যে এপ'লো এক্সেল কেয়াৰ হাস্পাতালৰ চিকিৎসকসকল খুব ভাল, তেওঁৰ হয়তো অভিজ্ঞতা হৈছে, গতিকে তেখেতে ইতিমধ্যে মন্তব্য কৰিছে বেষ্ট ডক্টৰ অফ এপ'লো এক্সেল কেয়াৰ হাস্পাতাল। বাত বিষ নহ'বৰ বাবে কেতিয়াৰ পৰা আমি এলাৰ্ট হ'ব লাগে, ল'ৰা ছোৱালীক কেনেকৈ বুজোৱা যায় কথাটো?
0: চাওক, বাত বিষটো আচলতে আপুনি এইটো আমি মানে প্ৰতিৰোধ কৰিব নোৱাৰোঁ, মানে প্ৰিভেণ্ট কৰিব নোৱাৰোঁ, কাৰণ বাত বিষৰ একজেক্ট কজটো আমি নাজানো। কিছুমান বেমাৰ আমি কৰিব পাৰোঁ, যেনেকুৱা ধৰক অষ্টিঅ'আৰ্থ্ৰাইটিছ, ডেফিনেটলি অষ্টিঅ'আৰ্থ্ৰাইটিছটো টু সাম এক্সটেণ্ট প্ৰিভেণ্টেবল, আমাৰ চববোৰ আমাৰ অটোইমিউন ডিজিজ যিবোৰ ধৰক ৰিমেটলজিকেল বা অটোইমিউন ডিজিজ, এইবোৰ কাৰণটো একজেক্টলি আমি নাজানো। এটা কাৰণটো জেনেটিক হয়, মানে যদি ফেমিলি হিষ্ট্ৰি আছে আন এজনৰ হোৱাৰ চান্সটো থাকে, আৰু অকল জিনকেইটাই নহয় তাত এনভাইৰমেণ্টেল ফেক্টৰ কিছুমান থাকে, তে এনভাইৰমেণ্টেল ফেক্টৰৰ ভিতৰত ধৰক যেনেকৈ বাত বিষৰ ক্ষেত্ৰত স্মকিংটো এটা এনভাইৰমেণ্টেল ফেক্টৰ, আৰু অষ্টিঅ'আৰ্থ্ৰাইটিছ বা ইউৰিক এচিডৰ ক্ষেত্ৰত ওজনটো এটা এনভাইৰমেণ্টেল ফেক্টৰ, এক্সাৰচাইজ নকৰাটো এটা ফেক্টৰ হয়। গতিকে অষ্টিঅ'আৰ্থ্ৰাইটিছটো

0: টু সাম এক্সটেন্ট প্ৰিভেণ্টেবল, ইউৰিক এচিডটো টু সাম এক্সটেণ্ট প্ৰিভেণ্টেবল। সেইবোৰৰ কাৰণে ইম্পৰ্টেণ্ট হৈছে, মেইন কথাটো হৈছে ওজন। ওজনটো যাতে আমাৰ তাৰমানে আইডিয়েল ৱেইটত থাকে, আৰু এইটো আৰু ৱেইটটো মেইনটেইন কৰিবলৈ আপুনি ডেফিনেটলি ডায়েট আৰু এক্সাৰচাইজ, এই দুটা বস্তু। আৰু ডায়েটৰ ক্ষেত্ৰত আমি সদায় কওঁ যে আজিকালি কোৱাই হয় কাৰ্বহাইড্ৰেটছটো কমকৈ খাব লাগে, ফেটছটো কমকৈ খাব লাগে, প্ৰটিনটো বেছিকৈ খাব লাগে, আৰু যিমান পাৰি ধৰক ফ্ৰুটছ আৰু ভেজিটেবলছ এইখিনি কৰে। আপুনি যদি একঠাল লৈছে হাফ তাৰমানে ভেজিটেবল আৰু ফ্ৰুটছ হ'ব লাগে, ওৱান ফ'ৰ্থ ধৰক কাৰ্বহাইড্ৰেটছ, আৰু কাৰ্বহাইড্ৰেটছ মানে ৰিফাইনটো হ'ব নালাগে, মানে ধৰক আমাৰ যিটো ভাত আমি বনাওঁ, ভাতটো খা বা ৰুটি খালোঁ এনেকুৱা ধৰণৰ, সেইখিনি ওৱান ফ'ৰ্থ হ'ব লাগে আৰু ওৱান ফ'ৰ্থ প্ৰটিন হ'ব লাগে। এইটো হৈছে হেলদি আপোনাৰ ডায়েটৰ মানে মোটা মোটাকৈ সেইটো। গতিকে সেইটো হ'ল ডায়েটটো হ'ল, ৱেইটটো হ'ল, আৰু এইখিনি মেইনটেইন কৰিবলৈ ডেফিনেটলি এক্সাৰচাইজ। আৰু এক্সাৰচাইজটো কোৱা হয় যে এইটো মেজিক পিল, অকল আমাৰ কাৰণে নহয়, চব বেমাৰৰ কাৰণে, আপুনি ডায়েবেটিছে কওক, হাইপাৰটেনশ্যন কওক, হাৰ্ট এটেক কওক, ষ্ট্ৰোক কওক, তো এক্সাৰচাইজৰ ইমানেই বেনিফিট, এইটোকে আপোনাক মেজিক পিল বুলি কয়। এনেকুৱা পিল আজিলৈকে পৃথিৱীত ওলোৱাই নাই। গতিকে আৰু এক্সাৰচাইজৰ বেনিফিটটো অকল যে আপুনি ফিজিকেলিহে পাইছে সেইটোও নহয়, মেণ্টেলিও আহে। ধৰক আপোনাৰ যেতিয়া আপুনি এক্সাৰচাইজ কৰিছে এঘণ্টা, আপোনাৰ বহুতবোৰ হৰমন, আমি যিবোৰে আমাক ফিল গুড হৰমন বুলি কয়, ধৰক ডপামিন ধৰণৰ হৰমন, এইবোৰ হৰমন ৰিলিজ হ'বলৈ ধৰে। গতিকে আপুনি অকল যে হেলথটোৱে মানে ভালে আছে এনেকুৱা, আমাৰ মনটোও ভালে থাকে। সেইকাৰণে সদায় চব মানুহকে আমি প্ৰমোট কৰোঁ যে এক্সাৰচাইজ কৰক। আৰু সদায় মানুহে আমাক এটা কয় যে মোৰ সময় নাই, চব ব্যস্ত। মই এটা কথা কওঁ, আপুনি কি ভাবে কি মোৰ কি মই ব্যস্ত নহয় নেকি? তো মই যদি সময় উলিয়াব পাৰোঁ তেতিয়াহ'লে আপুনি কিয় নোৱাৰে? তেতিয়া আমাক কয় ছাৰ আপুনিতো মতা মানুহ, মাইকী মানুহৰ সমস্যা আপুনি কি বুজিব? মই তেতিয়া এটা কথা কওঁ যে মাইকী মানুহ ঠিক আছে, আপুনি ৰাতিপুৱা নোৱাৰে, দিনটোৰ বাকীখিনি সময় কি 24 ঘণ্টাটো আপোনাৰ কাৰণেও আছে, তে আপুনি এটা সময় উলিয়াব নোৱাৰে না 24 ঘণ্টাৰ ভিতৰত? এক্সাৰচাইজ কৰিবলৈ বেছিকেলি মনটো লাগে, মনটো যদি থাকে ডেফিনেটলি সময় ওলাব। চ' প্ৰিভেনশ্যনৰ কাৰণে মই থুলমূলকৈ এইকেইটাই ইম্পৰ্টেণ্ট, এটাটো হ'ল ওজনটো, আইডিয়েল ৱেইট মেইনটেইন কৰিব লাগে, ডায়েটটো মেইনটেইন কৰিব লাগে, আৰু এক্সাৰচাইজ মেজিক পিল, সেইটো চবেই কৰা উচিত।
1: ইমান ধুনীয়াকৈ কথাখিনি কৈছে আৰু ছাৰৰ কথাখিনি শুনি থাকি মোৰ নিজৰে অসুবিধা লাগিছে, কাৰণ আমি ছাৰে যিটো কৈছে থালখনত যদি লয় ওৱান ফ'ৰ্থহে আপুনি ভাত বা ৰুটি বাকীখিনি, কিন্তু আমিতো তাৰ ওলোটাটো কৰোঁ, মই নিজেও তেনেকুৱা কৰোঁ। গতিকে এইবিলাক কথাবিলাক শুনি থাকিলে আৰু ছাৰে কৈছে যে এক্সাৰচাইজ এনে কৰা নহ'ব, সময়টো এনেও নাথাকিব বুলি আমি কৈ থাকিব পাৰোঁ, এইটো এটা আমাৰ অজুহাত আছে।
0: অজুহাত
1: কিন্তু মনটো যদি থাকে ওলাব
0: ওলাব।
1: গতিকে ছাৰ ময়ো চেষ্টা কৰিম,
0: চেষ্টা নহয় আপুনি কৰিবই লাগিব।
1: ওজন আজি ভাল লাগিছে ছাৰৰ লগত কথা পাতি। কৰবী গগৈ, আপুনি ছাৰক আৰু লগতে আমাক সকলোকে নমস্কাৰ জনাইছে, বৰ প্ৰয়োজনীয় বিষয় এটা শুনি আছোঁ, তেজপুৰৰ পৰা উপকৃত হৈছোঁ বুলি তেখেতে কৈছে। আমি আপোনালোকৰ প্ৰশ্নসমূহৰ মাজে মাজে কথা পাতি থাকিম, কিন্তু ছাৰৰ সৈতে আমি আৰু কিছু বিষয় পাতিব লাগিব। আৰু ধুনীয়াকৈ কথাখিনি কৈছে, আৰু ৰেডিঅ'ত ছাৰ এইটো কথাটো আমি আজিকালিহে আমি ফেচবুকত আমি আপোনাক দেখিছে, কিন্তু সাধাৰণতে ৰেডিঅ' বুলি ক'লে আমি শুনা কথাটোকে, আৰু ধুনীয়াকৈ কথাখিনি বুজাই থাকিলে আৰু আপুনি যি ধুনীয়াকৈ কৈছে, এতিয়া আপোনাৰ আগত মুখৰ আগত প্ৰশংসা কৰিলে আপুনি বেয়া পাব, কিন্তু ধুনীয়াকৈ কথাখিনি আপুনি কৈছে, চাওক এতিয়া কিমান মন্তব্য আহিয়ে আছে আপোনাৰ, এইখিনি আমি কথা পাতিম। আমি আৰ্থ্ৰাইটিছ, মোৰ শব্দটোকে অলপমান অসুবিধা লাগিছে, শব্দটো ভালকৈ ওলোৱা নাই মোৰ, আমাৰ অঞ্চলত সাধাৰণতে কোনবোৰ আচলতে ৰিউমেটলজিকেল ৰোগ বেছিকৈ হয় সেই বিষয়ে অকণমান কওকচোন।
0: এইটো তাৰমানে হয় কি, আমি ধৰক এনেকুৱা ধৰণৰ আমি চাইণ্টিফিকেলি আমি একো অধ্যয়ন কৰা নাই ধৰক, কাৰণ সেইটো জানিবলৈ তাৰমানে আমাৰ ইয়াত কি কি বেমাৰ কমনলি, বাকী ধৰক ঠাইৰ লগত আমাৰনো ডিফাৰেঞ্চটো কি, এনেকুৱা জানিবলৈ তাৰমানে আমি কিছুমান মানে চাইণ্টিফিকেলি আমি আগবঢ়া উচিত, ধৰক যিটোক আমি কওঁ এপিডেমিকেল ষ্টাডি বুলি কওঁ। তেনেকুৱা কৰিবলৈ আচলতে আপোনাক এটাতো হ'ল সময় লাগে, বহুতখিনি সময় লাগে, আৰু আপুনি সময় দিয়াৰ লগে লগে আপুনি বেমাৰ পেচেণ্ট চোৱাটো কমাই দিব লাগিব। গতিকে এটাতো হ'ল সময়ৰ অভাৱ, আৰু 2 নম্বৰতে থাকে আপোনাৰ ফাণ্ডৰ, কাৰণ এনেকুৱা ধৰণৰ এটা কাম কৰিবলৈ আপোনাক ফাণ্ডো বহুত লাগে। এতিয়া ফাণ্ডটো পোৱা যায়, কিন্তু মেইনলি আৰু মনটো, মই যে ক'লোঁ যে মনটো, আপোনাৰ মন এটা থাকিব লাগিব, তে সেই মনটো হয়তো আমাৰ ক'ৰবাত নাই, সেইকাৰণে আমি ইমানখিনি নাজানো। কিন্তু আমাৰ অপিডিত যিটো চাওঁ তাৰমানে আমাৰ কমনেষ্ট ধৰক বেমাৰটো হৈছে এটাটো অষ্ট্ৰিয়াথাৰী, যিটো বয়সৰ কাৰণে হোৱা দেখোঁ আমি, মেইনলি কমনলি আমি দেখোঁ আঁঠুৰ, তাৰপিছতে দেখোঁ হাতৰ অষ্ট্ৰিয়াথাৰিছ, সেইটো কমনলি। 2 নম্বৰতে আমি দেখোঁ বাত বিষৰ সমস্যা, বহুত মানুহৰে বাত বিষৰ সমস্যা থাকে। 3 নম্বৰতে আমি দেখোঁ যে এংকাইলজিং স্পণ্ডাইলাইটিছ, যিটো ইয়ংসকলৰ হয়, কঁকালৰ বিষ, আৰু কঁকালৰ বিষটো বহুত মানুহে ভাবে ইগনোৰ কৰে, এতিয়া কঁকালৰ বিষটোৰ এটা কাৰণ কিন্তু এংকাইলজিং স্পণ্ডাইলাইটিছো হয়, যিটো যদি চিকিৎসা সোনকালে কৰা নহয় পিছলৈ বহুতখিনি প্ৰব্লেম ক্ৰিয়েট কৰে। তাৰপিছতে দেখোঁ আমি ইউৰিক এচিডৰ প্ৰব্লেম, তাৰপিছতে দেখোঁ আমি আমাৰ কানেক্টিভ টিছু ডিজৰ্ডাৰ যিখিনি ধৰক এছ এল ই বুলি কওঁ আমি, ভাস্কুলাইটিছ বুলি কওঁ, ছাৰ্কয়ডছিছ বুলি এটা বেমাৰ আছে,

0: স্ক্লেৰোডাৰ্মা বুলি, স্কিনটো টাইট হৈ যায় গোটেই হাতবোৰত, এইবোৰত ঘাঁ লাগিবলৈ ধৰে, লাঙৰ প্ৰব্লেম হ'বলৈ ধৰে, হাৰ্টৰ প্ৰব্লেম ধৰে, এতিয়া স্ক্লেৰোডাৰ্মা বুলি কওঁ তেনেকুৱা এটা। আৰু মানে ৰিয়েক্টিভ আৰ্থ্ৰাইটিছ বুলি ইয়াতে কওঁ, ধৰক কাৰোবাৰ ডায়েৰিয়া হৈছে বা প্ৰেচাৰবোৰ ইনফেকশ্যন হৈছে, তাৰপিছতে আপোনাৰ গাঁঠিবোৰ বিষ হ'বলৈ ধৰিছে, তেনেকুৱা ধৰণৰ সমস্যা দেখাবলৈ পাওঁ। তাৰপিছত এটা কওঁ, ধৰক কিছুমান মানুহ জ্বৰ হৈ আহিছে, লগতে গাঁঠিৰ বিষ আছে, তাতে কিছুদিনলৈ চলিছে, একমাহ ডেৰ মাহ চলিছে, তেতিয়া দেখা যায় সেইসকলো আমি দেখাওঁ যে এটা সেই বাত বিষৰ নিচিনাই বেমাৰ, যাক এডাল্ট অনসেট ষ্টিল ডিজিজ বুলি কওঁ আমি, তেনেকুৱা ধৰণৰ। তো এইখিনি কমনলি আমি আমাৰ আউটডোৰত দেখি থাকোঁ।
1: হয়, আজি বহুত নতুন কথা শিকিবলৈ পাইছোঁ। আমিও আচলতে বিষ বুলি ক'লে ৰিমটলজিকেল যিটো আমি ছাৰে কোৱাৰ নিচিনাকৈ আমি বহুত কথা নাজানো। আজি বিভিন্ন ধৰণৰ ৰোগৰ কথা ছাৰ নতুন নতুন নাম শুনিছোঁ। বনশ্ৰী হাজৰিকা, আপুনি কৈছে যে আকাশবাণীত ছাৰক দেখা পোৱাটো সৌভাগ্য। আচলতে ইমান ব্যস্ত এগৰাকী চিকিৎসক, আজি যিহেতু আকাশবাণী মজিয়াত পাইছোঁ, জানিব বিচাৰোঁ, 24 বছৰ ধৰি থাইৰয়েডৰ ঔষধ খাই আছোঁ, মোৰ মাৰ পৰিয়ালত সকলোৰে বাত বিষ আছে, মোৰো বিষবোৰ আৰম্ভ হৈছে, বয়স 45, থাইৰয়েডৰ ঔষধ সদায় যদি খোৱা হয় এটা সময়ত বাত বিষ হয় নেকি?
0: নহয়, কেতিয়াও নহয়। থাইৰয়েডৰ মানে বেমাৰৰ দৰৱৰ লগত বাত বিষৰ একো সম্পৰ্ক নাই, কিন্তু ৰিভাৰ্চলি তাৰমানে থাইৰয়েডটো বহুত সময়ত তাৰমানে অটোইমিউন ডিজিজ হ'ব পাৰে, মানে আমাৰ সেই থাইৰয়েডৰ এগেইনষ্টতে মানে কাম কৰিবলৈ ধৰে বডিয়ে। তে বাত বিষৰ ৰোগীসকল যিহেতু এটা বাত বিষটো এটা অটোইমিউন ডিজিজ, এটা অটোইমিউন ডিজিজৰ লগত আন এটা অটোইমিউন ডিজিজ মানে কমনলি এছ'চিয়েটেড হ'ব পাৰে। তাৰমানে নৰ্মেল পপুলেশ্যন যদি এজন চায় আপুনি, যিমানখিনি থাইৰয়েডৰ প্ৰব্লেম থাকে, তাতকৈ তাৰমানে বাত বিষ বা আমাৰ বেমাৰবোৰ, ধৰক এছএলই, সেইখিনি ৰোগীসকলৰ ক্ষেত্ৰত দেখোঁ যে আমি থাইৰয়েডৰ প্ৰব্লেমটো অলপ বাকী নৰ্মেল মানুহতকৈ তেখেতসকলৰ মষ্ট কমনলি তাৰমানে দেখা যায়, মানে অলপমান নৰ্মেল পপুলেশ্যনতকৈ থাইৰয়েডৰ সমস্যাটো, বাত বিষ বা এনেকুৱা আমাৰ বেমাৰবোৰত অকণমান বেছিকৈ থাকে মানে। গতিকে সেইটো এটা ফেক্টৰ হয়। আৰু তেখেতৰ যিটো কৈছে ফেমিলি হিষ্ট্ৰী আছে বাত বিষৰ, ফেমিলি হিষ্ট্ৰী থকাটোৱে অকল যে বাত বিষ, তেখেতৰ বিষ হোৱা মানে বাত বিষ হৈছে সেইটো নুবুজায়। কিন্তু হা, বহুতৰ তাৰমানে এনেকুৱা দেখে যে মোৰ মাৰ বাত বিষ আছিলে, তাৰপিছত মোৰো লাহে লাহে বিষবোৰ আৰম্ভ হৈছে, মোৰো বাত বিষেই হৈছে, আৰু এইটো কেতিয়াও নহয়। হা, বাত বিষৰ টিপিকেল কিছুমান লক্ষণ থাকে। ধৰক বাত বিষৰ মানুহ এজনৰ এটাটো হ'ল তেখেতৰ গাঁঠি ফুলিবই লাগিব, বিষ হৈছে যদি গাঁঠি ফুলা নাই, এইটো আৰু বাত বিষ হ'বই নোৱাৰে তাৰমানে। এইটো আৰু আৰম্ভণিতে ধৰক কিছুদিনলৈ অকল বিষ হৈছে, পিছলৈ ফুলিব পাৰে, কিন্তু যেতিয়ালৈকে গাঁঠি ফুলা নাই তেখেতক আমি বাত বিষ বুলি কেতিয়াও লেবেল নকৰোঁ। কেতিয়াবা দেখা যায় যে বাত বিষ আৰম্ভ হোৱাৰ আগে এনেকুৱা মানে মানে ফুলা চুলা একো নাথাকে, কিন্তু বিষটো আৰম্ভ হৈছে, এনেকুৱা পেচেণ্টখিনিক আমি ইউজুৱেলি ফ'ল' আপ কৰোঁ, মানে বাত বিষৰ দৰৱ চিধাই আৰম্ভ নকৰোঁ, আৰু যিহেতু ফেমিলি হিষ্ট্ৰী আছে। আৰু এটাটো হ'ল ফুলা থাকিব লাগিব, 2 নম্বৰতে হ'ল মৰ্ণিঙত পেইনটো কেনেকুৱা থাকে। ইউজুৱেলি তাৰমানে যিসকল বাত বিষ থাকে তেখেতসকলৰ আটাইতকৈ মানে ডিফিকাল্ট টাইমটো হৈছে মৰ্ণিং টাইমটো। বাত বিষৰ মানুহসকলে মানে মৰ্ণিঙত গোটেই গাটো জঠৰ জঠৰ ফিল কৰে, আৰু সেইটো মিনিমাম 30 মিনিট থাকে। যদি সেইটো নাই, ইউজুৱেলি সেইটো বাত বিষ হোৱাৰ চান্সটো কম। আৰু বাত বিষৰ লগত আৰু ফেটিক এটা, আপোনাৰ ধৰক চৰ্দি জ্বৰ লাগিলে যেনেকুৱা আপোনাৰ ফেটিক এটা লাগি থাকে, আপোনাৰ ভাগৰ ভাগৰ এটা লাগি থাকে, সেই বাত বিষৰ ক্ষেত্ৰত তেনেকুৱা এটা ভাগৰ ভাগৰ লাগিয়ে থাকে। আৰু কিছুমান আমি কমন টেষ্ট কৰে, ধৰক ESR CRP এইকেইটা কেনেকুৱা, বাত বিষ যদি তেখেতৰ হৈছে ESR CRP ডেফিনেটলি বাঢ়িব, যদি এইকেইটা নৰ্মেল আছে তেতিয়াহ'লে বাত বিষ হোৱাৰ চান্সটো খুবেই কম। তে এনেকুৱা ধৰণৰ আৰু মানে এনেকুৱা ধৰণৰ কথাবোৰ চাইহে আপোনাক ডিচাইড কৰা হয় তেখেতৰ বাত বিষ আছে নে নাই। আৰু আজিকালি এটা কমন মই কম, বিষটো আজিকালি খুবেই, আমিতো মই এটা কথা আপোনাক কোৱা নহ'ল, আচলতে পাহৰিয়ে গ'লোঁ, আমি যিমানখিনি আৰ্থাইটিছ চাওঁ আচলতে তাতকৈ বেছি কমন বেমাৰ এটা আমি চাওঁ, যাক আমি কওঁ ফাইব্ৰোমাইলজিয়া বুলি। ফাইব্ৰোমাইলজিয়া মানে বেমাৰটো কি, আপোনাৰ গোটেই গাত বিষ হয়, গোটেই মাছলৰ আপুনি আপোনাৰ বডিত আপুনি আমি কিছুমান পাৰ্টিকুলাৰ পইণ্ট থাকে, মাছলৰ পইণ্টছ থাকে, সেইকেইটাত আপুনি যদি প্ৰেচাৰ দিয়ে মানুহজন চিঞৰি উঠে তাৰমানে, তে গোটেই গাটোৱে আপুনি একেবাৰে মূৰৰ পৰা একেবাৰে ভৰিলৈকে গোটেই গাতে, আৰু সেইটো আমি আজিকালি আমাৰ অপিডিত আটাইতকৈ কমন বেমাৰ, সেইটো ফাইব্ৰোমাইলজিয়া বুলি কয়। তে এই ঘৰত বাত বিষ থকা মানুহৰ ক্ষেত্ৰত ফাইব্ৰোমাইলজিয়া থকাটোও আমি বেছি কমনলি দেখোঁ। আৰু ফাইব্ৰোমাইলজিয়া কিয় হয় একজেক্টলি কোনেও নাজানে, গোটেই গাত বিষ কিয় হ'বলৈ ধৰে, কিন্তু এটা তাৰ কমন কাৰণ হৈছে ষ্ট্ৰেছ। যিসকল মানুহৰ ষ্ট্ৰেছ বেছি সেইসকলৰ ফাইব্ৰোমাইলজিয়া কমনলি হয়, আৰু ষ্ট্ৰেছ আজিকালি কাৰ নাই, আৰু যোনে সেই ষ্ট্ৰেছটোৰ লগত কোপ আপ কৰিব নোৱাৰে তাৰমানে তেখেতসকলৰ এনেকৈ গোটেই গাতে বিষ হ'বলৈ ধৰে, যিটোক আমি ফাইব্ৰোমাইলজিয়া বুলি কওঁ। আৰু এই ফাইব্ৰোমাইলজিয়াৰ ক্ষেত্ৰত এটা হ'ল কি, এই মই যে ক'লোঁ ESR CRP সদায় নৰ্মেল থাকিব, আৰু ফাইব্ৰোমাইলজিয়া হ'লে ট'টেলি ট্ৰিটমেণ্টটো ডিফাৰেণ্ট, আৰু সেইটো ধৰক যিহেতু ষ্ট্ৰেছটো এটা ফেক্টৰ, তো ষ্ট্ৰেছটো ৰিলিভ কৰিবলৈ বহুতখিনি মানে মানে চেষ্টা কৰিবলগা হয়, অকল ডাক্তৰে নোৱাৰে, সেইটো পেচেণ্টজনেও ডেফিনেটলি লাগিব, ঘৰৰো হেল্প লগা হয়, গোটেই ষ্ট্ৰেছটো কমিলে বহুত সময় ফাইব্ৰোমাইলজিয়াৰ পৰা

0: দৰৱ পিছলৈ ট'টেলি বন্ধ কৰিব পৰা যায়। গতিকে তেখেতে যিধৰণে কৈছে মই ভাবোঁ ইভালুৱেট কৰা উচিত তেখেতৰ এইটো বাত বিষ হয় নে কাৰণটো বেলেগ। ঘৰত বাত বিষ আছে মানে এইটো নুবুজায় যে তেখেতৰ বিষ হৈছে মানে আৰু বাত বিষেই হ'ব।
1: হয় বনশ্ৰী হাজৰিকা, আপুনি নিশ্চয় আপোনাৰ প্ৰশ্নটোৰ উত্তৰ পালে। দিলীপ ডেকা, আপুনি কৈছে গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা হৈছে, ছাৰে কথাখিনি বৰ সৰল আৰু সুন্দৰকৈ বুজাই দিছে, ছাৰলৈ নমস্কাৰ। দিলীপ ডেকাই তেওঁ দৰঙৰ পৰা তেখেতে বাৰ্তা প্ৰেৰণ কৰিছে। দীপাঞ্জলি দাসবৰুৱাই আপোনাক নমস্কাৰ জনাইছে। জ্যোৎস্না ডেকা, জ্যোৎস্না ডেকা এটা কথা, আজিৰ দিনত বিষ নোহোৱা মানুহ বহুত কমেই আছে। আজিৰ অনুষ্ঠানটোৰ পৰা সকলো লোকে উপকৃত হ'ব। অভিজ্ঞ চিকিৎসকগৰাকীলৈ শ্ৰদ্ধা আৰু আকাশবাণী গুৱাহাটীলৈ ধন্যবাদ। তেওঁ কৈছে আজিকালি প্ৰায় সকলো
0: একজেক্টলি মই সেইটোকে কৈ আছোঁ, তাৰমানে বিষৰ কাৰণ বহুতবোৰ। আজিকালি বিষ এটা মই ক'লে কমনলি আমি যিটো চাওঁ এই ফাইবাৰ মাইলজিয়া, সেইটো তাৰমানে বাকীবোৰ আৰ্থাইটিছতকৈ, আপুনি অষ্ট্ৰ আৰ্থাইটিছেই কওক বা ৰিমেটয়ড বাত বিষেই কওক বা এংকালজিঙে কওক বা আমি কানেক্টিভিটিছ কওক, এইবোৰতকৈ ফাইবাৰ মাইলজিয়া আজিকালি তাৰমানে বেছি কমন হৈ গৈছে। সকলোৱে ষ্ট্ৰেছত থাকে, আপুনি ৰাস্তাৰে গাড়ীখন চলাওঁতে আপোনাৰ ষ্ট্ৰেছ, গতিকে সেইকাৰণে ষ্ট্ৰেছটো বাঢ়িছে কাৰণে চবৰে এই ফাইবাৰ মাইল যিহেতু চাগে সেইকাৰণে বহুতেই বাঢ়িছে। তাৰমানে
1: নিজে গাড়ীখন ভালকৈ চলালে কোনোবাই কোনো
0: একজেক্টলি
1: চিন্তাৰ মাজত থাকে,
0: চিন্তাৰ মাজত গোটেই আপুনি ৰাতিপুৱা উঠাৰ পৰাই চিন্তা, আপোনাৰ অফিচ গৈ টাইমত পাম নে নাপায়, অফিচত আপোনাৰ প্ৰেছাৰ, গতিকে চাৰিওফালৰ পৰা প্ৰেছাৰ হৈ হৈ আমি ৰাতিলৈকে তাৰমানে আপোনাৰ আৰু অৱস্থা নোহোৱা হৈ যায়। তো এই ষ্ট্ৰেছটোৰ কাৰণে আমি দেখোঁ যে আজিকালি সেই ফাইবাৰ মাইল যিহেতু খুবেই কমন, সেইকাৰণে বিষ নোহোৱা তেখেতে যে ক'লে এইটো সত্য, আচলতে বিষ নোহোৱা খুব কমেই আছে, কিন্তু সেই চব বিষেই তাৰমানে আৰ্থাইটিছ নহয়, মই সেইটোকে কৈ আছোঁ।
1: হয়, গীতাঞ্জলি বৰুৱাই লিখিছে যে খুবেই অভিজ্ঞ ডাক্তৰ তেখেতে, আমাৰ পৰিয়ালৰ বহুকেইজনৰ জীৱন বচাইছে, তেখেতৰ সুস্বাস্থ্যৰ লগতে দীৰ্ঘায়ু কামনা কৰিছোঁ, দেশৰ গৌৰৱ তেখেত। স্পণ্ডেলাইটিছৰ কিবা উপায় আছে নেকি ছাৰ, নিজে কৰিব পৰা আমি কিবা কৰিব পাৰোঁ নেকি, সেয়া জনালে সুখী হ'ম। তেখেতৰ পৰিয়ালৰ কাৰোবাৰ চিকিৎসা কৰিছে, আপুনি খুব ভাল
0: পাইছে, তেখেতলৈ বহুত ধন্যবাদ। কিন্তু তেখেতে যিটো কথা কৈছে যে মই বচাইছোঁ, মই বচোৱা নাই, বচোৱা ভগৱানে, আমিবোৰ হৈছোঁ বাহানা, মাজৰ মানুহ, বচোৱা বা ৰখা নহ'লেতো আমি বচাবই যদি পাৰোঁ চবকে বচালোঁ, গতিকে আমি মই সদায় ভাবোঁ যে আমিবোৰ বাহানা, ভগৱানৰ কাম আমি কৰিব নোৱাৰোঁ, আমি ভগৱানৰ কেতিয়াও ৰোলটো ল'ব নোৱাৰোঁ। তেখেতে কৈছে স্পণ্ডেলাইটিছ, এইটোৱেই কথা, তাৰমানে স্পণ্ডেলাইটিছটো আচলতে সেই এগেইন, মানুহে কমনলি ভাবে যে মোৰ ডিঙিৰ বিষ হৈছে, এইটো স্পণ্ডেলাইটিছ। যে স্পণ্ডেলাইটিছটো আমি তেনেকৈ আমি ধৰি নলওঁ, যে মানে আমাক সদায় আমাক অপিডিত আহি কৈছে ছাৰ মোৰ বহুত বছৰ ধৰি স্পণ্ডেলাইটিছ আছে, এইটো ক'লে মোৰ আচলতে বিৰাট খং উঠে। আপোনাৰ সমস্যাটো আপোনাৰ ভাষাত কওক না, ডাক্তৰী ভাষা কিয় ইউজ কৰিব গৈছে, হয় নাই? আপুনি কওক মোক ডিঙিৰ বিষ হৈছে, হয় নাই, যে মোৰ 10 বছৰৰ পৰা ডিঙিৰ বিষ হৈছে,
1: নিজে
0: ঠিক কৰিলে মোৰ স্পণ্ডেলাইটিছ, তো মোৰ তাতে ভাবিবলগীয়া দেখোন একোৱেই নাই। তাতকৈ আপুনি মোক কওক যে মোৰ ডিঙিৰ বিষ হৈছে, মোৰ অমুক কৰিলে ভালে। চ' স্পণ্ডেলাইটিছৰ কাৰণটো তেনেকুৱা, যেতিয়া ডিঙিৰ বিষ এটা হৈছে, ডিঙিৰ বিষৰ কাৰণ বহুত থাকে। এটাতো কমন কাৰণ হৈছে আমাৰ পোষ্টাৰটো, আপুনি দিনটো যদি ডেস্কত কাম কৰে, আপুনি যদি দিনটো এনেকৈ ধৰণে কাম কৰে, মূৰটো এনেকৈ আগফালে হালি পেলায়, ডেফিনেটলি আপোনাৰ ডিঙিৰ বিষ হোৱাৰ চান্স থাকে। তাৰপিছত যেতিয়া এজৰ লগে লগে আমাৰ ধৰক এই বোনবোৰ অকণমান ডিজেনেৰেটিভ চেঞ্চ, যিবোৰ আমি কওঁ অষ্টিফাইড ফৰ্মেশ্যন হ'ব বুলি ধৰিছে, ডিস্কৰ অকণমান প্ৰব্লেম হৈছে, সেইটোৰ কাৰণেও হয়। তাৰপিছতে মাচুলবোৰৰ কাৰণে হয়, মাচুলবোৰ যদি বেছি টাইট হৈ থাকে তেতিয়াও এটা বিষ কাৰণ কাৰণ হয়। আৰু এই মই যে ক'লোঁ ফাইব্ৰোমাইলজিয়া, তাত ডিঙিৰো বিষ হয়, আৰু মই যিটো ক'লোঁ এংকাইলজিং স্পণ্ডেলাইটিছ বুলি, স্পণ্ডেলাইটিছ শব্দটো কিয় বেয়া পাওঁ আমি বুজিলেনে, যিটো ডিঙিৰ বিষ আপুনি ক'লে স্পণ্ডেলাইটিছ, আৰু সেইটোতো মেইন চিকিৎসাটো হৈছে আপোনাৰ ধৰক এক্সাৰচাইজ, হা, আৰু যিটো এংকাইলজিং স্পণ্ডেলাইটিছ সেইটো আৰু কমপ্লিটলি বেলেগ, সেইটোত যদি আপুনি চিকিৎসা যদি নকৰে, আজি ধৰক এংকাইলজিং স্পণ্ডেলাইটিছ মই ডায়েগনচিছ কৰিলোঁ, যদি চিকিৎসা নকৰোঁ 10-15 বছৰৰ পিছত তেখেতৰ গোটেই স্পাইনটো ফিউজ হৈ যাব। আৰু স্পণ্ডেলাইটিছ মানুহ এজনৰ যদি সদায়ো বিষ হৈ আছে, তেখেতৰ যদি বিষটো ৰিলিফ হোৱা নাই, কিন্তু তেখেতক একো ডেমেজ নকৰে, ভিতৰত তেখেতৰ বোনবোৰ একো ডেমেজ নহয়, কিন্তু এংকাইলজিং স্পণ্ডেলাইটিছটো কমপ্লিটলি আপুনি চিকিৎসা নকৰিলে তেখেত গোটেই স্পাইনটো তেখেতৰ ফিউজ হৈ থাকিব। সেইকাৰণে স্পণ্ডেলাইটিছ শব্দটো আমাক ক'লে তাৰমানে আমাৰ লাগে যে মানে কোনটো স্পণ্ডেলাইটিছ, সেইকাৰণে ডিঙিৰ বিষটোও তেনেকুৱা, তেখেতৰ কাৰণটো প্ৰথম জানিব লাগে, তেখেতৰ পোষ্টাৰটো কেনেকুৱা, দিনটো কাম কৰোঁতে পোষ্টাৰটো কেনেকুৱা, এইটো স্পাইনটোৰ প্ৰব্লেম আছে নেকি, স্লিপ ডিস্ক বা তেনেকুৱা ডিজেনেৰেটিভ চেঞ্চ কিবা আছে নেকি, বা এংকাইলজিং স্পণ্ডেলাইটিছৰ পাৰ্ট নহয়তো এইটো, মানে ধৰক কঁকালৰ বিষৰ লগত আছে নেকি, আৰু এইটো ফাইব্ৰোমাইলজিয়াৰ পাৰ্ট নেকি, বাকী মাচুলত পেইন আছে নে নাই, এই গোটেইবোৰ চাই পেলাইহে চিকিৎসাটো কৰিব পাৰি।
1: গতিকে শ্ৰোতাসকল, ছাৰে যিটো কথা কৈছে সেইটো আপোনালোকে বুজি পাইছে যে সমস্যাটো ক'ব, ৰোগটো কি চিকিৎসকে ঠিক কৰিব, কিন্তু আপোনালোকে নিজেই ধৰি নল'ব যে এইটো মোৰ এনেকুৱা হৈছে কাৰণে এনেকুৱা হৈছে, এইটো নহয়, আচলতে
0: এইটো নহয়। আপোনাক ধৰক গাঁঠিৰ বিষ হৈছে আপোনাৰ, তে আমাক আহি কয় যে আপোনাৰ মোৰ 5 বছৰ আগতে মোৰ ইউৰিক এচিড হৈছিলে, আপোনাৰ গাঁঠিৰ বিষ হৈছিলে, আপুনি ইউৰিক এচিডটো কৰিলে ঠিক আছে, এইটো বেছি আছিলে, তে তাৰ মিনিংটো এইটো নহয় যে আপোনাৰ সেইটো বিষটো ইউৰিক এচিডৰ কাৰণেই হৈছে। ইভিন বাত বিষৰ ৰোগী এজনৰ যদি মই ইউৰিক এচিডৰ টেষ্টটো কৰাই দিওঁ, সেইটো তথাপি বেছি থাকিব পাৰে, তে সেইটো বেছি থকা মানে

0: এইটো আৰু এইটো নহয় যে ইউৰিক এচিডটো বেছি আছে চ' এইটো ইউৰিক এচিডৰ কাৰণে পেইনটো হৈছে। সেইকাৰণে মই ক'লোৱে গোটেই বেমাৰবোৰ আমি যেতিয়া আৰ্থাইটিছৰ বেমাৰটো চাওঁ, আপুনি আচলতে ডায়েগনচিছটো আমাক পেচেণ্টজনে কয়, যদি তেখেতে ভালকৈ তেখেতৰ সমস্যাখিনি তেখেতৰ ভাষাত কয়, তাৰমানে ডাক্তৰী ভাষা ইউজ নকৰি যে মোৰ ইউৰিক এচিড হৈছিলে, মোৰ বাতবিষ হৈছিলে, মোৰ স্পণ্ডেলাইটিছ হৈছিলে, এনেকুৱা ভাষাবোৰ যদি ইউজ নকৰি তেখেতে যদি কয় যে মোক মোৰ ডিঙিৰ বিষ হৈছিলে, মোৰ আঁঠুৰ বিষ হৈছিলে, আঁঠুটো ফুলি গৈছিলে, আঁঠুত মোক ডাক্তৰে পানী উলিয়াই দিছিলে, মোৰ ভৰিৰ বুঢ়া আঙুলিটোত বিষ হৈছিলে, এনেকৈ 4-5 দিন আছিলে, তাৰপিছত ভাল হৈ গৈছিলে, এনেকৈ যদি আমাক কৈ দিয়ে তেতিয়া আপুনি আচলতে আপুনি বৰ বেছি এটা তাৰমানে ভাবিবই নালাগে, ডাক্তৰজনে ইজিলি কৈ দিব পাৰিব আপোনাৰ বেমাৰটো এইটো। কিন্তু যেই আপুনি পেচেণ্টজনে আপোনাক এনেকুৱা ধৰণৰ ভাষা ইউজ কৰিবলৈ ধৰে, ডাক্তৰী ভাষা ইউজ কৰিবলৈ ধৰে, তেতিয়াহে আমাৰ সমস্যাটো হৈ যায়, তেতিয়া আমাৰ গোটেইখন খেলি মেলি লাগি যায়।
1: আচলতে কি হৈছে, বৰ ধুনীয়াকৈ কথাখিনি ছাৰে বুজাই দিছে। আৰু শ্ৰোতাসকল, আজিৰ এই যি অনুষ্ঠান প্ৰভাতী তৰংগ অনুষ্ঠানটি এপ'লো এক্সেল কেয়াৰ হাস্পাতালৰ সৌজন্যত প্ৰচাৰ কৰা হৈছে।
2: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিচ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
3: বুকিংৰ বাবে আজি ফোন কৰক 9957568450ত।
4: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
1: শ্ৰোতাসকল, আমি ছাৰৰ লগত এইখিনি সময়ত এই কথাটোকে পাতিছিলোঁ যে আমি আপোনালোকৰ প্ৰশ্ন লওঁতে আমি বহুত যিখিনি কথা পাতিবলগীয়া আছিল বহুখিনি কথা আচলতে আপোনালোকৰ সুবিধা হ'ব, আমি শেষৰ ফালে আপোনালোকৰ প্ৰশ্নখিনি আকৌ এবাৰ ছাৰক শুনাই দিম, যদি ছাৰে যিখিনি ক'ব। আপুনি বিজন দাস, আপুনি কান্তা ভট্টাচাৰ্যী, বংকিম চন্দ্ৰ দাস ৰঙীয়া তিনিআলিৰ পৰা লাচিত নগৰ, আপুনি মধুচন্দা শইকীয়াবৈশ্য সোণাৰীৰ পৰা, আপোনালোকে কল্পনা কলিতা, আপোনালোকে বহুখিনি বাৰ্তা দিছে, আমি পঢ়িম। কিন্তু আমি তাৰ মাজতে
0: এটা দুটা আমি কুৱেশ্যন লৈ লওঁ, কাৰণ তেখেতসকলৰ প্ৰশ্নখিনি ভাবোঁ বেছি ইম্পৰ্টেণ্ট, কাৰণ আমি তেখেতসকলকো প্ৰাধান্য দিয়া উচিত।
1: হয়, কল্পনা কলিতাই কৈছে কঁকালৰ বিষত এতিয়া ডাক্তৰৰ ওচৰলৈ যাবলৈ ওলাইছোঁ, কিন্তু গাড়ীত অনুষ্ঠানি চাই যাম, তেওঁ আপোনাৰ কথাখিনি শুনি শুনি তেখেতে চিকিৎসকৰ ওচৰলৈ। মধুচন্দা শইকীয়াবৈশ্য সোণাৰীৰ পৰা, আজি কেইবাবছৰো হ'ল মোৰ বাওঁ ভৰিৰ সৰু গাঁঠিটো যথেষ্ট পৰিমাণে বিষ, ডাক্তৰক দেখুৱাওঁতে নাৰ্ভৰ সমস্যা বুলি কয়, ঔষধ দিলে দুদিনমান সামান্য পৰিমাণে উপশম পাওঁ, কিন্তু আকৌ বিষ আৰম্ভ হয়, বৰ্তমান খোজকাঢ়িবলৈ যথেষ্ট অসুবিধা হৈছে, বহি থাকিলে হঠাতে উঠি দিলে ভীষণ বিষ হয়, শৰ্মা ছাৰৰ পৰা
0: ওপৰত। এইটো ডেফিনেটলি, এইটো এনেকৈ মানে শুনি পেলাই ডেফিনেটলি ক'ব নোৱাৰে, কিন্তু তেখেতক যদি তেখেতৰ ইমানখিনি সমস্যা হৈছে, এতিয়া তেখেতক খোজকাঢ়োতে সমস্যা হৈছে, কিন্তু ডেফিনেটলি তেখেতক এইটো ইভালুৱেট কৰিলে কাৰণটো নিশ্চয় ওলাব, আৰু অকল নাৰ্ভৰ কাৰণেই তেখেতে ভাবি থাকিলে নহ'ব, কাৰণ তেখেতৰ এটা গাঁঠিত বিষ আছে, গতিকে নাৰ্ভৰ বিষ ইউজুৱেলি অকল এটা গাঁঠিত নহয়, তাৰমানে গোটেই ধৰক গোটেই ভৰিখনত হ'লে বুজিব পাৰি যে নাৰ্ভৰ প্ৰব্লেম হৈছে, কিন্তু হয়তো আমি কেতিয়াবা তাৰমানে ডাক্তৰে আৰু গোটেইখিনি আমি এতিয়া ধৰক মই আপোনাক ক'লোঁ যে এছ এল ই বুলি ক'বলৈ মানুহে বুজি নাপায়, তেতিয়া আমি সমস্যাটো হয় আপোনাৰ বাত বিষৰ নিচিনা বেমাৰ এটা, তো বহুত সময়ত কওঁতে ধৰক ডাক্তৰে তেনেকৈ কৈ থ'লে না মানে বুজাবলৈ, কিন্তু প্ৰব্লেমটো তেখেতৰ হয়তো বেলেগ হ'ব পাৰে, তো সেইকাৰণে তেখেতে সোনকালে দেখুওৱা উচিত, কাৰণ তেখেতৰ সমস্যাটো যথেষ্ট বেছি আছে।
1: হয়, মধুচন্দা শইকীয়া বৈশ্য, আপোনাৰ সমস্যাটো বেছি হৈছে বুলি কৈ ছাৰে কৈছে, গতিকে সেইকাৰণে আপুনি সোনকালে এইটো সু পৰামৰ্শ লোৱাটো উচিত। লাচিত নগৰ ৰঙীয়া তিনিআলিৰ পৰা বংকিম চন্দ্ৰ দাস, শিল গেজা খাই গুৰুহা বিষ হ'লে কি কৰিব লাগে?
0: এইটো কমনলি এটা মানে ভাবে আৰু, এটা গেৰুৱাৰ বিষটো এটা খুব কমন বেমাৰ এটা, মানে এইটো অকল শিল গেজা খাই বুলি আমাৰ আগতে আমি গাঁৱত থাকোঁতেও এইটো হৈছিলে, আমি সৰু থাকোঁতে ইভিন মোৰে গেৰুৱাৰ বিষ হওঁতে আমাক কি কৰিছিলে, এই শিল এটা গৰম কৰি লৈ পেলাই তাত সেই কচুপাত এটা দি পেলাই সেই গেৰুৱাটো শেষ দিবলৈ কৈছিলে, তে এইটো আচলতে শিল গেজা খাই নহয়, এইটো এটা মানে কমনলি এইটো দেখোঁ আমি, এইটো এটা কমন ফেক্টৰ হৈছে ওজনটো, তাৰমানে আমাৰ গোটেই বডিৰ ওজনটো তাৰমানে আমাৰ গেৰুৱাটোত পৰে, গতিকে সেই গেৰুৱাটোত এইটো ইভিন কেতিয়াবা মোৰো বেছি খোজকাঢ়িলে মোৰো হয়, তে এইটো কমন কাৰণটো আচলতে ৱেইটটো পৰি থাকে কাৰণে গেৰুৱাৰ বিষটো হয়, আমি সেইটো প্লেণ্টাৰ ফেচাইটিছ বুলি কওঁ, ইউজুৱেলি ধৰক এটাটো হ'ল ওজনটো কমাব লাগে, যদি ওজন বেছি আছে তাৰ কাৰণে এক্সাৰচাইজ কিছুমান কৰিব পাৰি, সেই হিলটোৰ কাৰণে এক্সাৰচাইজ কৰিব পাৰি, চেণ্ডেলবোৰ সদায় ছফ্ট চেণ্ডেল পিন্ধিব লাগে, চেণ্ডেলটো এটা ডাঙৰ ফেক্টৰ, তাৰপিছত জোতা যদি পিন্ধে জোতাৰ ভিতৰত লগাবলৈ সেই ছিলিকন ছোল পায়, তেনেকুৱা ছফ্ট বস্তু এটা তেনেকুৱা পিন্ধিব লাগে, আৰু যদি এইখিনিৰেও নহয় তেতিয়াহ'লে ইউজুৱেলি লোকেলি তাত ইনজেকশ্যন দিব পাৰি।
1: বিজন দাস, আপুনি এটা জানিব বিচাৰিছে যে অষ্টিঅ'আৰ্থ্ৰাইটিছ, আৰ্থ্ৰাইটিছ আঁঠুৰ বিষ হ'লে কেনেধৰণৰ খাদ্য খোৱা অনুচিত? চিকিৎসকৰ পৰামৰ্শ মতে এক্সাৰচাইজ আৰু দৰৱ লৈ আছোঁ, কিন্তু খাদ্য কি ধৰণৰ খাদ্য খোৱা অনুচিত তেওঁ জানিব বিচাৰে।
0: অষ্টিঅ'আৰ্থ্ৰাইটিছৰ কাৰণে আচলতে অষ্টিঅ'আৰ্থ্ৰাইটিছ বুলি নহয়, আমাৰ যিবোৰ বেমাৰ আছে ধৰক বেছিভাগতে খাদ্যৰ তেনেকুৱা একো আচলতে

0: বিশেষ ৰোল নাই। ইণ্টাৰনেটত পঢ়িলে আপুনি বহুত ধৰণে কৈ থাকে মানুহৰ আজিকালি, সেইকাৰণে কমনলি ভাবি থাকে এইটো মানে খোৱা বেয়া, সেইটো খোৱা বেয়া। কিন্তু অষ্ট্ৰিয়া থাৰিছত তেনেকুৱা একো বিশেষ খাদ্য নাই, বা ইভিন বাদ বিশেষ বা আমাৰ যিবোৰ বেমাৰ আছে তাত বিশেষ খাদ্যৰ একো ৰোল নাই, একচেপ্ট সেই মই যিটো ক'লোঁ বেলেঞ্চ ডায়েটটো, সেইটো মেইনটেইন কৰা উচিত। আৰু অষ্ট্ৰিয়া আৰ্থাইটিছৰ কাৰণে খুব ইম্পৰ্টেণ্ট কথাটো হৈছে এক্সাৰচাইজ তেখেতে কৰি আছে, লগতে সেই ওজনটো, তেখেতৰ ওজনটো আইডিয়েল ৱেইট থকা উচিত। কাৰণ অষ্ট্ৰিয়া আৰ্থাইটিছৰ ফেক্টৰ এটাটো হ'ল এজটো হয়, ফৰ্টিৰ পিছতে হয়, ফৰ্টিৰ আগত ইজুৱেলি নহয়। আৰু দুই নম্বৰ ফেক্টৰটো হৈছে ওজনটো, যে যদি অভাৰৱেইট হয় তেখেতৰ ডেফিনেটলি ওজনটো কম কৰিব লাগিব। ওজনটো কম কৰিবলৈ এটাটো হ'ল এক্সাৰচাইজ, আৰু এক্সাৰচাইজৰ সমানে ইম্পৰ্টেণ্ট হৈছে ডায়েটটো। আমি যিটো নৰ্মেল বেলেঞ্চ ডায়েট ক'লোঁ সেইটো ডায়েটতকৈ তেখেতক হয়তো ওজনটো যদি কমাব বিচাৰে তেতিয়াহ'লে কাৰ্বহাইড্ৰেট ফেটছৰ পৰিমাণটো আৰু কমাব লাগিব, প্ৰটিনৰ পৰিমাণটো আৰু বঢ়াব লাগিব তেখেতৰ। আৰু খাদ্যৰ মেইন কথাটো আহে তাৰমানে বিষৰ ক্ষেত্ৰত, সেইটো আহে ইউৰিক এচিডৰ ক্ষেত্ৰত। সেইটোৱে যি এটা বেমাৰ য'ত খাদ্যৰ ইম্পৰ্টেণ্ট আছে। আৰু ইউৰিক এচিডৰ ক্ষেত্ৰতো খাদ্যৰ মানুহে মানে বহুতে মিছকনচেপশ্যন আছে, মচুৰ দালি নাখাব, বিন নাখাব, সেইবোৰ আচলতে একো ৰোল নাই। ইউৰিক এচিডৰ কাৰণে কেইটামান বস্তুৱেহে মানে এভইড কৰিব লাগে। এটাটো হ'ল এলকহল, সেইটো ইউৰিক এচিড থকা মানুহে খাব নালাগে। ক'ল্ড ড্ৰিংকছ, সেইটো ইউৰিক এচিড থকা মানুহে, ক'ল্ড ড্ৰিংকছটোৱে চবৰ কাৰণে বেয়া, কিন্তু ইউৰিক এচিড থকা মানুহে একেবাৰে খাব নালাগে। চি ফুডটো খাব নালাগে, স্পেচিয়েলি নন ভেজ চি ফুড, মানে ভেজ চি ফুড খাব পাৰে। তাৰপিছত ৰেড মিটটো, ধৰক খাচীৰ মাংস, হাঁহৰ মাংস, পাৰ মাংস, এইখিনি খাব নালাগে। আৰু ইউজুৱেলি ইউৰিক এচিডৰ লগত ধৰক মানে আমি যিটো মেটাবলিক চিনড্ৰম বুলি কওঁ, শকত হোৱা, ডায়েবেটিছ থকা, প্ৰেছাৰ থকা, এইখিনিও থাকে। সেইকাৰণে বাটাৰ, ঘি, এইবোৰ এভইড কৰি চলিব লাগে। এইকেইটা হ'ল ট'টেলি এভইড কৰিব লগা বস্তু। তেখেতসকলে চিকেন খাব পাৰে, মাছ খাব পাৰে, কণী খাব পাৰে, খালি মডাৰেট এমাউণ্ট, তাৰমানে কি এসাঁজত কিবা একবিধ খাব পাৰে দিনটোৰ, একেদিনাই যাতে তিনিওবিধ নাখায় বা দুইবিধ যাতে নাখায়। চিকেন, মাছ বা কণীৰ কোনো একবিধ দিনটোৰ এসাঁজত খাব পাৰে ইউৰিক এচিড থকা মানুহে। খালি চিকেন খালে লিভাৰ চিভাৰবোৰ খাব নালাগে, লিভাৰ ফ্ৰাই এনেকুৱা ধৰণৰ খাব নালাগে। বাকী শাক পাচলি, ফল মূল, দালি, তাৰপিছত এইবোৰ বহুতে এভইড কৰিছিলে, এইবোৰ আচলতে একেবাৰে এভইড কৰিব নলগা বস্তু। তাৰপিছত এটা এভইড কৰে কি, নেমু টেঙা, এচিড, চাইট্ৰিক এচিড। আচলতে নেমু টেঙা ইউৰিক এচিড থকা মানুহৰ কাৰণে খুবেই ভাল আচলতে। তাৰপিছত দৈটো খাব নিবিচাৰে, দৈটো আচলতে ইউৰিক এচিড থকা মানুহৰ কাৰণে খুবেই ভাল আচলতে। ছ' ডায়েটৰ ক্ষেত্ৰত বিষ থকা মানুহৰ কাৰণে, ইউৰিক এচিড থকা মানুহৰ কাৰণে ডায়েট এইখিনি। বাকী অষ্ট্ৰিয়াথাইৰিছৰ কাৰণে মই ক'লোঁ তেখেতৰ যদি অভাৰৱেইট তেতিয়াহ'লে ডায়েটটো ইম্পৰ্টেণ্ট, আদাৰৱাইজ ডায়েটৰ বিশেষ এটা ৰোল নাই।
1: আপুনি কথাখিনি বুজি পালে কান্তা ভট্টাচাৰ্যী খুব ইনফৰ্মেটিভ বুলি কৈছে আজি অনুষ্ঠানটি। ভাল পাইছোঁ আপোনালোকে অনুষ্ঠানটি শুনি থাকক আৰু আপোনালোকৰ মন্তব্য প্ৰেৰণ কৰক, মাজে মাজে আমি ল'ম আপোনালোকৰ কথাখিনি। আৰু 20 মিনিট সময় আমি থাকিম ছাৰৰ সৈতে, গতিকে আৰু কিছু কথা পাতিব লগা আছে। সকলো ধৰণৰ গাঁঠিৰ বিষে আৰ্থ্ৰাইটিছৰ লক্ষণ নেকি, সেই কথাটো জানিব বিচাৰিছোঁ।
0: হয়, মই ক'লোঁ গাঁঠিৰ বিষ মানে কাৰণ বহুতখিনি, আৰ্থ্ৰাইটিছ মানে ধৰক 100ৰো বেছি আৰ্থ্ৰাইটিছ আছে। ছ' আৰ্থ্ৰাইটিছ মানে মানে এনে গাঁঠিৰ বিষ হোৱা মানে আৰ্থ্ৰাইটিছ নুবুজায়। আৰু আৰ্থ্ৰাইটিছ ধৰক বহুত ধৰণৰ আছে, মই ক'লে অষ্ট্ৰিয়াথাইটিছ হয়, ইউৰিক এচিডৰ কাৰণে হয়, বাত বিষ হয়, এংকালজিং স্পনলিছ হয়, কানেক্টিভ টিছু ডিজিজৰ কাৰণে হয়, ইভিন ইনফেকশ্যন হ'লেও হ'ব পাৰে, ধৰক টিউবাৰকুলোছিছ হ'লেও আপোনাৰ আৰ্থ্ৰাইটিছ হ'ব পাৰে, য'ত গাঁঠি ফুলি যাব পাৰে, জ্বৰ হ'ব পাৰে, বাকী ইনফেকশ্যনো হ'ব পাৰে, ধৰক যেনেকৈ আপোনাৰ স্কিনৰ ইনফেকশ্যন হয়, কমনলি আমি ষ্টেফাইলোকোকাছ বুলি যিটো কওঁ, স্কিনত ইনফেকশ্যন কৰে, সেইটো জইণ্টো এফেক্ট কৰিব পাৰে। ছ' ইনফেকশ্যনো হ'ব পাৰে। ত' গাঁঠিৰ বিষ মানে আৰ্থ্ৰাইটিছ নুবুজায়। তো গাঁঠিৰ বিষ হোৱাৰ কাৰণ বহুত থাকে, আৰু এটা মই ক'লোঁ আজিকালি কমন কাৰণ হৈছে যিটো ফাইব্ৰোমায়ালজিয়া, ষ্ট্ৰেছৰ কাৰণে। ছ' গাঁঠিৰ বিষ মানে ডেফিনেটলি আৰ্থ্ৰাইটিছ নুবুজায়। ছ' আৰ্থ্ৰাইটিছ হ'বলৈ তেখেতক বেছিকেলি আৰু লগত গাঁঠিটো ফুলিছে নে নাই, ৰাতিপুৱা কেনেকুৱা থাকে, কাম কৰিলে কেনেকুৱা থাকে, লগত আৰু অন্য কিবা সমস্যা আছে নেকি, এই গোটেইখিনি চালি জাৰি চাইহে ক'ব পাৰি যে এইটো আৰ্থ্ৰাইটিছ হয় বা এইটো আৰ্থ্ৰাইটিছ নহয়।
1: আমি বহুখিনি কথা আলোচনা কৰিলোঁ, এতিয়া আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে কোনবোৰ লক্ষণ দেখা দিলে আমি আচলতে অৱহেলা কৰা উচিত।
0: বিষ হ'লে অৱহেলা কৰা, একেবাৰে অৱহেলা কৰিব নাপায়, কাৰণ বিষটো আপুনি জানি ল'লে যে আপোনাৰ কাৰণটো এইটো, যে এইটোত মই চিন্তা কৰিব নালাগে, এইটোত মই চিন্তা কৰিব লাগে। সেইকাৰণে বিষ হ'লে আপোনাৰ যদি বিষটো যদি মানে ধৰক দুসপ্তাহ তিনিসপ্তাহৰ ভিতৰত ভাল হোৱা, এতিয়া ধৰক আপোনাৰ ভাইৰেল ফিভাৰ হৈছে, এটা চৰ্দি লাগিছে, কমনলি আপোনাৰ বিষ, গাৰ বিষ এটা হোৱা দেখা যায়, তো সেইটো আপোনাৰ উইদিন 2 উইকছৰ ভিতৰত ভাল হৈ যাব, 2-3 উইকছৰ ভিতৰত ভাল হৈ যাব। যদি 2-3 সপ্তাহৰ ভিতৰত যিকোনো বিষে হৈছে আপোনাৰ, 2-3 সপ্তাহৰ ভিতৰত যদি ভাল হোৱা নাই, তেতিয়াহ'লে ডেফিনেটলি আপুনি সেইটো কাৰণে মানে ডক্টৰৰ কাষ চপা উচিত। কাৰণ বেছিভাগ তাৰমানে যিবোৰ ছেল্ফ লিমিটিং বেমাৰ, সেইবোৰ ইউজুৱেলি 2-3 সপ্তাহত ভাল হৈ যায়। 2-3 সপ্তাহত যদি ভাল হোৱা নাই আপোনাৰ, তেতিয়াহ'লে ডেফিনেটলি আপুনি চিকিৎসকৰ ওচৰ চপা উচিত।
1: শ্ৰোতাসকল, আপোনালোকে কথাখিনি বুজি পাইছে যে যদি ভাল হোৱা নাই বিষ 2-3 সপ্তাহ, তেতিয়াহ'লে আপুনি চিকিৎসকৰ ওচৰলৈ যাবই। গীতাঞ্জলি বৰুৱা, বহু কথা জানিছোঁ ছাৰ, কাৰণ কান্ধৰ বিষত পুৱা উঠিবলৈ কষ্ট হয়, ভিক্স খনাৰ দৰে

0: পুৰণি কিবা কিবা উপায় তেওঁলোকে ব্যৱহাৰ কৰে, এইবিলাকো কথা তেখেতে কৈছে।
1: অঁ, ভিক্স সনাৰ নিচিনা পুৰণি হয় যে কান্ধৰ বিষ হয়। এতিয়া কথাটো হ'ল কান্ধৰ বিষটোৰ এটা কাৰণটো কি, এইবোৰ সেইকাৰণে কৈছোঁ মানে গোটেইখিনি চাব লগা হয় তেখেতৰ কান্ধৰ বিষটোৰ লগত আৰু আনুষংগিক কি আছে। এতিয়া কান্ধৰ বিষ ইভিন যদি ডিঙিৰ যদি যিটো নাৰ্ভৰ প্ৰব্লেম যিটো কমনলি স্পণ্ডেলাইটিছ বুলি কয় সেইটো যদি থাকে, কাৰোবাৰ নাৰ্ভৰ ওপৰত যদি প্ৰেছাৰ পৰিছে আৰু তেখেতৰ যি ধৰণে ভিক্স সনাৰ নিচিনা জ্বলা পোৰা কৰিছে, তে এটা কাৰণ হ'ব পাৰে তেখেতৰ এইটো নাৰ্ভৰ প্ৰব্লেম। আৰু দুই নম্বৰ কাৰণ আমি দেখোঁ যদি তেখেতৰ শ্বল্ডাৰটো বাদ দি বাকী অন্য ক'তো বিষ নাই, অকল শ্বল্ডাৰটোৰে পেইন আছে, সেইকাৰণে বেমাৰী সেইকাৰণে সদায় আমি চাব লাগে। তেখেতে মানুহজনৰ হয়তো আটাইতকৈ সমস্যা শ্বল্ডাৰটোত পাই আছে, কিন্তু লগত অন্য প্ৰব্লেমো আছে কিজানি, সেইকাৰণে চাব লগা হয়। তে এটা কমনলি যদি শ্বল্ডাৰটোতে প্ৰব্লেম, বেলেগত যদি প্ৰব্লেম নাই, এটা কমন মানে সমস্যা হৈছে আমি যিটো ফ্ৰ'জেন শ্বল্ডাৰ বুলি কওঁ, সেইটো ডায়েবেটিছ থকা মানুহৰ কমনলি হয়, কিন্তু ইভিন ডায়েবেটিছ নথকাকৈও ইজুৱেলি ধৰক 40 ক্ৰছ কৰিলে তেনেকুৱা ধৰণৰ মানুহৰ ক্ষেত্ৰত ডায়েবেটিছ নাথাকিলেও হ'ব পাৰে, ফ্ৰ'জেন শ্বল্ডাৰ এটা কমন কাৰণ হয়। আৰু বাকী যিকোনো আৰ্থাইটিছে ফাৰ্ষ্ট জইণ্ট সদায় শ্বল্ডাৰটো হ'ব পাৰে, বাকী জইণ্ট পিছত হ'ব পাৰে, গতিকে সেইকাৰণে সমস্যাটোনো একজেক্টলি কি সেইটো চালেহে গম পোৱা যায়।
0: ছাৰ, এই ৰিউমেটয়ড আৰ্থাইটিছ যিটো আৰম্ভণিৰ লক্ষণসমূহ কি কি ধৰণৰ?
1: আৰম্ভণিৰ লক্ষণ বাত বিষৰ ইজুৱেলি গাঁঠিৰ বিষ আৰম্ভ হোৱা আৰু গাঁঠি ইজুৱেলি ফুলিবলৈ ধৰে। কমন জইণ্টছ হৈছে আমাৰ হাতৰ সৰু আঙুলিবোৰ, ৰিজ জইণ্টো হয়, সৰু জইণ্টবোৰ বেছি কমনলি আৰম্ভণিতে হেৰি হয়। তাৰপিছতে লাহে লাহে বাকী জইণ্টটো, ডাঙৰ জইণ্টটো, আঁঠু বিষ হ'ব পাৰে, শ্বল্ডাৰৰ বিষ হ'ব পাৰে, হিপৰ বিষ হ'ব পাৰে, তাৰপিছত এটাতো হ'ল গাঁঠিৰ বিষ হ'বলৈ আৰম্ভ কৰে আৰু গাঁঠিবোৰ ফুলিবলৈ ধৰে। আৰু ইজুৱেলি সেই বিষটো মৰ্ণিঙত সবচে বেছিকৈ ফিল কৰে, মৰ্ণিঙত ষ্টিফনেছ নিচিনা, মিনিমাম তেখেতক 30 মিনিটছ লাগে কাম কৰোঁতে। লগত সেই ফেটিক এটা থাকে আমাৰ ভাগৰ ভাগৰ লগা, এটা জ্বৰ জ্বৰ লগা ভাৱ এটা থাকিব পাৰে। তাৰপিছত লগত বাত বিষটো যেতিয়া চিকিৎসা কৰা নহয়, লগে লগে অন্য মানে মানে আমাৰ ধৰক লাঙৰ প্ৰব্লেম হোৱা, এনেকুৱা ধৰণৰ প্ৰব্লেমবোৰ দেখিবলৈ পাব পাৰোঁ। আৰু ইউজুৱেলি কমন আমি যেতিয়া ব্লাডৰ টেষ্ট কৰোঁ, আমি ধৰক ESR CRP এইবোৰ অলপ বাঢ়ি থাকে, হিমগ্ল'বিনটো অলপ যদি বেছিদিন বাত বিষটো থাকে তেতিয়া হিমগ্ল'বিনটো অলপ কমিবলৈ ধৰে। আৰু ইজুৱেলি আমি কৰোঁ আজিকালি ধৰক যদি বেমাৰটো খুব সোনকালে 1-1.5 মাহৰ ভিতৰত আহিছে, আমি তেতিয়াও জানিব পাৰোঁ এটা NTCCP বুলি ব্লাডৰ টেষ্ট হয়, সেইটো কৰিলে সেইটো ইজুৱেলি তাৰমানে ধৰক 100 জনৰ ভিতৰত 80 জন বাত বিষৰে সেইটো পজিটিভ থাকে। আৰু ইজুৱেলি এইখিনি কৰিলে বুজা যায়, যদি এইখিনিতো আমি ক্লিয়াৰ নহয়, এইটো নহয় যে আমি আৰু আমাৰ হাতত একো অস্ত্ৰ নাই, যদি ক্লিয়াৰ নহওঁ যে মোৰ তেখেতৰ বাত বিষ হৈছে নহৈছে, কাৰণ তেখেতে যদি মোক কয় যে মোৰ গাঁঠিবোৰ কিন্তু ফুলে, মোৰ ৰাতিপুৱা মেক্সিমাম মোৰ 1.5 ঘণ্টা 1 ঘণ্টা ধৰি মোৰ দিগদাৰী লাগে, মোৰ ঘৰতো মোৰ কিন্তু বাত বিষৰ ৰোগী আছে, তাৰপিছত মই এইখিনি কৰিলোঁ ধৰক ESR CRP মানে আপোনাক ধৰক বৰ্ডাৰ লাইন আহিলে, তাৰপিছত ধৰক NTCCP নিগেটিভ আহিলে, কিন্তু মোৰ লাগিছে তেখেতৰ ষ্ট্ৰং ফেমিলি হিষ্ট্ৰী আছে আৰু ৰাতিপুৱাও দিগদাৰী পায়, যদি আজিও মই ফুলা দেখা নাই কিন্তু তেখেতে হিষ্ট্ৰীত মোক কৈছে যে তেখেতৰ ফুলা আছে, তেতিয়া ধৰক আমি আজিকালি আল্ট্ৰাচাউণ্ড কৰি চাব পাৰে, এক্সপাৰ্ট লাগে অৱশ্যে, চবতে আল্ট্ৰাচাউণ্ড কৰিলেও নহয়, যোনে মাস্কুলোস্কেলেটাল আল্ট্ৰাচাউণ্ডৰ যোগত পাৰ্গত তেখেতৰ কাৰণে আমি আল্ট্ৰাচাউণ্ড কৰি চাব পাৰোঁ। ইভিন আল্ট্ৰাচাউণ্ডটো যদি ৰিজল্ভ নহয় কথাটো, তেতিয়া ইজুৱেলি আমি হাতখনৰ MRI এটা কৰি চাব পাৰোঁ। ছ' ডেফিনেটলি আমি আৰ্লি ডায়েগনছিছ কৰিব পাৰোঁ, এইবোৰ বহুত উপায় থাকে।
0: আৰু আৰ্থ্ৰাইটিছৰ যিটো এটা আছে অস্টিও এটা ৰিউমেটয়ড, ইয়াৰ মাজৰ পাৰ্থক্যটো কি?
1: আকাশ আৰু পাতাল, বাত বিষটো হৈছে ইয়াৰ একজেক্ট কাৰণটো কোনেও নাজানে। ইজুৱেলি ক'লোৱে এইটো 40-50ত বাহিৰত আৰম্ভ হয়, আমাৰ ইজুৱেলি তাতকৈও 1 দশক হয়তো আগতে আৰম্ভ হয়। আৰু ইজুৱেলি ধৰক গাঁঠিবোৰ ফুলিবলৈ ধৰে, চিকিৎসা যদি নকৰে ইয়াৰ ডেমেজ হৈ গৈ থাকিব, অন্য অৰ্গেন ইনভল্ভ হ'ব, নাৰ্ভৰ প্ৰব্লেম হোৱা, হাৰ্টৰ প্ৰব্লেম হোৱা, চকুৰ প্ৰব্লেম হোৱা, লাঙৰ প্ৰব্লেম হোৱা, এনেকুৱা ধৰণৰ মাল্টিপল প্ৰব্লেম আৰম্ভ হ'বলৈ ধৰিব, সেইটো হৈছে ৰিউমেটয়ড আৰ্থাইটিছ। এইটো হ'ল মানে আমি ইনফ্লেমেশ্যন বুলি কওঁ, ইনফ্লেমেটৰী ডিজিজ। আৰু অস্টিঅআৰ্থাইটিছ হৈছে বয়সৰ লগে লগে যিটো ৱেৰ এণ্ড টিয়াৰ হয়, ডিজেনেৰেটিভ কণ্ডিশ্যন, যদি মেনুৱেল ৱৰ্কাৰ যিসকল শকত, যিসকলে বেছি তলত বহা, চিৰি বগা, এইবোৰ কাম বহুতখিনি কৰি থাকে, লং ডিষ্টেঞ্চ ৰানাৰ, এনেকুৱা ধৰণৰ মানুহবোৰৰ অস্টিঅআৰ্থাইটিছ কমনলি হোৱা যায়। ইউজুৱেলি এইটো 40 পিছত আৰম্ভ হয়। আৰু অস্টিঅআৰ্থাইটিছৰ মেইন চিকিৎসা হৈছে এক্সাৰচাইজ, তাত দৰৱৰ ৰোলটো কম, বাত বিষত দৰৱৰ ৰোলটো বেছি, তো অস্টিঅআৰ্থাইটিছত আকৌ দৰৱৰ ৰোলটো কম, সেইটো তেখেতসকলৰ এক্সাৰচাইজ, ৱেইট মেইনটেইন কৰা, বেলেঞ্চ ডায়েট খোৱা, এইখিনিৰ ৰোলটো বেছি, দৰৱৰ ৰোলটো কম।
0: কথাখিনি বহুত কথা শিকিবলগীয়া আছে, বহুত কথা মানে আজি নতুনকৈ শুনিছোঁ, বহুত শব্দ কিছুমান নতুনকৈ শিকিছোঁ আজি। আৰু আপুনি ক'লে যে কম বয়সীয়া লোকৰো আৰ্থাইটিছ হ'ব পাৰে, গতিকে কিন্তু আৰু এটা শব্দ আছে আমি শুনি থাকোঁ, গাউট। গাউট ছাৰ কিয় হয় বা ইয়াক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰে অলপ বুজাই ক'লে?
1: গাউটটো আচলতে সেইটো ইউৰিক এচিডৰ কাৰণে হয়, আৰু মানে গাউটটো এটাই কাৰণ, সেইটো হৈছে ইউৰিক এচিড। আৰু ইউৰিক এচিডৰ মেইন কাৰণটো হৈছে এইটো জেনেটিক, 90% কাৰণটোৱে জেনেটিক বুলি কয়।

0: হয়। এতিয়া জেনেটিক মানে এইটো নহয় যে ফেমিলি হিষ্ট্ৰি থাকিবই, তাৰমানে জেনেটিক শব্দ মানে কিয় কোৱা হয়, ইউৰিক এচিডটো তাৰমানে বাঢ়িব, আমাৰ বাঢ়ি যায় কাৰণে গাউট হয়। ইউৰিক এচিডটো বাঢ়িব, চবৰে বডিত ইউৰিক এচিড ফৰ্মেশ্যন হৈ আছে, আপোনাৰ বডিত ফৰ্মেশ্যন হৈ আছে, মোৰ বডিত ফৰ্মেশ্যন হৈ আছে, এতিয়া আমাৰ ইউৰিক এচিড কিয় বাঢ়া নাই? কাৰণ নৰ্মেলি তাৰমানে যিখিনি ইউৰিক এচিড ফৰ্মেশ্যন হৈ থাকে সেইখিনি আমাৰ কিডনীয়ে উলিয়াই ইউৰিনৰ লগত উলিয়াই দিয়ে। যদি আপোনাৰ প্ৰডাকশ্যন বেছি হৈছে তেতিয়া ইমানখিনি উলিয়াব নোৱাৰিলে আপোনাৰ ইউৰিক এচিডটো বাঢ়িব, আৰু নাই যদি আপোনাৰ এটাটো প্ৰডাকশ্যন বেছি হৈছে আৰু যিটো হৈছে আপোনাৰ ওলাই যোৱা নাই, দুটাই কাৰণ হ'ব। ওলাই যদি যোৱা নাই তেতিয়াও আপোনাৰ ইউৰিক এচিডটো বাঢ়িব। যে প্ৰডাকশ্যন বেছি হোৱাৰ কাৰণটো খুব কম, ধৰক এইটো অকল মানে মেলিগনেঞ্চিত হয়, কেঞ্চাৰৰ ক্ষেত্ৰত হয়, স্পেচিয়েলি যিবোৰ লিউকেমিয়া বা এনেকুৱা ধৰণৰ, আৰু যেতিয়া আপুনি কেমোথেৰাপি আমি আৰম্ভ কৰে ধৰক তেতিয়া ইউজুৱেলি এনেকুৱা ধৰণৰ ইউৰিক এচিডটো হঠাতে বাঢ়ি যায়, তেতিয়া এনেকুৱা ধৰণৰ গাউট হয়। কিন্তু সেইটোৰ কাৰণটো ইউজুৱেলি নৰ্মেল মানুহত নহয়। আৰু কিছুমান জেনেটিক কণ্ডিশ্যন আছে ইউজুৱেলি, তাৰমানে ইউৰিক এচিডৰ আৰু ভেৰি ইণ্টাৰেষ্টিং এটা কথা, ইউৰিক এচিড কেতিয়াও মানে শিশুসকলৰ নহয় হা, আৰু ইউৰিক এচিড কেতিয়াও আমাৰ মানে মহিলাসকলৰ নহয় যেতিয়ালৈকে তেখেতৰ মাহেকীয়া হৈ আছে। ইউৰিক এচিড মহিলাসকলৰ তেতিয়া হ'ব যেতিয়া তেখেতসকলৰ মাহেকীয়া বন্ধ হৈছে, তাৰমানে এষ্ট্ৰজেনটো ইউৰিক এচিডৰ কাৰণে প্ৰটেক্টিভ। বাকী আমাৰ আপুনি চব বেমাৰ চাওক, বাত বিষ চাওক, এছ এল ই চাওক, অষ্টিঅআৰ্থ্ৰাইটিছ চাওক, চব মহিলাসকলৰ বেছি, কিন্তু ইউৰিক এচিডৰ প্ৰব্লেমটো আকৌ উল্টা, মহিলাসকলৰ ইউজুৱেলি নহয় যেতিয়ালৈকে তেখেতৰ মেনোপজ হোৱা নাই। মেনোপজ হোৱাৰ পিছতহে তেখেতসকলৰ ইউৰিক এচিডৰ কথা আমি ভাবোঁ। শিশুসকলৰ ক্ষেত্ৰত আমি ইউৰিক এচিডৰ কথা নাভাবোঁ, মহিলাসকলৰ ক্ষেত্ৰত আমি নাভাবোঁৱে, কাৰণ বুজিলে তো কথাটো। তে ইউৰিক এচিডৰ হোৱাৰ মেইন কাৰণ এইটো জেনেটিক, আৰু এটাটো হ'ল হৰ্মন। এই জেনেটিকৰ মানে মেক্সিমাম 90% কাৰণটো হ'ল ইউৰিক এচিডটো যিমানখিনি তাৰমানে ওলাই যাব লাগে, আমাৰ কিডনীয়ে যিমানখিনি উলিয়াই দিব লাগে সিমানখিনি উলিয়াই নিদিয়ে, তাৰমানে ইউৰিক এচিডটো ধৰি ৰাখে কিডনীয়ে। তো সেইটো কাৰণে লাহে লাহে বাঢ়ি বাঢ়ি ইউৰিক এচিডটো গৈ গৈ ইউজুৱেলি 30 মানত সেই গাউটৰ আৰম্ভ হয়। তো সেইটো প্ৰিভেণ্ট কৰিবলৈ এতিয়া এটাটো জেনেটিক কাৰণটোতো প্ৰিভেণ্ট কৰিব নোৱাৰোঁ আমি, কিন্তু ইউৰিক এচিডটো ডেফিনেটলি আমি প্ৰডাকশ্যনটো কমাই ৰাখিব পাৰোঁ। তো ইউৰিক এচিড প্ৰডাকশ্যন কৰা কমিবলৈ আমি, মই খোৱাৰ কথা আগতে কৈছোঁ, ডায়েটটো ইম্পৰ্টেণ্ট, আৰু ওজনটো মই কৈছোঁ ইউৰিক এচিড ইউজুৱেলি অকলে নাহে, লগত আপোনাৰ এই অবেচিটি শকত হোৱা, লগত তাৰ ডায়েবেটিছ হোৱা, লগত হাইপাৰটেনশ্যন হোৱা, এইখিনি কণ্ট্ৰল নোহোৱালৈকে লাহে লাহে কিডনীৰ প্ৰব্লেম আৰম্ভ হোৱা, এনেকুৱা আনুষংগিক মানে লগত এইখিনিও আহি যায়। গতিকে এই বস্তু গোটেইখিনি মেইনটেইন কৰাটো ইম্পৰ্টেণ্ট, আৰু গোটেইখিনিৰ পৰা হাত সাৰিব পাৰি মই ক'লোঁ মেজিক পিল, এক্সাৰচাইজ এণ্ড ডায়েট।
1: ছাৰ, আমি মহিলাসকলৰ কথাও পাতিছোঁ, মহিলাসকলৰ গাঁঠিৰ বিষ বেছিকৈ হয় নেকি, বা যদি হয় কিয় হৈছে?
0: মহিলা ডেফিনেটলি আমাৰ মেক্সিমাম আমাৰ একচেপ্ট এনেকুৱা ধৰক ইউৰিক এচিডটো মহিলাসকলৰ কমকৈ হয় বা ভাস্কুলাইটিছ কমকৈ হয়, কিন্তু আপুনি যদি চাই এইফালে মানে বাত বিষ, এছ এল ই, তাৰপিছত ফাইব্ৰোমাইলজিয়া, অষ্টিঅআৰ্থ্ৰাইটিছ, চব মহিলাসকলৰ বেছিকৈ হয়। কাৰণ থিয়ৰী বহুতবোৰ আছে, এটাটো হয় কয় হৰ্মনেল, ধৰক মহিলাসকলৰ এষ্ট্ৰজেন বেছিকৈ থাকে আৰু আমাৰ টেষ্টষ্টেৰনটো কয় অকণমান ইমিউনো ছাপ্ৰেশ্যন হয়, গতিকে সেইকাৰণে মহিলাসকলৰ বেছিকৈ হ'ব পাৰে। 2 নম্বৰ কয় যে এইটো জিনটো আমাৰ এটা এক্স ক্ৰম'জম থাকে, আমি এক্স ৱাই মতাৰে, আৰু মহিলাসকল হৈছে এক্স এক্স এক্স, দুটা এক্স থাকে। সেই এক্সটোত বহুতখিনি তাৰমানে ইমিউনলজিকেল সেই জিন থাকে, তে সেই জিন ডাবল ড'জ পালে, আমি ছিংগল ড'জে পাইছোঁ, তেখেতসকলে ডাবল ড'জ পালে জিনৰ, তে সেইটো এটা ফেক্টৰ হ'ব পাৰে। সেই জিনটো আকৌ সেইখিনি ছাপ্ৰেছ কৰিবলৈ এটা জিংছ বুলি সেই আৰ এন এ থাকে, এইবোৰ আৰু বহুত মেডিকেল শব্দ, মই ইমান দূৰলৈকে নাযাওঁ, তে সেইটোত প্ৰব্লেম এটা থাকিব পাৰে। আৰু এটা কয় যে বেছ লাইন অট' এণ্টিবডি, আমাৰ বডিত চবৰে অট' অলপ অলপ এণ্টিবডি থাকে, এইখিনি প্ৰটেক্টিভ এণ্টিবডি, তে মহিলাসকলৰ এই এণ্টিবডি লেভেলটো নৰ্মেলিয়ে বেছি তাৰমানে। আৰু এটাটো কয় যে তাৰমানে যিখিনি যেতিয়া তেখেতসকল ধৰক প্ৰেগনেণ্ট হয়, তাৰমানে যিখিনি ফিটেল কিছুমান টিচু হয়তো ব্লাডত থাকি যায়, সেইখিনি নৰ্মেল মানুহক দিগদাৰি নিদিয়ে, কিন্তু প্ৰপাৰ যদি জেনেটিক বেকগ্ৰাউণ্ড এটা আছে, কাৰণ মেইনলি মই কৈছোঁ আমাৰ বেমাৰবোৰত এটা ফেক্টৰ হয় জেনেটিক, তে সেই জেনেটিক বেকগ্ৰাউণ্ড যদি আছে ইভিন তেনেকুৱা ধৰণৰ কথাইও তাৰমানে অট'ইমিউনিটি ট্ৰিগাৰ কৰিব পাৰে। চ' বেচিকেলি এইখিনি কৰা কাৰণ ভবা, এটাতো হৰ্মন ভবা হয়, এটা এক্স ক্ৰম'জম দুটা থাকে যে সেইটো হয়, এক্স ক্ৰম'জম ইনএক্টিভেট কৰিবলৈ যিটো জিষ্ট বুলি থাকে সেইটোৰ কাৰণে ভবা হয়, এণ্টিবডি লেভেলটো অলৰেডি বেছি থাকে সেইটোৰ কাৰণে হয়, আৰু অষ্টিঅআৰ্থ্ৰাইটিছটো কমনলি হয় তেখেতসকলৰ, চাগে মেনুৱেল কামটো আমাতকৈ চাগে বেছি, সেইটো এটা কাৰণ হ'ব পাৰে। এই ঘৰ আপোনাৰ বহি বহি ঘৰ মোচা, বহি বহি ঘৰ সাৰা, আগতে আমাৰ সেই বঠিত, আমাকে মাহঁতক দেখি থাকোঁ সেই বঠিত ধৰি মাছ কটা, চব্জি কটা, এইবোৰ কাম বেছিকৈ কৰি থাকে অষ্টিঅআৰ্থ্ৰাইটিছ, সেইকাৰণে কমনলি।
1: ছাৰে কথাখিনি খুব ভালকৈ কৈ আছে, ডক্টৰ শৰ্মা ছাৰ ইমান সুন্দৰকৈ বিভিন্ন বিষয়ৰ বিষয়ে মন্তব্য আগবঢ়াইছে, সকলোকে উপকৃত কৰিছে। মধুচন্দা শইকীয়া বৈশ্য, জগত বসুমতাৰী, তেওঁৰ ভৰিৰ আঁঠুৰ বিষ হৈ আছে, বহিলে উঠিব নোৱাৰে, তেওঁ পৰামৰ্শ বিচাৰিছে। জগত বসুমতাৰী, তেওঁ 40 বছৰৰ বয়স, তেখেতৰ ভৰিৰ আঁঠুৰ বিষ হৈছে, উঠিব নোৱাৰে বহিলে, সেইটো এটা কথা কৈছে। অমিয় কুমাৰ শৰ্মা, অতি সাৱলীল, অতি আৱশ্যকীয় অনুষ্ঠান, সাৱলীলভাৱে ডক্টৰ শৰ্মাদেৱে বুজাই দিছে।

0: আপোনাৰ কৃতজ্ঞতা জনাইছে। সাধাৰণতে ক্ৰনিক ষ্ট্ৰেপ্টোকোকেল ইনফেকশ্যন বা টনচিলাইটিছ ৰোগৰ লগত অটো ইমিউন ৰোগৰ কিবা সম্পৰ্ক আছে নেকি?
1: এইটো মানে একজেক্টলি ক'ব নোৱাৰি। যিটো ষ্ট্ৰেপ্টোকোকেল সেইটো আগতে আমি মানে কয় যে ৰিমেটিক ফিভাৰ, যিটো শিশুসকলৰ আগতে ৰিমেটিক ফিভাৰটো হৈছিলে, ইউজুৱেলি জইণ্টত হয় আৰু লগতে হাৰ্টটো এফেক্ট কৰে। জইণ্টবোৰ ভাল হৈ যায়, জইণ্টবোৰত একো ডেমেজ নহয়, কিন্তু হাৰ্টটো ডেমেজ কৰে। সেইটোহে ষ্ট্ৰেপ্টোকোকেলৰ লগত ৰিলেটেড। কিন্তু এটা কথা তেখেতে ভালেই কৈছে যে আজিকালি এটা কথা ভবা হয় যে লাহে লাহে অটোইমিউন ডিজিজ, ইভিন এজমা যদি চায়, এইবোৰ ইউজুৱেলি ছ'চাইটিত বাঢ়িবলৈ, অকল আমাৰ ছ'চাইটি বুলি নহয় ৱেষ্টাৰ্ণ ছ'চাইটিতো বাঢ়ি, গোটেই এজ এ হ'ল ৱৰ্ল্ডত বাঢ়িবলৈ লৈছে তে অটোইমিউন ডিজিজ বা এজমা বা এনেকুৱা ধৰণৰ বেমাৰবোৰ। তে এটা কাৰণ ভবা হয় যে ইনফেকশ্যনটো বোধহয় কমি গ'ল। সৰুতে আমি যিবোৰ আমাৰ ধৰক আমি সৰু থাকোঁতে ইনফেকশ্যন কমনলি আমাৰ হৈছিলে, তো সেইবোৰে আমাক বহুতখিনি অটো মানে এই যিবোৰ এণ্টিবডি, অলৰেডি বডিত আমাৰ প্ৰটেক্টিভ এণ্টিবডি থাকে, ইনফেকশ্যনটো নোহোৱা হোৱাৰ লগে লগে প্ৰতিৰোধ কৰিব পাৰিছিলে বহুত বেমাৰৰ পৰা। তো এতিয়া সেইবোৰ আমাৰ ইনফেকশ্যনটো কমি গ'ল, সেইকাৰণে আমাৰ প্ৰতিৰোধ ক্ষমতাও কমি গ'ল। এইটো এটা থিয়ৰি, এটা একজেক্টলি নাজানো মানে এতিয়াও প্ৰুভ হোৱা নাই। গতিকে ইনফেকশ্যন কমাৰ কাৰণে অটোইমিউন ডিজিজ বা এজমা এনেকুৱা ধৰণৰ বেমাৰবোৰ হয়তো বাঢ়িছে, সেইটো এটা কাৰণ হ'ব পাৰে। আৰু এই আঁঠুৰ বিষটোৰ যিটো কথা কৈছে, মই ক'লোঁ এইটো বেছিকেলি মোৰ শুনি পেলাই লাগিছে যে এইটো অষ্টিঅআৰ্থ্ৰাইটিছে হ'ব চাগে। সেই অষ্টিঅআৰ্থ্ৰাইটিছৰ ট্ৰিটমেণ্টৰ বিষয়ে আমি ভাবিলোঁ বোধহয় দুই তিনিবাৰ কথা পাতিলোঁ।
0: আৰু আৰ্থ্ৰাইটিছৰ বাবে ভৰিত জিনজননিও হৈ থাকে নেকি, সেইটো কথা তেওঁ হেমন্ত ফুকনে জানিব বিচাৰিছে।
1: আৰ্থ্ৰাইটিছৰ কাৰণে হ'ব পাৰে যদি বহুত দিন ধৰি আৰ্থ্ৰাইটিছ ধৰক কণ্ট্ৰলত নাই, মই কৈছোঁ অন্য অৰ্গেন যেনেকুৱা নাৰ্ভ যদি এফেক্ট কৰে তেতিয়া জিনজিননি আৰম্ভ হ'বলৈ ধৰে। আৰ্থ্ৰাইটিছৰ কাৰণে নহয়, যেতিয়া আৰ্থ্ৰাইটিছে নাৰ্ভবোৰ এফেক্ট কৰিব, আৰ্থ্ৰাইটিছৰ কাৰণে নাৰ্ভবোৰ এফেক্ট কৰে তেতিয়া জিনজিননি হ'ব পাৰে।
0: এই কথাটো ছাৰ একেলগে সুধিয়ে লওঁ যে আৰ্থ্ৰাইটিছ হ'লে আপোনাৰ দেহৰ কোনবোৰ অংগক সাধাৰণতে প্ৰভাৱিত কৰিব পাৰে?
1: আৰ্থ্ৰাইটিছ আচলতে এনেকুৱা এটা অৰ্গেন নাই যিটো আপোনাৰ মানে ই এফেক্ট কৰিব নোৱাৰে। চ' আৰ্থ্ৰাইটিছটো হৈছে এটা মানে ছিষ্টেমিক ডিজিজ বুলি কওঁ আমি, এইটো এটা অৰ্গেনৰ এফেক্ট নকৰে তাৰমানে। এতিয়া ধৰক অষ্টিঅআৰ্থ্ৰাইটিছ সেইটো ইউজুৱেলি অকল জইণ্টতে থাকে, সেইটো একো ইউজুৱেলি বেলেগ অৰ্গেন এফেক্ট নকৰে, কাৰণ সেইটো ডিজেনেৰেটিভ প্ৰচেছ। বাকীবোৰ যিবোৰ আপোনাৰ আৰ্থ্ৰাইটিছ ধৰক বাত বিষেই কওক বা এংকালজিং স্পনাইলাইটিছে কওক বা এছেলিয়ে কওক, ই এনেকুৱা মানে আমাৰ অৰ্গেন ছিষ্টেম নাই যি এফেক্ট কৰিব নোৱাৰে। চকু এফেক্ট কৰিব পাৰে, স্কিন এফেক্ট কৰিব পাৰে, লাং এফেক্ট কৰিব পাৰে, হাৰ্ট এফেক্ট কৰিব পাৰে, কিডনি এফেক্ট কৰিব পাৰে, এনেকুৱা অৰ্গেন নাই, নাৰ্ভ এফেক্ট কৰিব পাৰে, এনেকুৱা অৰ্গেন নাই যিটো এফেক্ট কৰিব নোৱাৰে।
0: হয়, আৰু এটা ৰোগৰ কথা ছাৰ, লুপাছৰ দৰে ৰোগ আমি সাধাৰণতে শব্দটো শুনিছোঁ কিন্তু আমি ভালকৈ বুজি নাপাওঁ, অলপ সহজ ভাষাত যদি আপুনি বুজাই দিয়ে।
1: আচলতে লুপাছ আজিকালি কয় যে আপুনি যদি লুপাছ জানে তাৰমানে আপুনি গোটেই মেডিচিনখন জানে। চ' সেইকাৰণে কমো ক'বলৈ মানে কি গোটেই বুজাবলৈ সেইকাৰণে দিগদাৰী। লুপাছটো ইউজুৱেলি হয় কি তাৰমানে একেলগে বহুতকেইটা মানে লক্ষণ দেখা যায়, ধৰক ইউজুৱেলি ইয়ং আৰু ফিমেলৰ ক্ষেত্ৰত বেছি হয়। ধৰক মহিলা যদি দহজন যদি ৰোগী আছে এছ এল এ, তাৰে নজনে ইউজুৱেলি মহিলা হয়, এজনহে ইউজুৱেলি মানে হেৰি পুৰুষ হয়। গতিকে মহিলাসকল কমনলি এফেক্ট হয়, ইউজুৱেলি ইয়ং এজত হয়। আৰু জ্বৰ থাকে, স্কিনৰ প্ৰব্লেম থাকে, গাঁঠিৰ বিষ থাকে, তাৰপিছত চুলি সৰা এটা প্ৰব্লেম হয়, মুখত ঘা লগা হয়, তাৰপিছত ধৰক ভৰি ফুলিবলৈ ধৰে কিডনি এফেক্ট কৰে কাৰণে, কিডনিত ইউৰিনৰ লগত প্ৰটিন গৈ থাকে, তাৰ হাৰ্টৰ এফেক্ট কৰিব পাৰে। তো এনেকুৱা ধৰণৰ ইউজুৱেলি আমাক কয় যে যদি ইয়ং লেডি এগৰাকী পাইছে মানে বেমাৰ আছে, তেখেতৰ যদি এটা অৰ্গেনতকৈ বেছি যদি কিবা চিম্পটম আছে, ধৰক এটা অৰ্গেন মানে ধৰক জইণ্টটো এটা অৰ্গেন, লগত যদি স্কিনটো আছে, তেতিয়াহ'লে ইউজুৱেলি এছ এল এৰ কথা ভাবিব লাগে। যিকোনো এয়ং ফেমিলৰ ক্ষেত্ৰত যদি দুটা এটাতকৈ বেছি অৰ্গেন যদি ইনভল্ভ হৈছে, ইজুৱেলি আমি লুপাছৰ কথা ভাবিব লাগে।
0: বহুখিনি কথা ছাৰ পাতিছোঁ আৰু ৰিণু ভট্টাচাৰ্যই আজি অতিথিগৰাকী কথাখিনি শুনি খুব ভাল লাগিছে, বহুত নজনা কথা জানিব পাৰিছোঁ, উপকৃত হৈছোঁ। ধনজিৎ বেজবৰুৱা নলবাৰী জিলাৰ ডিৰুৱাৰ পৰা অনুষ্ঠানটি বৰ গুৰুত্বপূৰ্ণ বুলি কৈছে। লিপিকা খাউণ্ড ভৰি ধোৱা স্কিনৰ সমস্যাৰ লগত আঁঠুৰ বিষৰ সমস্যা আছে নেকি তেওঁ জানিব বিচাৰিছে। আচলতে আজি শ্ৰোতাসকলে ইমানখিনি কথা আপোনাৰ পৰা জানিব বিচাৰিছে, আমি যিখিনি কথা পাতিম বুলি ভাবিছোঁ বহুখিনি কথা আমি পাতিব পৰা নাই। আৰু শফিকুল ইছলামে কৈছে মোৰ মাৰ বহুদিনৰ পৰাই কঁকালৰ বিষ আৰু আঁঠুৰ বিষ হৈ আছে, ৰাতি হ'লে বিষ বাঢ়ি যায়, ভৰিত একেবাৰে শক্তি নাপায়, ডায়েবেটিছো আছে, ওজন 75, বহু চিকিৎসা কৰাইছোঁ এতিয়ালৈকে।
1: তেখেতৰ ওজনটো ডেফিনেটলি বেছি, কাৰণ 75 যিহেতু তেখেত লেডি, তেখেতৰ হাইট 5'2" বা 3" আমাৰ ইয়াত তাতকৈতো বেছি হাইট ইউজুৱেলি নাথাকে, গতিকে 75 ৱেইটটো তেখেতৰ বেছি, ডেফিনেটলি বেছি। আৰু মানে কঁকালৰ বিষৰ কাৰণ এটাতো মই ক'লোৱে, কমন কাৰণ আমি মেকানিকেল বেক পেইন বুলি কওঁ, তেখেতৰ ইউজুৱেলি শ্লিপ ডিস্কৰ প্ৰব্লেম হয়। যিহেতু তেখেত অকণমান বয়স হৈছে, তেখেতৰ অষ্টিঅ'পৰোছিছ থাকিব পাৰে, অষ্টিঅ'পৰোছিছৰ কাৰণে কেতিয়াবা হাড় চেপা খাই থাকে, সেইটো এটা হ'ব পাৰে। যিটো এই লিগামেণ্টছ মাছল সেইবোৰ কেনেকুৱা, ষ্ট্ৰেংথ কেনেকুৱা, সেইটো চাব লগা হয়। তে

0: আৰু সেই যিটো কৈছে আঁঠুলৈকে বিষ, সেইটো কেতিয়াবা তাৰমানে যেতিয়া এই নাৰ্ভৰ ওপৰত প্ৰেছাৰ পৰে তেতিয়া ভৰিলৈকে যায়। তো এইটো আঁঠুৰ বিষটো তেখেতৰ আচলতে নাৰ্ভৰ প্ৰব্লেম নে এইটো অষ্টিঅ'আৰ্থ্ৰাইটিছ, তো এইখিনি চাব লগা হয়। গতিকে এইখিনি চাই পেলাই ডিচাইড কৰিলে ডেফিনেটলি তেখেতৰ বেমাৰটো, আৰু এক্সাৰচাইজ তেখেতৰ ক্ষেত্ৰত খুবেই ইম্পৰ্টেণ্ট। যিয়ে বেমাৰ নোলোৱাক, উইদাউট এক্সাৰচাইজ তেখেত কেতিয়াও মেডিচিনেৰে ভাল নহয়, এই কঁকালৰ আৰু আঁঠুৰ দুয়োটা। গতিকে এক্সাৰচাইজটো খুবেই ইম্পৰ্টেণ্ট, ওজন কমোৱাটো তেখেতৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট। তাৰপিছত আৰু কথা কৈ আছিলে যে
1: ভৰি ধোৱা স্কিনৰ সমস্যাৰ লগত আঁঠুৰ বিষৰ সম্পৰ্ক আছে নেকি বুলি।
0: চব ইয়াক এটা এটা বেমাৰৰ সম্পৰ্ক আছে, সেইটো হৈছে চৰিয়াছিছ।

0: এক্সেচিভ ডেণ্ড্ৰাফ হয়। মানুহজনে ক'ব বিষ লৈ আহিছোঁ, তেখেতে মইনো ডেণ্ড্ৰাফৰ কথা ছাৰক কিয় কওঁ, যেতিয়া সোধে তেতিয়া ওলাই পৰে যে তেখেতৰ এক্সেচিভ ডেণ্ড্ৰাফ হৈ থাকে, লগত গাঁঠিৰ বিষ আছে, সেইটো আচলতে চৰিয়াটিক আৰ্থাইটিছ। এতিয়া ভৰিৰ প্ৰব্লেমটো, স্কিনৰ প্ৰব্লেমটো তেনেকুৱা, তাৰমানে যদি তেখেতৰ ভৰিৰ স্কিনৰ প্ৰব্লেমটো যদি চৰিয়াচিছ হয় তেতিয়াহ'লে এইটো আঁঠুৰ বিষটোৰ সম্পৰ্ক থাকিব পাৰে, কিন্তু যদি চৰিয়াচিছ নহয় তেতিয়াহ'লে সম্পৰ্ক নাই।
1: আমি যিখিনি কথা পাতিলোঁ আকৌ এবাৰ জুকি আহি চাওঁ ছাৰৰ পৰা, যে অটো ইমিউন ৰোগ বংশগত হ'ব পাৰে নেকি, এই ৰোগ কেনেকৈ নিৰ্ণয় কৰা হয়, আৰু মানসিক চাপৰ পৰা অটো ইমিউন ৰোগ হ'ব পাৰে নেকি, আৰু আমাৰ জীৱনশৈলী আমি নিয়ন্ত্ৰণ কৰি কেনেকৈ তাৰ পৰা আমি মুক্ত হৈ থাকিব পাৰি। আমি ছাৰৰ পৰা এবাৰ জুকি আহি নম্বৰ থাকিব।
0: গোটেইখিনি প্ৰশ্ন আছিল, মই পাহৰিয়ে যাম, মই এটা এটাই মানে
1: অটো ইমিউন ৰোগ বংশগত,
0: ইয়েছ ডেফিনেটলি এইটো বংশগত মানে হ'ব পাৰে। এজন তাৰমানে যদি বংশত যদি এজনৰ আছে আন এজনৰ হোৱাৰ চান্সটো বেছি হয়, কিন্তু তাৰমানে এইটো নুবুজায়, এইটো চাপত ভুগিব নালাগে যে ঘৰত এজন মানুহৰ অটোইমিউন ডিজিজ আছে মানে বাকীবোৰো হ'বই, এইটো কেতিয়াও নহয়। এতিয়া অটোইমিউন ডিজিজ কাৰ হ'ব সেইটো আজিলৈকে প্ৰেডিক্ট কৰিব পৰা কোনো এনেকুৱা ধৰণৰ হোৱা নাই, ফুল প্ৰুফ কোনো হোৱা নাই। এতিয়া কাৰ হ'ব কোনেও নাজানে, খালি এটাই কথা, যদি মই ক'লোৱে সোনকালে আপোনাৰ সমস্যা হৈছে, সোনকালে চিকিৎসকৰ ওচৰ চাপিব লাগে, সেইটো মেইন কথা। আৰু যদি বংশত আছে তেতিয়াহ'লে সোনকালে চাবিব লাগে। আপুনি মই যিটো ক'লোঁ দুসপ্তাহ তিনিসপ্তাহ ৰখাটো, যদি বংশত আছে তেতিয়াহ'লে তাৰ আগতে আপুনি তেখেতে ওচৰ চাবিব লাগে যদি তেখেতৰ সমস্যা হৈছে। তে ডেফিনেটলি জেনেটিক ফেক্টৰটো হয়, এটা মানে ফেক্টৰ হয়, কিন্তু সেইটোৱে অকল ফেক্টৰ নহয়, কাৰণ একজেক্ট কাৰণটো আমি কোনেও নাজানো। এটাটো জেনেটিক, নেক্সটটো থাকে এনভাইৰমেণ্টেল ফেক্টৰ। এনভাইৰমেণ্ট ফেক্টৰটো কি কোনেও নাজানে, বাত বিষৰ ক্ষেত্ৰত বা এছ এল ইৰ ক্ষেত্ৰত দেখা যায় যে স্মকিংটো মানে এটা ফেক্টৰ হয়। যদি সেইকাৰণে ঘৰত যদি কাৰোবাৰ অটোইমিউন ডিজিজ আছে তেখেতে ক'লে স্মকিং মানে কেতিয়াও, এই স্মকিংটো চবৰ কাৰণে বেয়া, কিন্তু স্পেচিয়েলি যদি এইটো প্ৰিভেণ্ট কৰিবলৈ বিচাৰে স্মকিং একদমেই কৰিব নাপায়। আৰু ইউৰিক এচিডৰ ক্ষেত্ৰত ড্ৰিংকছটো মই কৈছে, ড্ৰিংকছ ইভিন ক'ল্ড ড্ৰিংকছ এইবোৰো খুব বেয়া, গতিকে এইবোৰ যিমান পাৰি এভইড কৰি চলিব লাগে। ওজনটো খুবেই ইম্পৰ্টেণ্ট অষ্টিঅআৰ্থ্ৰাইটিছ আৰু ইউৰিক এচিডৰ ক্ষেত্ৰত। আৰু এক্সাৰচাইজ মই বাৰে বাৰে কৈছোঁ, সেইটো মেজিক ফিল, চবে সকলোৱে কৰা উচিত, সময় নাই নহয় মনটো লাগে। প্ৰিভেনশ্যনৰ ক্ষেত্ৰত এইখিনি ইম্পৰ্টেণ্ট। আৰু কি আছিলে নেক্সট কুৱেশ্যন?
1: আৰু মই এটা কথা, মানসিক চাপ বা ষ্ট্ৰেছৰ
0: খুবেই ইম্পৰ্টেণ্ট, মই ক'লোৱে। আমি যিমান এতিয়া ৰোগী চাওঁ, বেছি ৰোগী আচলতে আমি চাওঁ সমস্যাটো মানসিক প্ৰেছাৰটোৰ কাৰণে। ইয়েছ, ষ্ট্ৰেছ চবৰে আছে, কিন্তু ষ্ট্ৰেছটো ৰিলিফ কেনেকৈ কৰিব পাৰি আপুনি আজিকালি ইমানখিনি আপুনি নিজেই কৰিব পাৰে। মই ক'লোঁ এক্সাৰচাইজটো ডেফিনেটলি আপুনি যদি মানে এটলিষ্ট মিডিয়াম লেভেলৰ এক্সাৰচাইজ এটা কৰিব লাগে, অকল আপুনি মানে য'ত আপুনি ঘাম ওলায়, তাৰমানে আমি মিডিয়াম লেভেল মানে কি, আপুনি কথা পাতোতে অকণমান ফুল চেণ্টেন্সটো কওঁতে অকণমান সমস্যা হৈছে, সেইটো লেভেললৈকে আপুনি এক্সাৰচাইজ কৰা উচিত। যদি আপুনি এক্সাৰচাইজ কৰোঁতে যদি নৰ্মেলি কথা পাতিব পাৰিছে, সেইটো এক্সাৰচাইজ তাৰমানে একেবাৰে মানে কম আপুনি এফৰ্ট দিছে তাৰমানে। কিন্তু যদি আপুনি কথা পাতোঁতেও সমস্যা অকণমান পাইছে, তাৰমানে ফুল চেণ্টেন্সটো ক'ব পাৰে, তাৰমানে আপুনি মিডিয়াম টু হাই লেভেলৰ এক্সাৰচাইজ কৰিছে, আপুনি সেইটো লেভেলৰ এক্সাৰচাইজ কৰিব লাগে। কি কৰে সেইটো মানে ইমান ইম্পৰ্টেণ্ট নহয়, কিন্তু আপুনি সেইটো লেভেললৈ এচিভ কৰিব লাগে, সেইটো এক্সাৰচাইজে ডেফিনেটলি হেল্প কৰে।
1: আমি জীৱনশৈলী চাই কেনেকৈ নিয়ন্ত্ৰণ কৰি আমি আচলতে ইয়াৰ পৰা মুক্ত হৈ থাকিব পাৰোঁ?
0: জীৱনশৈলী ক'লোৱে, এটাটো হ'ল ডায়েটটো, আমি বেলেঞ্চ ডায়েট খাব লাগে, য'ত আমাৰ মানে ফল মূল আৰু শাক পাচলি বেছিকৈ থাকিব লাগে, ভাত এইখিনি কমকৈ থাকিব লাগে, প্ৰটিনটো বেছিকৈ থাকিব লাগে, ফেটছ কমকৈ থাকিব লাগে।
1: ছাৰ, অনুষ্ঠান সামৰিবৰ হ'ল, বহুতো বাৰ্তা আমি আজি বহুখিনি কথা আমি উত্তৰ দিলোঁ। আপুনিও ক'লে যে শ্ৰোতাসকলে যিহেতু জানিব বিচাৰে তেওঁলোকৰ কথাখিনি আমি কোৱাটো প্ৰয়োজন, কাৰণ তেওঁলোকে খুব আগ্ৰহেৰে মিনিকলা বসুমতাৰী খুব ভাল পাইছে। আপোনালোক প্ৰত্যেকে অনুষ্ঠানে যাতে শ্বেয়াৰ কৰে, যাতে সৰহ সংখ্যক লোকে এই কথাখিনি জানিবলৈ সক্ষম হয়। ছাৰক হয়তো বিভিন্ন সময়ত লগ নাপাব পাৰে, কিন্তু ছাৰে যিখিনি কথা কৈছে এই কথাখিনি তেওঁলোকক জীৱনত উপকৃত কৰিব। এই কথাখিনি আকাশবাণীৰ এই পেজৰ যিটো আমাৰ আমি প্ৰচাৰ কৰিছোঁ পোনপটীয়াকৈ, সেয়া আপোনালোকে শ্বেয়াৰ কৰক। শেষত ছাৰ, ৰিউমেটিক আৰু অটোইমিউন ৰোগৰ বিষয়ে আপুনি শ্ৰোতাসকলক কি বাৰ্তা দিব, আৰু জীৱনৰ মান পৰীক্ষা নিৰীক্ষাৰ যোগেদি কেনেকৈ আমি উন্নত কৰিব পাৰোঁ, শেষত আপুনি কি ক'ব বিচাৰিব শ্ৰোতাসকলক?
0: মই শেষত এটাই কথা ক'ম, বাকী সব কথা পাতিলোঁ, আমাৰ সব বেমাৰ হোৱাটো কাৰো হাতত নাথাকে, কিন্তু বেমাৰটোক আপুনি হৈছে বুলিয়ে সদায় নিগেটিভিটিত ভুগিব নালাগে। আপোনাৰ সদায় মই সদায় কওঁ, আপোনাৰ বেমাৰটো ডাক্তৰে ঠিক কৰি নিদিয়ে, বেমাৰটো হৈছে আপোনাৰ, ঠিক কৰিব লাগিব আপুনি। আপুনি যদি মাইণ্ডটো যদি পজিটিভ কৰি ৰাখে, ডেফিনেটলি আপুনি ভাল হ'বই, কিবা নহয় কিবা উপায় ওলাবই। বেমাৰ হৈছে বুলি আপুনি হীনমত্যা টেনশ্যন ভুগিব নালাগে। আৰু দুই নম্বৰ, এই নেটত চাই পেলাই আপুনি জ্ঞানটো ল'বলৈ সদায় নাযাব, সব কথা নেটৰ শুদ্ধ নহয়। নেটৰ ইয়েছ ডেফিনেটলি ভাল, আপুনি কম সময়তে বহুত জ্ঞান অৰ্জন কৰিব পাৰে, কিন্তু আপুনি সেইখিনি কোনখিনি শুদ্ধ কোনখিনি ভুল, সেইটো আমি ডাক্তৰ হিচাপে আমি যেতিয়া নেটত চাওঁ আমি জানো যে এইটো ছাইটত মই পাম। তে এনেকুৱা ধৰণৰ ছাইট কিছুমান আছে, ধৰক আপুনি যদি জানিব বিচাৰে আমেৰিকান কলেজ অফ ৰিউমেটলজি, আমাৰ যেনেকুৱা ইণ্ডিয়ান ৰিউমেটলজি এছ'চিয়েশ্যন, এনেকুৱা যিবোৰ জেনুইন ৱেবছাইট আছে, সেইবোৰ যাওক আপুনি, তাত পেচেণ্টৰ কাৰণে লিখাই থাকে, আমেৰিকান কলেজ অফ ৰিমেটলজি থাকে।

0: ইণ্ডিয়ান ৰিউমেটলজি এছ'চিয়েশ্যন, এছিয়া ফেচিফিক যিটো এপ্লাৰ বুলি কওঁ, তাত চবৰে পেচেণ্টৰ কাৰণে ইনফৰ্মেশ্যন থাকে। এনেকুৱা ৱেবছাইটত গৈ আপুনি ইনফৰ্মেশ্যনখিনি লওক, সেইখিনি ইম্পৰ্টেণ্ট। কিন্তু কিবা ইণ্টাৰনেট চাই আপুনি বাত বিষয়ৰ কাৰণে এইটো খোৱা বেয়া সেইটো খোৱা বেয়া এনেকুৱা ধৰণৰ জ্ঞানবোৰ নল'ব। হা, ইউৰিক এচিডৰ এনেকৈ নেটত পঢ়িয়ে জ্ঞানবোৰ নল'ব। চ' এক দুই নম্বৰ কথা সেইটো, চি আপোনাৰ কাৰণে কোনটো ভাল কোনটো বেয়া ডাক্তৰজনৰ লগত আপুনি ডিছকাছ কৰক। আমিতো আপোনালোকক টাইম নিদিওঁ নহয় মই এইকেইটা দৰৱ দিছোঁ আপুনি খাব, এনেকৈতো নকওঁ। আপোনাক আমি বুজাই কওঁ যে এইখিনি আজিৰ সমস্যা, এইখিনি আপোনাৰ চিকিৎসা, তে নেক্সট টাইম আকৌ চাম কিমান ভাল পালে সেইমতে আমি আকৌ এডজাষ্ট কৰিম। তে আপোনাৰ যদি মনত খুদনি আছে আপুনি ডাক্তৰজনৰ লগত কথা পাতক। আজিকালি ডাক্তৰ এনেকুৱা নহয় যে আৰু আমি নিজকে ভগৱান বুলি ভাবোঁ। আমি ডেফিনেটলি আপোনাৰ যিখিনি কুৱেৰিজ থাকে আমি এনচাৰ দিবলৈ চেষ্টা কৰোঁ। চ' মই আটাইতকৈ সেইকাৰণে কৈছোঁ ইম্পৰ্টেণ্ট কথাটো হৈছে বেমাৰটো হোৱাটো আমাৰ হাতত নাই, কিন্তু বেমাৰটোক ৰেচপণ্ড কি ধৰণে কৰিব আপুনি। ডেফিনেটলি পজিটিভলি ভাবিব, সদায় বেমাৰটো হ'লে এইখন পৃথিৱীখন শেষ হোৱা নাই আপোনাৰ কাৰণে। পজিটিভলি যদি ভাবে আপোনাৰ লাইফত পজিটিভেই হ'ব, বেমাৰটো আপোনাৰ চিকিৎসা কৰিবলৈ নিশ্চয় কিবা নহয় কিবা উপায় ওলাব।
1: ডক্টৰ প্ৰদীপ কুমাৰ শৰ্মাদেৱক আমি কৃতজ্ঞতা জনাইছোঁ ছাৰ, বহুখিনি কথা পাতিলোঁ কিন্তু বহুত কথা থাকি গ'ল আৰু আপুনি ইমান ধুনীয়াকৈ কথাখিনি বুজাই দিছে। আচলতে অনুষ্ঠানে মোৰ শেষ কৰিবলৈ মন যোৱা নাই আজি, সঁচাকৈ কৈছোঁ আপোনাক ইমান ভাল লাগিছে এনেকুৱাকৈ শ্ৰোতাসকলৰ উপকৃত হোৱাকৈ আপুনি ইমান ধুনীয়াকৈ কথাখিনি বুজাই গৈছে। আপোনাক কৃতজ্ঞতা জনাইছোঁ আৰু এপ'লো এক্সেল কেয়াৰ হস্পিটেললৈকো কৃতজ্ঞতা জনাইছোঁ, তেওঁলোকে ইমানখিনি আমাক সহযোগ কৰিছে, আপোনাক কৃতজ্ঞতা জনাইছোঁ।
0: সকলোকে আচলতে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ আপোনালোকে যে আগ্ৰহ দেখাইছে প্ৰগ্ৰেমটোৰ প্ৰতি। আৰু মই আপোনাক আহিয়ে কৈছোঁ যে আমাক কথা ক'বলৈ নিদিব, কথা ক'বলৈ দিলে আমাৰ শেষ নহয়, আমাৰ টাইমৰ আমি নেচাওঁহে। তে আকৌ সকলোকে মই বহুত বহুত ধন্যবাদ জনাইছোঁ আপোনালোকে আগ্ৰহ দেখুৱাৰ কাৰণে, নিশ্চয় ভৱিষ্যতে আকৌ কথা পাতিম।
1: হয় ছাৰক ধন্যবাদ জনাইছোঁ। আজি এতিয়া নিয়ন্ত্ৰণ কক্ষত আছে অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, ফটিক চন্দ্ৰ বৰ্মন, বিজয় দাস, মায়ামণি শৰ্মা, ট্ৰান্সমিটাৰত অজয় আনন্দ, বিজিত শৰ্মা, এফ এম ট্ৰান্সমিটাৰত কৌস্তুভ দাস আৰু আয়ুষ্মান জয়সী, মোক সহযোগ কৰিলে ফেচবুক পেজত সৌৰভ, ধন্যবাদ জনাইছোঁ। ধন্যবাদ জনাইছোঁ বিনীতা ডেকা। আৰু আজিৰ এই প্ৰভাতী তৰংগ অনুষ্ঠানটি আমি এপ'লো এক্সেল কেয়াৰ হাস্পাতালৰ সৌজন্যত প্ৰচাৰ কৰিলোঁ। আমি এপ'লো এক্সেল কেয়াৰ হাস্পাতালকো কৃতজ্ঞতা জ্ঞাপন কৰি আজিৰ অনুষ্ঠানৰ পৰা মই ইন্দ্ৰজিৎ দাসে বিদায় ল'ব বিচাৰিছোঁ। সকলো ভালে কুশলে থাকক, সুস্থ হৈ থাকক, ছাৰে কোৱা কথাখিনি আপোনালোক সকলোৱে মানক, মই নিজেও মানিম, আপোনালোকেও মানিব।
2: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
3: বুকিঙৰ বাবে আজিয়ে ফোন কৰক 9957568450ত।
4: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।

0: প্ৰভাতী তৰংগ,
1: প্ৰভাতী তৰংগ অনুষ্ঠানটি আগবঢ়ালে ইন্দ্ৰজিৎ দাসে। এই অনুষ্ঠানটি এপ'ল' এক্সেল কেয়াৰ হস্পিটেলৰ সৌজন্যত প্ৰচাৰ কৰা হ'ল।
2: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'ল' এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'ল' প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
3: বুকিঙৰ বাবে আজিয়ে ফোন কৰক 9957568450ত।
4: এপ'ল' এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। দিনৰ 11 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ অধীনত হ'বলগীয়া 2027 বৰ্ষৰ লোকপিয়ল সন্দৰ্ভত ইতিমধ্যে অধিসূচনা জাৰি কৰা হৈছে। লোকপিয়লৰ পূৰ্বে গৃহ পঞ্জীয়ন প্ৰক্ৰিয়া সঠিক আৰু প্ৰযুক্তিগতভাৱে সম্পন্ন কৰাৰ লক্ষ্যৰে ৰাজ্যৰ জিলা প্ৰশাসনসমূহে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাষ্ট্ৰীয় লোকপিয়ল কাৰ্যসূচীৰ অধীনত গৃহ পঞ্জীয়ন প্ৰক্ৰিয়া অধিক ফলপ্ৰসূ আৰু স্বচ্ছ কৰি তোলাৰ লক্ষ্যৰে জিলাই জিলাই প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে। তামোলপুৰ, ধেমাজি, শিলচৰ, মৰিগাঁও জিলাত কালি লোকপিয়লৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। সমাগত লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ উদ্দেশ্যে আয়োজিত এই প্ৰশিক্ষণ কাৰ্যসূচী কাইলৈকে চলিব। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনত আজিৰে পৰা হাইস্কুল শিক্ষান্ত কম্পাৰ্টমেণ্টেল পৰীক্ষা অনুষ্ঠিত হৈছে। অহা 5 জুনলৈ চলিবলগীয়া এই পৰীক্ষাত এইবেলি 64,050 গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈছে। পৰিষদৰ সচিব নৰনাৰায়ণ নাথে জনোৱা অনুসৰি ৰাজ্যৰ মুঠ 116টা কেন্দ্ৰত এই পৰীক্ষা অনুষ্ঠিত হৈছে। পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে বিভিন্ন জিলাৰ প্ৰশাসনে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 নম্বৰ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষণ ক্ষেত্ৰ আজিৰে পৰা পৰ্যটকৰ বাবে বন্ধ থাকিব। বাৰিষা আৰু বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি উদ্যান কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰে। তথ্য অনুসৰি 2025-26 পৰ্যটন বৰ্ষত উদ্যানখনলৈ 4,68,000ৰো অধিক পৰ্যটকৰ আগমন হয়। এই বৰ্ষত বিদেশী পৰ্যটকৰ সংখ্যা যথেষ্ট বৃদ্ধি হোৱা বুলি উদ্যান কৰ্তৃপক্ষই

0: প্রকাশ করে। পঞ্চায়তী ৰাজ মন্ত্ৰালয়ৰ উদ্যোগত গুৱাহাটীত আজি সেৱা সে সমৃদ্ধি শীৰ্ষক সেৱা প্ৰদান বিষয়ক এখন আঞ্চলিক কৰ্মশালা অনুষ্ঠিত হৈছে। পঞ্চায়তৰ নেতৃত্বৰ সেৱা প্ৰদান ব্যৱস্থাৰ প্ৰতি সন্মান জনাই আয়োজন কৰা এই কৰ্মশালাত কেন্দ্ৰীয় পঞ্চায়তী ৰাজ দপ্তৰৰ ৰাজ্যমন্ত্ৰী এছ পি সিং বাঘেল আৰু মন্ত্ৰী ৰামেশ্বৰ তেলী উপস্থিত আছে। এই কৰ্মশালাত অসম, অন্ধ্ৰপ্ৰদেশ, মধ্যপ্ৰদেশ, ওড়িশা, পঞ্জাব, ৰাজস্থান আৰু তেলেংগানাৰ পঞ্চায়তৰ বিষয়ববীয়া, নিৰ্বাচিত প্ৰতিনিধি, গাঁও পঞ্চায়তৰ উদ্যোগীসকলৰ লগতে ৰাজ্য চৰকাৰৰ বিষয়াসকলে অংশগ্ৰহণ কৰিছে। ৰাজ্যসমূহৰ শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী গাঁও পঞ্চায়ত আৰু চেম্পিয়ন কমন ছাৰ্ভিছ চেণ্টাৰক এই কৰ্মশালাত সম্বৰ্ধনা জনোৱা হ'ব। ৰাজ্যৰ পশুপালন আৰু পশু চিকিৎসা বিভাগে কামৰূপ আৰু শদিয়া সমজিলাৰ দুটা স্থানত ছোৱাইন ফ্লুৰ প্ৰাদুৰ্ভাৱ ধৰা পৰালৈ চাই বিশেষ সতৰ্কতা অৱলম্বন কৰিছে আৰু সকলো জিলাকে সষ্টম হৈ থাকিবলৈ নিৰ্দেশ দিছে। বিভাগে শদিয়া সমজিলাৰ উত্তৰ ৰংপুৰীয়া গাঁৱত গাহৰিৰ দেহত এই ৰোগ ধৰা পৰাৰ পাছত অভিকেন্দ্ৰৰ 1 কিলোমিটাৰ ব্যাসাৰ্ধ এলেকাক আক্ৰান্ত অঞ্চল হিচাপে চিনাক্ত কৰি গাহৰিৰ মাংস আৰু গাহৰিৰ বিক্ৰী সম্পূৰ্ণৰূপে বন্ধ কৰিছে। পশুপালন বিভাগে আজিৰ ভিতৰত আক্ৰান্ত গাহৰিসমূহ নিধন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। শদিয়াৰ পৰা অন্য জিলা তথা অৰুণাচল প্ৰদেশলৈ গাহৰিৰ মাংস অথবা গাহৰিৰ মাংসৰ সামগ্ৰী প্ৰেৰণ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। প্ৰশাসনে ৰাইজক আতংকিত নহবলৈ আৰু এই ৰোগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে। অৱশ্যে যোৱা বছৰ ছোৱাইন ফ্লুৱে মাৰাত্মক ৰূপ লোৱা ধেমাজি, লখিমপুৰ, শিৱসাগৰ, দৰং, ডিব্ৰুগড় আদি জিলাত বৰ্তমানলৈকে কোনো গাহৰিৰ দেহত এই ৰোগ ধৰা পৰা নাই। গুৱাহাটী উচ্চ ন্যায়ালয়ে শিল্পী জুবিন গাৰ্গৰ হত্যাৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ ৰায় আজি প্ৰদান কৰিব। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে আজি দিনৰ 2 বজাত এই ৰায় দিব। ইয়াৰ পূৰ্বে বাক্সা জিলা কাৰাগাৰত কাৰাৰুদ্ধ হৈ থকা অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়াত কেইবাদিনো ধৰি শুনানি অনুষ্ঠিত হৈছিল। শুনানি কালত জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰাই অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ সপক্ষে যুক্তি প্ৰদৰ্শন কৰাৰ বিপৰীতে ৰাজ্য চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়াই ইয়াৰ বিৰোধিতা কৰিছিল। উভয় পক্ষ যুক্তি শুনাৰ পাছত উচ্চ ন্যায়ালয়ে আজি শ্যামকানু মহন্তৰ জামিন আবেদনৰ ৰায় প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। ইপিনে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতেও আজি অভিযুক্ত শেখৰজ্যোতি গোস্বামীৰ জামিন আবেদনৰ ৰায় দিব। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি নিউ চণ্ডীগড়ত হ'বলগীয়া দ্বিতীয়খন কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। খেলখনৰ বিজয় দলটোৱে দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া ফাইনেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ সন্মুখীন হ'ব। ৰাজস্থান ৰয়েলছে প্ৰথমখন এলিমিনেটৰত ছানৰাইজাৰ্ছ হায়দৰাবাদক পৰাভূত কৰি দ্বিতীয়খন কোৱালিফায়াৰত স্থান নিশ্চিত কৰাৰ বিপৰীতে গুজৰাট টাইটানছ প্ৰথমখন কোৱালিফায়াৰত যোৱাবাৰৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ হাতত পৰাজয়ৰ সন্মুখীন হ'বলগীয়া হৈছিল। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰিৰ বুলেটিন দুপৰীয়া 12:05 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু শ্ৰোতাসকলে অনুষ্ঠান শুনিছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত, এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত, লগতে নিউজ অন এ আই আৰ মোবাইল এপত। এতিয়া ষ্টুডিঅ'ত আছো মই লোভিতা। ডিউটিৰ মত গুণপ্ৰভা বৰা, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, ফটিক চন্দ্ৰ বৰ্মন, বিজয় দাস, ট্ৰান্সমিটাৰত আছে আজয় আনন্দ, বিজিত শৰ্মা, এফ এম ট্ৰান্সমিটাৰত কৌস্তভ দাস আৰু ডিউটিৰমৰ সহায়কাৰী ভৱেন শৰ্মা। এতিয়া নিবেদন কৰা হৈছে পৰাগমালা লাইভ। অনুষ্ঠানটি আগবঢ়াইছে সুনন্দা তিৱাৰীয়ে।

0: নমস্কাৰ, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই ত্ৰিদিহাই আপোনাক আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত আপোনালৈ আগবঢ়াইছোঁ বৃত্তি বিষয়ক বিশেষ অনুষ্ঠান সোপানৰ ইতি খণ্ড।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, কেৰিয়াৰ বিষয়কে বিশেষ অনুষ্ঠানটিলৈ সকলোলৈ স্বাগতম। এই অনুষ্ঠানটিত আমি প্ৰতিবাৰে কেৰিয়াৰ পৰামৰ্শদাতাৰূপে কিছু বিশেষ ব্যক্তিক আমাৰ মাজলৈ আমন্ত্ৰণ কৰি আনো আৰু তেওঁলোকৰ পৰা কেৰিয়াৰ বিষয়ক বহু কথা আপোনালোকক জনাবলৈ চেষ্টা কৰোঁ। ঠিক তেনেকৈ আজিও আমাৰ মাজত উপস্থিত আছে মহেন্দ্ৰ শৈক্ষিক সংস্থাৰ ৰাজ্যিক কাৰ্যবাহী বিষয়া কৰ্ণিকা ডেকা। বাইদেউ, আপোনাক স্বাগতম আমাৰ অনুষ্ঠানটিলৈ। আজি আমি বহুতো কথা পাতিম, আপোনাৰ বিষয়েও জানিম, লগতে বেংকিং খণ্ডত নিয়োগৰ সুবিধা বা তাৰ প্ৰস্তুতিৰ বিষয়েও কথা পাতিম। কিন্তু প্ৰথমেই জানিব বিচাৰিছোঁ আপোনাৰ শৈশৱৰ বিষয়ে অকণমান। আপোনাৰ জন্ম, শিক্ষা ক'ত হৈছিলে?
2: হয়, ধন্যবাদ শ্ৰুতি। মই মহেন্দ্ৰা ইনষ্টিটিউট উত্তৰ পূৰ্বাঞ্চলৰ দায়িত্বত আছোঁ আৰু মোৰ জন্ম হৈছিল ডুমডুমা, তিনিচুকীয়া ডুমডুমা। তাৰোপৰি মই ক্লাছ 10 তাতে কৰা, ডনবস্কৰ পৰা পাছ আউট। তাৰপিছত 12 মই তিনিচুকীয়া বাণিকবাটচুপা কৰিছিলোঁ আৰু স্নাতক ডিগ্ৰী কৰিলোঁ মই দিল্লী ইউনিভাৰ্চিটিৰ পৰা। আৰু তাৰপিছতেই মই মহেন্দ্ৰা ইনষ্টিটিউশ্যনত প্ৰায়ভাগ, আজি মই ক'ব বিচাৰিম যে, 17 বছৰ ধৰি মই চাকৰি কৰি আছোঁ আৰু ইয়াত মই বিজনেছ ডেভেলপমেণ্ট অফিচাৰ লগতে এগৰাকী কেৰিয়াৰ কাউন্সিলৰ হিচাপে পৰিচিত। তাৰ উপৰি মই নৰ্থ ইষ্টত ক'ভিডৰ পাছত আহিছোঁ আৰু কেৰিয়াৰ কাউন্সিলৰ হিচাপে যোনটো দায়িত্বত মই আছোঁ, সেই দায়িত্ব মোৰ কাৰণে বহুত বেছি বিশেষ বুলি ক'ব পাৰিম। কাৰণ আজি যুৱ সমাজত বহুত দৰকাৰ পৰিছে কেৰিয়াৰ কাউন্সিলিংটো। ইয়াত আমি বহুতো ধৰণৰ দেখা গৈছে যে ক্লাছ 10 শ্ৰেণীৰ পৰাই যেতিয়া আমাৰ কেণ্ডিডেটে, শিক্ষাৰ্থী মানে, বহুত কনফিউজন থাকে যে কোনটো ষ্ট্ৰীম ল'ম, ছায়েন্স, কমাৰ্চ, আৰ্টছ, কোনটো বিষয়ে যাব বিচাৰিম। সেই কনফিউজনটো দূৰ কৰাৰ কাৰণে এক মানে একোখন সংস্থা বুলি ক'ম,

0: যে যত কেরিয়ার কাউন্সিলরটো বা কেরিয়ার কাউন্সিলিংটো বহুত বেছি গুরুত্বপূর্ণ, তাৰ বিপৰীতে মই নিজৰ আৰম্ভণিটো কৰিলোঁ আৰু এই বিষয়টো মই খুব ভালেই পাওঁ চাব গ'লে।
1: হয়, আজি আমি যিহেতু কেৰিয়াৰ বিষয়ে কথা পাতিম, গতিকে প্ৰথমেই জানিব বিচাৰিম বেংকিং খণ্ডৰ চাকৰিৰ বাবে আমি নিজকে কিদৰে সাজু কৰিব পাৰোঁ।
0: হয়, বেংকিং ইতিমধ্যে বহুতো ছাত্ৰ ছাত্ৰীৰ মাজত, অকল অসম বুলি নহয়, বহুতো ছাত্ৰ ছাত্ৰীৰ মাজত এতিয়া গুৰুত্বপূৰ্ণ হৈ পৰিছে বা এটা ক্ৰেজ বুলি যোনটো কওঁ, ক্ৰেজ হৈ পৰিছে বেংকিং চাকৰিটো। কাৰণ প্ৰথমতে বেংকাৰ হ'বলৈ ছাত্ৰ ছাত্ৰী আজি ইঞ্জিনিয়াৰে হওক বা নৰ্মেল স্নাতক ডিগ্ৰী কৰাৰ পাছতে তেওঁলোকে বেংকিং ছেক্টৰত যাবলৈ বিচাৰে। আৰু স্পেচিয়েলিতো কমাৰ্চ ষ্টুডেণ্টছখিনিয়েতো ফাইনেন্স লোৱাৰ মামে তেওঁলোকে ভাবে যে মই বেংকিং ছেক্টৰত খুবেই ভাল। চ' এনেকুৱা ধৰণৰ ছাত্ৰ ছাত্ৰীৰ মাজত যোনটো ক্ৰেজ বুলি কওঁ বেংকিঙত, খুবেই ভাল। কাৰণ এটাই কাৰণ হৈছে যে তেওঁলোকে মানে নিজৰ ছিকিউৰিটি, যদি কওঁ ছিকিউৰিটি লেভেলটো চাবলৈ বিচাৰে। আৰু এইটো সঁচা কথা যে চৰকাৰী চাকৰি এটাত ছিকিউৰ্ড লেভেল এটা আছে কম্পেয়াৰিং উইথ প্ৰাইভেট চাকৰি। আৰু ইয়াত বেংকিঙত যদি তুমি যাব বিচাৰা, বেংকিঙত চবতকৈ গুৰুত্বপূৰ্ণ হ'ল, প্ৰথমতে আমি জানিব লাগিব ইয়াৰ ছিলেবাছসমূহ। ছিলেবাছ জানিব লাগিব, এক্সাম পেটাৰ্ণটো জানিব লাগিব, কোনটো সময়ত এক্সামছ আহে। কাৰণ গোটেই বছৰটো যদি আমি কেলকুলেট কৰোঁ, বছৰি এওঁলোকে এক্সাম ৰিলিজ কৰে। IBPS বুলি এটা বোৰ্ড আছে, ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল ছিলেকশ্যন। তেওঁলোকে 11টা নেশ্যনেল বেংক, মানে নেশ্যনেলাইজ বেংক আছে, য'ত 11টা নেশ্যনেলাইজ বেংকৰ লগত তেওঁলোকে কমন এণ্ট্ৰেঞ্চ টেষ্ট পাতে। সেই কমন এণ্ট্ৰেঞ্চ টেষ্টত তেওঁলোকে প্ৰতি বছৰে দুবাৰকৈ বা এবাৰকৈ, এভৰি 6 মান্থছ বুলিও ক'ব পাৰি, ছমহীয়া মূৰে মূৰে তেওঁলোকে এক্সাম ৰিলিজ কৰে। আৰু তাত কম্বাইন এক্সামছটো হয়, আৰু তাৰ পজিশ্যনটো হ'ল প্ৰবেশনেৰী অফিচাৰ, ক্লাৰ্ক আৰু স্পেচিয়েলিষ্ট অফিচাৰ। আৰু প্ৰবেশনেৰী অফিচাৰ যদি কোনোবাই এটেম্প কৰিব বিচাৰে, তো চিম্পল গ্ৰেজুৱেশ্যন 50% থাকিলেই হ'ল, গ্ৰেজুৱেশ্যনত তেওঁলোকে এপ্লাই কৰিব পাৰে। আৰু কিন্তু বেংকিং ছেক্টৰটোত কিন্তু এতিয়া গ্ৰেজুৱেশ্যনটো মেণ্ডেটৰী হৈ পৰিছে। আগতে ক্লাৰিকেলত এটা সময়ত আছিলে যে 12 পাছ কৰিয়ে ক্লাৰিকেলত সোমায়, কিন্তু এতিয়া মেণ্ডেট হৈ পৰিছে। ইয়াত এতিয়া এক্সাম পেটাৰ্ণটো যদি আমি চাওঁ, চবতকৈ ইম্পৰ্টেণ্ট বেংকিং ছেক্টৰটো হ'ল যে যেতিয়া আমি নলেজ বা আমি কোৰ্চৰ বিষয়ে গম পালোঁ, কোৰ্চৰ বিষয়ে গম পোৱাৰ পিছত ইয়াত কিমান পেটাৰ্ণ আছে, তেনেকৈ 3টা ভাগ থাকে। পিঅ'ত ক'লে আমি প্ৰি, মেইনছ আৰু ইণ্টাৰভিউ কওঁ। ক্লাৰিকেলত আকৌ 2টা ভাগ থাকে, প্ৰি আৰু মেইনছ। সেনেকৈ তেওঁলোকে প্ৰশ্ন কাকতখন আমাৰ, যেনেকৈ প্ৰি লেভেলটো যদি আমি কওঁ, তাতে 100 মাৰ্কছত তেওঁলোকে 3টা ছাবজেক্ট, অংক, মেথমেটিক্স যোনটো কোৱাণ্টিটি এপ্টিটিউড, ৰিজনিং আৰু ইংলিছ, এই 3টা ছাবজেক্ট কমনলি আহে। আৰু তাৰোপৰি IBPSৰ বাহিৰে, IBPSৰ লগত আমাৰ ৰুৰেল বেংকিঙৰো এক্সাম কণ্ডাক্ট কৰে। তাৰোপৰি ষ্টেট বেংকে নিজৰ ভেকেঞ্চি ৰিলিজ কৰে, RBI নিজৰ ভেকেঞ্চি ৰিলিজ কৰে, আৰু এইকেইটা ছেগমেণ্টৰ লগতে ইঞ্চুৰেঞ্চ ছেগমেণ্টটোও আহি যায়। ইঞ্চুৰেঞ্চত আকৌ আজিকালি NISCL আৰু NICL, এই 2টা এক্সাম ইয়াৰলি বেচিছত কণ্ডাক্ট হয়। চ' বেংকিংসমূহ যদি কোনোবা ছাত্ৰ ছাত্ৰীয়ে কৰিব বিচাৰে, তেতিয়াহ'লে তেওঁলোকে গ্ৰেজুৱেশ্যনলৈকে ৰখি থাকিব নালাগে। গ্ৰেজুৱেশ্যনৰ লগে লগেও কমাৰ্চখিনিয়েতো কৰে, কিন্তু আৰ্টছ, এনেকুৱা নহয় যে আৰ্টছ বেকগ্ৰাউণ্ডৰ কেণ্ডিডেটে কৰিব নোৱাৰিব। আৰ্টছ হওক, ছায়েন্স হওক, ইঞ্জিনিয়াৰ হওক, সকলোৱে বেংকিং ছেক্টৰত যাব পাৰিব। কিন্তু এটা বস্তু ইম্পৰ্টেণ্ট ইয়াত, যে আমি পেটেণ্টটো জনাৰ পিছত কনচিষ্টেঞ্চিটো মেইনটেইন কৰিব লাগিব। আৰু আজিৰ যুগটো আমি দেখিছোঁ যে বেংকিঙত পেটেণ্ট প্ৰতি এক্সামত সলনি হৈ গৈ আছে। চ' এক্সাম পেটেণ্টটো জানিব হ'লে প্ৰথমতে এবাৰ হ'লেও এক্সামত নিজে বহিব লাগিব। মক টেষ্ট যোনটো আমি কওঁ, মক টেষ্টটো আজি বহুত বেছি দৰকাৰ। মক টেষ্ট দিলেহে আমি গম পাম যে আমি বেংকিং ক্ষেত্ৰত নিজকে প্ৰস্তুতি চলাই আছোঁ নে নাই। যেতিয়া তুমি বহিবা এক্সামত, গম পাবা পেটাৰ্ণটো আৰু মকত কিমান তোমাৰ মাৰ্কছ আহিছে, সেইটো হিচাপে তুমি প্লেনিং কৰিব পাৰিবা। আৰু ইয়াত আকৌ ইম্পৰ্টেণ্ট হয় কাট অফ, মানে যেনেকৈ 100 মাৰ্কছৰ পেপাৰ, 100 মাৰ্কছৰ যেতিয়া পেপাৰখন আহে, 100 মাৰ্কছত আমি চাব লাগিব যে আমি কিমান এটেণ্ড কৰিলেহে আমি পাছ কৰিম এক্সামটো, মানে কোৱালিফাইড হ'ম আমি নেক্সট লেভেললৈ। সেইটো কাৰণে 4 বছৰৰ পৰা যোনটো কাট অফ চলি আছে, সেই কাট অফটোতো আমি গুৰুত্ব দি এটা নিজৰ ষ্ট্ৰেটেজি প্লেনিং কৰিব লাগে, আৰু সেইটো কৰাৰ লগে লগে বেংকিং ছেক্টৰত তুমি সোমাব পাৰিবা। চ' ইয়াত চবচে ইম্পৰ্টেণ্ট, বেংকিঙত যিহেতু বহুত ভাল কেৰিয়াৰ বেংকিঙত, আৰু বেংকিং অকল গভৰ্ণমেণ্ট বুলিও নহয়, বেংকিং আমাৰ প্ৰাইভেট অৰ্গেনাইজেশ্যনো আজিকালি এছিষ্টেণ্ট মেনেজাৰ প্ৰফাইলতো তেওঁলোকে পৰীক্ষা কণ্ডাক্ট কৰে। এই পৰীক্ষাসমূহখিনি একদম ছেইম। তো সেইটো কাৰণে প্ৰিপেৰেশ্যন কৰিব হ'লে আমি আগৰ পৰাই প্ৰস্তুতিটো চলাব লাগিব, আৰু কনচিষ্টেঞ্চি আৰু মক টেষ্টটো বহুত বেছি গুৰুত্বপূৰ্ণ।
1: হয়, খুব ধুনীয়াকৈ আপুনি বুজাই দিলে। বৰ্তমানৰ সময়ত প্ৰায়খিনি ছাত্ৰ ছাত্ৰীয়ে প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ বাবে প্ৰস্তুতি চলায়, কিন্তু বহুতো ছাত্ৰ ছাত্ৰীয়ে কেনেধৰণে পঢ়িব, আৰম্ভণি কিদৰে কৰিব, অকণমান দুমোজাত থকা দেখা যায়। গতিকে তেনে ক্ষেত্ৰত কি ক'ব আপুনি?

0: ধৰণে আগবাঢ়িব পাৰি?
1: প্ৰথম সঁচাকৈ যদি ক'ব বিচাৰোঁ, একচুৱেলি এইটো দশম শ্ৰেণীৰ পৰা আমি আৰম্ভ কৰিব লাগে। দশম শ্ৰেণীৰ পৰা যেতিয়া আমি ছাবজেক্ট চুজ কৰোঁ, ছায়েন্স, কমাৰ্চ, আৰ্টছ, মই যেনেকৈ অলপ আগতে ক'লোঁ, সেই চুজ কৰা সময়খিনিত আমি বুজি নাপাওঁ কিছুমানে ভালে কৰিছে নে বেয়া কৰিছে, বা ছাবজেক্টটো তেওঁৰ ইণ্টাৰেষ্ট, তেওঁৰ কেৰিয়াৰ গ'ল হিচাপে তেওঁলোকে লৈছে নে নাই লোৱা, সেইটো তাতো কনফিউজন থাকে। চ' সেইখিনি সময়ত কিন্তু যদি কনফিউজ থাকে নহয়, কোনোবা কেৰিয়াৰ কাউন্সেলিং ল'ব লাগে। আজিকালিতো স্কুলত এই সুবিধাটো কৰাই গৈছে, স্কুল হওক বা কলেজতে হওক, এইবোৰ সুবিধা থাকে, নহ'লে নাইবাটো অনলাইনত ইউটিউবতো দ্বাৰা কৰিব পাৰে। তো ছেশ্যন এটা লোৱাৰ পিছত তেওঁলোকে পদ্ধতি যেতিয়া আৰম্ভ কৰিব লয়, আমাৰ চবতকৈ ইম্পৰ্টেণ্ট অসমত বা নৰ্থ ইষ্ট বুলি আমি যদি কওঁ, আমাৰ প্ৰব্লেম হৈছে যে আমি যেতিয়া একাডেমিক্স পঢ়িব লওঁ, আমি ট'টেলি অকল একাডেমিকটোৱে গুৰুত্ব দিওঁ। কাৰণ একাডেমিক গুৰুত্ব দিছোঁ ঠিকে, অলপ কেতিয়াবা ভয়ো লাগে যে একাডেমিকটো অকণমান ইফাল ইফাল হ'লে কিজানি ফেলেই কৰি দিম বা বেকলগ লাগিব পাৰে। চ' সেইটো কথা নহয়, তেওঁৰ লগতে যদি একাডেমিকৰ লগে লগে যদি এডন হিচাপে আমি এনেকুৱা প্ৰতিযোগিতামূলক পৰীক্ষাবোৰ যদি আমি লৈ যাওঁ, তেতিয়া আমাৰ ভৱিষ্যত গঢ় দিবলৈ বহুত সোনকালে আমি গঢ় দিব পাৰোঁ, তাৰমানে সুবিধা হয়। কাৰণ দেখা যায় যে অসমত কেণ্ডিডেটে, ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে আফটাৰ গ্ৰেজুৱেশ্যনহে চিন্তা কৰিবলৈ বা আফটাৰ মাষ্টাৰ ডিগ্ৰী চিন্তা কৰে, য'ত অলৰেডি তেওঁৰ বয়সটো 21-22 বছৰ হৈ পৰে। চ' 21-22 বছৰ পিছত এনাডাৰ গেপ দিয়াতকৈ তেওঁলোকে যদি লগে লগে এডন হিচাপে লৈ যায়, তেতিয়াহ'লে তেওঁলোকৰ আৰু সোনকালে, মানে গেপ যোনটো পৰে, সেই গেপটো বেছি দিনলৈ নপৰে, তাৰমানে বেছি বছৰলৈ নহয়, তেওঁলোকে গেপটো মেনেজ কৰিব পাৰিব তাৰমানে। তো সেইটো কাৰণে এডন হিচাপে ল'লে। আৰু ইয়াত আৰু ইম্পৰ্টেণ্ট, ছায়েন্স ষ্টুডেণ্টছখিনিয়েতো তেওঁলোকে নিজৰ কেৰিয়াৰটো বাছি লয় যে তেওঁলোকে ছায়েন্স লোৱা মানে তেওঁলোকে মেডিকেল JEE দিবই, মেডিকেল JEE বা NDA, ডিফেন্স, সেইটো লাইনত গুচি যায়। আৰু বাকী আমাৰ থাকিলে আৰ্টছ বা কমাৰ্চ বেকগ্ৰাউণ্ডৰ কেণ্ডিডেটখিনি, যোনখিনিয়ে যদি কোনো প্ৰফেচনেল কোৰ্চেছ জইন কৰিব নোৱাৰে 12th, তেওঁলোকে সাধাৰণ স্নাতক ডিগ্ৰী জইন কৰে। সেই সাধাৰণ স্নাতক ডিগ্ৰীৰ লগতে নহয়, প্ৰফেচনেলিজম কোৰ্চ এটা, এনেকুৱা ধৰণৰ প্ৰতিযোগিতা যিহেতু ক'লোঁ, কাৰণ প্ৰতিযোগিতামূলক পৰীক্ষাৰ যোনটো চিলেবাছ হয় নহয়, সেইটো একচুৱেলি 10th, যেনেকৈ এটা উদাহৰণ দিব বিচাৰিম, অলিম্পিয়াড এক্সাম, সেই 10th অলিম্পিয়াড এক্সামত যিখিনি বাছনি আমাৰ প্ৰশ্ন কাকতখন আহে, সেইখিনি এক্সামত তুমি যদি চাবা, তেতিয়া সেই কম্পিটিটিভ লেভেলৰে এক্সামছখিনি অলপমান ইজি লেভেলটো দিয়া যায়। তো আমাৰ কেণ্ডিডেটে তাৰমানে ক্লাছ 5ৰ পৰা বা 4ৰ পৰাই এইখিনি বস্তু প্ৰস্তুতি চলাবলৈ আৰম্ভ কৰিছে। চ' সেইকাৰণে সেই বস্তুখিনি আমি তেতিয়াৰ পৰাই লাহে লাহে চিন্তা কৰিব লাগে, তাৰমানে অলৰেডি আমি বহু পলম কৰি যাওঁ, যে আমি চিন্তা কৰোঁতে বহুত দেৰি হৈ যায়, কিন্তু সোনকালে কৰিব হ'লে আমি 12ৰ লগে লগে চিন্তা কৰিব লাগে।
0: হয়, এইখিনিতে মনলৈ প্ৰশ্ন এটা আহিছে যে কোচিং অনলাইন অফলাইন দুয়োটাই দেখিবলৈ পোৱা যায়। বহুতো ছাত্ৰ ছাত্ৰীয়ে কোনো কোচিং নোলোৱাকৈও পৰীক্ষাত সফলতা অৰ্জন কৰা দেখিবলৈ পোৱা যায়। তেনে ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলক কি ক'ব যে কোনটো ছাত্ৰ ছাত্ৰীসকলৰ বাবে বেছি সুবিধাজনক হয়?
1: যদি মই কওঁ ছাত্ৰ ছাত্ৰীৰ কাৰণে অফলাইনটো কি হয়, অফলাইনত যেনেকৈ আমি মুখামুখিকৈ এজন টিচাৰৰ লগত কনচালটেঞ্চি বা টিচাৰ এজনক দেখা পাওঁ যে তেওঁলোকে কি ধৰণে পঢ়াইছে, বা ডাউট ক্লিয়াৰিং যোনটো আমি কওঁ, সেই বস্তুখিনি একচুৱেলি অফলাইনত লগে লগে পোৱা যায়। ক্লাছটো কৰিলোঁ, ক্লাছ কৰাৰ লগে লগে যিখিনি আমাৰ ডাউট, কাৰণ বহুতো ছাত্ৰ ছাত্ৰী স্কিলছ যোনটো আমি তেওঁলোকৰ যোনটো আমি কওঁ যে তেওঁলোকে আউটস্পকেন বহুতো নহ'বও পাৰে, পটককৈ সুধিবলৈ লাজ কৰিব পাৰে। চ' অনলাইনত কি হয়, অনলাইনত ডিপেণ্ড কৰিব তোমাৰ ওপৰত, তোমাৰ পৰিস্থিতিৰ ওপৰত। অনলাইনত যদি তোমাৰ ডেডিকেশ্যন আছে, ছেল্ফ ষ্টাডি কৰিও তুমি পাছ কৰিব পাৰা, ডেডিকেশ্যন লৈও তুমি অনলাইনৰ পদ্ধতিটো তুমি ক্লাছেছসমূহ লৈ পিনেও পাছ কৰিব পাৰা। কিন্তু যদি মই কমপ্লিটলি জেনেৰেলভাৱে মই চাওঁ, তেতিয়া অফলাইন মানে অফলাইন যোনটো আমাৰ কোৰ্চ পদ্ধতি হয়, অফলাইনত বেছি বেনিফিট হয় কেণ্ডিডেট এজনৰ, মানে কাৰণ অনলাইনত সেই সুবিধাখিনি পটককৈ মানি লোৱা, ডাউট ছেশ্যন যোনটো মই ক'লোঁ, সেই ডাউটখিনি ডাউট হৈ ৰৈ পৰে বা বহুত দিনৰ পাছতহে আমি ডাউট ক্লিয়াৰ কৰোঁ। চ' সেই ডাউট ক্লিয়াৰ কৰোঁতেতো মনত প্ৰশ্নটোতো থাকি যায় ন, লগে লগে আমি ডিছকাশ্যন কৰিব নাপাওঁ। আৰু এটা কথা হয়, টিচাৰে যেতিয়া আমাৰ কেণ্ডিডেটক ফেচ টু ফেচ পঢ়ায়, টিচাৰে গম পায় সেই ছাত্ৰ ছাত্ৰী ক'ত পাৰিছে ক'ত নোৱাৰিছে, সেই ক্লিয়াৰেন্সটো মানে টিচাৰ এজনে বৰ ভালদৰে মানে ক্লাছটোত এক্সামাইন কৰে বুলি কয়, তেওঁলোকে চাই লয়, চাই পিনে এক্সামাইন কৰে, আৰু তেওঁলোকে সেইটো বিষয়ে কেণ্ডিডেটক পুষ্ট দিব পাৰে মানে। তো সেইখিনিৰ কাৰণে মইতো ভাবোঁ যে অফলাইনটো মোৰ কাৰণে যে অফলাইনটো বেছি গুৰুত্বপূৰ্ণ, য'তে থাকে মানে য'ত সুবিধা হয় জেগা লৈ কথা, তো সেনেকৈ পাৰিলে অফলাইনতহে যাব লাগে। কিন্তু

0: ডিপেণ্ড কৰে কমপ্লিটলি। কাৰণ এতিয়া আৰু এটা কথা আহি যায় যে কোচিং ইনষ্টিটিউচনখিনি বহুত বেছি ফী ষ্ট্ৰাকচাৰটো খুব বেছি হাই হৈ পৰিছে।
1: মই এটো সুধিম বুলি ভাবি আছিলোঁ।
0: হয়, কোচিং ইনষ্টিটিউচনত যেতিয়া ফী ষ্ট্ৰাকচাৰটো হয়, বহুতে সক্ষমো নহয় ইমান ফী ষ্ট্ৰাকচাৰ দি পিনে ফীজটো পে' কৰি পিনে পঢ়িবলৈ। যদি তেওঁলোকে যাব বিচাৰিছে, তো ডেডিকেশ্যন ফুল 100% লাগিব। তেওঁলোকে কম পইচাটো তেওঁলোকে কোচিংটো ল'ব পাৰে অনলাইনৰ যোগেদি। অনলাইনত আকৌ ইউটিউব বুলি নহয়, অনলাইনত আকৌ ইউটিউবত ফ্ৰী অফ কষ্ট পাই যায়। কিন্তু ইউটিউবত এটা প্ৰব্লেম কি হয়, ইউটিউবত মানে চিংকনাইজভাৱে নাথাকে বস্তুখিনি, চিলেবাছটো চিংকনাইজ হিচাপে নাথাকে। চ' মাইট বি কেণ্ডিডেটে সেইখিনি সময়ত কনফিউজনটো হ'ব পাৰে। চ' সেইকাৰণে তেওঁলোকে যেতিয়া কোনোবা এডুকেশ্যনেল এপ এটা জইন কৰে অনলাইনত, আজিকালি কোচিং ইনষ্টিটিউচনবোৰে দিয়ে, তেওঁলোকৰ নিজৰ নিজৰ এপ এটা একোটা একোটা থাকে, সেই এপত যেতিয়া তেওঁলোকে অনলাইনত জইন কৰে, তেতিয়া তেওঁলোকে চিলেবাছ ৱাইজ, চাপ্টাৰ ৱাইজ যোনটো আমাৰ হয় সেইটো পদ্ধতি লৈ লৈ যায়। মানে পাৰ্ট ওৱান পাৰ্ট টুকে আমি কৰিব পাৰোঁ। তাৰ উপৰি বেছিকলি ইম্পৰ্টেণ্ট হয় যে, যদি মই যেনেকৈ ক'লোঁ ফী ষ্ট্ৰাকচাৰটোৰ ওপৰত কথা, আজিকালি ইয়াৰ লগত আৰু এটা মই কৈ দিওঁ, আমাৰ যেনেকৈ অসমত 6 জনগোষ্ঠী আছে, 6 জনগোষ্ঠীৰ উপৰি বহুতো ধৰণৰ আমাৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা স্কলাৰশ্বিপ এক্সামো দিয়ে, স্কলাৰশ্বিপৰ ফাণ্ডো দিয়ে ষ্টাইফেণ্ড হিচাপে। যোনজন BPL কাৰ্ড হোল্ডাৰ হয় বা তেওঁলোকে পৰা নাই, ইমান সক্ষম নহয় ফিজ দিবলৈ, তেওঁলোকে এনেকুৱা স্কলাৰশ্বিপতো এপ্লাই কৰি পিনে কৰিব পাৰে। এইটো কিন্তু গভৰ্ণমেণ্ট ছাইটত তেওঁলোকে পাব বস্তুখিনি।
1: খুব সুন্দৰভাৱে কথাখিনি দাঙি ধৰিলে। শ্ৰোতাসকলে নিশ্চয়কৈ অনুষ্ঠানটি শুনি উপকৃত হ'ব। বাইদেউ, বহুখিনি ছাত্ৰ ছাত্ৰীয়ে প্ৰস্তুতিৰ মাজতে হতাশাত ভোগাও দেখা যায় যদিহে তেওঁলোকে পৰীক্ষাত ভাল ফল নাপায়। গতিকে তেনে ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে নতুনকৈ আকৌ কেনেদৰে আৰম্ভণি কৰিব, কেনেদৰে উঠি আহিব?
0: চোৱা, প্ৰথম কথা হ'ল আমাৰ ধৈৰ্য সীমা থাকিব লাগিব। আজিৰ যুগটো এনেকুৱা হৈছে, ধৈৰ্য কমি গৈছে। তো ধৈৰ্য কমি যোৱাৰ বহুতো কাৰণ থাকে। কাৰণ আমাৰ আজিকালি টেকন'লজি আহি গ'ল, মোবাইলতে আমি ব্যস্ততা বেছিকৈ হৈ পৰিছোঁ, হিউমেন টাচ যোনটো থাকে সেইটো আমাৰ কমি গৈছে লাহে লাহে। চ' কিছুমান ক্ষেত্ৰত আমাৰ ভালো হৈছে, কিছুমান ক্ষেত্ৰত আমাৰ বেয়াও হৈছে। কিন্তু যদি তুমি যদি কিবা কৰিব বিচাৰা, মানে তোমাৰ যদি লক্ষ্য, যোনটো তোমাৰ লক্ষ্য আছে, সেই লক্ষ্যটো আগত সদায় ৰাখিব লাগে, কেৰিয়াৰ গ'ল। সেই লক্ষ্যটো ৰাখি যদি সঁচাকৈ আমি চৰকাৰী চাকৰিৰ ফালে যাব বিচাৰোঁ, বা প্ৰাইভেট চাকৰিয়েই যদি মই কওঁ, যদি দুফালে যোনটো ছাইডে যাব বিচাৰে ছাত্ৰ ছাত্ৰীয়ে, সেইটোত প্ৰথমতে কেৰিয়াৰ গ'লটো থকাটো বহুত বেছি গুৰুত্বপূৰ্ণ। আৰু কেৰিয়াৰ গ'ল লোৱাৰ লগে প্ৰথমতে কোনো ছাকচেছ নাপায়, ছাকচেছ সদায় ফেইলৰ পাছতে আহে। চ' প্ৰথম চোৱাটো সদায় ফেইল হ'বই, আৰু ফেইল হোৱাৰ পাছতে যোনটো ছাকচেছ আহে ন, সেইটোৰ ৰংহে বহুত ধুনীয়া আৰু সেইটো বহুত মিঠা হয়, আৰু সেইটোৰ সুখ যোনটো পোৱা যায় ন, সেইটো এগৰাকী ছাত্ৰ ছাত্ৰীয়ে বুজি পাব। চ' সেই বস্তুটো, সেইকাৰণে ছাকচেছৰ আগত সদায় ফেইলিয়াৰ থাকে। ফেইলিয়াৰ হিচাপে আমাক নিজকে একদম মেণ্টেলি আমি নিজকে ষ্ট্ৰং ৰাখিব লাগিব। আৰু প্ৰতিযোগিতামূলক পৰীক্ষা হওক বা যি আমাৰ কম্পিটিটিভ এক্সামৰ ইলাভা যোনখিনি আমাৰ প্ৰাইভেট চাকৰিৰ কাৰণে কওঁ, কেৰিয়াৰটো অকল ওৱান ছাইডেড নহয়, তাৰমানে 360 ডিগ্ৰী বহুত দৰকাৰ হয় এগৰাকী ষ্টুডেণ্টৰ কাৰণে। 360 ডিগ্ৰী বহুত দৰকাৰ হয়। তো মেণ্টেলিও ফিট থাকিব লাগিব। মেণ্টেলি ঠিক ফিট থাকিবৰ কাৰণে, যিহেতু আমি হিউমেন হয়, নেগেটিভ আমাৰ আহিব, পজিটিভো আমাৰ থটছ আহিব। চ' নেগেটিভ থটছখিনি যেতিয়া আহে, তেতিয়া আমি অকণমান নিজকে ডিষ্ট্ৰেক্ট কৰি ল'লোঁ। যেনেকৈ মিউজিক থেৰাপী আজিকালি লোৱা যায়, মিউজিক থেৰাপী অকণমান দেৰি শুনিলোঁ, ফিজিকেল এক্টিভিটিও বহুতে কৰে, স্পৰ্টছ খেলে। চ' সেনেকৈ নিজক মানে ডাইভাৰ্ট কৰি লোৱা অলপ সময় কাৰণে, কাৰণ মেণ্টেল ষ্ট্ৰেছটো বহুত বেছি হৈ পৰিছে আজিকালি যুগত। চ' মেণ্টেল ষ্ট্ৰেছটো বাচিবৰ কাৰণে অকণমান নিজক মেডিটেশ্যন কৰিব লাগে, আৰু য়োগাটো, যেনেকৈ যোগাসনটো আজিকালি বহুত বেছি দৰকাৰ হৈ পৰিছে ফিজিকেল এক্টিভিটিটো। আৰু আমাৰ আজিকালি ছাত্ৰ ছাত্ৰীৰ মাজত দেখাও গৈছে যে কমিও আহিছে। চ' সেইকাৰণে আমি দেহাটোও চাব লাগিব, ফিজিকেলিও আমি বহুত গুৰুত্ব দিব লাগে, মেণ্টেলি আৰু ফিজিকেলি বহুত দৰকাৰ মানে।
1: হয়, খুব সুন্দৰকৈ বুজাই দিলে। বৰ্তমানৰ সময়ত ছাত্ৰ ছাত্ৰীসকলৰ বাবে নিয়োগৰ সুবিধাৰ বিষয়ে জানিব বিচাৰিম।
0: এতিয়া আমাৰ বেংকিং, আজি আমি যেনেকৈ আলোচনা কৰিলোঁ, বেংকিঙৰ বাহিৰে আমাৰ SSC ষ্টাফ ছিলেকশ্যন কমিশ্যন, সেইটোতো আমাৰ বহুতো ডিপাৰ্টমেণ্ট আমি দেখা পাওঁ। যেনেকৈ CGL গ্ৰেজুৱেশ্যন লেভেলৰ আছে, হাই ছেকেণ্ডেৰী লেভেলৰো আছে, মেট্ৰিকৰো আছে, তাৰোপৰি ডিফেন্স লেভেলটোও আছে আমাৰ। চ' এইবোৰ এক্সামছ, SSC বিভাগৰ যিখিনি এক্সাম হয়, তাৰ অকল চেণ্ট্ৰেল লেভেলৰ চাকৰি বুলি নহয়। আমি আজি SSC কোৰ্চটো কৰিলে, কালিলৈ আমাৰ যোনটো, আমি অসমত এতিয়া ADRE 3.0 বুলি শুনা গৈছে, য'ত Grade 3 আৰু Grade 4ৰ কাৰণে চৰকাৰী চাকৰি। আৰু এতিয়া ৰিচেণ্টলি আমাৰ এটা নিউজ আহিছিল যে 2 লাখ ভেকেঞ্চি আকৌ মুকলি হ'ব 5 বছৰৰ ভিতৰতে। চ' এই এক্সামত যেতিয়া আমি

0: এসএসসি এক্সামটো প্ৰিপেৰেশ্যন কৰোঁ, তেতিয়া আমাৰ ষ্টেটৰ ডিপাৰ্টমেণ্ট এক্সাম হৈ গ'ল, DME হৈ গ'ল, DHE হৈ গ'ল, আমাৰ লগতে ADREটো আহিলেই। চ' এই এক্সামছবোৰো আমি লগে লগে প্লেন এ আৰু প্লেন বি হিচাপে লৈ পিনে প্ৰস্তুতি চলাব পাৰোঁ। তাৰ লগতে এছএসসি কৰাৰ লগতে আকৌ ৰেলৱে এক্সামটো, যিহেতু দুবছৰৰ পৰা দেখা গৈছে যে ৰেলৱেৰ প্ৰতি বছৰে ভেকেঞ্চি ওলাই আহি আছে। চ' ৰেলৱে যিহেতু অসমতো এতিয়া ৰেলৱে ক্ৰেজটো আহিছে বাৰু, কিন্তু তথাপিও আমাৰ অসমীয়া যুৱখিনি বহুত কম হৈ পৰিছে। ত' ৰেলৱে চাকৰিৰ কাৰণে তেওঁলোকে যাব পাৰে, ৰেলৱেটো ডিপাৰ্টমেণ্ট ৱাইজ NTPC আছে, সেনেকৈ তেওঁলোকে এক্সামছ দিব পাৰে। নন টেকনিকেল আৰু টেকনিকেল দুটাই আছে, কিন্তু কোনোবা ছায়েন্স বেকগ্ৰাউণ্ড IT বেকগ্ৰাউণ্ডৰ কেণ্ডিডেটে টেকনিকেলটোও দিব পাৰে, সেনেকৈ যাব পাৰে। তাৰ লগতে আমাৰ ষ্টেনগ্ৰাফী এক্সামটো যোনটো SSC আণ্ডাৰত হয়, ইয়াত কিন্তু এটা ভাল কথা যে ষ্টেনগ্ৰাফী যাৰ যাৰ অংকত, মানে মই যদি কওঁ, যদি কোনোবা দুৰ্বলতা আছে, অংক নোৱাৰে, তেওঁলোকৰ কাৰণে এটা ভাল যে ষ্টেনগ্ৰাফাৰ যোনটো কোৰ্চ আমাৰ কৰোঁ, যদি আমি ষ্টেনগ্ৰাফী কোৰ্চটো কৰোঁ, SSC আকৌ তেওঁলোকে ষ্টেনগ্ৰাফী এটা ভেকেঞ্চি ওলায় প্ৰতি বছৰে। চ' তেওঁলোকে সেই এক্সামৰ কাৰণেও প্ৰস্তুতি চলাব পাৰে। তাৰোপৰি FCI, NABARD, ইঞ্চুৰেঞ্চখিনিতো মই ক'লোৱে, NISCL আৰু NICLৰ এক্সামছখিনি কৰাৰ লগে লগে যোনটো AO আৰু এচিষ্টেণ্টৰ পৰীক্ষা ওলায়, তাৰোপৰি EPFO, ESIC, এই গোটেইখিনি এক্সামসমূহ কমপ্লিটলি ৰিলেটেড। আৰু যোনে গ্ৰেড A APSC কাৰণে যাব বিচাৰিছে, প্ৰশাসনিক কাৰণে তেওঁলোকে প্ৰস্তুতি চলাব বিচাৰিছে, তেওঁলোকে গ্ৰেড A, গ্ৰেড B, গ্ৰেড C, মানে এৰ পৰা ডিলৈকে প্ৰস্তুতি চলাবলৈ বহুতো চৰকাৰী চাকৰি আছে। আৰু চৰকাৰী চাকৰিৰ বাহিৰে প্ৰাইভেট অৰ্গেনাইজেশ্যনে বহুতো ধৰণৰ এক্সামছ কণ্ডাক্ট কৰে, যেনেকৈ মই ক'লোঁ প্ৰাইভেট বেংক, আজি প্ৰাইভেট বেংক ক'ব গ'লে HDFC বেংক, ICICI, এক্সিছ বেংক, তেওঁলোকে এচিষ্টেণ্ট মেনেজাৰ প্ৰফাইলো কৰে। আৰু আজিকালি বেংকেতো নিজেও ট্ৰেইনিং প্ৰভাইড কৰে, ট্ৰেইনিং প্ৰভাইড কৰি পিনেও প্লেচমেণ্টটো দিয়ে। চ' সেনেকৈ আমি প্ৰস্তুতি চলাব পাৰোঁ এক্সামছবোৰ সময়ত।
1: হয় হয়, খুব সুন্দৰকৈ বুজাই দিলে। বৰ্তমানৰ ডিজিটেল যুগত অনলাইন ষ্টাডি মেটেৰিয়েল বাছনি কৰোঁতে কেনেকুৱা ধৰণৰ দিশসমূহ লক্ষ্য কৰিব লাগে?
0: অনলাইন মেটেৰিয়েলটো আজিকালি খুব ইজি, কাৰণ যিহেতু এতিয়া AIও আহি গ'ল, পটককৈ তুমি যদি বিচৰা অনলাইন মেটেৰিয়েল পাই যাবা। কিন্তু যেনেকৈ মই ক'লোঁ, একোটা একোটা কোৰ্চৰ এটা পদ্ধতি আছে, কেনেকৈ আমি ষ্টাৰ্ট কৰিব লাগে, কেনেকৈ খতম কৰিব লাগে, মানে এৰ পৰা বিলৈকে। চ' সেই ষ্টাৰ্টিংটো যোনটো হয়, সেইটো একোটা এডুকেশ্যনেল এপো আছে। ইউটিউবটোতো আৰু মই যেনেকৈ ক'লোঁ, ইউটিউবটো আমাৰ অলৰেডি লগতে আছেই। ইউটিউবত তুমি গোটেইসমূহ যি বিচৰা চবেই পাব। যেনেকৈ ইউটিউবৰ বাহিৰে এডুকেশ্যনেল এপ থাকে, সংস্থাৰ পৰা এটা এটা এপ্লিকেশ্যন কিনিব পাৰে, কম বেছি টকা পইচাও নালাগে। তাৰোপৰি ই মেটেৰিয়েল, তেওঁলোকৰ ইনষ্টিটিউশ্যনে ই মেটেৰিয়েল এটা প্ৰভাইড কৰে, ই মেটেৰিয়েলসমূহ তেওঁলোকে ছাবস্ক্ৰিপশ্যনো ল'ব পাৰে। ছাবস্ক্ৰিপশ্যন লৈ পিনে তেওঁলোকে পদ্ধতি চলাব পাৰে, পঢ়া শুনা কৰিব পাৰে। আৰু লগতে গুগল যেতিয়া চাৰ্চ কৰোঁ, গুগলত আমি বহুতো ধৰণৰ এপত আমি কুৱেশ্যন পেপাৰখিনি পাওঁ। যোন এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব বিচাৰে ছাত্ৰ ছাত্ৰীয়ে, তেওঁলোকে তাৰ পৰাই ডাউনলোড কৰি ল'ব পাৰে। ডাউনলোড কৰি পিনে তেওঁলোকে নিজৰ হেণ্ড ৰিটেন কোৰ্চ বনাই পিনে বা নিজৰ হেণ্ড ৰিটেন নোটছ বনাই পিনে তেওঁলোকে পঢ়া শুনা ষ্টাৰ্ট কৰিব পাৰে।
1: হয়, আমি জানো যে প্ৰায়সমূহ ক্ষেত্ৰতে পৰীক্ষা দিয়াৰ পাছত, লিখিত পৰীক্ষা হোৱাৰ পাছত, দক্ষতা বা সাক্ষাৎকাৰ, যিটো আমি স্কিল টেষ্ট বা পাৰ্চনেল ইণ্টাৰভিউ বুলি কওঁ, তাৰ বাবে কেনেধৰণে নিজকে সাজু কৰিব পাৰে?
0: APSC ছেক্টৰত আমি দেখা পাওঁ যে আমাৰ UPSC, APSC ইণ্টাৰভিউ বা পাৰ্চনেলিটি ডেভেলপমেণ্ট যোনটো কওঁ, পৰীক্ষাখিনি কৰা যায়। কিন্তু ইয়াত মই কৈ দিম, ইণ্টাৰভিউ যদি মই চৰকাৰী চাকৰিৰ বিষয়ে কওঁ, তেতিয়াহ'লে অফিচাৰ লেভেলৰ যিখিনি চাকৰি ওলায় এক্সক্লুডিং SSC ডিপাৰ্টমেণ্টটোত, আমাৰ ইণ্টাৰভিউ কণ্ডাক্ট হয়, মানে প্ৰি মেইনছৰ পাছত ইণ্টাৰভিউটো কণ্ডাক্ট হয়। তাৰ উপৰি আমাৰ বহুতো স্কিল টেষ্ট থাকে, স্কিল টেষ্ট, এতিয়া যেনেকৈ SSC এক্সামছবোৰত স্কিল টেষ্ট থাকে। ইণ্টাৰভিউ যেতিয়া আমি প্ৰিপেৰেশ্যন কৰিব লওঁ, ইণ্টাৰভিউ কিন্তু আকৌ পৰীক্ষা, যেনেকৈ প্ৰি মেইনছটো আমাৰ কাৰণে গুৰুত্বপূৰ্ণ, সেনেকৈ আকৌ ইণ্টাৰভিউ আমাৰ বহুতো কাৰণে গুৰুত্বপূৰ্ণ। কাৰণ ইণ্টাৰভিউ মাৰ্কছ আকৌ বহুত, তেওঁলোকে সেই মাৰ্কছটো কিন্তু ইনক্লুড হয়। এতিয়া যেনেকৈ বেংকিং ছেক্টৰ যদি আমি কওঁ, তাতে আকৌ তোমাৰ মেইনছৰ এক্সামৰ মাৰ্কছটোৰ ওপৰত গুৰুত্ব দিয়ে। মেইনছৰ মাৰ্কছৰ লগত তেওঁলোকৰ এটা থাকে যে তেওঁলোকে 10 মাৰ্কছ সেইটো চাইডে ইণ্টাৰভিউ ফালে ৰাখি দিয়ে। চ' সেনেকৈ আমাৰ ইণ্টাৰভিউটো বহুত বেছি গুৰুত্বপূৰ্ণ হয়। আৰু ইণ্টাৰভিউ প্ৰিপেৰেশ্যন কৰিব হ'লে আগৰ পৰাও প্ৰস্তুতি চলাব পাৰে। আৰু ইণ্টাৰভিউ অকল গভৰ্ণমেণ্ট ছেক্টৰ বুলি নহয়, প্ৰাইভেট ছেক্টৰৰ কাৰণেও আজি যিহেতু বহুতে এতিয়া ইণ্টাৰভিউ ফেচ কৰিবলৈ ভয় খায়, কাৰণ আমি নিজক কেতিয়াও ফেচ কৰিব নোৱাৰোঁ। সেই ইণ্টাৰভিউ যেতিয়া আমি অফলাইন মডত যদি আমি, যেনেকৈ বহুতো সংস্থা আছে, তেওঁলোকে ইণ্টাৰভিউ কণ্ডাক্ট কৰে, এটা মক ইণ্টাৰভিউ যোনটো কওঁ আমি মক ইণ্টাৰভিউ কণ্ডাক্ট কৰে, সেইটো পৰীক্ষাৰ আগতো কণ্ডাক্ট কৰে বা জেনেৰেল তেওঁলোকে মক ইণ্টাৰভিউ কণ্ডাক্ট কৰে, সেই মক ইণ্টাৰভিউটো ল'ব পাৰিব লাগে। আৰু মক ইণ্টাৰভিউটো ফেচ কৰিলে এগৰাকী ছাত্ৰ ছাত্ৰী কনফিডেণ্ট লেভেলটো মানে ওলাই পৰে। চ' কনফিডেণ্টটো তেওঁলোকে গম পায় যে মোক ক'ত লেকিং আছে, ক'ত মই ভুল কৰি আছোঁ, ক'ত মই ঠিক কৰিব লাগে, কাৰোবাৰ কথা কওঁতে যোনটো

0: কিছুমান মেনিয়া থাকে, মানে বডি ল্যাংগুৱেজৰ মেনিয়াখিনি থাকে, সেইখিনি আমি দেখা পাওঁ যে কেণ্ডিডেটৰ আই কণ্টেক্টটো ঠিকে আছে নে নাই, বডি ল্যাংগুৱেজটো ঠিকে আছে নে নাই, সেইটো আকৌ ইণ্টাৰভিউ স্কিলতহে দেখা পায়। কেতিয়াবা ফেচ, যেনেকৈ আমাৰ ফেচৰ এক্সপ্ৰেশ্যনটো যদি কওঁ, সেই মুখৰ এক্সপ্ৰেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়। কিছুমানৰ হাঁহিমুখীয়া নহয়, কিছুমানে কনফিউজনো থাকে, তো সেই বস্তুখিনিৰ কাৰণে ইণ্টাৰভিউ স্কিলছটো, পাৰ্চনেলিটি ডেভেলপমেণ্ট, যদি কমপ্লিট পাৰ্চনেলিটি ডেভেলপমেণ্ট, সেনেকুৱা বহুতো ধৰণৰ আজিকালি ইনষ্টিটিউটে কৰায় কোৰ্চেছখিনি, সেইটো এটা লৈ ল'ব পাৰে। লৈ ল'লে তেওঁলোকৰ আগলৈ যিমানখিনি তেওঁলোকৰ পৰীক্ষা আছে বা তেওঁলোকে ইণ্টাৰভিউ ফেচ কৰে প্ৰাইভেট বা গভৰ্ণমেণ্টত, তেওঁলোকে ভালদৰে ফেচ কৰিব পাৰে, ভয় নাখায় তাৰমানে তেতিয়া।
1: হয়, এইখিনিতে মনলৈ প্ৰশ্ন এটা আহিছে যে অসমীয়া মাধ্যমটো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে হেঙাৰ হ'ব পাৰে নেকি? কাৰণ বহুখিনি ছাত্ৰ ছাত্ৰী দেখা যায় অসমীয়া মাধ্যমত পঢ়ি আহে, তেওঁলোকে ভাবে মইতো ইংৰাজী নাজানো বা মইতো ইংৰাজীত অকণমান কেঁচা, গতিকে কিবা হেঙাৰ হ'ব পাৰে নেকি পৰীক্ষাৰ বাবে?
0: নাই, এইটো এটা কমপ্লিটলি ভুল ধাৰণা, কাৰণ আমাৰ মাতৃভাষাটো আমি কেতিয়াও পাহৰিব নালাগে। আৰু ইংলিছ যোনটো আজি মাধ্যম হৈ পৰিছে, ইংলিছ হ'ল এটা ইণ্টাৰমিডিয়েট মাধ্যম, য'তে যাওঁ আমি ইংৰাজীটো আজিকালি আমাৰ গুৰুত্বপূৰ্ণ হৈ যায়, বেংকৰ চাকৰিয়ে হওক বা কোনো গভৰ্ণমেণ্ট চেণ্ট্ৰেলৰ চাকৰিয়ে হওক। কিন্তু তাৰ লগতে যেতিয়া আমি, মই কওঁ বেংকিং চেক্টৰত, যদি মই এটা সৰু সাধাৰণ মই এক্সাম্পল দিব বিচাৰিম যে আজিকালি LPT টেষ্ট হয়, লেংগুৱেজ প্ৰফিচিয়েণ্টি টেষ্ট, আৰু ইয়াৰ লগতে আকৌ ষ্টেট ৱাইজ, মানে আমাৰ যেনেকৈ অসমৰ ষ্টুডেণ্টছখিনিয়ে, ছাত্ৰ ছাত্ৰীয়ে বাহিৰৰ পৰা যেনেকৈ বেংগলী, বড়ো আৰু আমাৰ মণিপুৰী, যেনেকৈ অসমীয়াৰ বাহিৰেও বহুকেইটা আমাৰ লেংগুৱেজ থাকে য'ত কেণ্ডিডেটে এটেম্প কৰে, সেই কেণ্ডিডেটৰ এটেম্পত এতিয়া আমাৰ হিন্দীটো ইয়াতে গুৰুত্ব নহয়, ইয়াত অসমীয়া জনাটো বহুত বেছি গুৰুত্বপূৰ্ণ হৈ পৰিছে। চ' বেংক চেক্টৰত হওক বা যিকোনো চৰকাৰী বিভাগতো এতিয়া অসমীয়াৰ LPT টেষ্টটো গুৰুত্ব দিছে মানে। চ' সেইকাৰণে তেওঁলোকে ভয় খাব নালাগে, আৰু ইংৰাজী তেওঁলোকে যদি এটেম্প কৰিব নিবিচাৰে, এতিয়া প্ৰশ্ন কাকতখন আকৌ অসমীয়াতো আমাৰ এক্সামছ কণ্ডাক্ট হয়, চ' সেইকাৰণে ভালদৰে তেওঁলোকে এক্সাম দিব পাৰে, সেনেকুৱা একো ভয় খাবলগীয়া কথা নাই।
1: খুব ভাল লাগিলে, প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ উপযোগী হোৱাকৈ ইমান সুন্দৰকৈ আপুনি কথাখিনি অৱগত কৰোৱালে, আপোনাক বহুত বহুত ধন্যবাদ। শ্ৰোতাসকলেও নিশ্চয়কৈ অনুষ্ঠানটি শুনি উপকৃত হৈছে। বাইদেউ, শেষত ছাত্ৰ ছাত্ৰীসকলে যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে বা যিকোনো পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, তেওঁলোকৰ উদ্দেশ্যে আপুনি কি ক'ব বিচাৰিব?
0: আজি প্ৰজন্ম ছাত্ৰ ছাত্ৰীক মই এটাই শেষত ক'ব বিচাৰিম যে তেওঁলোকে দিশ পৰামৰ্শ সকলোৰে পৰা ল'ব লাগে, কিন্তু তাৰ লগতে তেওঁলোকে কনফিউজন হ'ব নালাগে, কাৰণ প্ৰতিটোজনক শুনিব ঠিকে লাগে, কিন্তু তেওঁৰ মনে কি কয় সেইটো বহুত গুৰুত্বপূৰ্ণ। কাৰণ ইণ্টাৰেষ্ট যদি মই কওঁ, হয়ো বয়স অনুযায়ী ইণ্টাৰেষ্টটো আমাৰ সকলোৰে সলনি হৈ গৈ থাকে, কাৰণ আজিকালি বিভিন্ন ধৰণৰ কোৰ্চেছ ওলাইছে, অপৰচুনিটিজ বহুত ধৰণৰ আহিছে, কিন্তু অপৰচুনিটি আকৌ বেছিকৈ চাব গ'লে বহুত কনফিউজনো হ'ব পাৰে। চ' সেইটো কাৰণে লক্ষ্য স্থিৰ ৰাখি গভৰ্ণমেণ্টৰ ফালে যদি কোনোবাই যাব বিচাৰে, তেতিয়াহ'লে তেওঁলোকৰ এটাই মই ক'ম যে তেওঁলোকে 12ৰ পাছৰ পৰাই তেওঁলোকে আৰম্ভণিটো চেষ্টা কৰক আৰু আৰম্ভণি কৰি দিয়ক, ভয় খাব নালাগে, কাৰণ সেইটো এটা এডন একাডেমীৰ লগত লৈ গ'লে তেওঁলোকৰ নিজৰ ভৱিষ্যৰ কাৰণে তেওঁলোকৰ এটা ভাল, তেওঁলোকৰ গঢ় দিব পাৰে আৰু ভৱিষ্যৰ কাৰণে তেওঁলোকৰ ভাল হৈ পৰে। আৰু প্ৰথম কথা, তাৰ উপৰি যিখিনি ছাত্ৰ ছাত্ৰীয়ে বুজিয়ে পোৱা নাই কি কৰিম বুলি, তেওঁলোকে সময় বান্ধি অকণমান নিজক লৈ চেষ্টা কৰিব লাগে, নিজক লৈ ভাবিব লাগে, তাৰমানে নিজক লৈ যেতিয়া আপুনি ভাবিব তেতিয়া গম পাব যে মই নিজক 5 বছৰৰ পিছত ক'ত দেখা পাব বিচাৰোঁ, সেইটো যদি লৈ লক্ষ্যটো ৰাখি আপুনি ভাবে, অলপ চিন্তা কৰে নিজক লৈ, তেতিয়া গম পাব যে মোৰ ইণ্টাৰেষ্টটো ক'ত, মই কি হ'ব বিচাৰোঁ কালিলৈ, সেইটো অনুযায়ী তেওঁলোকে নিজৰ কেৰিয়াৰটো বাছনি কৰিব পাৰে। চ' প্ৰাইভেট হওক, আপোনাৰ বিজনেছ অণ্টাৰপ্ৰিনৰে হওক, আৰু ইয়াৰ লগত আৰু এটা মই ভাল কম, অকল আজি চৰকাৰী চাকৰি বুলি নহয়, স্কিল ডেভেলপমেণ্টৰো বহুতো ধৰণৰ কোৰ্চেছ ওলাই পৰিছে, অণ্টাৰপ্ৰিনৰশ্বিপৰ কোৰ্চ হওক, হস্পিটেলিটি হওক, চৰকাৰে যেনেকৈ আছাম স্কিল ডেভেলপমেণ্টে বহুতো ধৰণৰ কোৰ্চেছ ফ্ৰী অফ কষ্ট কৰাই আছে, তেওঁলোকে সেইখিনিও চাব পাৰে, হস্পিটেলিটি কোৰ্চ আছে, এভিয়েশ্যন আছে, আৰু ইয়াৰ লগত এটা ডিপাৰ্টমেণ্ট আছে, নেশ্যনেল কেৰিয়াৰ ছাৰ্ভিচ ডিপাৰ্টমেণ্ট, সেই নেশ্যনেল কেৰিয়াৰ ছাৰ্ভিচ ডিপাৰ্টমেণ্টত বহুতো ধৰণৰ জব অপৰচুনিটিজ থাকে, তেওঁলোকে সেই জব অপৰচুনিটিজখিনি চাব পাৰে, তেওঁলোকে স্কলাৰশ্বিপো ল'ব পাৰে, তেওঁলোকে বহুতে SC ST কেটেগৰীখিনিকো স্কলাৰশ্বিপ প্ৰভাইড কৰে। চ' সেনেকুৱা ধৰণৰ আপুনি ডিপাৰ্টমেণ্টবোৰত এবাৰ চাই লওক, যিহেতু এতিয়া ইণ্টাৰনেটৰ যুগ, ইণ্টাৰনেটৰ থ্ৰুদি সকলো ইনফৰ্মেশ্যন আমাৰ হাতত আহি পৰে, চ' সেইকাৰণে তেওঁলোকক মই এইটোৱেই ক'ম যে বাছনি কৰাৰ সময়ত এবাৰ ঘূৰা মাৰি গোটেইখিনি চাই ল'ব লাগে, তাৰপিছত তেওঁলোকে কোনফালে নিজৰ কেৰিয়াৰ লৈ যাব বিচাৰে সেইটো কৰিব পাৰে, কিন্তু বেছি কনফিউজ হ'ব নালাগে আৰু বেছিকৈও বেলেগৰ শুনিব নালাগে, নিজৰ লক্ষ্য ৰাখি আগবাঢ়ি যাওক, সেইটোৱে মই বিচাৰিম।
1: হয়, প্রিয় শ্রোতা, অনুষ্ঠানটির নির্ধারিত সময় উকলি অহার লগে অনুষ্ঠানটির মই

0: শ্রুতি ইমানতে বিদায় লৈছোঁ। নমস্কাৰ।
1: ইমান পৰে শ্ৰোতাই বৃত্তি বিষয়ক বিশেষ অনুষ্ঠান সোপানৰ খণ্ডটিত কৰ্ণিকা ডেকাৰ সৈতে হোৱা শ্ৰুতি ডেকাৰ কথোপকথন শুনিবলৈ পালে।
2: আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। ত্ৰিদিশা বৰাৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ

চেণ্টাৰ ফৰ কালচাৰেল ৰিচোৰ্চ এণ্ড ট্ৰেইনিং নামৰ সংগঠনে সাংস্কৃতিক প্ৰতিভা সন্ধান বৃত্তিৰ বাবে সংগীত, নাটক, চিত্ৰাংকন, ভাস্কৰ্য আদি বিভিন্ন ক্ষেত্ৰত অধ্যয়নৰত 10-14 বছৰ বয়সৰ শিশুৰ পৰা আবেদন বিচাৰিছে। নিৰ্বাচিতসকলক বছৰি 3,600 টকাকৈ জলপানী আৰু অধ্যয়নৰ মাচুল প্ৰদান কৰা হ'ব। অগ্ৰগতিৰ ভিত্তিত প্ৰতি দুবছৰৰ মূৰে মূৰে এই জলপানীৰ ম্যাদ বৃদ্ধি কৰা হ'ব। বিতং তথ্য আৰু প্ৰপত্ৰৰ বাবে www.ccrtindia.gov.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 31 মে'।

0: মৰিগাঁও জিলাত কালি লোকপিয়লৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। সমাগত লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ উদ্দেশ্যে আয়োজিত এই প্ৰশিক্ষণ কাৰ্যসূচী কাইলৈকে চলিব। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনত আজিৰে পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাসমূহ অনুষ্ঠিত হৈছে। অহা 5 জুনলৈ চলিবলগীয়া এই পৰীক্ষাত এইবেলি 66,050 গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈছে। পৰিষদৰ সচিব নৰনাৰায়ণ নাথে জনোৱা অনুসৰি ৰাজ্যৰ মুঠ 116টা কেন্দ্ৰত কাইলৈৰ পৰা কম্পাৰ্টমেণ্টেল পৰীক্ষা আৰম্ভ হৈছে। পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে বিভিন্ন জিলাৰ প্ৰশাসনে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 নম্বৰ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰে। উচ্চতম ন্যায়ালয়ত নীট ইউ জি 2026 বৰ্ষৰ প্ৰশ্নকাকত ফাদিল সম্পৰ্কীয় আবেদনৰ আজি গুৰুত্বপূৰ্ণ শুনানি আছে। ন্যায়াধীশ পি এছ নৰসিংহ আৰু ন্যায়াধীশ অলক আৰাধীৰ বিচাৰপীঠে এই গোচৰৰ শুনানি গ্ৰহণ কৰি আছে। যোৱা 25 মে সোমবাৰে অনুষ্ঠিত হোৱা শুনানিত উচ্চতম ন্যায়ালয়ৰ ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা এন টি এৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰিছিল। আদালতে এন টি এ আৰু কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা গঠিত উচ্চস্তৰীয় বিশেষজ্ঞ কমিটীৰ অধ্যক্ষ ডঃ কে ৰাধাকৃষ্ণনক পৰীক্ষা ব্যৱস্থাৰ সংস্কাৰ আৰু সুৰক্ষা সন্দৰ্ভত কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে সেই বিষয়ে সবিশেষ জনায়। 28 মেৰ ভিতৰত শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিছিল। আজি এই শপতনামাৰ আদালতত পৰ্যালোচনা কৰা হ'ব। আনহাতে ডক্টৰছ ফৰামৰ তৰফৰ পৰা দাখিল কৰা আবেদনসমূহত এন টি এ ভংগ কৰি সংসদৰ আইনৰ দ্বাৰা এটা নতুন স্বতন্ত্ৰ আৰু প্ৰযুক্তিগতভাৱে সুৰক্ষিত পৰীক্ষা সংস্থা গঠন কৰিবলৈ দাবী জনোৱা হৈছে। লগতে এজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ তত্বাৱধানত পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ দাবী জনোৱা হৈছে। উল্লেখযোগ্য যে যোৱা 3 মেত অনুষ্ঠিত নীট ইউ জি পৰীক্ষাত প্ৰশ্নকাকত বাতিলৰ অভিযোগত 23 মেত বাতিল কৰা হৈছিল। গুৱাহাটী উচ্চ ন্যায়ালয়ে শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন সন্দৰ্ভত আজিৰ দিনৰ 2 বজাত ৰায়দান কৰিব। ইয়াৰ পূৰ্বে বাক্সাৰ জিলা কাৰাগাৰত বন্দী হৈ থকা অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়াত কেইবাদিনো ধৰি শুনানি অনুষ্ঠিত হৈছিল। শুনানিকালত জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰাই অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ সপক্ষে যুক্তি প্ৰদৰ্শন কৰাৰ বিপৰীতে ৰাজ্য চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়াই ইয়াৰ বিৰোধিতা কৰিছিল। উভয় পক্ষৰ যুক্তি শুনাৰ পাছত উচ্চ ন্যায়ালয়ে আজি শ্যামকানু মহন্তৰ জামিন আবেদনৰ ৰায় দিব। আনহাতে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতেও আজি অভিযুক্ত শেখৰজ্যোতি গোস্বামীৰ জামিনৰ আবেদনৰ ৰায় দিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষণ ক্ষেত্ৰ আজিৰে পৰা পৰ্যটকৰ বাবে বন্ধ থাকিব। বাৰিষা আৰু বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি উদ্যান কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰে। তথ্য অনুসৰি 2025-26 পৰ্যটন বৰ্ষত উদ্যানখনলৈ 4,68,000ৰো অধিক পৰ্যটকৰ আগমন হয়। ইয়াৰ ভিতৰত 4.5% বিদেশী পৰ্যটক আছে। অক্টোবৰ নৱেম্বৰত ৰাষ্ট্ৰীয় উদ্যানখন পুনৰ পৰ্যটকৰ বাবে মুকলি কৰা হ'ব। এই সন্দৰ্ভত উদ্যান কৰ্তৃপক্ষৰ এগৰাকী বিষয়াই এইদৰে কয়।
1: এইটো এটা মানে আমাৰ বিশেষভাৱে ভাল সফল এটা পৰ্যটন বৰ্ষ শেষ হ'ল। এইবাৰ পৰ্যটকৰ সংখ্যা যথেষ্ট সংখ্যক বৃদ্ধি পাইছে। এইবাৰ গোটেই যদি মই কাজিৰঙা বনাঞ্চল চাব যাওঁ, যোৱা বছৰ পৰ্যটকৰ সংখ্যা 4,06,000মান আছিলে। এইবাৰ 4,70,000তকৈ অধিক পৰ্যটক এইবাৰ আমাৰ গোটেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ আহিছে। অগৰতলীত আজি সামৰণি হ'ল। অগৰতলীটো এইবাৰ বহুত ভাল, আমাৰ যথেষ্ট সংখ্যক পৰ্যটক আহিছে। অগৰতলীক বিশেষভাৱে আমাৰ পৰ্যটক আহে ইয়াত চৰাই চাবলৈ। চৰাইৰ কাৰণে বেছি বিখ্যাত আমাৰ অগৰতলী আৰু ইয়াতে বিভিন্ন ধৰণৰ চৰাই পোৱা যায়। এতিয়া ধৰক আপোনাৰ আজি শেষ হ'ব, আকৌ অক্টোবৰ বা নৱেম্বৰত যেতিয়া পৰিস্থিতি ভাল হয় তেতিয়া মুকলি কৰা হ'ব আৰু।
0: তেজপুৰত পূৰ্বৰ দৰে এই বছৰো অহা 6 আৰু 7 জুনত তেজপুৰ লিচু মহোৎসৱ অনুষ্ঠিত হ'ব। আজি শোণিতপুৰ জিলাৰ আয়ুক্ত আনন্দ কুমাৰ দাসে লিচু মহোৎসৱ হ'বলগীয়া পৰুৱা লিচু বাগিচা আৰু পল্টন পুখুৰী লিচু বাগিচা পৰিদৰ্শন কৰে। তেওঁৰ সৈতে টেৰীৰ জ্যেষ্ঠ বিষয়া ডঃ দীপাংকৰ চহৰীয়া, ক্ষুদ্ৰ অনুদান কাৰ্যসূচীৰ ৰাষ্ট্ৰীয় সমন্বয়ক মনীষ কুমাৰ পাণ্ডে, সহকাৰী আয়ুক্ত অৰ্ণৱ বৰকটকী, মহকুমা কৃষি বিষয়া ডঃ জাকিৰ হুছেইন আৰু অন্যান্য বিভাগীয় বিষয়াসকলো আছিল। পৰিদৰ্শনৰ সময়ত দলটোৱে লিচু মহোৎসৱৰ জৰিয়তে লিচু খেতিয়কৰ বাবে বজাৰ সংযোগ নিশ্চিত কৰা, কৃষকৰ অংশগ্ৰহণ বৃদ্ধি কৰা, তেজপুৰৰ লিচুক বিশ্বৰ প্ৰেক্ষাপটত পৰিচয় কৰি দিয়া আদি বিষয়ত আলোকপাত কৰে। ৰাজ্যৰ বন বিভাগ আৰু গোলাঘাট জিলা প্ৰশাসনে মেৰাপানীৰ 2 নম্বৰ নেঘেৰী বিলত পুনৰ উচ্ছেদ অভিযান চলাবলৈ সাজু হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতে বন বিভাগে এই ক্ষেত্ৰত তৎপৰতা গ্ৰহণ কৰিছে। বিভাগৰ মুখ্য সচিব এন কে যাদৱে কালি জিলা আয়ুক্ত পূবালী গোহাঁই, অতিৰিক্ত আৰক্ষী অধীক্ষক জন দাস, বন বিভাগৰ উচ্চপদস্থ বিষয়া কৰ্মচাৰী আৰু চি

0: পি এফৰ বিষয়াসকলৰ সৈতে উচ্ছেদৰ বাবে চিনাক্ত অঞ্চলসমূহ পৰিদৰ্শন কৰে আৰু আইন শৃংখলা তথা সামগ্ৰিক পৰিস্থিতি মূল্যায়ন কৰে। নেঘেৰিবিল অঞ্চলৰ বনভূমি দীৰ্ঘদিন ধৰি অবৈধভাৱে দখলৰ অভিযোগ উত্থাপিত হৈ আহিছে। বন বিভাগে ইতিপূৰ্বে 146টা পৰিয়ালৰ বাসগৃহ উচ্ছেদ কৰিছিল যদিও 59টা পৰিয়ালে উচ্ছেদৰ বিৰোধিতা কৰি ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ পাছত উচ্ছেদ প্ৰক্ৰিয়া সাময়িকভাৱে স্থগিত ৰখা হৈছিল। বন বিভাগে 2 নম্বৰ নেঘেৰিবিলৰ 59টা আৰু উৰিয়ামঘাটৰ 11টা পৰিয়াললৈ পুনৰ জাননী জাৰি কৰিছে। অঞ্চলটোত জুনৰ পহিলা ভাগত উচ্ছেদ অভিযান আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। উচ্ছেদৰ সম্ভাৱনাক কেন্দ্ৰ কৰি উদ্ভৱ হ'ব পৰা উদ্বেগজনক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অঞ্চল দুটাত ব্যাপক নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা দেওবাৰে আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 134 সংখ্যক খণ্ড। জনসাধাৰণে এই খণ্ডটিৰ বাবে 1800117800 বিনামূলীয়া নম্বৰত ফোন কৰি আজিৰ ভিতৰত দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। জনসাধাৰণে নৰেন্দ্ৰ মোদী এপ অথবা মাই গভ মুকলি মঞ্চৰ জৰিয়তেও দিহা পৰামৰ্শ প্ৰেৰণ কৰিব পাৰিব। ইয়াৰ উপৰিও 1922 নম্বৰত মিছ কল দি লাভ কৰা এছ এম এছৰ জৰিয়তেও প্ৰধানমন্ত্ৰীলৈ পোনপটীয়াকৈ দিহা পৰামৰ্শ আগবঢ়াব পৰা যাব। ৰাজ্যৰ পশুপালন আৰু পশু চিকিৎসা বিভাগে কামৰূপ আৰু শদিয়া সমজিলাৰ 2টা স্থানত ছোৱাইন ফ্লুৰ প্ৰাদুৰ্ভাৱৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ সতৰ্কতা অৱলম্বন কৰিছে আৰু সকলো জিলাকে সষ্টম হৈ থাকিবলৈ নিৰ্দেশ দিছে। বিভাগে শদিয়া সমজিলাৰ উত্তৰ ৰংপুৰীয়া গাঁৱত গাহৰিৰ দেহত এই ৰোগ ধৰা পৰাৰ পাছত 1 কিলোমিটাৰ ব্যাসাৰ্ধ এলেকাক আক্ৰান্ত অঞ্চল হিচাপে চিনাক্ত কৰি গাহৰিৰ মাংস আৰু গাহৰিৰ বিক্ৰী সম্পূৰ্ণৰূপে বন্ধ কৰিছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি নিউ চণ্ডীগড়ত হ'বলগীয়া দ্বিতীয়খন কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। পঞ্চায়তীৰাজ মন্ত্ৰালয়ৰ উদ্যোগত গুৱাহাটীত আজি সেৱা সে সমৃদ্ধি শীৰ্ষক সেৱা প্ৰদান বিষয়ক এখন আঞ্চলিক কৰ্মশালাৰ আয়োজন। ৰাজ্যত লোকপিয়লৰ দায়িত্বত নিয়োজিত বিষয়া কৰ্মচাৰীৰ বদলীকৰণত নিষেধাজ্ঞা। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ দ্বিতীয়খন কোৱালিফায়াৰত আজি ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ মুখামুখি। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। আমাৰ পৰৱৰ্তী বাতৰি 1:40 বজাত শুনিবলৈ পাব।
1: এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত, মিডিয়াম ৱেভৰ 411.5 মিটাৰত আৰু 729 কিলোহাৰ্টজত শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। আৰম্ভ কৰিছো হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠান। পুনতে মেট্ৰ' ইন্দিনো চিনেমাৰ এটি গীতটিত কণ্ঠদান কৰিছে ৰাঘৱ চৈতন্যই।

আরমান মালিকার কণ্ঠত দে দে প্যাৰ দে তু সিনেমাৰ গীতটি শুনিলে। আৰু এই গীতটিৰে সামৰা হ'ল আজিৰ হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠানটি।

এই অনুষ্ঠান প্ৰচাৰ হৈছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এতিয়া শুনক আইদেউৰ বুলনী।

লগ পাওঁ আহক। শ্ৰোতাসকল, এই শিতানত আজি আপোনালোকৰ লগত পৰিচয় কৰাই দিবলৈ লৈছোঁ 80ৰ দশকৰ অসমীয়া বোলছবি তৰামাই, ৰাংঢালি আৰু ককা দেউতা, নাতি আৰু হাতী আদি বিহুনামসমূহত আৰু লগতে সমবেত কণ্ঠৰ গীতত কণ্ঠদান কৰা ললিতা দাসৰ সৈতে।

0: আমি ল'ৰা দুটা
1: হয়
0: জইণ্ট ফেমিলি আছিলোঁ বৰদেউতাৰ লগত।
1: আপোনাৰ শৈশৱৰ কালৰ কিবা মুহূৰ্ত মনত আছেনে?
0: ক'বলৈতো মন যায় বহুত, একেবাৰে সৰুকাললৈ যাব লাগিব।
1: হয় কওকচোন, আপোনাৰ কি মনত আছে?
0: হয়, মই প্ৰাইমাৰী স্কুল পামনি মৈদাম বুনিয়াদী বিদ্যালয়ত, বৰ্তমান চানমাৰী ব্ৰিজখনৰ তল পৰিছে বাৰু, তাতেই পঢ়িছিলোঁ। তেতিয়া মোৰ বয়স হয়তো 7-8 বছৰমান হ'ব। তেতিয়া আমি সৰু সৰু ছোৱালীবোৰে লগ লাগি আমাৰ ঘৰৰ ওচৰত থকা নামঘৰলৈ গৈ নামঘৰৰ কামবোৰ কৰি দিছিলোঁ, যেনে নামঘৰ মোচা, মালা গোঁঠা ইত্যাদি ইত্যাদি। লগত নামতী বকুলি খুৰীয়ে কাষতে মোক বহুৱাই লৈ কৈছিল, মোৰ লগত গাবা দেই আই। এনেদৰেই মই সৰুকাল চোৱা গানৰ লগত জড়িত আছিলোঁ।
1: বাইদেউ, আপুনি সংগীতৰ শিক্ষা আনুষ্ঠানিকভাৱে কেতিয়াৰ পৰা গ্ৰহণ কৰিছিলে?
0: তাৰপিছত এল পি স্কুলৰ পৰা যেতিয়া মই হাইস্কুললৈ গ'লোঁ, মই টিচি হায়াৰ ছেকেণ্ডেৰী গাৰ্লছ হাইস্কুলত পঢ়িছিলোঁ। তাত ফোৰ্থ ছাবজেক্ট হিচাপে শাস্ত্ৰীয় সংগীত শিকিছিলোঁ। আৰু তেতিয়া বাইদেউ আছিল স্বৰ্গীয় গুণদা দাস কোঁৱৰ, এদিন
1: তেখেতে মানে আপোনালোকক সংগীতৰ শিক্ষা দিছিল নহয় জানো?
0: হয়, এদিন থিয়ৰী ক্লাছত আমাক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে লিখিবলৈ ক'লে। লিখিলোঁ, লিখোঁতে তেতিয়া হেৰি মোৰ মানে কীৰ্তন বানানটো ভুল হ'ল, ভুলকৈ লিখিলোঁ, ভুলকৈ লিখাৰ কাৰণে। তেতিয়া বাইদেউ মোৰ বহীখন লৈ সকলো ক্লাছৰ ছোৱালীবিলাকক দেখুৱাই পেলাই ক'লে, চোৱাচোন এইজনী বোলে হেৰি কীৰ্তন বানন লিখিছে, হেৰি ক্লাছ 7ৰ ছোৱালী কীৰ্তন, মই হৰ্চৈকাৰ লিখিছিলোঁ, আচলতে কীৰ্তনটো দীৰ্ঘৈকাৰ হয়, তাৰপিছত হৰ্চৈকাৰ লিখাৰ কাৰণে ভুল হ'ল, তুমি এইটো শুদ্ধ 10 বাৰ লিখা, শুদ্ধকৈ 10 বাৰ লিখা, আৰু তোমাক পানিছমেণ্ট দিয়া হ'ব। মই ভাবিলোঁ কি বা পানিছমেণ্ট দিয়ে। তেতিয়া বাইদেউ ক'লে, তুমি অকলে গান গাই গান গাব লাগিব, চবকে শুনাব লাগিব। তেতিয়া মইতো অকলে এদিনো গোৱা নাই আদিৰ পৰা অন্তলৈকে। তাৰপিছত হঠাৎ মনত পৰিলে, সেইখিনি সময়তে আমাৰ খুৰাহঁতৰ ভাড়াঘৰত দাস বোলা বৰপেটা ফালৰ মানুহ এজন আছিলে, তেখেতে হেৰি এটা টেপ ৰেকৰ্ডাৰ কিনিছিলে, বোধকৰো খগেন মহন্তৰো সেই নতুনকৈ উলিয়াইছিল নেকি কেছেট, বাৰে বাৰে সেইটোকে বজাই থাকে। শুনোতে শুনোতে মোৰ মানে মনত থাকি গ'ল, গোটেই আদিৰ পৰা অন্তলৈ গালোঁ আৰু।
1: আপোনাৰ গানটো মনত আছেনে, কোনটো গান?
0: সেইটো হ'ল ধনশিৰি পাৰে হৈ ঢপলীয়া আহিলোঁ, জিৰালো কলীয়া বৰত, তোমাকে বিচাৰি ঘৰ বাৰী এৰিলোঁ, তোমাক নেপালোহি ঘৰত। এইটো আৰম্ভণিটো দেই খগেন মহন্ত দেৱৰ। তাৰপিছত বাহিৰলৈ ওলাই আহিলোঁ, ক্লাছ শেষ হোৱাৰ পিছত আহি পেলাই ছোৱালীবিলাকে মোক সুধিলে, তোমাৰ মাতটো ইমান ভাল, তুমি ইমান ভাল গোৱা, তুমি আদা খোৱা নে মৌ খোৱা, তেনেকৈ সুধিছিলে। তেতিয়া মই কৈছিলোঁ, মই একো নাখাওঁ। তাৰপিছত চবেই জনাজাত হ'ল আৰু মই যে ভাল গাওঁ বুলি। তাৰপিছত আকৌ হেৰি কৰিলে, ইতিমধ্যে মানে সেইখিনি সময়তে স্কুলৰ চিলভাৰ জুবিলি হ'ল, বাইদেৱে এটা মোকেই দায়িত্ব দিলে এটা বিহু ডেন্স এটা কৰিবলৈ। মই এতিয়া বিহুৰ ঢোল তাল পেপা লাগিল ক'ত পাওঁ, সেই পদ্ম বৰুৱা ভিন্দয়কে ক'লোঁ ঢোল তাল পেপা যোগাৰ কৰিবলৈ, আৰু মই গালোঁ কেইজনমান লগত লৈ পেলাই গান, বিহু প্ৰগ্ৰেম এটা কৰিলোঁ, ভাল হৈছে বোলে সেই প্ৰগ্ৰেমটো। পিছদিনাখনে আকৌ লগৰ ছোৱালীবিলাকে কৈছে, তোমাৰ বিহুটো বৰ ভাল হৈছে। এইদৰে জনাজাত হ'ল বিহু গাওঁ বুলি সকলোৱে জানে আৰু।

0: শ্ৰোতাসকল, ললিতা দাস বাইদেউ কিছু অসুস্থ হোৱাৰ বাবে আমি উপস্থিত হৈছিলোঁ গুৱাহাটীৰ নাৰেঙ্গীস্থিত তেখেতৰ বাসগৃহত। আহকচোন, তেখেতৰ মনৰ কথা জানো। বাইদেউ নমস্কাৰ।
1: নমস্কাৰ,
2: কেনে আছে আপুনি?
1: মোৰ গাটো খুব এটা ভাল নহয় বাৰু, তথাপিতো আপুনি আহিছে যে সেইকাৰণে ক'ম আৰু, যি মনত থাকে তাকে ক'ম বাৰু।
2: নিশ্চয়। প্ৰথমতে জানিব বিচাৰিছোঁ আপোনাৰ শৈশৱৰ বিষয়ে, আপোনাৰ জন্ম ক'ত হৈছিল আৰু আপোনাৰ মা দেউতাৰ পৰিচয়, এই বিষয়ে আমাক অলপ জনাওকচোন।
1: হয়, মোৰ জন্ম গুৱাহাটীতে বামুণী মৈদাম গভৰ্ণমেণ্ট প্ৰেছৰ ওচৰত। তাৰপিছত দেউতাৰ নাম আছিল স্বৰ্গীয় দেৱীৰাম দাস আৰু মাৰ নাম হ'ল স্বৰ্গীয়া হৰেশ্বৰী দাস।
2: আপোনাৰ পৰিয়ালত কোন কোন আছিলে?
1: আমি বাই ভনী, ছোৱালীয়ে বেছি, আমাৰ ছোৱালী ছজন।

0: আৰু আপোনাৰ শৈশৱৰ কথা কি মনত আছে?
1: অকণি মেললৈ গৈছিলোঁ প্ৰত্যেক দেওবাৰে দেওবাৰে ৰাতিপুৱা। তেতিয়া চেনেহী বেগম বাইদেউ আছিলে, তেতিয়া গৈছিলোঁ।
0: কি গান গাইছিলে মনত আছেনে?
1: কেতিয়াবা কবিতা গাওঁ, কেতিয়াবা এনেই বেছি গাবলৈ নিদিয়ে নহয়, সময় নাই যায়, অলপমানহে গাওঁ আৰু তেতিয়া কিবা কিবি। মনত নাই বাৰু একো।
0: এইখিনিতে আপোনাক সুধিব বিচাৰিছোঁ, স্কুলত পঢ়ি থকা সময়ত আপোনাৰ আৰু কিবা ঘটনা মনত পৰে নেকি?
1: মই গাইডৰ ষ্টুডেণ্ট আছিলোঁ। এদিন আমাক লৈ গ'ল তমাল কুসুম দাস বাইদেউ। বাইদেউৱে আমাক লৈ গৈছে চিৰিয়াখানা দেখাবলৈ। লৈ গৈ ছোৱালীবিলাকক চবকে, গাইডৰ ছোৱালীবিলাকক চবকে লৈ গৈছে। নিওঁতে লগত টিফিন নিবলৈ কৈছে। টিফিন লৈ পেলাই গৈছোঁ আমি। কোনোবাই লুচি লৈছে, কোনোবাই নাৰিকলৰ লাড়ু, কোনোবাই চুজি, অলপমান এনেকৈ গৈ। তাৰপিছত অলকানন্দ দাস দেউতাক বিপিন পাল দাসৰ জীয়ৰী দেই, এম পি আছিলে। তাৰপিছত অলকানন্দ দাস তেখেত ডাক্তৰ আছিলে। তাৰপিছত তেওঁৰ লগত কিবা বাইদেউৱে কিবা ফুচফুচাই কিবা ক'লে, চাগে হেৰি নেকি মই এনেকৈ পৰি দিওঁ, তোমালোকে ভয় নাখাবা দেই। মই কিন্তু শুনা নাই, মনে মনে কিবা ক'লে কাণত। তাৰপিছত হেৰি অলপ দূৰ গৈ পেলাই ছোৱালীবোৰ অগা পিছা হৈছোঁ নহয়, তাৰপিছত বাইদেউৱে বাগৰি দিলে। দি পেলাই তেতিয়া হেৰি কিছুমান ছোৱালীয়ে কান্দিবলৈ ধৰিলে, এই বাইদেউৰ কি হ'ল কি হ'ল। তেতিয়া বাইদেউৱে মূৰত পানী দিয়া দেখালে। তাৰপিছত উঠি বহিল। উঠি বহাৰ পিছত তেতিয়া ক'লে কি, তোমালোকে নাকান্দিবা, ভয় নাখাবা, মোৰ একো হোৱা নাই, মই তোমালোকক শিকাবৰ কাৰণেহে এইদৰে এক্টিং কৰিছোঁ বোলে। কিয়? হেৰি যেতিয়া মানুহ ক'ব নোৱাৰে, ফিট হৈ যায়, গাৰ কাপোৰ কানি লুজ কৰি দিব লাগে, তেতিয়া নিজে নিজে ভাল হয়। বুজি পালা? এতিয়া তোমালোকে ভয় নাখাবা, তোমালোকক শিকাবৰ কাৰণেহে মই কৰিছোঁ। তাৰপিছত আকৌ আমাক যে টিফিন, এতিয়া টিফিন খাবৰ সময় হ'ল। টিফিন খাবৰ সময়ত কোনোবাই লুচি নিছে নহয়, আমাক মানে পাঁচজনী পাঁচজনী ছোৱালীয়ে একোটা একোটা গ্ৰুপ বনাই দিছিলে। তাৰপিছত চবকে এখন এখন লুচি, এটা এটা নাৰিকলৰ লাড়ু, অলপ অলপ চুজি এনেকৈ দি যোনে যি নিছে আৰু। এটা এটা গ্ৰুপত পাঁচজনী ছজনীকে চবেই বেলেগ বেলেগ কিবা কিবি নিছে। তেতিয়া ক'লে, বুজিলানে এতিয়া তোমালোকে ভগাই খোৱা হ'লনে? ইয়াকে কয়, বাতি খালে আঁতি যায়, লুকাই খালে ঢুকাই যায়। অৰ্থাৎ আমি এতিয়া চবৰে সোৱাদ পালোঁ নহয় জানো, নাৰিকলৰ লাড়ুৰো সোৱাদ পালোঁ, লুচিৰো সোৱাদ পালোঁ, আমি প্ৰত্যেকেই সোৱাদ পালোঁ। ভগাই খাব লাগে, সেইকাৰণে খোৱা বস্তু লুকাই খাব নাপাওঁ। লুকাই খালে ঢুকাই যায়, বাতি খালে আঁতি যায়। বাতি মানে ভগাই খোৱা, ভগাই খালে সকলোৱে টেষ্ট পায়।
0: শ্ৰোতাসকলক এইখিনি

0: বুলিয়ে জনাই থওঁ। ললিতা দাস বাইদেউ কিছু অসুস্থ, সেইবাবে তেওঁ বহুতো কথা পাহৰি গৈছে, তথাপিও তেখেতে আমাক তেখেতৰ মনৰ কথা জনাবলৈ চেষ্টা কৰিছে। বাইদেউ, আপুনি আমাৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰো স্বীকৃতিপ্ৰাপ্ত শিল্পী, এই বিষয়ে কওকচোন।
1: তাৰপিছত সকলোৱে জনাজাত হ'ল যে বিহু ভাল বিহু গায় বুলি। তেতিয়া পদ্ম বৰুৱাৰ গ্ৰুপত, আকৌ ৰাধা বৰাৰ গ্ৰুপত গোৱালে, অৱশ্যে অডিশ্যন দিয়াইছে, অডিশ্যনত পাছ কৰাৰ পিছত তেখেতসকলে মাতে আৰু মাতিলে যাওঁ।
0: চনটো বাৰু মনত আছে নেকি, আপুনি কেতিয়া অডিশ্যন পাছ কৰিছিলে?
1: মনত নাই, মনত বহুদিন হ'ল নহয়, মনত নাই বাৰু।
0: তাৰপিছত ৰেডিঅ'লে পদ্ম বৰুৱা আৰু
1: ৰাধা বৰা তেখেতসকলে মাতি অডিশ্যন দিয়ালে, অডিশ্যনত পাছ কৰি তেখেতসকলক যেতিয়া বিহুৰ কাৰণে, বিহুৰ প্ৰগ্ৰেমত দৰকাৰ হয় ছোৱালী, তেতিয়া মাতে আৰু, মোকেই গোৱাই গাবলৈ দিয়ে, লিড দিয়ে মোক, সেই তেনেকুৱা।
0: তাৰপিছত আপুনি লাহে লাহে অনাতাঁৰ কেন্দ্ৰত গান গাবলৈ আৰম্ভ কৰিলে নহয় জানো। বাইদেউ, আপুনি বহুতো অসমীয়া ভুলচমিত বিহু গীত পৰিৱেশন কৰিছে দীপেন বৰুৱা, নমিতা ভট্টাচাৰ্যৰ লগত। এই সুবিধাকণ আপুনি প্ৰথমতে কেনেদৰে পাইছিলে? প্ৰথম ছবি কোনখন আছিলে?
1: প্ৰথম তৰামাই, তাৰপিছত ৰাংঢালী, তাৰপিছত ককাদেউতা, নাতি আৰু হাতী, এই তিনিখনতো গাবলৈ সুবিধা পাইছিলোঁ। প্ৰথমতে অডিশ্যন লৈছে বাৰু, মাতি নি পেলাই শ্ৰদ্ধেয় ৰমেন বৰুৱাদেৱে মাতি নিলে, আমাক মাতি নি পেলাই নিউৱাৰ্ড প্লেয়াৰ্ছত পৰীক্ষা লৈছে, তাৰপিছত হ'ব বুলি পেলাই ৰাখি থ'লে। অকল বিহুৱেই নহয়, এই চিনেমাকেইখনত অইন গানো আছে নহয়, লগৰ গ্ৰুপত গোৱা হিচাপতো,
0: সমবেত কণ্ঠ,
1: সমবেত কণ্ঠত গ্ৰুপৰ লগতো গাইছোঁ আৰু অকলেতো গাইছোঁৱেই।
0: অকলে কোনটো গান গাইছে?
1: বিহুৰ যোজনাবিলাক মোৰ আগৰখিনি মনত নাই বাৰু, আগৰ তৰামাই আৰু কি গাইছিলোঁ মনত নাই, ককাদেউতা নাতি হাতীখনৰ মনত আছে।
0: প্ৰথমতে তৰামাই গালে, তাৰপিছৰখন হৈছে
1: ৰাংঢালী, তাৰপিছত
0: ৰাংঢালী কোনটো গীত আছিলে?
1: জাক জাক জাকৈ ছোৱালী, ৰাংঢালী জীয়ৰী বোৱাৰী, চিৰাজুলি পদুমলি বিললৈ, এইটো আছিলে লগত গোৱা।

0: আপুনি যেতিয়া গৈছিলে, আপোনাক যেতিয়া লগত লৈ গৈছিলে ৰেকৰ্ডিঙৰ কাৰণে, তেতিয়াতো আপোনালোকৰ গুৱাহাটীতটো তেনেকুৱা ষ্টুডিঅ' নাছিলে ৰেকৰ্ডিং কৰা, আপোনালোক নিশ্চয় কলিকতালৈ যাব লগা হৈছিলে, কিবা মনত আছেনে?
1: অঁ আছে, গৈ পেলাই আমাক ফ্লাইটত নিছে, তেতিয়া ৰাজেন্দ্ৰ বেলতলাৰ ৰজাৰ আছিলে তৰামাইখন, সুপ্ৰভাদেৱী বেলতলাৰ ৰজাৰ ৰাণী সুপ্ৰভাদেৱীৰ আছিলে, আমাক ফ্লাইটত নিছে, নি আছাম হাউচত ৰাখিলে, আছাম হাউচত থাকি তাতে ৰেকৰ্ডিং কৰোৱা হৈছিল টেকনিচিয়ান ষ্টুডিঅ'ত, কেলকাতাৰ টেকনিচিয়ান।

0: জানি ষ্টুডিঅ'ত ৰিহাৰ্চেল কৰিছিলোঁ।
1: তাত কিমান দিন আছিলে?
0: এসপ্তাহমান আছিলোঁ চাগে, পাহৰিছোঁ, বহুত দিনৰ কথাটো। ৰিহাৰ্চেল তেনেকৈ ইয়াত যেনেকৈ কৰিছিলোঁ তেনেকৈ কৰা নাই বাৰু, মিউজিকৰ লগত অলপ হেৰি কৰিছিলোঁ এবাৰ দুবাৰমান।
1: তিনিখন ছবি একেলগেতো ৰেকৰ্ডিং হোৱা নাছিলে? তিনিখন ছবি
0: নাছিলে। 75ত তৰামাই হৈছিল নেকি, ভূত কৰোঁ।
1: মানে প্ৰত্যেকখন ভুল ছবিত আপুনি বিহুত মানে অংশগ্ৰহণ কৰিছে?
0: তাৰমানে ভাবে কি মই ভাল গাওঁ বুলি পেলাই, সেইকাৰণে যোজনাটো গোৱাই আৰু মোক।
1: গোটেইকেইখন ছবিতে একেখিনি মানুহে আছিল নে বেলেগ বেলেগেও কণ্ঠদান কৰিছে?
0: বেলেগ বেলেগেও কৰিছে। ৰাংঢালীখনত হেৰি ৰুণুমী ঠাকুৰ আছিল আৰু মহানন্দ মজিন্দাৰ বৰুৱা।
1: আমি জনাত আপুনি ভূপেন হাজৰিকাৰ লগতো গীত পৰিৱেশন কৰিছিলে, কোনটো গীত কৰিছিলে?
0: মলয়বিৰিৰ এডভাৰটাইজ আছিল, মলয়বিৰি এডভাৰটাইজত। তাৰপিছত সোণচালিত নি পেলাই শ্বুটিং কৰিছে, কেলকাতাৰ পৰা আনিছে হেৰি ষ্টুডিঅ'ৰ মানুহ। তাৰপিছত তেখেতে একেবাৰে বাছত, চিটি বাছখনৰ পিছৰ ছিটত, দীঘলীয়া সেই যে পিছৰ ছিটটো যে থাকে, তাতেই বহি ইফালৰ পৰা গ'লোঁ যাওঁতে সন্ধিয়া সময়ত। মই আগতে পাওঁ নহয় গভৰ্ণমেণ্ট প্ৰেছৰ পেট্ৰল পাম্পৰ সেইখিনিত নাম, বাছখন ৰাখিবলৈ ক'লোঁ। বাছখন ৰখালে, ৰখোৱাৰ পিছত মই নামিলোঁ। নামোতে পাহৰিয়ে গ'লোঁ তেখেতক মাত দিবলৈ, ল'ৰা ছোৱালীবিলাকক যাওঁতেই মাত দি নামিলোঁ। তাৰপিছত হাজৰিকাদেৱে মুখখন উলিয়াই পেলাই যাবা দেই মা বুলি কৈ পেলাই বিদায় দিছিলে।
1: আৰু কি কি গীত আপুনি কৰিছিলে মনত আছে নেকি?
0: তাৰপিছত কিবা কিবি কেছেট কৰিছিলোঁ, এতিয়া সেইবোৰ মনত নাই।
1: তাৰ মাজতে মই আপোনাক সুধিব বিচাৰিছোঁ, 1980 চনত আমাৰ যুৱবাণীৰ পৰা নাটকতো পৰীক্ষাত পাছ কৰিছিলে, আপুনি নাটকো কৰিছিলে,
0: হয়
1: মনত আছেনে?
0: ডাঙৰ বোৱাৰী হ'বলৈ দিছিলে মোক, মই ডাঙৰ বোৱাৰী হৈছিলোঁ। এদিন শহুৰ আহিছিল নাটকখনৰ নাম, মই ডাঙৰ বোৱাৰী হৈছিলোঁ।
1: হয়, আমি জনাত আপুনি অসম বিজুলী ভৱনত কৰ্মসূত্ৰে জড়িত হৈ আছিলে। আপুনি যেতিয়া গান গাই আছিল তেতিয়া চাকৰিত জইন কৰিছিল নে পিছত জইন কৰিছে?
0: পিছত জইন কৰিছোঁ, আগতে সংগীতৰ লগত জড়িত আছিলোঁ, পিছতহে জইন কৰিছোঁ।
1: হয়, তাৰপিছত আপোনাৰ বিবাহ?
0: বিবাহ হ'ল, ল'ৰা ছোৱালী হ'ল, আৰু চাকৰিটোতো নিয়মিত একে সময়তে যাব লাগিব, সন্ধিয়া আহি ঘৰ পাওঁহি, ল'ৰা ছোৱালী স্কুল পঢ়া এইবিলাক চাব লাগে, তেনেকৈ সংগীতটো বৰ্তমান মানে
1: এৰি দিয়া
0: নিচিনা, বাদ দিয়া নিচিনাই হ'ল। এতিয়াও ভাল লাগে বাৰু গান বুলি ক'লে, মোৰ গান বাজিলে বৰ ভাল লাগে শুনিবলৈ।
1: আপুনি তৰামাইৰ ছবিখনত কাৰ কাৰ লগত কণ্ঠদান কৰিছিলে মনত আছেনে?
0: মনত আছে নমিতা ভট্টাচাৰ্যী, তৰামাইখনত নমিতা ভট্টাচাৰ্যী আৰু মই, পুষ্পা দাস এনেকৈ আছিলোঁ,
1: দীপেন
0: বৰুৱা তেনেকৈ আছিলোঁ। কিবা কাৰণত মোৰ নামটো নোলালে বাৰু, কি ভুল হ'ল নাজানো, গোৱাইছে কিন্তু মোকেই, নামটো নোলালে আৰু। তাৰপিছত মনটো অলপ বেয়াও লাগিলে সংগীতৰ ক্ষেত্ৰত, পিছত কোৱা শুনিছোঁ তেনেকুৱা নাপায় বোলে, সুৰ হেৰি আনৰ গানৰ সুৰ আনৰ হেৰি সংগীত হেৰি কৰিব নাপায়, অনুমতি লৈহে কৰিব লাগে, অনুমতি নহ'লে নোৱাৰি কৰিবলৈ, এইবুলি কোৱা শুনিছোঁ, পিছত শুনিছোঁ আৰু। এতিয়া আমি কি হ'ল নাজানো বাৰু, মোৰ নাম নাই আৰু।
1: আমি নমিতা ভট্টাচাৰ্য বাইদেউৰ এটা সাক্ষাৎকাৰত আপোনাৰ এই কথাটো কৈছিলে বাইদেউৱে, যে মোৰ সৈতে এগৰাকী আছিলে আমাৰ সহযোগী শিল্পী ললিতা দাস, কিন্তু কিবা কাৰণত চিনেমাখনত আপোনাৰ নামটো দিয়া নহ'ল, এতিয়া সেইটো ভুলটো কাৰ মানে, তেখেতেও সেইটোৱে স্বীকাৰ কৰিছে, গম নাপালে,
0: গম নাপালে,
1: গতিকে সেইবাবেই হয়তো চাগে আপুনি প্ৰচাৰ বিমুখ হৈ থাকিলে। আজি আপোনাক লগ পাই সঁচাকে খুব ভাল লাগিলে, যে ইমান সুন্দৰ কণ্ঠ আপোনাৰ। এতিয়া যেনিবা আপোনাৰ শাৰীৰিক অসুস্থতাৰ বাবে আপুনি গীত পৰিৱেশন কৰিব পৰা নাই,
0: বহুত কথা মই পাহৰি যাওঁতো।
1: হয়, কেতিয়াবা বিহু অনুষ্ঠানৰ প্ৰগ্ৰেম কৰিছেনে?
0: বিহু অনুষ্ঠানত যাওঁ,

0: বিহু গাবলৈ যায়,
1: বিহু গাবলৈ আগতে গৈছিলোঁ। কেছেট চেছেটো বনালোঁ।
0: কেছেটৰ নাম মনত আছে নেকি?
1: দেহী ঐ কেছেটটো স্বৰ্গীয় বলিন বৰাৰ লগত কণ্ঠদান কৰিছিলোঁ। তেনেকৈ যে মাতে ভালে থাকিলে যাওঁ আৰু, লগত গাই দিওঁ। বেয়া পাবই লাগে নে ভাল পাব লাগে একো নাজানো, গাবলৈ দিছে গাওঁ আৰু, তেনেকুৱা আছিলোঁ।
0: আপোনালোকে যেতিয়া বাণীবন্ধনৰ কাৰণে কলিকতালৈ গৈছিল, সেইখিনি সময়ত কিবা এনেকুৱা অভিজ্ঞতা, কিবা মুহূৰ্ত মনত আছেনে?
1: একোতো মনত নাই,
0: একো পৰা নাই মনত।
1: ৰাংঢালীখনৰ ৰেকৰ্ডিঙত যাওঁতে ৰাংঢালীত ৰুণুমী ঠাকুৰে গাইছিলে দেই। ৰুণুমী ঠাকুৰ মোৰ কলেজৰ, গুৱাহাটী কলেজৰ মেডাম হয়, তেতিয়া কেলকাতাত হেৰি বনাই আছিলে, মাটিৰ তলেৰে যে ৰাস্তা, মাটিৰ তলেৰে গাঁত খান্দি আছিলে। যাওঁতে যাওঁতে তেতিয়া এক্সিডেণ্ট এটা হ'ল, গাঁত খান্দি আছিলে, অলপ দাঁতত দুখ পাইছোঁ, বাইদেউ অলপ দুখ পালে, তেনেকুৱা।
0: তাৰপিছত এতিয়া আপোনাৰ কৰ্মজীৱনলৈ আহিছোঁ, কৰ্মজীৱনৰ আপুনি এতিয়া অৱসৰপ্ৰাপ্ত
1: হয়,
0: কোন চনত অৱসৰ গ্ৰহণ কৰিলে?
1: মই 2017 চনত,
0: হয়,
1: 2017 চনৰ মে' মাহৰ 31 মে' মই ৰিটায়াৰ কৰিলোঁ।
0: হয়, আৰু আপোনাৰ এতিয়া পৰিয়ালত কোন কোন আছে?
1: ছোৱালী এজনী, ল'ৰা এটা আৰু মিষ্টাৰ। ছোৱালীজনী বিয়া দিলোঁ, কেলকাতাত থাকে, ল'ৰাৰ বিয়া পাতিলোঁ, ল'ৰাৰো বিয়া।
0: এতিয়া আপুনি অৱসৰ গ্ৰহণ কৰাৰ পিছত এতিয়া সময়বিলাক আপুনি কেনেদৰে পাৰ কৰে?
1: কাটো সিমান ভাল নহয়, ভাবিছিলোঁ সময় পালে আকৌ সংগীতত লাগিম বুলি, পিছে গাটোৱে ভাল নহয় দেখোন, অনবৰত মূৰ ঘূৰাই থাকে সেইকাৰণে।
0: হয়, আমি আশা কৰিছোঁ আপুনি সুস্থ হওক সোনকালে, আৰু সংগীতৰ লগত আপুনি জড়িত হওক। ইমান সুন্দৰ সুন্দৰ গীত উপহাৰ দিছে আমাৰ অসমৰ ৰাইজক, নহয় জানো? আশা কৰিছোঁ আপুনি সোনকালে সুস্থ হওক আৰু গীত পৰিৱেশন কৰক এনেদৰে।
1: হয়,
0: কিবা ক'ব নেকি
1: শ্ৰোতাসকলক? কওঁ যে সকলোৱে ভালে থাকক, কুশলে থাকক, আৰু যি যোনে যি কাম কৰিবলৈ ভাবিছে আশা পূৰ্ণ হওক, সেইটোৱে।
0: বাইদেউ আপোনাক বহুত বহুত ধন্যবাদ জনালোঁ, আপুনি ইমান অসুস্থতাৰ মাজতো আজি আমাক এইখিনি সময় দিয়াৰ বাবে। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আপুনি সোনকালে সুস্থ হওক আৰু সংগীতৰ আকৌ নতুনকৈ যাত্ৰা আৰম্ভ কৰক।
1: হয়, আপোনালৈ অশেষ ধন্যবাদ থাকিল, মই এনেকুৱা হেৰাই যোৱা হেৰি বিচাৰি আহিছা যে।
0: হয়, ধন্যবাদ।
2: বোলো হাললৈ লিখিলে মোকেও, চেনাইটি কোৰলৈ লিখিলে মোক।

0: সেয়া আছিল 80 দশকৰ অসমীয়া বোলছবি তৰামাই, ৰাংঢালী আৰু ককা দেউতা নাতি আৰু হাতীৰ ছবিত কণ্ঠদান কৰা গায়িকা ললিতা দাস।
1: যদি আপোনাৰ শিশুৰ বয়স 5 বছৰতকৈ কম, তেনেহ'লে তেওঁলোকৰ পুষ্টিকৰ খাদ্য গ্ৰহণ নিশ্চিত কৰক। প্ৰতিদিনে খাদ্য খোৱাৰ সময়ত শিশু

0: মোৰ সৈতে একেলগে খোৱা টেবুলত বহাৰ অভ্যাস গঢ়ি তোলক। খাদ্য গ্ৰহণৰ সময়ত শিশুৱে যাতে স্মাৰ্টফোনৰ পৰা আঁতৰত থাকে সেয়া নিশ্চিত কৰক। শিশুৱে যিমান পৰিমাণৰ খাদ্য গ্ৰহণ কৰিব পাৰে সিমান খুৱাব। প্ৰয়োজনতকৈ অধিক খাদ্যই শিশুৰ পাচনতন্ত্ৰৰ ক্ষতিসাধন কৰিব পাৰে অথবা শিশুক মেদবহুল কৰিব পাৰে। শিশুটিক জাংক ফুডৰ পৰা আঁতৰত ৰাখক।
1: শ্ৰোতাসকল, ইয়াৰ লগে লগে আজিৰ বুলনিৰ পৰা মই ৰুণামণিয়ে বিদায় লৈছোঁ। নমস্কাৰ।

0: শ্ৰোতাসকলে আধুনিক গীত শুনিছে ৰাণী দাসৰ কণ্ঠত।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান। হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: ৰাণী দাসৰ কণ্ঠত এইবাৰ জিতেন ডেকাৰ ৰচনা।

আধুনিক গীতৰ অনুষ্ঠানটি সজোৱা হ'ল ৰাণী দাসৰ কণ্ঠৰ গীতেৰে। গীতিকাৰ গীতাহাতি কাকতি আৰু জিতেন ডেকা। আজি নিশা 7:45 পুনৰ প্ৰচাৰ কৰা হ'ব ৰাণী দাসৰ কণ্ঠৰ আধুনিক গীত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। নিবেদন কৰা হৈছে পোৱাল চন্দ্ৰ বৰা আৰু সংগীসকলে গোৱা ওজাপালি।

ওজাপালি শুনিলে পোৱাল চন্দ্ৰ বৰা আৰু সংগীসকলৰ কণ্ঠত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু বাদ্য সংগীতৰ অনুষ্ঠানত। এতিয়া শুনক পৱন ৰেশাইলীৰ স্পেনিছ গীটাৰ বাদন।

0: বাদ্য সংগীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি সৈতে মই পংকজনন্দন ভট্টাচাৰ্য। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, সৰ্বোচ্চ ন্যায়ালয়ে আজি সমগ্ৰ দেশৰ উচ্চ ন্যায়ালয়সমূহক ৰায় সংৰক্ষিত কৰাৰ 3 মাহৰ ভিতৰত ৰায়দান কৰিবলৈ নিৰ্দেশ দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰহিলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ বিনিময় কৰিব। আজি আন্তৰ্জাতিক ৰাষ্ট্ৰসংঘ শান্তিৰক্ষী দিৱস। এই দিৱস উপলক্ষে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে বিশ্বৰ বিভিন্ন স্থানত শান্তিৰক্ষাত নিয়োজিত ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষীসকলক স্মৰণ কৰিছে। ভাৰতৰ বতৰ বিজ্ঞান বিভাগে সমগ্ৰ দেশতে অহা জুনৰ পৰা ছেপ্টেম্বৰলৈকে স্বাভাৱিকতকৈ কম পৰিমাণৰ বৰষুণ হ'ব বুলি সম্ভাৱনা ব্যক্ত কৰিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি নিউ চণ্ডীগড়ত হ'বলগীয়া দ্বিতীয়খন কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছ গুজৰাট টাইটান্ছ

সৰ্বোচ্চ ন্যায়ালয়ে আজি সমগ্ৰ দেশৰ উচ্চ ন্যায়ালয়সমূহক ৰায় সংৰক্ষিত কৰাৰ তিনি মাহৰ ভিতৰত ৰায়দান কৰিবলৈ নিৰ্দেশ দিছে। ৰায়দান পলম হলে বিবাদীসকলৰ অপূৰণীয় ক্ষতি হ'ব পৰাৰ প্ৰতি লক্ষ্য ৰাখি ন্যায়ালয়ে এই নিৰ্দেশ দিছে। ব্যক্তিগত স্বাধীনতাৰ গোচৰসমূহৰ খৰতকীয়া সিদ্ধান্ত লোৱাৰ প্ৰয়োজনীয়তাত আলোকপাত কৰি মুখ্য ন্যায়াধীশ সূৰ্যকান্ত আৰু ন্যায়াধীশ জয়মল্য বাগচিৰে গঠিত বিচাৰপীঠে কয় যে জামিন আবেদনৰ নিৰ্দেশ একেদিনাই ঘোষণা কৰিব লাগে আৰু যদি সংৰক্ষিত হয় তেন্তে পৰৱৰ্তী দিন ঘোষণা কৰিব লাগিব। শীৰ্ষ আদালতে কেইবাটাও নিৰ্দেশনা জাৰি কৰি কয় যে জামিন বা শাস্তি স্থগিতকৰণৰ নিৰ্দেশৰ লগে লগে কাৰাগাৰ কৰ্তৃপক্ষক অৱগত কৰোৱাৰ লগতে বিচাৰৰ অধীনত থকা দোষীক একেদিনাই অথবা পিছদিনা মুকলি কৰি দিয়া উচিত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰহিলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ বিনিময় কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 136 সংখ্যক খণ্ড। জনসাধাৰণে এই খণ্ডৰ বাবে 1800117800 বিনামূলীয়া নম্বৰত ফোন কৰি আজিৰ ভিতৰত দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। জনসাধাৰণে নৰেন্দ্ৰ মোদী এপ অথবা মাই গভ মুকলি মঞ্চৰ জৰিয়তেও দিহা পৰামৰ্শ প্ৰেৰণ কৰিব পাৰিব। তদুপৰি 1922 নম্বৰত মিছ কল দি লাভ কৰা এছ এম এছৰ জৰিয়তেও প্ৰধানমন্ত্ৰীলৈ পোনপটীয়াকৈ দিহা পৰামৰ্শ আগবঢ়াব পৰা যাব। পঞ্চায়তীৰাজ মন্ত্ৰালয়ৰ উদ্যোগত গুৱাহাটীত আজি সেৱাশ্ৰী সমৃদ্ধি শীৰ্ষক সেৱা প্ৰদান বিষয়ক এখন আঞ্চলিক কৰ্মশালা অনুষ্ঠিত হৈছে। পঞ্চায়তৰ নেতৃত্বত সেৱা প্ৰদান ব্যৱস্থাৰ প্ৰতি সন্মান জনাই আয়োজন কৰা এই কৰ্মশালাত কেন্দ্ৰীয় পঞ্চায়তীৰাজ দপ্তৰৰ ৰাজ্যমন্ত্ৰী এছ পি সিং বাঘেল আৰু মন্ত্ৰী ৰামেশ্বৰ তেলী উপস্থিত আছে। এই কৰ্মশালাত অসম, অন্ধ্ৰপ্ৰদেশ, মধ্যপ্ৰদেশ, ওড়িশা, পাঞ্জাব, ৰাজস্থান আৰু তেলেংগানাৰ পঞ্চায়তৰ বিষয়ববীয়া, নিৰ্বাচিত প্ৰতিনিধি, গাঁও পঞ্চায়তৰ উদ্যোগীসকলৰ লগতে ৰাজ্য চৰকাৰৰ বিষয়াসকলে অংশগ্ৰহণ কৰিছে। ৰাজ্যসমূহৰ শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী গাঁও পঞ্চায়ত আৰু চেম্পিয়ন কমন ছাৰ্ভিচ চেণ্টাৰক এই কৰ্মশালাত সম্বৰ্ধনা জনোৱা হ'ব। দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী চৌধুৰী চৰণ সিঙৰ আজি মৃত্যুতিথিত উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানে তেওঁৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত উপৰাষ্ট্ৰপতিগৰাকীয়ে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক ভৱিষ্যদৰ্শী নেতা বুলি

অভিহিত কৰি কয় যে কৃষকসকলৰ কল্যাণ আৰু দেশৰ গ্ৰামাঞ্চলৰ উন্নয়নৰ বাবে অবিশ্ৰান্তভাৱে তেওঁ জীৱনটো উচৰ্গা কৰিলে। চৌধুৰী চৰণ সিঙে সামাজিক ন্যায়, গ্ৰামোন্নয়ন আৰু কৃষকসকলৰ সবলীকৰণৰ বাবে আগবঢ়োৱা অৱদানক সদায় মনত ৰখা হ'ব বুলি তেওঁ উল্লেখ কৰে। গৃহমন্ত্ৰী অমিত শ্বাহে এটা বাৰ্তাত কয় যে ভাৰত ৰত্ন সন্মানেৰে বিভূষিত চৌধুৰী চৰণ সিঙে স্বাধীনতা যুঁজৰ পৰা দেশৰ জৰুৰীকালীন সময়লৈকে দেশৰ গণতান্ত্ৰিক প্ৰমূল্যসমূহ ৰূপায়ণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁ কয় যে কৃষকসকলৰ সমৃদ্ধি আৰু কৃষিভিত্তিক অৰ্থনীতিৰে দেশক নতুন মাত্ৰা প্ৰদান কৰাৰ ক্ষেত্ৰত চৌধুৰী চৰণ সিঙে এটা নতুন ভূমিকা পালন কৰিছিল। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে কৃষকসকলৰ কল্যাণৰ প্ৰতি থকা অটল নিষ্ঠাৰ বাবে দেশবাসীৰ মাজত জনসাধাৰণৰ নেতা হিচাপে তেওঁ প্ৰতিষ্ঠা লাভ কৰিছিল। শ্ৰীচৌহানে তেওঁৰ বাৰ্তাত কয় যে চৌধুৰী চৰণ সিঙৰ কৰ্মৰাজিয়ে সদায় গ্ৰামাঞ্চলৰ বিকাশ আৰু কৃষকসকলৰ সমৃদ্ধিৰ বাবে সেৱা আগবঢ়াবলৈ অনুপ্ৰাণিত কৰি থাকিব। আজি আন্তৰ্জাতিক ৰাষ্ট্ৰসংঘ শান্তিৰক্ষী দিৱস। এই দিৱস উপলক্ষে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে বিশ্বৰ বিভিন্ন স্থানত শান্তিৰক্ষাত নিয়োজিত ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষীসকলক স্মৰণ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ডঃ জয়শংকৰে ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা অভিযানৰ অধীনত বিশ্বত শান্তি আৰু সুৰক্ষা অটুট ৰখাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধতাৰে সেৱা আগবঢ়াই থকা সাহসী পুৰুষ মহিলাসকলক প্ৰশংসা কৰে। তেওঁ কয় যে বিশ্বৰ বহু প্ৰত্যাহ্বানমূলক পৰিস্থিতিৰ তেওঁলোকে ত্যাগ আৰু সেৱাৰে ফলদায়ক পৰিৱৰ্তন কৰিবলৈ সমৰ্থ হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কৰ্ণাটকৰ ৰাজ্যপাল থাৰচান গেহলটে মুখ্যমন্ত্ৰী সিদ্দাৰামায়াৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিছে। তেওঁ তাৎক্ষণিকভাৱে প্ৰযোজ্য হোৱাকৈ মন্ত্ৰী পৰিষদো ভংগ কৰি দিয়ে। অৱশ্যে পৰৱৰ্তী কাৰ্যব্যৱস্থা সম্পূৰ্ণ নোহোৱালৈকে শ্ৰীসিদ্দাৰামায়াক তদৰ্থ মুখ্যমন্ত্ৰী হিচাপে কাম চলাই যাবলৈ ৰাজ্যপালে অনুৰোধ কৰে। শ্ৰীসিদ্দাৰামায়াই লোকভৱনলৈ গৈ কালি পদত্যাগ পত্ৰ দাখিল কৰিছিল। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে সমগ্ৰ দেশতে অহা জুনৰ পৰা ছেপ্টেম্বৰ মাহলৈকে স্বাভাৱিকতকৈ কম পৰিমাণত বৰষুণ হ'ব বুলি সম্ভাৱনা ব্যক্ত কৰিছে। 2026ৰ মৌচুমী বতৰৰ দ্বিতীয় পৰ্যায়ৰ আগলি বতৰৰ সন্দৰ্ভত ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ সঞ্চালক প্ৰধান ডঃ মৃত্যুঞ্জয় মহাপাত্ৰই কয় যে অৱশ্যে দেশৰ উত্তৰ পূৰ্বাঞ্চলত এই সময়ছোৱাত স্বাভাৱিক পৰিমাণৰ বৰষুণ হ'ব। তেওঁ কয় যে উত্তৰ পশ্চিম, মধ্য আৰু দক্ষিণ নাতিশীতোষ্ণ অঞ্চলত এই সময়ছোৱাৰ ভিতৰত স্বাভাৱিকতকৈ কম পৰিমাণৰ বৰষুণ হ'ব। খাৰুৱা তেল কঢ়িয়াই অনা ভাৰতৰ এখন জাহাজে হৰ্মুজ প্ৰণালী অতিক্ৰম কৰিবলৈ সমৰ্থ হৈছে। নিশোচ কেৰছ নামৰ এই তেলবৰিপাহী জাহাজখন ভাৰতৰ বিশাখাপট্টনম অভিমুখে আহি আছে আৰু 3 জুনত জাহাজখন বন্দৰ আহি পোৱাৰ আশা কৰা হৈছে। মাৰ্শাল আইলেণ্ডৰ পতাকাবাহী জাহাজখনে 21 মে'ত শ্বাৰজাহৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল। আজি পুৱা উত্তৰ আৰব সাগৰৰ ভাৰতৰ পশ্চিম উপকূলৰ ফালে জাহাজখন দেখা গৈছে। ইৰাণৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি দেশখনৰ ইছলামিক ৰিভলিউচনাৰী গাৰ্ডে 24 ঘণ্টাত হৰ্মুজ প্ৰণালীৰে অহা 23খন বাণিজ্যিক জাহাজক আদৰণি জনায়। ভাৰত আৰু কানাডাই চলিত বৰ্ষৰ শেষৰ ফালে সম্পন্ন হ'বলগীয়া উমৈহতীয়া অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তিৰ ক্ষেত্ৰত দৃঢ়তা প্ৰকাশ কৰিছে। ভাৰত আৰু কানাডাৰ বাণিজ্য আৰু বিনিয়োগৰ যুটীয়া প্ৰতিবেদনত প্ৰকাশ কৰা অনুসৰি বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেল আৰু কানাডাৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মন্ত্ৰী মনিন্দৰ সিদ্ধুৱে এই চুক্তিয়ে দুয়োপক্ষকে উপকৃত কৰিব বুলি দৃঢ়তা প্ৰকাশ কৰিছে। দ্বিপাক্ষিক বাণিজ্য আৰু বিনিয়োগৰ ক্ষেত্ৰত দুয়োগৰাকী মন্ত্ৰীয়ে তেওঁলোকৰ দায়বদ্ধতা প্ৰকাশ কৰাৰ লগতে এই চুক্তিয়ে অৰ্থনৈতিক বিকাশ আৰু দুয়োখন দেশৰ বাণিজ্যিক সুবিধা বৃদ্ধি কৰিব বুলি আশা প্ৰকাশ কৰিছে। ভাৰত আৰু কানাডাৰ ব্যৱসায়ী নেতাসকলক মঞ্চ প্ৰদান কৰাত এই ভাৰত আৰু কানাডাৰ বাণিজ্য আৰু বিনিয়োগ মঞ্চই দুয়োখন দেশৰ মাজত নতুন বাণিজ্যিক অংশীদাৰিত্ব বৃদ্ধি কৰাৰ লগতে ব্যৱসায়িক সম্বন্ধ অধিক টনকিয়াল কৰিব। কানাডাৰ মন্ত্ৰী সিদ্ধুৱে সেউজ শক্তি, কৃষি, খাদ্য, উন্নত উৎপাদন, ডিজিটেল প্ৰযুক্তি আৰু কৌশল বিকাশ আদিৰ ক্ষেত্ৰত সহযোগিতাৰ সম্ভাৱনা বৃদ্ধি কৰিব বুলি আশা প্ৰকাশ কৰে। চলিত বৰ্ষৰ শেষভাগত কানাডাৰ এটা বাণিজ্যিক গোট ভাৰত ভ্ৰমণলৈ আহিব বুলি উল্লেখ কৰি ইয়াৰ ফলত ভাৰতৰ বজাৰত কানাডাৰ ব্যৱসায় সম্প্ৰসাৰিত হ'ব বুলি তেওঁ আশা প্ৰকাশ কৰে। চলিত বছৰৰ এছিয়ান 20 বছৰৰ অনূৰ্ধ এথলেটিকছ প্ৰতিযোগিতাত ভাৰতীয় এথলীটসকলে কেইবাটাও পদক লাভ কৰি সাফল্য লাভ কৰিছে। মহিলাৰ 100 মিটাৰ দৌৰত ভাৰতৰ নিপমে 11.62 ছেকেণ্ড সময়লৈ ব্ৰঞ্জৰ পদক লাভ কৰে। প্ৰতিযোগিতাখনৰ বিগত 25 বছৰত এইটো শাখাত পদক লাভ কৰা নিপম হৈছে প্ৰথমগৰাকী ভাৰতীয় এথলীট। প্ৰতিযোগিতাত নীতিন গুপ্তাই পুৰুষৰ 5000 মিটাৰ খোজকঢ়াত স্বৰ্ণ পদক লাভ কৰে। মহিলাৰ ট্ৰিপল জাম্পত সাধনা ৰবিয়ে 12.78 মিটাৰ জঁপিয়াই ৰূপৰ পদক লাভ কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি নিউ চণ্ডীগড়ত হ'বলগীয়া দ্বিতীয়খন কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। খেলখনৰ বিজয়ী দলটোৱে দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া ফাইনেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালোৰৰ সন্মুখীন হ'ব। ৰাজস্থান ৰয়েলছে প্ৰথমখন এলিমিনেটৰত

0: ছানৰাইজাৰ্ছ হায়দৰাবাদক পৰাভূত কৰি দ্বিতীয়খন কোৱালিফায়াৰত স্থান নিশ্চিত কৰাৰ বিপৰীতে গুজৰাট টাইটানছ প্ৰথমখন কোৱালিফায়াৰত যোৱাবাৰৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ হাতত পৰাজয়ৰ সন্মুখীন হ'বলগীয়া হৈছিল। 2008 চনৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে আজিৰ খেলখনত জয়লাভ কৰি ফাইনেলত প্ৰৱেশ কৰাৰ বাবে আপ্ৰাণ চেষ্টা চলাব। গুজৰাট টাইটানছেও 2022 চনত খিতাপ দখলৰ সাফল্যৰ পুনৰাবৃত্তি ঘটোৱাৰ বাবে প্ৰয়াস কৰিব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। অবশ্য ন্যায়ালয়ে আজি সমগ্ৰ দেশৰ উচ্চ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰহিলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ বিনিময় কৰিব। আজি আন্তৰ্জাতিক ৰাষ্ট্ৰসংঘ শান্তিৰক্ষী দিৱস। এই দিৱস উপলক্ষে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে বিশ্বৰ বিভিন্ন স্থানত শান্তিৰক্ষাত নিয়োজিত ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষীসকলক স্মৰণ কৰিছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে সমগ্ৰ দেশতে অহা জুনৰ পৰা ছেপ্টেম্বৰলৈকে স্বাভাৱিকতকৈ কম পৰিমাণত বৰষুণ হ'ব বুলি সম্ভাৱনা ব্যক্ত কৰিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি নিউ চণ্ডীগড়ত হ'বলগীয়া দ্বিতীয়খন কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকলে আমাৰ অনুষ্ঠান শুনিছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত, FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত, লগতে নিউজ অন AIR মোবাইল এপত। এতিয়া শুনক গিৰিজা ৰয়ৰ কণ্ঠৰ লোকগীত।

0: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: শ্রোতাসকলে লোকগীত শুনিছে গিৰিজা ৰয়ৰ কণ্ঠত।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। বিয়লিৰ বাতৰিৰ সৈতে মই পুলক গগৈ। গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ কৰিছে। বাক্সাৰ জিলা কাৰাগাৰত বন্দী হৈ থকা অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন সন্দৰ্ভত কেইবাদিনো ধৰি শুনানি অনুষ্ঠিত হৈছিল। শুনানিকালত জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰুৱাই অভিযুক্তৰ জামিনৰ সপক্ষে যুক্তি প্ৰদৰ্শন কৰাৰ বিপৰীতে ৰাজ্য চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়াই ইয়াৰ বিৰোধিতা কৰিছিল। উভয় পক্ষৰ যুক্তি শুনাৰ পাছত উচ্চ ন্যায়ালয়ে আজি মহন্তৰ জামিন আবেদন নাকচ কৰে। ইয়াৰ পূৰ্বে ফাষ্ট ট্ৰেক আদালতেও শ্যামকানু মহন্তৰ জামিন আবেদন অগ্ৰাহ্য কৰিছিল। আনহাতে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতে আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ আন এজন অভিযুক্ত শেখৰজ্যোতিৰ গোস্বামীৰ জামিন আবেদনৰ ৰায় দিব। পঞ্চায়তীৰাজ মন্ত্ৰালয়ৰ উদ্যোগত গুৱাহাটীত আজি সেৱা সে সমৃদ্ধি শীৰ্ষক সেৱা প্ৰদান বিষয়ক এখন আঞ্চলিক কৰ্মশালা অনুষ্ঠিত হৈছে। পঞ্চায়তৰ নেতৃত্বত সেৱা প্ৰদান ব্যৱস্থাৰ প্ৰতি সন্মান জনাই আয়োজন কৰা এই কৰ্মশালাত কেন্দ্ৰীয় পঞ্চায়তীৰাজ দপ্তৰৰ ৰাজ্যমন্ত্ৰী এছ পি সিং বাঘেল আৰু মন্ত্ৰী ৰামেশ্বৰ তেলী উপস্থিত আছে। এই কৰ্মশালাত অসম, অন্ধ্ৰপ্ৰদেশ, মধ্যপ্ৰদেশ, উৰিষ্যা, পাঞ্জাব, ৰাজস্থান আৰু তেলেংগানাৰ পঞ্চায়তৰ বিষয়ববীয়া, নিৰ্বাচিত প্ৰতিনিধি, গাঁও পঞ্চায়তৰ উদ্যোগীসকলৰ লগতে ৰাজ্য চৰকাৰৰ বিষয়াসকলে অংশগ্ৰহণ কৰিছে। ৰাজ্যসমূহৰ শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী গাঁও পঞ্চায়ত আৰু চেম্পিয়ন কমন ছাৰ্ভিছ চেণ্টাৰক এই কৰ্মশালাত সম্বৰ্ধনা জনোৱা হ'ব। ৰাজ্যত অহা 2 আগষ্টত 2টা পৰ্যায়ত লোকপিয়ল আৰম্ভ হ'ব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। সমগ্ৰ প্ৰক্ৰিয়াটোৰ বাবে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। ৰাজ্যৰ বিভিন্ন জিলাত লোকপিয়ল 2027ৰ প্ৰথম পৰ্যায়ৰ গৃহ তালিকা আৰু গৃহপিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ আৰম্ভ হৈছে। লোকপিয়লৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ দায়িত্বত নিয়োজিত বিষয়া কৰ্মচাৰীসকলৰ বদলীকৰণৰ ওপৰত বাধা নিষেধ আৰোপ কৰা হৈছে। কেন্দ্ৰীয় গৃহ সচিবৰ পৰা এই সন্দৰ্ভত এখন পত্ৰ লাভ কৰা বুলি ৰাজ্যৰ কৰ্মচাৰী বিভাগৰ উপসচিব মুনমী শইকীয়াই অৱগত কৰিছে। ইতিমধ্যে এই সন্দৰ্ভত সাধাৰণ প্ৰশাসন বিভাগৰ সচিব আৰু সকলো জিলাৰ আয়ুক্তলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে। পত্ৰখনত লোকপিয়লৰ কামত নিয়োজিত বিষয়া কৰ্মচাৰীসকলৰ বদলিৰ ক্ষেত্ৰত বাধা নিষেধ আৰোপ কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। তামোলপুৰ, ধেমাজি, শিলচৰ, মৰিগাঁও জিলাত কালি লোকপিয়লৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। সমাগত লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ উদ্দেশ্যে আয়োজিত এই প্ৰশিক্ষণ কাৰ্যসূচী কাইলৈকে চলিব। তামোলপুৰ জিলাৰ নাগৰিজুলিৰ ভাৰত ভূটান সীমান্তৰ খৰাংপীড়িত 40খনৰো অধিক গাঁৱৰ খেতিপথাৰলৈ পানী যোগানৰ স্থায়ী বৈজ্ঞানিক উদ্যোগ গ্ৰহণ কৰা হৈছে। বগামাটিৰ পৰা পশ্চিম অঞ্চললৈ থকা খালটো আধুনিক জলসিঞ্চন প্ৰকল্পলৈ ৰূপান্তৰ কৰাৰ লক্ষ্যৰে আজি আই আই টি গুৱাহাটীৰ বিশেষজ্ঞৰ দলে দুৰ্গম পাহাৰীয়া অঞ্চলত প্ৰাৰম্ভিক সমীক্ষা চলায়। অতি শীঘ্ৰে ড্ৰোন ছাৰ্ভে আৰু জি আই এছ মেপিং প্ৰযুক্তি ব্যৱহাৰ কৰি প্ৰকল্পটোৰ পৰিকল্পিত তথা বিতং নীল নক্সা প্ৰস্তুত কৰা হ'ব। দৰং জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি জিলা উন্নয়ন সমন্বয়ৰক্ষী আৰু নিৰীক্ষণ সমিতিৰ বৈঠক অনুষ্ঠিত হয়। মঙলদৈৰ সাংসদ দিলীপ শইকীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত জিলাখনত ৰূপায়িত আঁচনিসমূহ সময়মতে আৰু সঠিকভাৱে ৰূপায়ণ কৰাত গুৰুত্ব আৰোপ কৰা হয়। এই বৈঠকত জিলাখনৰ 3গৰাকী বিধায়কৰ লগতে জিলা প্ৰশাসনৰ সংশ্লিষ্ট বিভাগৰ বিষয়াসকল উপস্থিত থাকে। গোলাঘাট জিলাৰ উৰিয়ামঘাটত দৈয়াং নৈত চলি থকা অবৈধ শিলখননক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। এই অবৈধ কাৰ্যৰ সৈতে জড়িত 12জন লোকৰ বিৰুদ্ধে আঞ্চলিক চুটীয়া ছাত্ৰ সন্থাই উৰিয়ামঘাট থানাত এজাহাৰ দাখিল কৰিছে। অবৈধ শিলখননৰ অভিযোগ উঠাৰ পাছতে বন বিভাগৰ বিশেষ মুখ্য সচিব এম কে যাদৱে সেই স্থান পৰিদৰ্শন কৰিছিল। তেজপুৰত পূৰ্বৰ দৰে এই বছৰো অহা

0: 6 আৰু 7 জুনত তেজপুৰ লিচু মহোৎসৱ অনুষ্ঠিত হ'ব। আজি শোণিতপুৰ জিলাৰ আয়ুক্ত আনন্দ কুমাৰ দাসে লিচু মহোৎসৱ হ'বলগীয়া পৰুৱা লিচু বাগিচা আৰু পল্টন পুখুৰী লিচু বাগিচা পৰিদৰ্শন কৰে। তেওঁৰ সৈতে টেৰীৰ জ্যেষ্ঠ বিষয়া ডঃ দীপাংকৰ চহৰীয়া, ক্ষুদ্ৰ অনুদান কাৰ্যসূচীৰ ৰাষ্ট্ৰীয় সমন্বয়ক মনীষ কুমাৰ পাণ্ডে, সহকাৰী আয়ুক্ত অৰ্ণৱ বৰকটকী, মহকুমা কৃষি বিষয়া ডঃ জাকিৰ হুছেইন আৰু অন্যান্য বিভাগীয় বিষয়াসকল আছিল। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি নিউ চণ্ডীগড়ত হ'বলগীয়া দ্বিতীয়খন কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। খেলখনৰ বিজয়ী দলটোৱে দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদীৰ ষ্টেডিয়ামত হ'বলগীয়া ফাইনেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ সন্মুখীন হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। আমাৰ পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

0: তৰালী শৰ্মাৰ কণ্ঠৰ গীত দুটি শুনিলে আধুনিক গীতৰ অনুষ্ঠানটিৰো ইমানতে অন্ত পৰিল।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহ'ব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হ'ল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহ'লেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহ'লে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নেপালী অনুষ্ঠান।

फेर है भाग्यो जो बनकिना हर को चारै जीता कुरी दर्पण छाया।

এয়া আকাশবাণী তেজপুৰ। আজি শুক্ৰবাৰ 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ আজি 14 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ মে' মাহৰ 29 তাৰিখ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আমাৰ আজিৰ বিয়লিৰ নিয়মীয়া অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোৱাৰ 4125 আৰু FM বেণ্ডৰ 102.4 মেগাহৰ্টজত। আমাৰ এই অনুষ্ঠানসমূহ আপোনালোকে নিউজ অন এয়াৰ এপৰ জৰিয়তেও শুনিব পাৰিব। আজি আমাৰ এই অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে নিয়ন্ত্ৰণ কক্ষত অম্লানজ্যোতি দত্ত আৰু মৃগাংক শৰ্মা, ট্ৰেন্সমিটাৰত নিৰঞ্জন বড়ো, পৰিবহণত নয়ন দৈমাৰী আৰু ডিউটি ৰুমত থকা প্ৰচাৰণ সহযোগী অজিত চক্ৰৱৰ্তীৰ সৈতে। প্ৰচাৰণ কক্ষত মাইক্ৰফোনৰ সন্মুখত এয়া মই শান্তনু শইকীয়া।

হেমবৰুৱাই কৈছিল, পৃথিৱীৰ আটাইতকৈ সহজ কাম হৈছে আনক সমালোচনা কৰা, আৰু সবাতোকৈ টান কাম হৈছে নিজক সংশোধন কৰা। এয়া আকাশবাণী তেজপুৰ, এতিয়া আগবঢ়াইছোঁ অৰ্ধাকাশ অনুষ্ঠানটি। এই অনুষ্ঠানত আজি শুনাবলৈ লৈছোঁ অনিমা চৌধুৰী কণ্ঠৰ কেইটিমান অসমীয়াৰ আধুনিক গীত।

শ্ৰোতাই শিল্পীৰ কণ্ঠত গীতটি শুনিলে। গীতৰ কথা আছিল অৰূপৰ। এইবাৰ আগবঢ়াইছোঁ আন এটি গীত, গীতৰ কথা অৰূপৰ।

শ্রোতাই, অনিমা চৌধুরী কণ্ঠৰ অসমীয়া আধুনিক গীত শুনি আছে আকাশবাণী তেজপুৰৰ পৰা অৰ্ধাকাশ অনুষ্ঠানটিত। এইবাৰ আগবঢ়াইছোঁ শিল্পীৰ কণ্ঠত আন এটি গীত, গীতৰ কথা মৃণাল কুমাৰ চৌধুৰীৰ।

শ্ৰোতাই গীতটি শুনিলে। গীতৰ কথা আছিল বনিজৰ। এইবাৰ শুনক শিল্পীৰ কণ্ঠত আন এটি গীত। গীতৰ কথা বনিজৰ।

শ্ৰোতাইমান পৰে, আজমল হুছেইন আৰু সংগীবৃন্দৰ কণ্ঠৰ জিকিৰ শুনিলে আৰণ্য অনুষ্ঠানত। এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছোঁ আমাৰ আকাশবাণী তেজপুৰৰ পৰা আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ ঘোষণা।

এই অনুষ্ঠান পৰিচিতিৰ ঘোষণাৰ পিছতেই নিবেদন কৰা হ'ব গীতালী। এই অনুষ্ঠানত আজি শুনিবলৈ পাব কেইটিমান হিন্দী বোলছবি গীত। ছয় বাজি পঞ্চল্লিছ মিনিটত আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি, আৰু সাত বজাত আৰু সাত বাজি পাঁচ মিনিটত আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত ক্ৰমে হিন্দী আৰু ইংৰাজী বাতৰি, আৰু তাৰ পিছতেই সাত বাজি দহ মিনিটত আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত অসমীয়া বাতৰি শুনিবলৈ পাব। সাত বাজি বিশ মিনিটত প্ৰচাৰ কৰা হ'ব ভদাইৰ চোতালৰ মেল অনুষ্ঠানটি। সাত বাজি পঞ্চাছ মিনিটত শুনিবলৈ পাব আমাৰ নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো। আঠ বজাত আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত মুখ্য বাতৰি শুনিবলৈ পাব। আঠ বাজি দুই মিনিটত উপন্যাস পাঠ অনুষ্ঠানৰ পুনৰ প্ৰচাৰ শুনিবলৈ পাব। আঠ বাজি বাইশ মিনিটত আগবঢ়োৱা হ'ব আধুনিক গীত। আঠ বাজি পঞ্চল্লিছ মিনিটত আৰু ন বজাত আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত ক্ৰমে সমাচাৰ সন্ধ্যা আৰু নিউজ এট নাইন শুনিবলৈ পাব। ন বাজি পোন্ধৰ মিনিটত প্ৰচাৰ কৰা হ'ব খেল জগত অনুষ্ঠানটি। ন বাজি পঞ্চাছ মিনিটত চন্দন পাঠকৰ কণ্ঠৰ অসমীয়া আধুনিক গীত শুনিবলৈ পাব। নিশা দহ বজাত নিবেদন কৰা হ'ব হিন্দী বোলছবি গীত। আমাৰ আজিৰ বিয়লীয় অধিৱেশনৰ অন্ত পৰিব নিশা দহ বাজি ত্ৰিছ মিনিটত।

অনুষ্ঠান পৰিস্থিতি ঘোষণা ইমানতে অন্ত পৰিল। এয়া আকাশবাণী তেজপুৰ, এতিয়া আগবঢ়াইছোঁ গীতালী। এই অনুষ্ঠানত আজি শুনাবলৈ লৈছোঁ কেইটিমান হিন্দী বোলছবি গীত। প্ৰথমে শুনক এয়া, হাম কিছিছে কম নেহি বোলছবিৰ মহম্মদ ৰফি আৰু সুষমা শ্ৰেষ্ঠাৰ কণ্ঠৰ এই গীতটি।

এইবাৰ আগবঢ়াইছো গীতালী অনুষ্ঠানত প্যাৰ কা মৌচম বুলছবিৰ মহম্মদ ৰফি আৰু লতা মংগেশকাৰৰ কণ্ঠৰ এই গীতটি।

গেটালি অনুষ্ঠানত এইবাৰ এয়া আগবঢ়াইছোঁ হম কিছিছে কম নেহি বুল ছবিৰ মহম্মদ ৰফি আৰু সংগীবিন্দৰ কণ্ঠৰ এই গীতটি।

শ্রোতাই গীতালী অনুষ্ঠানত হিন্দী বোলছবি গীত শুনি আছে আকাশবাণী তেজপুরৰ পৰা। এতিয়া 6:45 আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, ভাৰত বিশ্ব শক্তি হিচাপে পৰিগণিত হোৱাৰ ক্ষেত্ৰত তৃণমূল পৰ্যায়ৰ উন্নয়নে গুৰুত্বপূৰ্ণ ভূমিকা ল'ব বুলি কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী অধ্যাপক এছ পি সিং বাঘেলৰ প্ৰকাশ, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন উচ্চ ন্যায়ালয়ৰ নাকচ, বিভিন্ন জিলাত লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ গৃহতালিকা আৰু গৃহ পিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ অব্যাহত, দেশত ৰন্ধন গেছ, পেট্ৰল আৰু ডিজেলৰ যোগান পৰ্যাপ্ত পৰিমাণে আছে বুলি কেন্দ্ৰীয় চৰকাৰৰ পুনৰ প্ৰকাশ, আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ দ্বিতীয়খন কোৱালিফায়াৰত আজি ৰাজস্থান ৰয়েলছ আৰু গুজৰাট টাইটান্স মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে পুলক গগৈ। এতিয়া শুনক বিতং বাতৰি। 2047 চনৰ ভিতৰত ভাৰত বিশ্ব শক্তি আৰু আগশাৰীৰ অৰ্থনীতি হিচাপে পৰিগণিত হোৱাৰ ক্ষেত্ৰত তৃণমূল পৰ্যায়ৰ উন্নয়নে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব বুলি কেন্দ্ৰীয় পঞ্চায়তীৰাজ দপ্তৰৰ ৰাজ্যমন্ত্ৰী অধ্যাপক এছ পি সিং বাঘেলে আজি গুৱাহাটীত প্ৰকাশ কৰে। পঞ্চায়তীৰাজ মন্ত্ৰালয়ৰ উদ্যোগত গুৱাহাটীত আজি সেৱা সে সমৃদ্ধি শীৰ্ষক সেৱা প্ৰদান বিষয়ক এখন আঞ্চলিক কৰ্মশালা উদ্বোধন কৰি শ্ৰীবাঘেলে কয় যে গ্ৰামাঞ্চলৰ জনসাধাৰণৰ সবলীকৰণ দেশৰ উন্নয়নৰ অন্যতম চৰ্ত। তেওঁ প্ৰতিজন ব্যক্তিয়ে প্ৰাপ্য সুবিধা লাভ কৰিব পৰাকৈ পঞ্চায়তীৰাজ ব্যৱস্থা উন্নীত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। সমূহীয়া সেৱা কেন্দ্ৰসমূহৰ ভূমিকাৰ ওপৰত আলোকপাত কৰি শ্ৰীবাঘেলে কয় যে এই কেন্দ্ৰসমূহে প্ৰশাসন ব্যৱস্থাক জনসাধাৰণৰ ওচৰ চপাই নিয়াৰ ক্ষেত্ৰত বিশেষ ভূমিকা লৈছে। সাংবাদিকৰ আগত শ্ৰীবাঘেলে এইদৰে কয়।

0: केंद्रीय पंचायत राज विभाग और असम के पंचायत राज विभाग के प्रति धन्यवाद देना चाहूंगा कि उन्होंने यहाँ गुवाहाटी में 7 राज्यों का सेवा के द्वारा समृद्धि और CSC में क्या क्या काम होते हैं, 300 से ऊपर सर्विस होती हैं। ये सरकार आपके द्वार कंसेप्ट मोदी जी का है। यहाँ विधवा पेंशन, विकलांग पेंशन, वृद्धावस्था पेंशन, जात प्रमाण पत्र, आय प्रमाण पत्र, आधार कार्ड, आयुष्मान कार्ड, किसान सम्मान निधि, प्रधानमंत्री जीवन बीमा सुरक्षा योजना, प्रधानमंत्री जीवन ज्योति योजना, बर्थ सर्टिफिकेट, डेथ सर्टिफिकेट जो गांव के लोगों को मिलता है, जिसके लिए जिला मुख्यालय पे आना पड़ता था और ऑफलाइन होता था तो करप्शन भी था। अब ये ऑनलाइन है, ये बहुत अच्छा काम है।
1: পঞ্চায়তৰ নেতৃত্বত সেৱা প্ৰদান ব্যৱস্থাৰ প্ৰতি সন্মান জনাই আয়োজিত এই কৰ্মশালাত মন্ত্ৰী ৰামেশ্বৰ তেলীও উপস্থিত থাকে। এই কৰ্মশালাত অসম, অন্ধ্ৰপ্ৰদেশ, মধ্যপ্ৰদেশ, উৰিষ্যা, পাঞ্জাব, ৰাজস্থান আৰু তেলেংগানাৰ পঞ্চায়তৰ বিষয়ববীয়া, নিৰ্বাচিত প্ৰতিনিধি, গাঁও পঞ্চায়তৰ উদ্যোগীসকলৰ লগতে ৰাজ্য চৰকাৰৰ বিষয়াসকলে অংশগ্ৰহণ কৰে। ৰাজ্যসমূহৰ শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী গাঁও পঞ্চায়ত আৰু চেম্পিয়ন সমূহীয়া সেৱা কেন্দ্ৰক এই কৰ্মশালাত সম্বৰ্ধনা জ্ঞাপন কৰা হয়। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অন্যতম অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ কৰিছে। ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে অভিযুক্ত পক্ষ আৰু চৰকাৰী পক্ষৰ যুক্তি শুনাৰ পাছত মহন্তৰ জামিন আবেদন নাকচ কৰে। ন্যায়ালয়ে অভিযুক্ত মহন্তৰ বিচাৰ প্ৰক্ৰিয়াৰ পৰা আঁতৰি যোৱাৰ সম্ভাৱনা, তথ্য প্ৰমাণ নষ্ট কৰা আৰু গোচৰৰ সাক্ষীক প্ৰভাৱান্বিত কৰাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি জামিন আবেদন অগ্ৰাহ্য কৰে। অসম চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়াই এই সন্দৰ্ভত সাংবাদিকৰ আগত এইদৰে কয়।
2: শ্যামকানু মহন্তই প্ৰথমতে ট্ৰায়েল কোৰ্টত আৰু তাতে বিফল হোৱাৰ পিছত গুৱাহাটী উচ্চ ন্যায়ালয়ত ট্ৰায়েল কোৰ্টৰ যিটো তেওঁ বেইল এপ্লিকেশ্যন কৰিলে, তাৰ ৰিজেকশ্যন অৰ্ডাৰটো গুৱাহাটী উচ্চ ন্যায়ালয়ত চেলেঞ্জ কৰিলে আৰু সেইটো এখন বেইল এপ্লিকেশ্যন কৰিছিলে। এই বেইল এপ্লিকেশ্যনৰ শুনানি দুটা পৰ্যায়ত হৈছিলে। দুদিনীয়া হিয়েৰিং হোৱাৰ পিছত জাজমেণ্ট ৰিজাৰ্ভ কৰা আছিলে আৰু ন্যায়াধীশ মিতালী ঠাকুৰীয়া কোৰ্টত এই কেছৰ শুনানি গ্ৰহণ কৰা হৈছিলে। আজি 29/5/2026 চনত এই বেইল এপ্লিকেশ্যনখনৰ যিটো জাজমেণ্টটো আজি 2 বজাত ডেলিভাৰ কৰিছে আৰু এই জাজমেণ্টটো ডেলিভাৰ কৰি পেলাই যিখন বেইল এপ্লিকেশ্যন আছিলে সেইখন ৰিজেক্ট কৰিছে।
1: ইয়াৰ পূৰ্বে বাক্সাৰ জিলা কাৰাগাৰত বন্দী হৈ থকা অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়াত কেইবাদিনো ধৰি শুনানি অনুষ্ঠিত হৈছিল। শুনানিকালত জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰাই অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ সপক্ষে যুক্তি প্ৰদৰ্শন কৰাৰ বিপৰীতে ৰাজ্য চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়াই ইয়াৰ বিৰোধিতা কৰিছিল। উভয় পক্ষৰ যুক্তি শুনাৰ পাছত উচ্চ ন্যায়ালয়ে আজি শ্যামকানু মহন্তৰ জামিন আবেদনৰ ৰায় প্ৰদান কৰে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতেও অভিযুক্ত মহন্তৰ জামিন আবেদন নাকচ কৰিছিল। উচ্চ ন্যায়ালয়ে আজি অভিযুক্তৰ জামিন আবেদন নাকচ কৰা সন্দৰ্ভত বিশেষ লোক অধিবক্তা জিয়াউল কামাৰে সাংবাদিকৰ আগত এইদৰে কয়।
3: এইমাত্ৰ অনাৰেবল জাষ্টিছ মিতালী ঠাকুৰীয়া বাইদেউ অৰ্ডাৰটো পঢ়ি দিলে। গোটেই ৰিজনখিনি আমি চাব পৰা নাই এতিয়ালৈ, কাৰণ তেখেতে ভিতৰত লৈ যায়, অলপ ফাইনেল টাচটো থাকে, সেই টাচখিনি দিবৰ কাৰণে বাকী আছে। তেওঁ চাইন কৰিব, তাৰপিছতহে আমি গম পাম যে কি গ্ৰাউণ্ডত ৰিজেক্ট কৰিলে। বৰ্তমান তেওঁ খালি অপাৰেটিভ পাৰ্টিটো সকলো অপেন কোৰ্টত পঢ়ি দিছে যে দ্য বেইল পিটিশ্যন ফাইল বাই শ্যামকানু মহন্ত ইজ হিয়াৰ বাই ৰিজেক্টেড। এতিয়া আৰু গোটেইখিনি শেষ হ'ল বেইলৰ প্ৰক্ৰিয়া।
1: ইপিনে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শেখৰজ্যোতি গোস্বামীৰ জামিন আবেদন আজি ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতে নাকচ কৰে। আন 4গৰাকী অভিযুক্ত অমৃত প্ৰভা মহন্ত, সন্দীপন গাৰ্গ, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ জামিন আবেদনৰ শুনানি আজি ফাষ্টট্ৰেক আদালতত সম্পন্ন হয়। অহা 8 জুনত এই 4গৰাকী অভিযুক্তৰ পুনৰ শুনানি অনুষ্ঠিত হ'ব। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
4: ৰাজ্যত অহা 2 আগষ্টত 2 পৰ্যায়ত লোকপিয়ল আৰম্ভ হ'ব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। সমগ্ৰ প্ৰক্ৰিয়াটোৰ বাবে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। ৰাজ্যৰ বিভিন্ন জিলাত লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ গৃহতালিকা আৰু গৃহপিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ আৰম্ভ হৈছে। লোকপিয়লৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ দায়িত্বত নিয়োজিত বিষয়া কৰ্মচাৰীসকলৰ বদলীকৰণৰ ওপৰত বাধা নিষেধ আৰোপ কৰা হৈছে। কেন্দ্ৰীয় গৃহ সচিবৰ পৰা এই সন্দৰ্ভত এখন পত্ৰ লাভ কৰা বুলি ৰাজ্যৰ কৰ্মচাৰী বিভাগৰ উপসচিব মুনমী শইকীয়াই অৱগত কৰিছে। ইতিমধ্যে এই সন্দৰ্ভত সাধাৰণ প্ৰশাসন বিভাগৰ সচিব আৰু সকলো জিলাৰ আয়ুক্তলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে। তামোলপুৰ, ধেমাজি, শিলচৰ, মৰিগাঁও জিলাত কালি লোকপিয়লৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। আজি যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা পৰ্যায়ৰ গৃহতালিকা আৰু গৃহপিয়লৰ দ্বিতীয় দিনাৰ প্ৰশিক্ষণ কাৰ্যসূচী সম্পন্ন হয়। এই প্ৰশিক্ষণ কাৰ্যসূচীত অতিৰিক্ত জিলা আয়ুক্তদ্বয় দ্যুতিভা বৰা আৰু প্ৰীতম কুমাৰ দাস উপস্থিত থাকে। অনুষ্ঠানত লোকপিয়ল সঞ্চালকালয়ৰ উপ সঞ্চালক প্ৰজ্ঞানজ্যোতি খাউণ্ড আৰু জ্যেষ্ঠ পৰিদৰ্শক পুলিন নাথে সমল ব্যক্তিৰূপে ভাগ লয়। শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ চুকাফা সভাকক্ষত আজি দ্বিতীয় দিনাৰ প্ৰশিক্ষণ অনুষ্ঠিত হয়। এই প্ৰশিক্ষণত সহকাৰী প্ৰধান লোকপিয়ল বিষয়া নয়নমণি গগৈ আৰু পৰিসংখ্যা বিষয়া অৰ্পণ দেৱনাথে প্ৰশিক্ষণ প্ৰদান কৰে। সমাগত লোকপিয়ল

0: সুচাৰুৰূপে সম্পন্ন কৰাৰ উদ্দেশ্যে আয়োজিত এই প্ৰশিক্ষণ কাৰ্যসূচী কাইলৈলৈকে চলিব। দেশত ৰন্ধন গেছ, পেট্ৰল আৰু ডিজেলৰ যোগান পৰ্যাপ্ত পৰিমাণে আছে বুলি কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে। পশ্চিম এছিয়াৰ পৰিস্থিতিৰ সন্দৰ্ভত দেশজুৰি ইন্ধনৰ সংকট সম্পৰ্কত সৃষ্টি হোৱা আশংকা দূৰ কৰি পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ যুটীয়া সচিব সুজাতা শৰ্মাই এই বিষয়ে প্ৰকাশ কৰে। তেওঁ জনসাধাৰণক আতংকিত হৈ ইন্ধন ক্ৰয় নকৰিবলৈ আহ্বান জনায়।
1: देश के नागरिकों को ये कहना चाहूंगी कि एलपीजी हो, पेट्रोल हो या डीजल हो, सप्लाई सफिशिएंट है, परंतु पैनिक बाइंग से बचें और आवश्यकता के अनुसार ही ईंधन को क्रय करें। जहां तक संभव हो ऊर्जा बचाने का प्रयत्न करें और जहां पर भी अल्टरनेट सोर्सेज पर शिफ्ट होने का अवसर हो वहां पर पीएनजी या इंडक्शन या इलेक्ट्रिक कुकटॉप का प्रयोग करें।
0: কিশোৰীসকলক জয়াৰুমুখৰ কৰ্কট ৰোগৰ পৰা সুৰক্ষা দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে যোৱা ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ কৰা এইছ পি ভি প্ৰতিষেধক প্ৰদান অভিযান ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে। ভাৰতৰ মহিলাসকলৰ মাজত এই ৰোগ দ্বিতীয় সৰ্বাধিক হিচাপে বিবেচিত হোৱাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে এই কাৰ্যসূচী আৰম্ভ কৰিছে। ওদালগুৰি জিলাৰ টংলাৰ সামূহিক স্বাস্থ্য কেন্দ্ৰ, ভেৰগাঁও আদৰ্শ চিকিৎসালয়, ডিমাকুচি আদৰ্শ চিকিৎসালয়, খৈৰাবাৰী, ওদালগুৰি আৰু ওৰাং সামূহিক স্বাস্থ্য কেন্দ্ৰৰ লগতে মহলীয়াপাৰা আদৰ্শ চিকিৎসালয়ত এই প্ৰতিষেধক প্ৰদান কাৰ্যসূচী ৰূপায়ণ কৰা হয়। মৰিগাঁও জিলাত আজি আয়ুক্ত অনামিকা তিৱাৰীয়ে এই প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ পৰ্যালোচনা কৰে। এই কাৰ্যসূচীৰ পৰা যাতে এগৰাকীও কিশোৰী বাদ পৰি নাযায় তাৰ বাবে উপযুক্ত ব্যৱস্থা ল'বলৈ আয়ুক্তগৰাকীয়ে সংশ্লিষ্টসকলক আহ্বান জনায়। বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্ৰাঘ্য সংৰক্ষণ ক্ষেত্ৰ আজিৰে পৰা পৰ্যটকৰ বাবে বন্ধ কৰা হৈছে। বাৰিষা আৰু বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি উদ্যান কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰে। তথ্য অনুসৰি 2025-26 পৰ্যটন বৰ্ষত উদ্যানখনলৈ 468,000 অধিক পৰ্যটকৰ আগমন হয়। ইয়াৰ ভিতৰত 4.5% বিদেশী পৰ্যটক আছে। অক্টোবৰ নৱেম্বৰত ৰাষ্ট্ৰীয় উদ্যানখন পুনৰ পৰ্যটকৰ বাবে মুকলি কৰা হ'ব। তেজপুৰত পূৰ্বৰ দৰে এই বছৰো অহা 6 আৰু 7 জুনত তেজপুৰ লিচু মহোৎসৱ অনুষ্ঠিত হ'ব। আজি শোণিতপুৰ জিলাৰ আয়ুক্ত আনন্দ কুমাৰ দাসে লিচু মহোৎসৱ হ'বলগীয়া পৰুৱা লিচু বাগিচা আৰু পল্টন পুখুৰী লিচু বাগিচা পৰিদৰ্শন কৰে। তেওঁৰ সৈতে টেৰীৰ জ্যেষ্ঠ বিষয়া ডঃ দীপাংকৰ চহৰীয়া ক্ষুদ্ৰ অনুদান কাৰ্যসূচীৰ ৰাষ্ট্ৰীয় সমন্বয়ক মনীষ কুমাৰ পাণ্ডে, সহকাৰী আয়ুক্ত অৰ্ণৱ বৰগটকী, মহকুমা কৃষি বিষয়া ডঃ জাকিৰ হুছেইন আৰু অন্যান্য বিভাগীয় বিষয়াসকল আছিল। পৰিদৰ্শনৰ সময়ত দলটোৱে লিচু মহোৎসৱৰ জৰিয়তে লিচু খেতিয়কৰ বাবে বজাৰ সংযোগ নিশ্চিত কৰা, কৃষকৰ অংশগ্ৰহণ বৃদ্ধি কৰা, তেজপুৰৰ লিচুক বিশ্বৰ প্ৰেক্ষাপটত পৰিচয় কৰি দিয়াদি বিষয়ত আলোকপাত কৰে। পৰিষ্কাৰ শক্তিৰ যাত্ৰাত ভাৰতে ঐতিহাসিক মাইলৰ খুঁটিত উপনীত হৈছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত কেন্দ্ৰীয় নতুন আৰু পুনৰ নবীকৰণ শক্তি দপ্তৰৰ মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে কয় যে প্ৰধানমন্ত্ৰী সূৰ্যঘৰ আঁচনিৰ অধীনত দেশৰ 40 লাখ পৰিয়ালত সৌৰ শক্তিৰ আওতালৈ অনা হৈছে। তেওঁ লগতে কয় যে এই পুনৰ নবীকৰণ শক্তি আঁচনিৰ জৰিয়তে নাগৰিকসকল শক্তিৰ গ্ৰাহকৰ পৰা শক্তিৰ উৎপাদকলৈ ৰূপান্তৰ হৈছে। এই আঁচনিৰ জৰিয়তে পৰিয়ালসমূহৰ বিদ্যুৎ ব্যয় হ্ৰাস কৰাৰ লগতে পৰিয়ালসমূহে চৰকাৰৰ ৰাজসাহায্যৰ দ্বাৰা উপকৃত হৈ বিদ্যুৎ ব্যয় শূন্য কৰিবলৈ সমৰ্থ হৈছে। পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা।
2: গুৱাহাটী মহানগৰীৰ সমীপৱৰ্তী ডিমৰিয়াৰ তেতেলিয়াত আজি পুৱা সংঘটিত এটা পথ দুৰ্ঘটনাত একেটা পৰিয়ালৰ 4 জন লোক নিহত হয়। অৰুণাচল প্ৰদেশৰ পঞ্জীয়নভুক্ত এখন গাড়ীয়ে ৰাষ্ট্ৰীয় ঘাইপথত ৰখাই থোৱা এখন ট্ৰাকত খুন্দা মৰাৰ ফলতে এই দুৰ্ঘটনাটো সংঘটিত হয়। নিহত লোকসকলক লিগি বাৰাছা, তেওঁৰ পন্নী কুংগা ডাইমা আৰু তেওঁলোকৰ দুটি সন্তান কাৰ্মা চিৰাপ খিৰিমি আৰু গিমিৰা বাৰাছা বুলি চিনাক্ত কৰা হৈছে। গোৱালপাৰা জিলাৰ আগিয়া থানাৰ অন্তৰ্গত গড়াইমাৰী গাঁৱত এটা নিৰ্মীয়মান শৌচালয়ৰ টেংকিত সোমাই 3 জন লোকৰ মৃত্যু হোৱাৰ লগতে এজনক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। মৃত লোক 3জনক যোশক ৰাভা, কৃষ্ণ ৰয় আৰু দিলীপ দাস বুলি চিনাক্ত কৰা হৈছে। কেইবামাহো ধৰি বন্ধ হৈ থকা টেংকিটো পৰিষ্কাৰ কৰাৰ বাবে লোককেইজনে প্ৰৱেশ কৰাৰ পাছতে এই শোকাবহ ঘটনাটো ঘটে। আনহাতে এই ঘটনাত গুৰুতৰভাৱে অসুস্থ হৈ পৰা বাজপেয়ী ৰাভা নামৰ এজন লোকক গোৱালপাৰাৰ শ্বহীদ নিধাৰুৰাম অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ধেমাজিৰ টেলিজান তিনিআলিত যোৱা নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত উদীয়মান ব্যৱসায়ী মণিকা সোণোৱাল নামৰ যুৱতীগৰাকীৰ মৃত্যু হয়। ফল মূলৰ ৰসৰ ব্যতিক্ৰমী ব্যৱসায় কৰি জনপ্ৰিয় হৈ পৰা মণিকাক যোৱা নিশা স্কুটিৰ পৰা পৰি যোৱাৰ পাছত এখন অচিনাক্ত বাহনে খুন্দিওৱাত গুৰুতৰভাৱে আহত হয়। পাছত যুৱতীগৰাকীক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসালয়ত তেওঁক মৃত ঘোষণা কৰা হয়। ঢকুৱাখনাৰ হোমেন বৰগোহাঁই ন্যাসৰ উদ্যোগত আয়োজিত প্ৰেৰণাৰ এপোষে শীৰ্ষক কাৰ্যসূচীলানিৰ শেষৰটো অনুষ্ঠান আজি ধেমাজিৰ মাছখোৱা টাউন হাইস্কুলত অনুষ্ঠিত হয়। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট কথাশিল্পী হোমেন বৰগোহাঁইৰ মৃত্যুবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি আয়োজিত এই অনুষ্ঠানত ন্যাসৰ সচিব সেৱক চন্দ্ৰ চুতীয়া, ঢকুৱাখনা আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ কল্পনা গগৈকে ধৰি

0: কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে সাহিত্যিকগৰাকীৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰে। বাক্সা জিলাৰ ডি আৰ ডি এৰ সন্মিলন কক্ষত আজি জিলা উন্নয়ন সমিতিৰ এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বি টি চিৰ সচিব তথা বাক্সা জিলাৰ প্ৰভাৰী মানক দাসৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত জিলাখনৰ বিভিন্ন বিভাগৰ মুৰববীসকলে অংশ লয়। বৈঠকত বিভাগীয় মুৰববীসকলে জিলাখনত চলি থকা বিভিন্ন আঁচনি আৰু প্ৰকল্পৰ বৰ্তমানৰ স্থিতি সন্দৰ্ভত সচিবগৰাকীক অৱগত কৰে। তেওঁ জিলাখনত চলি থকা উন্নয়নমূলক কাম কাজসমূহ ফলপ্ৰসূভাৱে ৰূপায়ণ কৰাৰ বাবে আৰু বিভিন্ন বিভাগৰ মাজত সমন্বয় ৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অপাৰেচন সিন্দুৰৰ প্ৰথম বাৰ্ষিকী উপলক্ষে আই আই টি গুৱাহাটীয়ে আজি মাউণ্টেইন আৰ্টিলাৰী ব্ৰিগেডৰ সৈতে প্ৰতিষ্ঠানটোৰ চৌহদত এটা স্মাৰক কাৰ্যসূচীৰ আয়োজন কৰে। আই আই টি গুৱাহাটীয়ে বৈচিত্ৰ আৰু ক্ষমতা কোষৰ উদ্যোগত আয়োজিত অনুষ্ঠানত ব্ৰিগেডাৰ কামাণ্ডাৰ সেনা পদকপ্ৰাপ্ত জি এছ গ্ৰেব্ৰালে বিশেষ বক্তৃতা প্ৰদান কৰে। বক্তৃতাত জটিল পৰিস্থিতিত সিদ্ধান্ত গ্ৰহণ, প্ৰতিকূলতাৰ সৈতে খাপ খোৱা আৰু ভৱিষ্যমুখী সমাজ গঢ়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ বিষয়সমূহত আলোকপাত কৰা হয়। অনুষ্ঠানত অপাৰেচন সিন্দুৰৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তিৰ ত্যাগ আৰু সমৰ্পণক সন্মান জনোৱা হয়। মৰিগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি জিলা উন্নয়ন সমিতিৰ এই মাহৰ বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্ত অনামিকা তিৱাৰীয়ে বিভাগীয় মুৰববীসকলৰ সৈতে প্ৰতিটো বিভাগৰ কাম কাজ পৰ্যালোচনা কৰে। তেওঁ শিক্ষা বিভাগৰ সৈতে পৰ্যালোচনা কালত কন্যা শিশুৰ 100% বিদ্যালয়ত নামভৰ্তি সুনিশ্চিত কৰিবলৈ আহান জনায়। আকাশবাণী গুৱাহাটীৰ দপ্তৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা সূৰ্য বৰ্মনে আজি অৱসৰ গ্ৰহণ কৰে। 1987 চনৰ 1 জানুৱাৰীত তেওঁ চাকৰিত যোগদান কৰিছিল। আজি আকাশবাণী গুৱাহাটী কেন্দ্ৰত আয়োজিত এটা অনুষ্ঠানত শ্ৰীবৰ্মনক বিদায় সম্ভাষণ জনোৱা হয়। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ কাইলৈ নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত 2047 চনৰ বিকশিত ভাৰতৰ লক্ষ্য আৰু জনগাঁথনিগত সুযোগৰ সম্ভাৱনা শীৰ্ষক এটা আলোচনা প্ৰচাৰ কৰা হ'ব। এই আলোচনাত সমল ব্যক্তি হিচাপে অংশ ল'ব আই আই টি গুৱাহাটীৰ স্কুল অব বিজনেছৰ সহযোগী অধ্যাপক ডঃ কুলদীপ বৈশ্যই। আলোচনাৰ আগ ধৰিব পৰিস্মিতা দিহিঙীয়া আৰু জিন্তিৰাণী ডেকাই। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি নিউ চণ্ডীগড়ত হ'বলগীয়া দ্বিতীয়খন কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। খেলখনৰ বিজয়ী দলটোৱে দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া ফাইনেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ সন্মুখীন হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ভাৰত বিশ্ব শক্তি হিচাপে পৰিগণিত হোৱাৰ ক্ষেত্ৰত তৃণমূল পৰ্যায়ৰ উন্নয়নে গুৰুত্বপূৰ্ণ ভূমিকা ল'ব বুলি কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী অধ্যাপক এছ পি সিং বাঘেলৰ প্ৰকাশ। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন উচ্চ ন্যায়ালয়ৰ নাকচ। বিভিন্ন জিলাত লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ গৃহ তালিকা আৰু গৃহ পিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ অব্যাহত। দেশত ৰন্ধন গেছ, পেট্ৰল আৰু ডিজেলৰ যোগান পৰ্যাপ্ত পৰিমাণে আছে বুলি কেন্দ্ৰীয় চৰকাৰৰ পুনৰ প্ৰকাশ। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ দ্বিতীয়খন কোৱালিফায়াৰত আজি ৰাজস্থান ৰয়েলছ আৰু গুজৰাট টাইটানছ মুখামুখি। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব।
1: নমস্কাৰ, আকাশবাণী সমাচাৰ কে সাথ মই বিশাল শৰ্মা। गृहमंत्री अमित शाह ने कहा है कि सीमाओं को सुरक्षित करना और अवैध घुसपैठ पर अंकुश लगाना राष्ट्र की जनसांख्यिकी सुरक्षा के लिए महत्वपूर्ण है। गुजरात के भुज में भारत पाकिस्तान सीमा पर महत्वपूर्ण G7 और G13 सीमा चौकियों के उद्घाटन के बाद गृहमंत्री ने कहा कि केंद्र सरकार लीक प्रूफ सुरक्षा ग्रिड स्थापित करने के लिए ड्रोन, रडार और आधुनिक बाड़ सहित अत्याधुनिक प्रौद्योगिकी का उपयोग कर रही है। उन्होंने नई सुरक्षा ग्रिड के साथ सीमा प्रबंधन में बदलाव की घोषणा की।
2: बीएसएफ की सीमा सुरक्षा के कंसेप्ट को पूर्णतया बदलने का निर्णय किया है। एक चतुष्कोणीय कंसेप्ट के साथ एक सुरक्षा ग्रिड हम आने वाले दिनों में बनाएंगे और बॉर्डर सुरक्षा की जगह टेरिटोरियल सुरक्षा का एक नया कंसेप्ट भी लॉन्च करेंगे और बीएसएफ के जवानों की तो प्रमुख जिम्मेदारी रहेगी ही रहे। ये मिलाकर समग्र बॉर्डर बांग्लादेश और पाकिस्तान की सुरक्षा ग्रिड मजबूत बनाने का काम हम स्मार्ट
1: कृषि मंत्री शिवराज सिंह चौहान ने कहा है कि किसानों को पर्याप्त बीज उपलब्ध कराने के लिए 1,74,000 क्विंटल का राष्ट्रीय बीज भंडार स्थापित किया गया है। नई दिल्ली में एक कार्यक्रम में उन्होंने उर्वरक वितरण में पारदर्शिता, कालाबाजारी की रोकथाम तथा किसानों को उचित आपूर्ति सुनिश्चित करने पर बल दिया। कृषि मंत्री ने बताया कि देश का कुल खाद्यान्न उत्पादन अब तक

জানিবলৈ দি তেওঁ কয় যে পেট্ৰলৰ ক্ষেত্ৰত 150খন জিলাত বৰ্তমানে 30% আৰু 156খন জিলাত এই উৎপাদন 30%তকৈ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। শ্ৰীমতী শৰ্মাই লগতে চৰকাৰে বৰ্তমানৰ পৰিস্থিতি নিৰীক্ষণ কৰি থকা বুলিও জানিবলৈ দিয়ে। বন্দৰ, জাহাজ আৰু জল পৰিবহণ মন্ত্ৰালয়ৰ সচিব উপেশ কুমাৰ শৰ্মাই কয় যে মন্ত্ৰালয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়, বৈদেশিক কূটনৈতিক বিভাগ আৰু সামুদ্ৰিক নিৰাপত্তাৰ অংশীদাৰসকলৰ সৈতে সহযোগিতা ৰাখি কাম কৰি আছে। তেওঁ লগতে জানিবলৈ দিয়ে যে হৰ্মুজ প্ৰণালীৰ পৰা খাৰুৱা তেল কঢ়িওৱা নিচোজ কেৰোজ জাহাজখনে সুৰক্ষিতভাৱে যাত্ৰা আৰম্ভ কৰিছে আৰু 3 জুনত বিশাখাপট্টনম পাবহি বুলি আশা কৰা হৈছে। উল্লেখযোগ্য যে এই জাহাজখনে প্ৰায় 2,70,000 মেট্ৰিক টন খাৰুৱা তেল কঢ়িয়াই আনিছে। তেওঁ লগতে কয় যে সাগৰীয় অঞ্চলৰ বাণিজ্যৰ সৈতে জড়িত ভাৰতীয় লোকসকল বৰ্তমান নিৰাপদ আৰু জাহাজখন কঢ়িয়াই অনাৰ সময়ত এই লোকসকলে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সন্মুখীন হোৱাৰ কথা পোহৰলৈ অহা নাই। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে সীমান্তক সুৰক্ষিত কৰাৰ লগতে অবৈধ অনুপ্ৰৱেশত বাধা প্ৰদান কৰাটো দেশৰ বৰ্তমানৰ ভৌগোলিক নিৰাপত্তাৰ বাবে অতি প্ৰয়োজন। সংবেদনশীল বুলি বিবেচিত ভাৰত পাকিস্তান সীমান্তৱৰ্তী এলেকাৰ গুজৰাট আৰু ভূজ অঞ্চলৰ C7 আৰু C13 সীমা চাউনী ভ্ৰমণ কৰি তাত উপস্থিত হোৱা সেনা আৰু জনসাধাৰণক উদ্দেশ্যি মন্ত্ৰীজনে এইদৰে উল্লেখ কৰে। শ্ৰীশ্বাহে লগতে কয় যে কেন্দ্ৰীয় চৰকাৰে ড্ৰোন, ৰেডাৰ, উন্নতমানৰ সীমা সুৰক্ষাৰ দৰে ব্যৱস্থাত অহৰহ আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰিছে। যোৱা 6 দশক ধৰি অবিৰতভাৱে প্ৰথম শাৰীৰ প্ৰতিৰক্ষা সেনানী হিচাপে সেৱা আগবঢ়াই অহা সীমা সুৰক্ষা বাহিনীৰ জোৱানসকলৰ তেওঁ প্ৰশংসা কৰে। লগতে দেশৰ বাবে শ্বহীদ হোৱা 2,000তকৈ অধিক সেনাৰ আত্মবলিদানৰ কথা স্মৰণ কৰি তেওঁলোকলৈ তেওঁ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। তেওঁ লগতে পূৰ্বৰ সংবেদনশীল চাৰক্ৰিক আৰু হাৰামী নালাৰ ওপৰত বৰ্তমান তীক্ষ্ণ দৃষ্টি ৰখা হৈছে বুলি জানিবলৈ দি কয় যে এই অঞ্চললৈ যাব পৰাকৈ বৰ্তমান বাট পথ সুচল কৰি তোলা হৈছে আৰু অহা 2 বছৰৰ ভিতৰত দেশৰ বাহিৰৰ যিকোনো উৎসৰ পৰা পাব পৰা ভাবুকিৰ সঠিক প্ৰত্যুত্তৰ দিব পৰা যাব। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে অনুপ্ৰৱেশৰ ফলত ৰাজ্যখনৰ জনগাঁথনিৰ ওপৰত পৰা প্ৰভাৱৰ বাবে উদ্বিগ্নতা প্ৰকাশ কৰিছে। নাবান্নাত আজি ৰাজ্যিক সচিবালয়ত মুখ্য লোকপিয়ল বিষয়াসকলৰ সন্মিলন মুকলি কৰি শ্ৰীঅধিকাৰীয়ে কয় যে পূৰ্বৰ চৰকাৰখনে ৰাজ্যৰ অনুপ্ৰৱেশৰ সমস্যাটো সমাধানৰ বাবে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিলে। তেওঁ লগতে কয় যে কেন্দ্ৰীয় চৰকাৰৰ পৰা নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে পত্ৰ লাভ কৰাৰ পিছতো তৃণমূল প্ৰশাসনে লোকপিয়ল অভিযান আৰম্ভ কৰাৰ কোনো পদক্ষেপ গ্ৰহণ নকৰিলে। অনুপ্ৰৱেশৰ ফলত সীমান্তৱৰ্তী জিলাসমূহ অতি বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে লোকপিয়লৰ জৰিয়তে লাভ কৰা তথ্যসমূহ নীতি প্ৰণয়ন আৰু বিভিন্ন কল্যাণমূলক আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা যাব। বৰ্তমানৰ ৰাজ্য চৰকাৰখনে ভাৰত বাংলাদেশ সীমান্ত অঞ্চলত কাঁইটীয়া তাঁৰৰ বেৰ নিৰ্মাণৰ বাবে ইতিমধ্যে সীমান্ত সুৰক্ষা বাহিনীক দায়িত্ব দিছে বুলি তেওঁ উল্লেখ কৰে। পশ্চিমবংগত লোকপিয়ল অভিযানৰ সঞ্চালক ডঃ ৰশ্মি কামালে সংবাদ মাধ্যমৰ আগত কয় যে এইবাৰ প্ৰথমবাৰৰ বাবে ডিজিটেল ব্যৱস্থাৰে লোকপিয়ল অভিযান আৰম্ভ কৰা হ'ব, য'ত ৰাজ্যৰ জনসাধাৰণে স্বগণনা প্ৰক্ৰিয়াৰ জৰিয়তে এই অভিযানত ভাগ ল'ব পাৰিব। পশ্চিমবংগত 1 আগষ্টৰ পৰা 15 আগষ্টলৈকে স্বগণনা প্ৰক্ৰিয়া ৰূপায়ণ কৰা হ'ব। ইয়াৰ পিছতে 16 আগষ্টৰ পৰা 14 ছেপ্টেম্বৰলৈকে গৃহপিয়লৰ প্ৰথম পৰ্যায় সম্পন্ন কৰা হ'ব। এই পৰ্যায়ত বিশেষ প্ৰশ্ন সম্বলিত তালিকাৰ জৰিয়তে তথ্যসমূহ আহৰণ কৰা হ'ব। লোকপিয়ল অভিযানৰ বাবে 24 ঘণ্টীয়া ৰাষ্ট্ৰীয় হেল্পলাইন নম্বৰ 1855 সক্ৰিয় কৰি তোলা হৈছে। ৰাজ্যখনৰ লোকপিয়ল সম্বন্ধীয় তথ্যৰ বাবে এটা বিশেষ ৱেবছাইটো মুকলি কৰা হৈছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানে কৃষকসকলে যাতে পৰ্যাপ্ত বীজ লাভ কৰে তাৰ বাবে দেশত 1,74,000 কুইণ্টল বীজ মজুত ৰখা হৈছে বুলি উল্লেখ কৰিছে। নতুন দিল্লীত খাৰিফ অভিযান 2026 সন্দৰ্ভত অনুষ্ঠিত ৰাষ্ট্ৰীয় কৃষি সন্মিলনৰ দ্বিতীয় দিনা সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে এই পৰ্যন্ত 9,76,000 কৃষকক পৰিচয় পত্ৰ প্ৰদান কৰা হৈছে। তেওঁ কৃষকসকলে বিভিন্ন আঁচনিৰ সুবিধা লাভৰ আবেদনৰ বাবে অন্য কোনো তথ্যপাতিৰ প্ৰয়োজন নাই বুলিও উল্লেখ কৰিছে। শ্ৰীচৌহানে সাৰ বিতৰণৰ প্ৰক্ৰিয়াৰ স্বচ্ছতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে কলা বজাৰ ৰোধ কৰাৰ লগতে কৃষকসকলে যাতে সময়মতে সাৰ লাভ কৰে তাৰ বাবে এই প্ৰক্ৰিয়া স্বচ্ছ হোৱাটো অতি গুৰুত্বপূৰ্ণ। কৃষকসকলৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে চৰকাৰ দৃঢ়প্ৰতিজ্ঞ বুলিও তেওঁ উল্লেখ কৰে। শ্ৰীচৌহানে কৃষকসকলৰ সমাধান নোহোৱাকৈ পৰিৰোৱা কিষাণ ক্ৰেডিট কাৰ্ডৰ বিষয়টো পৰ্যালোচনা কৰাৰ বাবে ৰাজ্য

0: চৰকাৰসমূহক আহ্বান জনোৱাৰ লগতে কৃষকসকলক ঋণ প্ৰদান কৰাৰ প্ৰক্ৰিয়া শক্তিশালী কৰাৰ বাবেও আহ্বান জনায়। খাদ্যশস্যৰ উৎপাদনৰ ক্ষেত্ৰত ভাৰতে অভাৱনীয় সফলতা লাভ কৰিছে বুলি উল্লেখ কৰি শ্ৰীচৌহানে কয় যে দেশৰ মুঠ খাদ্যশস্যৰ উৎপাদন সৰ্বাধিক প্ৰায় 360 মিলিয়ন টনতকৈ অধিক হৈছে। মন্ত্ৰীগৰাকীয়ে ৰাজ্যসমূহৰ কৃষিমন্ত্ৰী, জ্যেষ্ঠ বিষয়া, বিজ্ঞানী আৰু প্ৰগতিশীল কৃষকসকলৰ সৈতে ভাৰতীয় কৃষি ব্যৱস্থাৰ বিকাশ সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনাতো মিলিত হয়। মেঘালয়ৰ ৰাজ্যসভা আসনৰ বাবে অহা 18 জুনত দ্বিবাৰ্ষিক নিৰ্বাচন অনুষ্ঠিত হ'ব। মুখ্য নিৰ্বাচনী বিষয়াই ৰাজনৈতিক দলসমূহৰ সৈতে অনুষ্ঠিত দ্বিবাৰ্ষিক নিৰ্বাচন সম্বন্ধীয় বৈঠকৰ পাছতে এই কথা ঘোষণা কৰে। উল্লেখযোগ্য যে বৰ্তমানৰ মেঘালয়ৰ ৰাজ্যসভাৰ সাংসদৰ কাৰ্যকাল অহা 21 জুনত সামৰণি পৰিব। মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে কৈছে যে অধিসূচনা জাৰি কৰাৰ পাছতে অহা 1 জুনত মনোনয়ন প্ৰক্ৰিয়া আৰম্ভ হ'ব। 8 জুন মনোনয়ন দাখিলৰ অন্তিম দিন, 9 জুনত মনোনয়ন পৰীক্ষা কৰা হ'ব। প্ৰাৰ্থীসকলে 11 জনৰ ভিতৰত মনোনয়ন প্ৰত্যাহাৰ কৰিব পাৰিব। 18 জুনত পুৱা 9 বজাৰ পৰা বিয়লি 4 বজালৈ ভোটগ্ৰহণ কৰা হ'ব আৰু একেদিনাই সন্ধিয়া 5 বজাৰ পৰা ভোটগণনা কৰা হ'ব। উচ্চতম ন্যায়ালয়ে আজি মূল মল্লযুঁজাৰু বিনেশ ফোগটক কাইলৈ আৰু পৰহিলৈ হ'বলগীয়া বাছনিমূলক পৰীক্ষণত অংশগ্ৰহণ কৰিবলৈ অনুমতি দিছে। ন্যায়াধীশ পি এছ নৰসিমহা আৰু আলোক আৰাধেৰ যুটীয়া বিচাৰপীঠে ৰেছলিং ফেডাৰেশ্যন অব ইণ্ডিয়াই দিল্লী উচ্চ ন্যায়ালয়ৰ এটা শুনানিৰ বিৰুদ্ধে আগবঢ়োৱা এক আবেদনৰ বিচাৰ হিচাপে এই নিৰ্দেশ জাৰি কৰে। উচ্চতম ন্যায়ালয়ৰ এখন বিচাৰপীঠে কয় যে ৰেছলিং ফেডাৰেশ্যন অব ইণ্ডিয়াৰ নীতি অনুসৰি বিবেচনাভীনভাৱে মাতৃত্বৰ বিৰতিৰ পাছত ঘূৰি অহা ফোগটৰ দৰে এগৰাকী বিখ্যাত খেলুৱৈক আঁতৰাই ৰখাটো দুৰ্ভাগ্যজনক। বিচাৰপীঠখনে লগতে কয় যে ফোগটৰ এগৰাকী উজ্জ্বল খেলুৱৈৰ বাবে মাতৃত্ব যাতে হেঙাৰ হিচাপে থিয় দিব নোৱাৰে সেই বিষয়ে আইনগতভাৱে বিচাৰ কৰি চাব লাগে। উল্লেখযোগ্য যে ফোগটে ৰেছলিং ফেডাৰেশ্যন অব ইণ্ডিয়াৰ বাছনি প্ৰক্ৰিয়াৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল। এই প্ৰক্ৰিয়াত 2026 বৰ্ষৰ এছিয়ান গেমছৰ বাছনিমূলক পৰীক্ষণত ফোগটৰ অংশগ্ৰহণৰ ওপৰত বাধা আৰোপ কৰা হৈছিল। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি নিউ চণ্ডীগড়ত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয়খন কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। টছত জিকি ৰাজস্থান ৰয়েলছে প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লয়। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। দেশত বৰ্তমান পৰ্যাপ্ত পৰিমাণৰ পেট্ৰল, ডিজেল আৰু ৰন্ধন গেছ মজুত আছে বুলি পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে সীমান্ত সুৰক্ষিত কৰাৰ লগতে অবৈধ অনুপ্ৰৱেশত বাধা প্ৰদান কৰাটো দেশৰ বৰ্তমানৰ ভৌগোলিক নিৰাপত্তাৰ বাবে অতি প্ৰয়োজন। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে অনুপ্ৰৱেশৰ ফলত ৰাজ্যখনৰ আন্তঃগাঁথনিৰ ওপৰত প্ৰভাৱ পৰাৰ বাবে উদ্বিগ্নতা প্ৰকাশ কৰিছে। মেঘালয়ৰ ৰাজ্যসভা আসনৰ বাবে অহা 18 জুনত দ্বিবাৰ্ষিক নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি নিউ চণ্ডীগড়ত হ'বলগীয়া দ্বিতীয়খন কোৱালিফায়িং মেচত ৰাজস্থান ৰয়েলছ গুজৰাট টাইটেন্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে সামৰণি পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত।
1: মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোৱাৰ্চ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্চত এয়া আকাশবাণী তেজপুৰ। আমাৰ এই অনুষ্ঠানসমূহ আপোনালোকে নিউজ অন এয়াৰ এপৰ জৰিয়তেও শুনি আছে। এতিয়া আগবঢ়াইছোঁ ভদাইৰ চোতালৰ মেল অনুষ্ঠানটি পুনৰ প্ৰচাৰিত।
2: আগবঢ়াইছো ভদাইৰ চোতালৰ মেল।
3: হেৰি, এই হল বুলিনো আপুনি ইমান জাগ দিব লাগেনে?
4: জাগ নিদিলেহে মোহৰ উৎপাদন থাকিব পাৰিহে, গৰু কেইটাও কষ্ট পায় নহয়। আৰু তাতে সেই জাপানীজ এনকেফেলাইটিছ, সেই ডেংগি আৰু সেই মেলেৰিয়া মোহৰ কথাটো আছে। সেইকাৰণে আজি সেই জাগ অকণ সেই বেছিকৈ দিছোঁ। আকৌ সেই নেমু পাত অকণমান দি দিছোঁ, বুজিছ? সেই মহানিম পাতৰ কথা কৈছোঁ।
3: অঁ, সেইটোৰ কাৰণে ভালেই কৰিছে বাৰু, কিন্তু এই জাগ দিওঁতে দিওঁতে ধোঁৱাই একে নাকে মুখে সোমাই মোৰ একে অৱস্থা নোহোৱা কৰিছে।
4: মুঠতে সেই ভদাইৰ মেৰৰ ভিতৰত মোহৰ প্ৰৱেশ নিষেধ।
3: সেইটো হয় বাৰু, অৱশ্যে এইখিনি সময়তেই মেলেৰিয়া, ডেংগু ইত্যাদিৰ প্ৰকোপটো বেছি থাকে, গতিকে সেইফালৰ পৰা জাগ দিছে ভালেই কৰিছে। খালি চাব, এই নাকে মুখে সোমাই যাতে চৰ্দি কাঁহ এইবোৰ নহ'লেই হ'ল আৰু।
4: তোৰ আকৌ পানী লেং বেমাৰটো আছে নহয়, তই অকণমান আঁতৰি থাক বা নাকত সোপা এটা মাৰি থাক।
5: বদাই, অ বদাই,
3: অ

0: চৰকাইটি সোমাই আহা সোমাই আহা, চাবা আকৌ দেই জাগ দি গোটেইখন একে ধোঁৱা ধোঁৱা কৰি থৈছে এখেতে।
1: এই পদূলি মুখৰ পৰাই একেবাৰে গোটেইখন ধোঁৱা কোৱা দেখিছো বুইছানে। এই কথাটোনো কি জাগ দিছা নেকি হে ভদাই?
2: জাগ অকণমানহে বেছিকৈ দিছো বুইছা মাষ্টৰ, কাৰণ সেই চাৰিওফালেহে জাপানী যেনকে ফেলে ডেংগি আৰু সিফালে তোমাৰ সেই মেলেৰিয়াই হে চানি ধৰিছে নহয়।
0: মাষ্টৰ কাইটি তুমি আগতে বহি লোৱা।
1: দে দে বহি লওঁ ৰ।
0: এই অৱশ্যে এখেতে কোৱা কথাটো হয়, এতিয়াতো এই মেলেৰিয়া ডেংগু জাপানীজ এনকেফেলাইটিছ ইত্যাদি বিভিন্ন ধৰণৰ বেমাৰ হ'বলৈ ধৰিছে, গতিকে এইবোৰৰ পৰা হাত সাৰিবলৈতো কিবা প্ৰবন্ধ কৰিবই লাগিব দিয়াচোন।
1: এই অকল ভদাই সেই ধোঁৱা বা জাগ দিলে নহ'ব, আৰু বহুতো কিন্তু উপকৰণ আছে আমাৰ সেইবিলাক বেমাৰৰ পৰা নিজকে ৰক্ষা কৰিবলৈ।
2: আমি ইতিমধ্যে যোৱা মাহত সোমপাহিয়ে মই সেই জাপানীজ এনকেফেলাইটিছৰ সেই প্ৰতিষেধক চিটাটোহে লৈছো, তথাপি সেই ডেংগি বা সেই মেলেৰিয়া মহে কামুৰি আকৌ কিবা ক্ষতি কৰে বুলিহে যা কিছু লগতে গৰু মোহৰো কথা আছে নহয়।
1: আচলতে কি জানিছা নাই, এই প্ৰতিষেধক লোৱাটো বাৰু বাঞ্ছনীয়, কিন্তু একেবাৰে ৰোগটো প্ৰতিৰোধ কৰিবৰ বাবে বা নিৰ্মূল কৰিবৰ বাবে আমি সেই শিপা সুপলিৰ সৈতে প্ৰথমতে তাক নোহোৱা কৰিব লাগিব, হয়নে নহয়? তুমি জাগ দিছা, ধোঁৱা দিছা, কিন্তু এই ধোঁৱাৰে এই সোণপাহীৰ ক্ষেত্ৰত অৱশ্যে সমস্যা দিব পাৰে। আৰু এটা কথা কি, এই জৈৱিক যদি আমি কিছুমান পদাৰ্থৰে এই ধোঁৱাৰ ব্যৱস্থা কৰোঁ তেতিয়াহ'লে ক্ষতি নাই, কিন্তু যদি আমাৰ ৰাসায়নিক যিবিলাক পদাৰ্থ যেনে এই পলিথিন প্লাষ্টিক এইবিলাক জ্বলাই যদি ধোঁৱা দিয়া হয় তেতিয়াহ'লে কিন্তু আমাৰ আন কিছুমান ৰোগহে বেছিকৈ হোৱা দেখা
0: যায়। হিতে বিপৰীতহে হ'বগৈ তেতিয়া।
1: এই অৱশ্যে ভদায়ে এই যে তোমাৰ বাৰীতে থকা এই এই যিবিলাক তোমাৰ গছ পাত সেইবিলাকেৰে জাগ দিছা।
2: গোবৰ দিছো, তোমাৰ নিমপাত দিছো, তোমাৰ সেই পচতিয়া দিছো, এই ধৰণে মই সেই ৰাসায়নিক দ্ৰব্য মই সেই ব্যৱহাৰ নকৰোঁ হে মাষ্টৰ।
1: এই জৈৱিক পদ্ধতিৰে যদি ধোঁৱা বা জাগ দিয়াৰ ব্যৱস্থা কৰে তেতিয়াহ'লে ইমান ক্ষতি নাই বাৰু, কিন্তু তাৰ বাহিৰে আমাৰ আন কিছুমান উপকৰণৰ যে মই কথা কৈছিলো সেইবিলাক আমি বাৰু পাতিম, হয়নে নহয়? এই বৰ্তমান সময়ত অৱশ্যে এইটো বৰ প্ৰয়োজনীয় কথা হৈছে যে এই ডেংগু হওক মেলেৰিয়া হওক বা আৰু এটা কি আছিল তোমাৰ,
0: জাপানীজ
1: এনকেফেলাইটিছ, এই মনতে নাহে। এই বেমাৰৰ পৰা ৰক্ষা পাবৰ কাৰণে যিবিলাক আমাৰ কৰিব লগা কাম থাকে সেইখিনি আমাৰ কৰাটো বাঞ্ছনীয়। কথাটো হৈছে কি, এই যে মেলেৰিয়া কেনেকৈনো সংক্ৰমিত হয় বা কিহৰ পৰা সংক্ৰমিত হয় সেইখিনি বিষয়ে আমি খুটি নাতি ভালদৰে জানিব লাগিব, তেতিয়াহে আমি ইয়াৰ পৰা ৰক্ষা পাবৰ বাবে কি ব্যৱস্থা ল'ব লাগে সেইখিনি ভালদৰে জানিব পাৰিম। এতিয়া কথাটো হৈছে শেহতীয়াকৈ কি জানিছানে, এক পৰিসংখ্যা মতে সমগ্ৰ বিশ্বত প্ৰতি বছৰে প্ৰায় 500 নিযুত পৰ্যন্ত লোক এই মেলেৰিয়া ৰোগত আক্ৰান্ত হয় আৰু ইয়াৰে 1 নিযুত লোকে বোলে মৃত্যু সাবটি লয়। এটা মই সমীক্ষাত পঢ়িছো, এইটো এটা বৰ চিন্তনীয় কথা। যেনেদৰে বিজ্ঞানে আমাৰ ক্ষিপ্ৰ গতিৰে বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি গৈছে, কিন্তু এই ৰোগবিলাকৰ ক্ষেত্ৰত যেনেধৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিব লাগে তেনেদৰে কিন্তু আমি সজাগ হোৱা নাই। এতিয়া কথাটো হৈছে আমাৰ অসমতো মেলেৰিয়া ৰোগে প্ৰতি বছৰে বিশেষকৈ সেই গ্ৰীষ্মকালছোৱাত আহি থকা এই গ্ৰীষ্মকালছোৱাত বৰ ভয়ানক ৰূপ ধাৰণ কৰি অনেক লোকৰ জীৱন কাঢ়িও নিয়ে, সেই কথা আমি জানি আহিছো ধৰা। এতিয়া কথাটো হৈছে এইটো এটা স্বাভাৱিক ঘটনাৰ দৰে হৈ পৰিছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ এক তথ্যমতে কি জানিছানে, সমগ্ৰ ভাৰতত প্ৰতি বছৰে মেলেৰিয়াত আক্ৰান্ত 20% ৰোগীৰ মৃত্যু ঘটে কেৱল অসমতে, বুজিছানে? এইটো এটা বৰ চিন্তনীয় কথা। স্বাধীনোত্তৰ কালত মানে স্বাধীনতাৰ পিছৰ কথা কৈছোঁ, যোৱা 60 বছৰত মেলেৰিয়াত আক্ৰান্ত অসমত প্ৰায় 50% লোকৰ প্ৰাণহানি ঘটিছে। এই মেলেৰিয়া কেনেদৰে সৃষ্টি হয় সেই বিষয়ে আমি ভালদৰে জানিব লাগিব ভদাই, নহয় জানো? এই বিষয়ে আমাৰ সেই শিশুসকলক বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকক পাঠ্যক্ৰমৰ জৰিয়তে প্ৰথমৰ পৰাই সজাগ কৰাৰ ব্যৱস্থা কৰা হৈছে। কেনেদৰে আক্ৰান্ত হ'ব, কিহৰ পৰা হয়, ই খুচুৰা ৰোগ নেকি, এইখিনি বিষয়ে বা ডেংগু বৰ্তমান সময়ত যে আহিছে এইবিলাক আগত নাছিল, পিছত এই ৰোগ বেছিকৈ হোৱা দেখা গৈছে, এইবিলাকৰ পৰা ৰক্ষা পাবৰ বাবে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব, লক্ষণ কি, এই বিষয়ে ল'ৰা ছোৱালীবিলাকক আগতীয়াকৈ কিন্তু ব্যৱস্থা লোৱাৰ ক্ষেত্ৰত সিহঁতক সজাগ কৰাৰ ব্যৱস্থা কৰা হৈছে।
0: তেতিয়াহ'লে মাষ্টৰ কাইটি তুমি কোৱাচোন কেনেকৈনো এই মেলেৰিয়া ৰোগ সংক্ৰমণ হয়, ইয়াৰ লক্ষণসমূহ কি কি, আৰু মেলেৰিয়া হ'লে কি কৰিব লাগে, এই কথাখিনি তুমি অলপ বুজাই কোৱাচোন।
2: মেলেৰিয়া সাধাৰণতে মহৰ পৰাই নহয় জানো মাষ্টৰ, আমাৰ সেই অসমত সেই খাল দং বিল আদিত যিবিলাক সেই ৰৈ থকা পানী মানে সেই আবদ্ধ পানী সেইবিলাকতে সেই মহৰ জন্ম হয়, মহে তেনেকুৱা সেই পানীত সেই কণী পাৰে আৰু সেই বংশ বৃদ্ধি হয়, গতিকে সেই খাল দোঙা আদি আমি সেই

0: ঢাকি থোৱাৰ ব্যৱস্থা কৰাই হওক বা সেই
1: পানী জমা হ'ব দিব নালাগে,
0: তোমাৰ সেই ঘৰৰ সেই চৌহদতেই বা বাহিৰতে পৰি থকা সেই বাচন বৰ্তনবিলাকত সেই পানী জমা হ'ব দিব নালাগে, সেই উভতাই থ'ব লাগে। এই ধৰণৰ সাৱধানতা ল'লেহে মহৰ তোমাৰ সেই বংশ বিস্তাৰ সেই কিছু হ'লেওহে ৰোধ কৰিব পাৰি।
1: মেলেৰিয়া হৈছে এবিধ ক্ষুদ্ৰ জীৱাণুৰ সংক্ৰমণৰ ফলত হোৱা ৰোগ, বুজিছনে শুনপাহি? হা, এইটো এটা বৈজ্ঞানিক নাম, প্লাজমোডিয়াম ফেলোসিপেরাম।
0: এইবিলাক আমাক নালাগে,
1: নালাগে বাৰু, সেইবিলাক আমাক নালাগে। কিন্তু এই যে সংক্ৰমিত হয় এবিধ মহৰ পৰা, যিকোনো মহৰ পৰা নহয়, এনিফিলিছ নামৰ মাইকী মহে মেলেৰিয়া বিস্তাৰত প্ৰধান ভূমিকা লয় বোলে, এইটো আমি জানিব লাগিব। এতিয়া কথাটো হৈছে এনিফিলিছ মহটো আমি সেই মহৰ মাজত বিচাৰি ফুৰিব নোৱাৰোঁ সদায়।
0: কোনটো হে মাইকী মহ, কোনটো মতা মহ, বিচাৰ কৰি ফুৰিলেতো নহ'ব। গতিকে সেই মহৰ পৰা হাত সাৰিবলৈ আমি সেই হাত দীঘল সেই পোচাক পিন্ধিব লাগিব, সেই মহ দিয়াৰ নিচিনা সেই জাক দিব লাগিব।
1: মেলেৰিয়া সংক্ৰমিত কৰা এই এনিফিলিছ নামৰ মাইকী মহে যে কামোৰে, আৰু সেই এনিফিলিছ মাইকী মহক বিচৰাটোৱে হওক বা পৰ্বতত কাছৰ কণী বিচৰাটো একে নহ'বনে বাৰু? সেইকাৰণে আমি প্ৰথমতে সাৱধান হ'ব লাগিব যে মহৰ পৰাই যে সংক্ৰমিত হয়, সি এনিফিলিছ মহে হওক বা আন মহ আমি চিনি নাপাওঁ, কিন্তু মহৰ পৰা আমি ৰক্ষা পাবৰ কাৰণে মহৰ বংশ বিস্তাৰ যাতে নহয় তাৰ বাবে আমি ব্যৱস্থা গ্ৰহণ কৰিম।
0: লগতে শুওঁতে সদায় আঁঠুৱা, দিনতে হওক বা ৰাতিয়ে হওক, আঁঠুৱা ব্যৱহাৰ কৰাটো কিন্তু বাধ্যতামূলক হ'ব লাগে মাষ্টৰ।
1: এই কি জানিছানে, এতিয়া এই ৰোগ সোঁচৰা ৰোগ হয় নে নহয়, এজন মানুহৰ পৰা এজন মানুহলৈ এইটো প্ৰত্যক্ষভাৱে কিন্তু কেতিয়াও সোঁচৰা বেমাৰ নহয়, নুসোঁচৰে। ইয়াৰ কথা হৈছে কি, যদি এজন মানুহক এই এনিফিলিছ মাইকী মহটোৱে যদি কামোৰে, তেওঁৰ যদি শৰীৰত ইতিমধ্যেই মেলেৰিয়া যদি ৰোগৰ বীজাণু থাকে, তেতিয়াহ'লে সেই এনিফিলিছ মাইকী মহটোৱে সেই মানুহজনৰ পৰা তেজ যেতিয়া গ্ৰহণ কৰে, তেতিয়া সেই বীজাণু মহটোৰ গাত আহে, তেতিয়া সেই মহটোৱে যদি আহি সুস্থ মানুহজনক যদি কামোৰে, তেতিয়াহ'লে সেই মহটোৰ জৰিয়তে সেই বীজাণু এই সুস্থ মানুহজনৰ তেজৰ ভিতৰলৈ যাব পাৰে।
2: এইটো এটা পৰোক্ষভাৱে হোৱা বেমাৰ।
0: এই মাইকী মহবিধে আচলতে বাহক হিচাপে মেলেৰিয়া ৰোগে ইজনৰ পৰা সেইজনৰ গালৈ সোঁচৰায়।
1: এতিয়া আমি জানিব পাৰিছো যে এই মেলেৰিয়া হওক, ডেংগু হওক বা আমাৰ এনকেফেলাইটিছ, এই ৰোগ বিয়পায় একমাত্ৰ মহে
2: মহে,
1: হয়নে নহয়?
2: এইটোতো গম পালো যে তোমাৰ এই এনোফিলিছ নেকি এই মাইকী মহবিধে কামুৰিলে তোমাৰ মেলেৰিয়া হয়, কিন্তু তাৰতো কিছুমান লক্ষণ থাকিব মাষ্টৰ কাইটি, এই লক্ষণসমূহৰ বিষয়ে অলপ কোৱাচোন বাৰু। এই কপি কপি জ্বৰ উঠা বুলি জানো, কিন্তু তাৰ বাহিৰেওতো আৰু কিছুমান লক্ষণ আছে নিশ্চয়।
1: তই বৰ সুন্দৰ কথা এটা কৈছ। এতিয়া মহে কামোৰাৰ পিছত কি ধৰণৰ লক্ষণ দেখা যায় সেইবিধ মহে কামুৰিলে, কেনেদৰে জানিম যে মানুহজনৰ মেলেৰিয়া হৈছে, সেইখিনি কথা জানিবৰ বাবে আমি লক্ষ্য ৰাখিব লাগিব। যদি মানুহজনৰ অতিপাত ঠাণ্ডা লাগি কপি কপি জ্বৰ উঠে বা তীব্ৰ মূৰ কামোৰণি হয়, গাৰ বিষ, চকু মুখ ৰঙা পৰা, পিয়াহ লগা, খোৱা বোৱাত অনিচ্ছা অহা, বমি বমি ভাৱ অহা, পেটৰ বিষ, ৰক্তহীনতা, এইবিলাক বা সেই জিভাত ময়লা জমা হোৱা, চাচোন কিমান বিধ লক্ষণ থাকিব পাৰে। তাৰে যিকোনো লক্ষণ যদি দেখা দিয়ে, তেতিয়া আমি সেই ৰোগবিধ হৈছে নে নাই সেইখিনি আমি যদি জানিব বিচাৰোঁ বা পৰীক্ষা কৰিব বিচাৰোঁ, তেতিয়াহ'লে চিকিৎসালয়ত গৈ পৰীক্ষা কৰিব লাগিব, তেজ পৰীক্ষা কৰিব লাগিব, তেতিয়া আমি জানিব পাৰিম যে এই ৰোগ হৈছে নে নাই। এতিয়া মেলেৰিয়া জ্বৰৰ আকৌ তিনিটা স্তৰ দেখা যায়, বুজিছনে?
2: এই তিনিটা স্তৰ মানে,
1: এই স্তৰ কেইটা শুন, শীতল অৱস্থা, উষ্ণ অৱস্থা আৰু ঘৰ্মাক্ত অৱস্থা, এই তিনিটা অৱস্থা দেখা যায়। অতিপাত যেতিয়া ঠাণ্ডা লাগি কপি কপি জ্বৰ উঠে আৰু তীব্ৰ মূৰ কামোৰণি হয়, তেতিয়া জানিব লাগিব এইটো শীতল অৱস্থাৰ ৰোগী লক্ষণ। এনে অৱস্থাত ৰোগীয়ে গাত গৰম কাপোৰ ল'বলৈ বিচাৰে, এই অৱস্থাটো আধা ঘণ্টাৰ পৰা এঘণ্টা পৰ্যন্ত থাকিব পাৰে, বুজিছানে বোধহয়? দ্বিতীয় স্তৰ, অতিপাত গৰম লাগি জ্বৰ ক্ৰমান্বয়ে বাঢ়ি আহে, তীব্ৰ মূৰ কামোৰণিও দেখা যায় আৰু ৰোগীয়ে এই কামোৰণিত তালফাল লগাবলগীয়া হয়,
2: থাকিব নোৱাৰা অৱস্থা হয়,
1: গাৰ পুৰণি অনুভৱ হয়, বমি হোৱাৰ লগতে ৰোগীয়ে ভ্ৰম বকাও দেখা যায়, অৰ্থাৎ জ্বৰটো মূৰত উঠে। আৰু তৃতীয় পৰ্যায়ত যিটো ঘৰ্মাক্ত অৱস্থা বুলি কোৱা হয়, ৰোগীজন প্ৰথমতে বৰকৈ ঘামিবলৈ ধৰে আৰু জ্বৰ লাহে লাহে কমিবলৈ ধৰে, ৰোগীয়ে আৰাম পায় আৰু টোপনি আহে, অৱশ্যে পিছৰ দিনা ভালে থাকিলেও দেহত কিন্তু মেলেৰিয়াৰ জীৱাণু থকাৰ বাবে এই জ্বৰ পুনৰ হোৱাৰ সম্ভাৱনা থাকে।
2: তেতিয়াহ'লে আমি এনেকুৱা লক্ষণ কিছুমান দেখা দিলে লগে লগে ডক্টৰৰ ওচৰলৈ যাব লাগে, ঘৰত থাকিব নালাগে,
1: নালাগে। এতিয়া ভদাই
0: কোৱাচোন মাষ্টৰ,
1: তুমিয়ে কোৱাচোন বাৰু, মেলেৰিয়া হ'লে ধৰা তুমি কি কৰিবা এতিয়া?
0: মই মেলেৰিয়া হ'লেহে মেলেৰিয়া

বেমাৰীজনকহে ডাক্তৰৰ ওচৰলৈ প্ৰথমতে লৈ যাম। ডাক্তৰেহে তেজ পৰীক্ষা কৰাৰ পিছতহে তেওঁ যেনেধৰণে চিকিৎসা দিয়ে সেইধৰণে আমি সেই চিকিৎসা ল'ম। আৰু অৱশ্যে সেই গাঁৱলীয়া চিকিৎসাও মই মেলেৰিয়া ৰোগৰ নথকা নহয়। আমাৰ সেই চালকুঁৱৰী পাতৰ কথা কৈছোঁ, এই চালকুঁৱৰী পাতৰ যদি বীজৰ পৰা সেই 10 চামুচ ৰস উলিয়াই তাত সেই মৌ মিহলাই যদি দিনে তোমাৰ একেৰাহে তোমাৰ 1 সপ্তাহমান খোৱা যায় তেতিয়াও সেই মেলেৰিয়া ভাল হয়। আৰু লগতে সেই অমৰলতা, সেই অমৰলতাৰ সেই ৰস উলিয়াই যদি তুমি সেই মৌৰ লগত মিহাই লৈ সেই এবাৰকৈ 1 সপ্তাহমান খোৱা, দেখিবাহে মেলেৰিয়া সেই তোমাৰ সেই নিৰ্মূল হৈ যায়।

0: ডেঙ্গু অৱশ্যে বহু পলমকৈ বা পিছতহে ধৰা পৰিছে।
1: আমিহে ডেকা কালতোহে তেনে ৰোগৰ কথা হে নাম শুনাই নাছিলো, এই আজিহে 4-5-10 বছৰ আগৰ পৰাহে ডেংগি বা হে ডেংগু কথা শুনিছো। আগতে দিল্লী ফালেহে ডেংগু ৰোগ হোৱা বুলি জানিছিলো।
0: এই ডেংগু এবিধ খুচৰা বেমাৰ। প্ৰথমতে কেনেদৰে খুচৰি আমাৰ অসমলৈ আহিল সেই কথা বাৰু আমাৰ অজ্ঞাত, আমি নাজানো, কিন্তু বাহিৰৰ পৰাই এই ডেংগু বিধ বা খুচৰি বা মহৰ কামোৰৰ কাৰণে যাৰ বাহিৰত যিসকল লোক কৰ্মৰত হৈ আছিল তেওঁলোক এই পৰিয়ালৰ লোকসকলক লগ ধৰিবলৈ বা ঘৰলৈ ঘূৰি আহে, তেতিয়া সেই তেওঁলোকৰ পৰাই এই ৰোগ আমাৰ অসমলৈ আহিছে বুলি বা বিভিন্ন ৰাজ্যলৈ বিয়পিছে বুলি জানিব পৰা যায়। এই ডেংগু সংক্ৰমিত এডিছ ইজিপ্ট নামৰ মহে কামুৰিলে বোলে এই ৰোগ সংক্ৰমিত হয়। এতিয়া সংক্ৰমিত মহে কামোৰাৰ 5-6 দিনৰ পিছত মানুহৰ শৰীৰত বোলে এই ৰোগ দেখা দিয়ে। ডেংগু 2 ধৰণৰ হ'ব পাৰে, বুজিছানে ভদাই? ডেংগু জ্বৰ আৰু ডেংগু হেমৰেজিক জ্বৰ বুলি কোৱা হয় বোলে। ডেংগু এবিধ ফ্লু, অৰ্থাৎ এই জ্বৰৰ লক্ষণ থকা ৰোগ। ডেংগু বিপদজনক, কিন্তু ডেংগু যদি আমাৰ যদি ভালদৰে চিকিৎসা গ্ৰহণ নকৰো মৃত্যু পৰ্যন্ত হ'ব পাৰে।
2: অ', তেতিয়াহ'লেতো ভয়ংকৰ কথা মাষ্টৰ কাইটি। গতিকে এই ৰোগৰ লক্ষণসমূহৰ বিষয়ে কোৱাচোন, কি কি লক্ষণ দেখিলে আমি ডেংগু হৈছে বুলি ক'ব পাৰোঁ?
0: আমি আমাৰ যিবিলাক বিদ্যালয়ৰ ল'ৰা ছোৱালীক পাঠ্যসূচী দিয়া হৈছে বৰ্তমান, সেইবিলাকত সেই ডেংগু ৰোগৰ লক্ষণ হওক প্ৰতিকাৰৰ ব্যৱস্থা প্ৰতিৰোধৰ ব্যৱস্থা সুন্দৰভাৱে দিয়া আছে। ছাত্ৰ ছাত্ৰীসকলক আমি এই বিষয়ে জ্ঞান দি আহিছো বা পঢ়াই আহিছো। এতিয়া ডেংগুৰ লক্ষণ বুলি কওঁতে আমি জানিব লাগিব, প্ৰথম হৈছে তীব্ৰ জ্বৰ উঠে, মূৰৰ বিষ হয়, চকুৰ ভিতৰৰ অংশৰ বিষ হয়, চকু লৰচৰ কৰিলে বিষ বেছি হয়, পেশী আৰু বন্ধনীত বিষ হয়, আভোক আৰু সেই অৰুচি হয়, বুজিছানে? খাবলৈ মন নাযায়, বুকু আৰু পিঠিত চকলা চকল পানী জ্বলাৰ দৰে দাগ পৰে, বুজিছানে? যেতিয়া আমি এইবিলাক লক্ষণ দেখিম, ইয়াৰ লগতে আন এটা লক্ষণ হৈছে বমি ভাৱ অহা বা বমিও হয়। এইবিলাক লক্ষণ যেতিয়া দেখা যাব তেতিয়া জানিব লাগিব যে ডেংগু ৰোগত আক্ৰান্ত হৈছে বুলি, আৰু তাক সম্পূৰ্ণ আমি প্ৰমাণ সহকাৰে যদি আমি জানিব বিচাৰোঁ তেতিয়াহ'লে আমি চিকিৎসালয়লৈ গৈ তেজৰ পৰীক্ষা কৰাব লাগিব আৰু চিকিৎসকৰ পৰামৰ্শ ল'ব লাগিব, বুজিছানে? এই ডেংগু হেমৰজিক যিটো ভাগ আছে তেতিয়া কিন্তু তাৰ লক্ষণসমূহ অলপ বেলেগ,
2: সেইটোতো আৰু ভয়ংকৰ হয়।
0: ডেংগু জ্বৰৰ দৰে এক লক্ষণ দেখা দিয়ে, অতিমাত্ৰাত পেটৰ বিষ হয়, ক্ৰমান্বয়ে বাঢ়ি যায়, ছাল শেঁতা পৰে আৰু শীতল পৰি আহে, নাক মুখ আলু আৰু ছালৰ ঘাঁ অংশৰে তেজ ওলাই, বুজিছানে? এনেধৰণৰ বিপদজনক কিছুমান লক্ষণ দেখা দিব পাৰে, বমি হয় বা বমিত তেজ ওলায়, টোপনি ভাৱ আহিব, অস্থিৰতা বেছিকৈ আহিব, পিয়াহ বেছিকৈ লাগিব, অন্তঃকণ্ঠ একেবাৰে শুকাই যায় আৰু স্নায়ুৰ স্পন্দন দুৰ্বল হৈ আহে আৰু উশাহ লওঁতে বৰ কষ্ট পায়। যেতিয়া এইখিনি লক্ষণ দেখা যাব তেতিয়া আমি ডেংগু আক্ৰান্ত হৈছে বুলি আমি জানিব পাৰিম বা আমি চিকিৎসালয়লৈ গৈ আমি পৰামৰ্শ ল'ব লাগিব।
1: আৰু হে ডেংগু মহৰ এটা হে আচৰণ আছে নহয় মাষ্টৰ, এই ডেংগি মহে বোলে তোমাৰ হে দিনত হে কামোৰে, ৰাতি বোলে সেইবিধ মহে হে নাকামোৰে।
0: অৰ্থাৎ আমি দিনৰ ভাগত সদায় সাৱধান হ'ব লাগিব, ৰাতিৰ ভাগত আমি যদিও আঁঠুৱা ব্যৱহাৰ কৰোঁ আমি নিজকে ৰক্ষা কৰিব পাৰোঁ, হয়নে নহয়? কিন্তু এই দিনৰ ভাগততো আমি মুকলিকৈ থাকোঁ, হয়নে নহয়? তেতিয়াহ'লে কিন্তু বেছিকৈহে সাৱধান হ'ব লাগিব, কাৰণ ডেংগুৰ আক্ৰান্ত কৰা এই বীজাণুবাহক এই মহবিধে দিনতহে কামোৰে, সেইকাৰণে বেছিকৈ কিন্তু আমি সাৱধান হ'ব লাগিব।
1: গতিকে খেতি খোলা কৰিবলৈ গ'লে হে দীঘল হাতৰ হে কামিজ পিন্ধি যাম হে মাষ্টৰ, লগতে হে মূৰত হে পাগুৰি মাৰিবলৈ হ'লে নেপাহৰোঁ, কাৰণ হে মোৰ মূৰটো আমি জানা হে টপা মোৰ, গতিকে মই হে খুব সাৱধান হ'ব লাগিব, তাতে হে ডেংগি জ্বৰৰ যিটো তুমি হে লক্ষণ ক'লা হে বৰ ভয়ানক হে মাষ্টৰ।
0: এই মহবিধে ঘৰত হওক বা বাহিৰত হওক মানুহৰ পৰাই খাদ্য সংগ্ৰহ কৰে, অৰ্থাৎ তেজ গ্ৰহণ কৰে, সেইকাৰণে মহবিধে বাহিৰতো কামুৰিব পাৰে।
2: এই ঠিকে কৈছা, তোমাৰ এই মহ খেদা তৰল পদাৰ্থ ধূপ মেট আদি ব্যৱহাৰ কৰিব লাগিব, আৰু হাত ভৰি সম্পূৰ্ণকৈ ঢাক খাই থকা, এই এখেতে অকণমান আগতে কৈছিলেই নহয়, তেনেকুৱা পোছাক আৰু মোজা ব্যৱহাৰ কৰিব লাগিব, আৰু বিশেষকৈ এই সৰু পোৱালীক বা এই কেঁচুৱাক দিনৰ ভাগত আঁঠুৱাৰ তলতো শুবলৈ দিব লাগিব যাতে মহে কামুৰিব নোৱাৰে।
0: এই মহবিধে অতি কম পানীতো বংশ বৃদ্ধি কৰিব পাৰে, আৰু এই মহৰ কণী পানী নোহোৱাকৈ শুকান ঠাইটো এবছৰলৈকে ভাল থাকে।
2: তেতিয়াহলে এইটো দেখোন মেলেৰিয়া মহৰ বীজাণুতকৈ বেছি ভয়াবহ মাষ্টৰ কাইটি, কাৰণ ই শুকান ঠাইটো থাকিব পাৰে।
0: শুকান ঠাইটো এবছৰলৈকে বোলে ভালে থাকে ইয়াৰ কণীবোৰ, তেতিয়াহলে তাৰ পিছতো সেই বংশ বৃদ্ধি হ'ব পাৰে, হয়নে নহয়? এইটো এটা ভয়ানক কথা। কিন্তু ইতিমধ্যে আমাৰ প্ৰশাসনৰ ফালৰ পৰা বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰি

0: থকা পানীবিলাকত হে এবিধ মাছ পোহাৰ ব্যৱস্থা কৰিছে নহয়, সেইবিধ মাছে বোলে তোমাৰ সেই আবদ্ধ পানীত থকা সেই মহৰ কণীবিলাক সেই ধ্বংস কৰে।
1: এই যি মাছবিধৰ কথা কলা, সেই মাছবিধৰ প্ৰিয় খাদ্য হৈছে মহৰ কণী। সেইকাৰণে এই মাছবিধক যদি এনেকুৱা ঠাইত বংশবৃদ্ধি কৰে মাছবিধে, বা মাছবিধক যদি পোহা হয়, তেতিয়াহ'লে এই মহে বংশবৃদ্ধি কৰিব নোৱাৰে। এইটো এটা আমাৰ প্ৰাকৃতিকভাৱে বৰ সুন্দৰ এটা প্ৰচেষ্টা। এই মহবিধৰ আন কিছুমান পচন্দৰ তোমাৰ স্থান হৈছে থকাৰ, সেইবিলাক হৈছে তোমাৰ কুলাৰ, ড্ৰাম, জগ, ফুলদানি, পানীৰ টেংকি, বটল, টিন, টায়াৰ, ঘৰৰ ছাদ, ফ্ৰিজ, বাঁহৰ টুকুৰা, নাৰিকলৰ সেই পেলাই থোৱা খোলা, গছৰ খুৰুং, এইবিলাকত বোলে সিহঁতে বংশবৃদ্ধি বেছিকৈ কৰে। এই বিপদৰ আগতেই আমি সাৱধান হোৱা উচিত নে কি কোৱা ভদাই? এতিয়া আৰু তোমাৰ এয়া হৈছে তোমাৰ সেই মহে মহটো নহয়, হয়নে নহয়?
0: জানো জানো, তথাপি অকণমানহে কথাৰহে ধেমালি কৰিছে।
1: আমি আগতীয়াকে সাৱধান হ'ব লাগিব যাতে এই মহে বংশবৃদ্ধি কৰিব নোৱাৰে।
0: হেৰি নহয় মাষ্টৰ, তুমি সেই মেলেৰিয়া ৰোগৰ কথা কলা, সেই ডেংগু বা ডেংগিৰ কথা কলা, জাপানী জেনকেলে ফেলাইটিচ বোলো এবিধ মহৰহে তোমাৰ কামুৰিলে সেই ডাঙৰ জ্বৰ হয় নহয়, এই বিষয়েহে কিছু কোৱাচোন।
1: এতিয়া অৱশ্যে সকলোৱে এই জাপানিজ এনকেফেলাইটিছ ৰোগৰ বিষয়ে জানে আৰু ইয়াৰ লক্ষণসমূহৰ বিষয়েও মানুহে জনা হৈছে, কাৰণ বিভিন্ন মাধ্যমৰ জৰিয়তে প্ৰশাসনৰ তৰফৰ পৰা ইয়াৰ সাৱধানতাৰ বিষয়ে জনা আহিছে,
0: লগতে প্ৰতিষেধক দিয়াৰ ব্যৱস্থা কৰিছে।
1: অসমত অৱশ্যে প্ৰতি বছৰে বাৰিষা কালত বা এই গ্ৰীষ্মকালীন সময়ত জাপানী এনকেফেলাইটিছ নামৰ সেই প্ৰাণনাশক ৰোগবিধে ভয়াৱহ কিছুমান স্বাস্থ্যৰ আমাৰ সমস্যাৰ সৃষ্টি কৰে। এই ৰোগবিধে মানুহৰ জীৱনলৈ প্ৰাণনাশৰ ভাবুকি আনে। কিন্তু
2: এইটো কথা বাৰু গম পালো মাষ্টৰ কাইটি, কিন্তু আমি জানিব লাগিব যে এই জাপানীজ এনকেফেলাইটিছনো কি, কেনেকৈনো ই সংক্ৰমিত হয়, ইয়াৰ লক্ষণসমূহ কি, আৰু ইয়াক কেনেকৈ নিৰ্মূল কৰিব পাৰি, সেই বিষয়েতো আমি জানিব লাগিব। গতিকে অলপ সেই বিষয়েও জনোৱাচোন।
1: শুন, এই জাপানীজ এনকেফেলাইটিছ নামৰ ভাইৰাছবিধে মানুহৰ শৰীৰত প্ৰৱেশ কৰে আৰু এই ৰোগৰ সৃষ্টি কৰে। এই ভাইৰাছবিধৰ দ্বাৰা আক্ৰান্ত প্ৰতি 200-300 ব্যক্তিৰ বিপৰীতে এজনৰ শৰীৰত ই প্ৰাণনাশক ৰোগ হিচাপে দেখা দিয়ে। এই ৰোগত অতিমাত্ৰা জ্বৰ হয়, লক্ষণসমূহৰ কথা কৈছোঁ, আৰু ভাইৰাছবিধে মগজু আক্ৰমণ কৰি নানা স্নায়ুজনিত সমস্যাৰ সৃষ্টি কৰে, অৰ্থাৎ অচেতনো কৰিব পাৰে। এটা কথা কিন্তু বৰ আমোদজনক, বুজিছানে, জীৱনত এবাৰ এই ৰোগ হ'লে ব্যক্তিজনে গোটেই জীৱন এই ৰোগবিধ প্ৰতিৰোধ কৰা ক্ষমতা অৰ্জন কৰে। কিন্তু পৰিতাপৰ কথা কি জানিছনে, এই ৰোগত আক্ৰান্ত প্ৰায় 60% ব্যক্তিয়ে মৃত্যুমুখত পৰে। কিমান ভয়ানক! সচৰাচৰ গাহৰি বা বগলী চৰাইৰ দেহত এইবিধ ভাইৰাছ আশ্ৰয় লৈ থাকে, তথাপি সিহঁতৰ শৰীৰত এই ভাইৰাছবিধে কোনো ৰোগৰ সৃষ্টি নকৰে। মানুহৰ বাদে পোহনীয়া জন্তু, ঘোঁৰা, গৰুক আক্ৰমণ কৰি এই ভাইৰাছবিধে ৰোগ সৃষ্টি কৰিব পাৰে। এছিয়া মহাদেশৰ দক্ষিণ আৰু সেই দক্ষিণ পূব দেশবোৰত এই ৰোগৰ বেছিকৈ কিন্তু প্ৰাদুৰ্ভাৱ দেখা যায়, অৰ্থাৎ আমাৰ ভাৰতৰ কথাও কৈছো।
2: কিন্তু এই ৰোগ বিয়পে কিদৰে সেইটো জনোৱাচোন।
1: যেনেদৰে আমি মেলেৰিয়াৰ ক্ষেত্ৰত আমি সাৱধানতা লওঁ বা ডেংগুৰ ক্ষেত্ৰত সাৱধানতা লওঁ, ঠিক সেইদৰে একেই এই জাপানীজ এনকেফেলাইটিছ নহয় তাৰ বাবে আমি একেখিনিয়ে সাৱধানতা ল'ব লাগিব। কিন্তু কথাটো হৈছে কি, কেনেদৰে আমাৰ এই ৰোগ বিয়পে। কিউলেক্স প্ৰজাতিৰ মহৰ দ্বাৰা এই ভাইৰাছ মানুহৰ দেহত প্ৰৱেশ। সাধাৰণতে কিউলেক্স প্ৰজাতিৰ মাইকী মহে জীৱ জন্তু কামুৰি তেজ খাই মানুহক কমকৈ কামুৰে, কিন্তু মহবিধৰ পৰিমাণ ভয়ানকভাৱে যেতিয়া বৃদ্ধি হ'ব ধৰিছে মানুহকো কামুৰিবলৈ ধৰিছে বা মানুহৰ তেজো খাবলৈ ধৰিছে। ভাইৰাছ বহনকাৰী গাহৰি, বগলী চৰাই আদি কামুৰি মানুহক কামুৰিলে এই ভাইৰাছ মহটোৰ লেলাৱতীৰ সৈতে মানুহৰ দেহত প্ৰৱেশ। আক্ৰান্ত ব্যক্তিক কামুৰি এই মহে অন্য সুস্থ মানুহক কামুৰিলে এই ৰোগ বিয়পিব নোৱাৰে। এইটো আমাৰ যেনেকৈ মেলেৰিয়াৰ ক্ষেত্ৰত দেখা দিয়ে তেনেধৰণৰ নহয়। গৰ্ভৱতী মহিলা আক্ৰান্ত হ'লে ই গৰ্ভত থকা সন্তানলৈকে এই যি ৰোগ বিয়পিব পাৰে।
2: তেতিয়াহ'লে গৰ্ভৱতী মহিলা এই ক্ষেত্ৰত বেছি সাৱধান হোৱা উচিত। মাষ্টৰ কাইটি, ইয়াৰ লক্ষণসমূহনো কেনেকুৱা হ'ব পাৰে?
0: মেলেৰিয়া ডেংগুৰ সেই জ্বৰৰ যিটো লক্ষণ, তেনেকুৱা লক্ষণে সেই আমাৰ জাপানীজ এনকেফেলাইটিছৰ ক্ষেত্ৰত হয় নহয় জানো মাষ্টৰ?
2: অ, তাৰমানে তোমাৰ মূৰৰ বিষ হোৱা, কপি কপি জ্বৰ উঠা, বমি হোৱা, মূৰ ঘূৰণি হোৱা, এইবোৰ লক্ষণে দেখা দিয়ে তাৰমানে।
0: একেবাৰে মন নোযোৱা
1: সেইবিলাকে, বুজিছ?

0: এই ৰোগসমূহৰ লক্ষণসমূহ আন যিবিলাক আমি ক'লোঁ সেই ৰোগৰ সৈতে একেই হয় প্ৰায়। তাৰোপৰি হাত ভৰিৰ বিষ, গাঁঠিৰ বিষ, এইবিলাকো দেখা যায়। কি জানিছনে, এই ৰোগত আক্ৰান্ত ৰোগীয়ে মূৰটো ইকাঠি সিকাঠি কৰিব নোৱাৰা হয়, গাঁঠিবোৰ কোচাব নোৱাৰা হৈ পৰে, লাহে লাহে শৰীৰ অসাৰ হ'বলৈ ধৰে। এইবিলাক কিন্তু অলপ আন ৰোগত যিবিলাক লক্ষণ তাতকৈ অলপ বেলেগ দেখা যায়।
1: মাষ্টৰ কাইটি, ইয়াৰ লক্ষণসমূহ গম পালোঁ, বিয়পে কেনেকৈ সেইটোও গম পালোঁ, কিন্তু ইয়াৰ চিকিৎসা আৰু কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি তাৰোতো ব্যৱস্থা আছে নিশ্চয়, সেই বিষয়ে অলপ কোৱাচোন।
0: নিশ্চয় আছে, আৰু যদি আমি প্ৰতিৰোধ ল'ব লগা হয় তেতিয়াহ'লে আমি চিকিৎসকৰ পৰামৰ্শ ল'ব লাগিব আৰু চিকিৎসালয়লৈ যাব
1: লাগিব।
0: এতিয়া কথাটো হৈছে, যিহেতু জাপানীজ এনকেফেলাইটিছৰ কোনো নিৰ্দিষ্ট চিকিৎসা বৰ্তমানো হৈ উঠা নাই, সেয়েহে প্ৰতিৰোধেই ইয়াৰ একমাত্ৰ ভৰসা। প্ৰতিৰোধৰ বাবে প্ৰথমে আমি কি কৰিব লাগিব জানিছনে, মহে আশ্ৰয় ল'ব পৰা সেই গাহৰি গঁৰাল, কাৰণ আমি জানিব পাৰিছোঁ গাহৰি বা বগলীৰ শৰীৰত এই বীজাণুবিধে বা মহে বংশ বৃদ্ধি কৰে, সেইকাৰণে এই গাহৰিৰ গঁৰাল আমাৰ বাসস্থানৰ পৰা সদায় দূৰত সাজিব লাগে। গাহৰি গঁৰালত ধোঁৱা আদি দি থাকিব লাগে আৰু মহ পাৰ হ'ব নোৱাৰাকৈ জালৰে গঁৰাল ঢাকি ৰাখিব লাগে। আনহাতে কিউলেক্স মহে যাতে বংশ বৃদ্ধি কৰিব নোৱাৰে তাৰ বাবে বাসস্থানৰ চাৰিওফালে আমাৰ অইনবিলাক, যেনেকৈ ডেংগুৰ ক্ষেত্ৰত আমি ব্যৱস্থা গ্ৰহণ কৰোঁ, মেলেৰিয়াৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰোঁ, চাফ চিকুণ কৰি ৰাখিব লাগে, পানী জমা হ'ব দিব নালাগে, হয়নে নহয়, DDT আদিৰ ব্যৱস্থা কৰিব লাগে, এইবিলাক আৰু কীটনাশক যিবিলাক দৰৱ সেইবিলাক স্প্ৰে কৰিব লাগে। তেনেধৰণৰ ব্যৱস্থা কৰিলে আমি এই জাপানীজ এনকেফেলাইটিছ ৰোগৰ পৰা ৰক্ষা পাবৰ বাবে আমি প্ৰতিৰোধৰ ব্যৱস্থা ল'ব পাৰোঁ।
1: আৰু তাৰোপৰি তোমাৰ সময়ে সময়ে ভেকচিন লৈ থাকিলেই হ'ল,
0: আৰু ভেকচিনৰ ব্যৱস্থা বৰ্তমান উপলব্ধ। সেইকাৰণে আমাৰ মূল কাম হৈছে সচেতনতা বৃদ্ধি কৰা আৰু সচেতন হোৱা, আৰু সচেতন যদি হওঁ বা আগতীয়াকৈ যদি ব্যৱস্থা লওঁ তেতিয়াহ'লে ডেংগু হওক, মেলেৰিয়া হওক বা জাপানীজ এনকেফেলাইটিছ কেতিয়াও মহামাৰী ৰূপ ল'ব নোৱাৰে। এ ভদাই শুন পাহি, এতিয়া এই যে আমি কথাখিনি পাতিলোঁ যে আমি এইবিলাক ৰোগৰ পৰা কেনেকৈ আমি ৰক্ষা পাব পাৰোঁ, সেই বিষয়ে আমি প্ৰতি ঘৰতে আমাৰ উঠি অহা প্ৰজন্মক বা উঠি অহা ল'ৰা ছোৱালীক সেইখিনি বিষয়ে তেওঁলোকক দিহা পৰামৰ্শই হওক বা জ্ঞান দিব লাগিব। এ ভদাই শুন পাহি, আহোঁ বুইছা আজি
1: যোৱা নেকি, যোৱা যোৱা যোৱা,
0: আহোঁ দিয়া। হা
2: শ্ৰোতাই ইমান পৰে ভদাইৰ চোতালৰ মেল অনুষ্ঠানটি শুনিলে। বিভিন্ন চৰিত্ৰ ৰূপায়ণ কৰিলে ভদাই অজিত চক্ৰৱৰ্তী, সোণপাহি ৰিমঝিম পতংগীয়া আৰু মাষ্টৰ চৰিত্ৰত শান্তনু শইকীয়াই। অনুষ্ঠানটিৰ বাণীবন্ধন আৰু সম্পাদনা ৰিমঝিম পতংগীয়াৰ, প্ৰযোজনা গৌতম নাথৰ।
3: শ্ৰোতা ইমান পৰে ভদাইৰ চোতালৰ মেল অনুষ্ঠানটি শুনিলে। আকাশবাণী তেজপুৰ, এতিয়া আগবঢ়াইছোঁ আমাৰ নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো।

সাহিত্যিক, গল্পকাৰ তথা প্ৰবন্ধকাৰ অতুল চন্দ্ৰ বৰুৱাৰ জন্ম হৈছিল 1916 চনৰ আজিৰ দিনটোতে, অৰ্থাৎ 29 মে'ত দৰং জিলাৰ মাৰৈ গাঁৱত। তেখেতে কটন কলেজৰ পৰা স্নাতক আৰু কলিকতা বিশ্ববিদ্যালয়ৰ পৰা অসমীয়াত বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। সাহিত্যিক অতুল চন্দ্ৰ বৰুৱাই শিক্ষকতাকে

বৃত্তি হিচাপে লৈ কর্মজীবন আৰম্ভ কৰিছিল। চিনাজাৰ হাইস্কুল, পাথৰিঘাট এম ই স্কুল, মঙ্গলদৈ হাইস্কুল, কামৰূপ একাডেমি আদিত বেশ কিছু বছৰ শিক্ষকতা কৰি অসম সচিবালয়ৰ চাকৰিত তেখেতে যোগদান কৰিছিল। বিভিন্ন প্ৰশাসনিক পদত সুদীৰ্ঘকাল কাৰ্যনিৰ্বাহ কৰি তেওঁ কামৰূপ জিলাৰ অতিৰিক্ত আয়ুক্ত হিচাপে 1974 চনত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। সাহিত্য আৰু সাংগঠনিক ক্ষেত্ৰত বিশেষভাৱে দখল থকা এগৰাকী সাহিত্যিকে প্ৰায়ে 150 গ্ৰন্থ ৰচনা আৰু সম্পাদনাৰে অসমীয়া ভাষা সাহিত্যলৈ বিশেষ বৰঙণি যোগাই গৈছে। তেখেতৰ গ্ৰন্থসমূহৰ ভিতৰত সাহিত্যৰ ৰূপৰেখা, প্ৰজাপতিৰ নিবন্ধ, সমালোচনা সাহিত্য, ভূমি আৰু জীৱন, সাহিত্য দৃষ্টি, মদন আৰু বসন্ত, ডাকে বোলে শুনা উপায়, সাহিত্য জীৱন, লোক দেৱতা শিৱ, গল্প ভাৰতী, অসমীয়া কাব্যত প্ৰেমৰ বুৱতী সুতি আদি সাহিত্য সমালোচনামূলক আৰু ভিন্নধৰ্মী উল্লেখযোগ্য গ্ৰন্থ। ওলট পালট, সন্ধিয়াৰ সাধু, মাজনিশাৰ সাধু, খেলি মেলি, সানমিহলি আদি তেওঁৰ শিশু সাহিত্য বিষয়ক উল্লেখযোগ্য গ্ৰন্থ। ভোলানাথ দাস ৰচনাৱলী, ৰঘুনাথ চৌধাৰী ৰচনাৱলী আৰু দৰঙী শব্দকোষৰ দৰে মূল্যৱান সংকলনৰ সম্পাদক অতুল চন্দ্ৰ বৰুৱাই শৰৎ চন্দ্ৰ গোস্বামীৰ চমু জীৱনী, বাগ্মী নেতা দেশভক্ত ফুকন, ছদ্ম ছন্দশিল্পী ভোলানাথ দাস, নৱৰত্ন আদি উল্লেখযোগ্য জীৱনী গ্ৰন্থও তেখেতে ৰচনা কৰিছিল। তেখেতে 1979 চনত শুৱালকুছি অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনত সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰিছিল। 2001 চনৰ 25 ডিচেম্বৰত অতুল চন্দ্ৰ বৰুৱাৰ মৃত্যু হৈছিল।

ইংৰাজ ৰসায়নবিদ হামফ্ৰে ডেভিৰ জন্ম হৈছিল 1778 চনৰ 17 ডিচেম্বৰত ইংলেণ্ডৰ কমনৱেলথৰ পেঞ্জা চহৰত। লণ্ডনৰ ৰয়েল ইনষ্টিটিউটত সুদীৰ্ঘকাল ৰসায়নবিদ্যাৰ অধ্যাপক হিচাপে তেওঁ কৰ্মৰত হৈছিল। নাইট্ৰাছ অক্সাইডৰ আৱিষ্কাৰক আছিল তেখেত। হীৰা আৰু এঙাৰৰ ৰাসায়নিক অভিন্নতা প্ৰতিপাদন এই বিষয়ে তেখেতে গৱেষণা কৰিছিল। কয়লাখনিত হোৱা দুৰ্ঘটনা নিবাৰণৰ উদ্দেশ্যে উদ্ভাৱন কৰা নিৰাপদ চাকি বা ছেফটি লেম্পৰ বিশেষভাৱে খ্যাতি অৰ্জন কৰিছিল তেখেতে। ক্লৰিন গেছৰ আৱিষ্কাৰক আছিল হামফ্ৰে ডেভি। হামফ্ৰে ডেভিৰ মৃত্যু হৈছিল 1829 চনৰ আজিৰ দিনটোতেই।

জন এফ কেনেডি আছিল আমেরিকাৰ 35তম ৰাষ্ট্ৰপতি। তেখেতৰ জন্ম হৈছিল 1917 চনৰ আজিৰ দিনটোতেই। তেখেতৰ পিতৃ জোচেফ পি কেনেডি আছিল প্ৰখ্যাত এগৰাকী ব্যৱসায়ী। ৱালিফৰ্ডৰ স্বেট স্কুলৰ পৰা তেখেতে স্নাতক ডিগ্ৰী লাভ কৰিছিল। 1936 চনৰ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত ভৰ্তি হৈছিল তেখেত আৰু 1940 চনত ব্ৰিটিছৰ বৈদেশিক নীতি সম্পৰ্কীয় গৱেষণা পত্ৰ হোৱাই ইংলেণ্ড শ্লিপ্ট প্ৰকাশ হৈছিল। 1941 চনত আমেৰিকান নৌবাহিনীত

জন এফ কেনেডিয়ে যোগদান কৰিছিল। চিকিৎসালয়ত ভৰ্তি হৈ 1945 চনত তেখেতে বিভিন্ন ৰোগত আক্ৰান্ত হৈছিল আৰু চিকিৎসালয়ত ভৰ্তি হ'ব লগা হৈছিল আৰু 1945 চনত তেখেতে চিকিৎসালয়ৰ পৰা মুকলি হৈ ওলাই আহিছিল। 1946 চনত আমেৰিকাৰ হাউচ অৱ ৰিপ্ৰেজেণ্টেটিভৰ ৱাশ্বিংটনৰ পদটো তেখেতে দখল কৰিছিল। 1948 চনত আৰু 1950 চনত পুনৰ তেখেত নিৰ্বাচিত হৈছিল। 1953 চনৰ 12 ছেপ্টেম্বৰত জেকুলিন ববিয়াৰৰ সৈতে তেখেত বিবাহপাশত আবদ্ধ হৈছিল। 1954 আৰু 1955 চনত শাৰীৰিকভাৱে অসুস্থ হৈ পৰাত ৰাজকীয় কাম কাজত বিশেষ মনোযোগ তেখেতে দিব পৰা নাছিল। এই সময়ছোৱাত তেওঁ লিখি উলিয়াইছিল আমেৰিকাৰ ৰাজনৈতিক নেতাসকলৰ জীৱনীমূলক গ্ৰন্থ প্ৰপাইল ইন কাৰেজ। এই গ্ৰন্থখনিৰ বাবে 1957 চনত তেখেতে পুলিৎজাৰ বঁটা লাভ কৰিছিল। 1960 চনত পাৰ্টী প্ৰেচিডেণ্ট হিচাপে তেখেত নিৰ্বাচিত হৈছিল। 1961 চনত আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে তেখেত নিৰ্বাচিত হৈছিল। 1963 চনৰ 22 নৱেম্বৰত আততায়ীৰ গুলীত জন এফ কেনেডিৰ মৃত্যু হৈছিল।

1987 চনৰ আজিৰ দিনটোতেই ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী চৰণ সিঙৰ মৃত্যু হৈছিল। ২০০৪ চনৰ আজিৰ দিনটোতে 900 কিলোমিটাৰ দূৰত্ব ভেদি ক্ষেপণাস্ত্ৰ ঘড়ীৰ সফল পৰীক্ষণ হৈছিল। আজিৰ দিনটো অনুষ্ঠানটি ইমানতে অন্ত পৰিল। এয়া আকাশবাণী তেজপুৰ। খন্তেক পিছতে 8 বজাত গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত মুখ্য বাতৰি শুনিবলৈ পাব।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। ভাৰত বিশ্ব শক্তি হিচাপে পৰিগণিত হোৱাৰ ক্ষেত্ৰত তৃণমূল পৰ্যায়ৰ উন্নয়নে গুৰুত্বপূৰ্ণ ভূমিকা ল'ব বুলি কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী অধ্যাপক এছ পি সিং ৱাঘেলে প্ৰকাশ কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অন্যতম অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ কৰিছে। অভিযুক্ত শেখৰজ্যোতি গোস্বামীৰ জামিন আবেদনো আজি ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতে নাকচ কৰে। ৰাজ্যৰ বিভিন্ন জিলাত লোকপিয়ল 2027ৰ গৃহ তালিকা আৰু গৃহ পিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ আৰম্ভ হৈছে। অহা 2 আগষ্টত 2টা পৰ্যায়ত লোকপিয়ল আৰম্ভ হ'ব। বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল বৰষুণ আৰু বানৰ পৰিপ্ৰেক্ষিতত আজিৰে পৰা পৰ্যটকৰ বাবে বন্ধ কৰা হৈছে। অপাৰেচন সিন্দুৰৰ প্ৰথম বাৰ্ষিকী উপলক্ষে আই আই টি গুৱাহাটীয়ে আজি মাউণ্টেইন আৰ্টিলাৰী ব্ৰিগেডৰ সৈতে প্ৰতিষ্ঠানটোৰ চৌহদত স্মাৰক কাৰ্যসূচীৰ আয়োজন কৰে। গুৱাহাটী মহানগৰীৰ সমীপৱৰ্তী ডিমৰিয়াৰ তেতেলিয়াত আজি সংঘটিত এটা পথ দুৰ্ঘটনাত একেটা পৰিয়ালৰ 4জন লোক নিহত হয়। ধেমাজিৰ তেলিজান তিনিআলিত যোৱা নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত উদীয়মান ব্যৱসায়ী মনিকা সোণোৱালৰ মৃত্যু হয়। গোৱালপাৰাৰ গড়াইমাৰী গাঁৱত আজি এটা নিৰ্মীয়মান শৌচালয়ৰ টেংকিত সোমাই 3জন লোকৰ মৃত্যু হয়। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি দ্বিতীয়খন কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 বজাত শুনিবলৈ পাব।

0: মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কেল ৱাৰ 1,125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টজত এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছোঁ উপন্যাস পাঠ অনুষ্ঠানটি। অনুষ্ঠানটি ইতিপূৰ্বে প্ৰচাৰিত।
1: এয়া আকাশবাণী তেজপুৰ।

শ্ৰোতাসকলে আমাৰ নিয়মীয়া উপন্যাস পাঠ অনুষ্ঠানটিত শুনি আছে সাহিত্য অকাডেমী বঁটা লাভ কৰা পূৰবী বৰ্মোদয় ৰচিত উপন্যাস শান্তনু কুলনন্দন।

0: ইয়া শুনক পূৰবী বৰমুদৈ ৰচিত শান্তনু কুলনন্দন উপন্যাসনীৰ 42 সংখ্যক খণ্ডটি।
1: অলপ আগলৈকে সকলো বৰ নিৰুদ্বেগ হৈ আছিল, কিন্তু এতিয়া সম্ভাব্য বিপদৰ উমান পাই সকলো বৰ সষ্টম হৈ পৰিল। পৰিত্ৰাণৰ উপায় কি? তেওঁলোকৰ সকলোৱে আকুলভাৱে ত্ৰাণকৰ্তাক স্মৰণ কৰিবলৈ ধৰিলে। নিশাৰ ডাৱৰে ঢকা আকাশ আৰু অন্ধকাৰৰ মাজত মাথো বতাহৰ গতিৰ উমান লৈ জলদস্যুৰ হাতৰ পৰা পৰিত্ৰাণ পোৱাৰ পথ দুঃসাধ্য নহয়, অকল্পনীয়ও।
2: মহাশয়, কেৱল বতাহৰ গতিৰ উমান লৈ আমি তৎভূমিত পালোহি। ৰাতিপুৱালৈকো অধিক কাল নাই। মহামহিম পৰমেশ্বৰে আমাক পৰিত্ৰাণৰ পথ দেখুৱাওক।
1: সহকাৰী নাৱিককেইজনৰ এজনে প্ৰধান নাৱিকজনক ক'লে, শত্ৰু দূৰলৈ আঁতৰি যোৱাটো এটা ৰণকৌশল হ'ব পাৰে। আমি বোধহয় এতিয়াই স্বস্তিৰ উশাহ ল'ব পৰা অৱস্থাত নাই। সমগতিৰেই আমাৰ তৰি গৈ থাকক। বতাহৰ গতিবেগৰ উমান লৈ গম পোৱা গৈছে আমি কিছু পূবমুৱা হৈ আহি আছোঁ। আকাশ পোহৰ হ'লেহে আমি আমাৰ প্ৰকৃত পথ বিচাৰি উলিয়াব পাৰিম। জলদস্যুৰ পৰা ৰক্ষা পোৱা গ'ল। স্বস্তিৰ নিশ্বাস ল'বলৈহে কাৰো আহৰি হোৱা নাই। ডাৱৰে আবৃত আকাশখনো মুকলি হোৱা দেখা গৈছে। দৃষ্টিগোচৰ হৈছে দিক নিৰ্ণয়কাৰী নক্ষত্ৰ। সূৰ্যদেৱ উদয় হোৱাৰ ক্ষণ এতিয়াও পোৱাহি নাই। জলযান নিজাগতিত আগবাঢ়িবলৈ লাগিল আৰু সকলোৰে মনবোৰো মুকলি মুকলি লাগিবলৈ আৰম্ভ কৰিলে।
2: আমি এতিয়া কোন দিশলৈ গতি কৰিছোঁ যাত্ৰবাহক? আমি দেখোন পূব দিশেহে আহি আছোঁ।
1: আকাশলৈ লক্ষ্য স্থিৰ কৰি প্ৰধান নাৱিকজনে প্ৰশ্ন কৰিলে, হয় মহাশয়, দিক নিৰ্ণয়ত আমাৰ কিছু ভুল হৈছে যেন লাগিছে। সহকাৰী নাৱিকজনে প্ৰশ্ন উত্তৰ দিলে। প্ৰধান নাৱিকজনে উত্তৰ নিদিলে। জলদস্যুৰ পৰা ৰক্ষা পাবৰ বাবে উদ্ভ্ৰান্তৰ দৰে তৰি চলোৱা হৈছিল। দিক নিৰ্ণয়ত খেলিমেলি লাগিবই। তাতে নিশাৰ অন্ধকাৰ আৰু আকাশ আবৃত কৰি ৰখা ডাৱৰ। দক্ষিণলৈ দিক পোনাই দিয়া, প্ৰধান নাৱিকজনে উত্তৰ দিলে। দক্ষিণৰ ফালে দিক পোনাই দিয়া হ'ল। উন্মাদ সামুদ্ৰিক তৰংগৰ উন্মাদনাত জলযানখনে টুলুংভুটুং কৰিবলৈ লাগিল। তাতে বতাহজাকো অনুকূল নাছিল। আমাৰ বাণিজ্যতৰীত পানী সোমাইছে। পানী উলিয়াই দিবৰ ব্যৱস্থা অতি সোনকালে কৰা উৎসেচক। বতাহৰ ঢালতে মই গম পাইছোঁ আমাৰ সামুদ্ৰিক যান দিগভ্ৰান্ত হৈ পৰিছে। ইতিমধ্যে যদি স্থিৰ অৱস্থা নাপায় তেন্তে আমি বিক্ৰয়ৰ বাবে লৈ অহা ঘোঁৰাবোৰ পানীত পেলাই দিবৰ বাবে মই আদেশ দিছোঁ। সামুদ্ৰিক যানৰ সকলোৱে বৰ চিন্তিত হৈ পৰিল। যদিও এই জলযাত্ৰা অতি বিপদসংকুল, পদে পদে মৃত্যুৰ শংকা আৰু সকলো জানি বুজিও তেওঁলোক নিশ্চিন্ত মনে ওলাই আহে, কিন্তু কোনো সম্পূৰ্ণভাৱে নিশ্চিন্ত হৈ নাথাকে। আমি বহুদূৰ পূবলৈ গৈ আছোঁ। এই অঞ্চলত সামুদ্ৰিক বতাহৰ গতি বৰ তীব্ৰ। পালৰ ৰজ্জু কাটি দিয়া, আমি বিপদত পৰিছোঁ। প্ৰধান নাৱিকজনক বৰ উত্তেজিত যেন দেখা গ'ল। ঘোঁৰাবোৰে কেনেকৈ চিহনি মাৰিছে শুনিছানে? সাগৰীয় পানী আৰু বতাহৰ গোন্ধটো অচিনাকি। পৰমপিতাই এই যাত্ৰাত নিশ্চয় আমাক ৰক্ষা কৰিব। সামুদ্ৰিক তৰংগই জলযানখন তীব্ৰ আঘাত হানিবলৈ ধৰিলে। প্ৰাণ ৰক্ষাৰ বাবে সৰু সৰু নাওবোৰ সাজু কৰা হ'ল। ঘোঁৰাশালৰ শলখা গুচাই দিয়া হ'ল। জলযানখনে সমুদ্ৰতলীৰ শিল নে পৰ্বতচূড়াত ঠেকা খাবলৈ ধৰিলে আৰু নিমিষতে খণ্ড বিখণ্ড হৈ বিশাল জলধিৰাশিত চিটিকি পৰিল। লুণীয়া জলে সকলোকে গ্ৰাস কৰি ল'লে পলকতে। মানুহ আৰু ঘোঁৰা উটি গ'ল। বাণিজ্য দ্ৰব্যসমূহো বিশাল সমুদ্ৰই সামৰি থলে। তাৰপিছত সুভদ্ৰবাহু, তাৰপিছত কি হ'ল? তাম্ৰপৰ্ণী বন্দৰত গৌৰৱৰ্ণৰ ওখ সুদেহী আৰু সুকুমাৰ যুৱকজনৰ সৈতে কেনেকৈ যে সক্ষতা গঢ় লৈ উঠিছিল এতিয়াৰো আদিত্যপুত্ৰৰ মনত নাই। জাৱনিক ভাষা আদিত্যপুত্ৰই নাজানে, কিন্তু বাণিজ্যৰ সৈতে জড়িত থকাসকলৰ মাজত যি ভাষা প্ৰচলিত সেই বন্দৰৰ ভাষাতে আদিত্যপুত্ৰ

0: পিতৃ সেই যুবকজনের সঙ্গে কথা পাতিছিল আৰু কালক্রমত দুই হৈ পৰিছিল ধর্মবান্ধব আৰু এসময়ত ধর্মবান্ধব নুরুদ্দিন আদিত্যপুত্রর বাণিজ্যতরীর প্রধান নাবিক হৈ পৰিছিল।
1: কেনেকৈ মই সেই সংকটৰ পৰা ৰক্ষা পালো নেজানো বন্ধু, মই বোধহয় ভঙা নৌকাৰ কাঠ এডালত ধৰি উটি গৈ আছিলোঁ। কোন দিশে গৈছিলোঁ সেইটোও মই গম পোৱা নাছিলোঁ।
0: সুভদ্ৰবাহুৱে আদিত্যপুত্ৰক কৈছিল,
1: এসময়ত সামুদ্ৰিক সোঁত আৰু ঢৌৱে নি মোক নিৰ্জন ভূমি এখণ্ডত উপনীত কৰালেগৈ। এচটা শিলৰ ওপৰত মই অজ্ঞান হৈ পৰি আছিলোঁ। সাগৰীয় লৱণ জলৰ ৰ'দৰ তাপত শুকাই মোৰ শৰীৰৰ ওপৰত চামনি বান্ধিছিল। জলদস্যুৰ নাও এখনে মোক উদ্ধাৰ কৰিলে আৰু বাণিজ্য তৰি এখনত কৃতদাস কৰি বিক্ৰী কৰি দিলে। সেই বাণিজ্য তৰিতে মই ঘূৰি ফুৰিলোঁ সমুদ্ৰৰ পৰা সমুদ্ৰলৈ, বন্দৰৰ পৰা বন্দৰলৈ, আৰু মই আয়ত্ত কৰিলোঁ সামুদ্ৰিক বাণিজ্য তৰি এখন পৰিচালনা কৰাৰ সমস্ত কলা কৌশল। এই তাম্ৰপৰ্ণী বন্দৰতে এসময়ত তেওঁলোকে মোক মুক্ত কৰি দিয়ে। মুক্ত হোৱাৰ পিছত নুৰুদ্দিনে তাম্ৰপৰ্ণী বন্দৰৰ ওচৰত নাৰিকলৰ আঁহৰ পৰা ৰজ্জু তৈয়াৰ কৰা কামত নিজকে নিযুক্ত কৰে। তুমি নিশ্চয় জানা যে নাৰিকলৰ আঁহৰ পৰা তৈয়াৰ কৰা ৰজ্জু যথেষ্ট কঠিন আৰু ইয়াক অইন কামৰ উপৰিও দেশ বিদেশৰ নৌকা শিল্পত ব্যৱহাৰ কৰা হয়। সামুদ্ৰিক পথেৰে এই ৰজ্জু লৈ যোৱা হয় মহাচীন, সুবৰ্ণভূমি আদি দেশলৈ। তাম্ৰপৰ্ণীৰ ই এটা প্ৰধান বাণিজ্য দ্ৰব্য।
0: সেই নুৰুদ্দিন, জৱনিক আৰৱ দেশৰ নুৰুদ্দিন, আদিত্যপুত্ৰৰ ধৰ্মবান্ধৱ সুভদ্ৰবাহু হৈ পৰাৰ পিছত আদিত্যপুত্ৰৰে মকৰমুখী বাণিজ্যতৰীত আহি কামৰূপ দেশ পাইছিলহি আৰু এতিয়া এজন প্ৰধান নাবিক, অতি সাহসী আৰু পাৰ্গত পৰিচালক। নিজৰ দেশখনৰ পৰা যিমানেই আঁতৰি আহিছে সিমানেই আদিত্যপুত্ৰ মাজে মাজে ব্যাকুল হৈ পৰিছে আৰু মাজে মাজে বিস্মৃত হৈ পৰিছে। নদীঘাটত ৰৈ মাজে মাজে জিৰণি লোৱা হয়, মাজে মাজে ৰখীয়া পৰিয়াসহ বাণিজ্যতৰী নদীঘাটত বান্ধি তেওঁ অতিথিশালাত নিশা যাপন কৰেহি। সাময়িক এটা পৰিৱৰ্তন, নৌকা জীৱনৰ পৰা ঘৰুৱা জীৱন। কিন্তু অতিথিশালাত জানো থাকে স্ত্ৰী, পুত্ৰ, কন্যা, প্ৰিয় পৰিজন, কিন্তু তথাপিও যেন এটা নিসংগতাৰ যন্ত্ৰণাৰ পৰা মুক্তি। মুক্তিনে? আদিত্যপুত্ৰই নাজানে। সকলোৰে এখন নিজা জগত আছে, নিজাকৈ জগত এখন আছে আদিত্যপুত্ৰৰো, আৰু অতিথিশালাৰো আছে এখন নিজা জগত। জীৱন্ত ৰূপত অতিথিশালাৰ জগতখন আদিত্যপুত্ৰৰ চকুৰ আগত ধৰা পৰে। নিশাৰ নিশাটো মুক্ত হৈ থাকে অতিথিশালাৰ প্ৰধান দুৱাৰমুখত থকা পাণশালাৰ দুৱাৰ। কাণৰ লতিত তালপাতৰ অলংকাৰ পিন্ধা, মন্দিৰৰ চূড়াৰ দৰে ওখকৈ বন্ধা খোপাত পুষ্পবিন্যাস কৰা কোনো সোঁত অনুকাই পাণশালাৰ অতিথিলৈ আগবঢ়াই দিয়ে পাণপাত্ৰ। খেজুৰ, নাৰিকল, মধু, চাউল, বিভিন্ন ফল ফুল আৰু ইক্ষুৰ দ্বাৰা তৈয়াৰী বিবিধ মদিৰাৰে পাণপাত্ৰ উপচি পৰে। পাণপাত্ৰ আগবঢ়াই দিয়া তৰুণীয়ে হাতত পিন্ধা কংকনৰ ৰুণুকজুনুক শব্দৰে নিশা আগবাঢ়ি গৈ থাকে। ঘোঁৰাশালত বান্ধি থোৱা ঘোঁৰাবোৰে মাটিত খুৰা মৰাৰ শব্দ হয়। সিহঁতৰ দানা পাত্ৰৰ পৰা ঘাঁহ, খেৰ আৰু মাহজাতীয় শস্য মিহলি হোৱাৰ গোন্ধ এটা আহে। কোনোবা ৰূপৱতী বিনোদিনীয়ে অতিথিশালাৰ অতিথিৰ সৈতে নিশা যাপন কৰিবলৈ মান্তি হয়। গুণগুণকৈ ভাহি আহে কথা পতাৰ শব্দ। অতিথিশাললৈ নতুন অতিথি আহে। শ্ৰান্ত ক্লান্ত অতিথিজন জাপ মাৰি ঘোঁৰাৰ পৰা নামে। তেওঁৰ কঁকালৰ পৰা ওলমি থকা খাপৰ মাজত ভৰাই থোৱা তৰোৱালখন জনজনাই উঠে। আগটো ঘোৰ খোৱা পাদুকা জোৰৰে খোজ কাঢ়োঁতে মাটিত শব্দ হয়। আকৌ সেই জলৰাশি, আকৌ সেই নিসীম নিসংগ আকাশ, পাৰৰ বালি আৰু বিশাল অৰণ্য প্ৰান্তৰ চিনাকি ভূমিখণ্ড পিছপৰে। পিছলৈ উলটি চোৱা কোনো বণিকৰে জীৱনৰ উদ্দেশ্য নহয়। বনিজৰ তৰি ইটো ঘাটৰ পৰা সিটো ঘাটলৈ গুচি যায়। সমতট ৰাজ্য পাৰ হোৱাৰ পিছত মকৰমুখী বাণিজ্য তৰি সমুদ্ৰমুখী হয়। এইখিনিৰে পৰা তাম্ৰলিপ্তি বন্দৰ নোপোৱালৈকে আৰু ৰোৱা নাযায়। সমুদ্ৰ নোপোৱালৈকে তাম্ৰলিপ্তি বন্দৰ এটা সুদীৰ্ঘ পৰিক্ৰমা। তাম্ৰলিপ্তি বন্দৰত আদিত্যপুত্ৰৰ বাণিজ্যতৰীৰ লংগৰ পেলোৱা হ'ল। বিভিন্ন দেশৰ সামুদ্ৰিক বাণিজ্য যানসমূহে উখল মাখল লগাই আছে তাম্ৰলিপ্তি বন্দৰ। পুষ্পনগৰ

0: কোটিবৰ্ষ, মগধ, গংগানগৰ, কামৰূপ আদি নিকটৱৰ্তী অঞ্চলৰ পৰা অহা বাণিজ্যতৰীসমূহৰ বাদেও সুবৰ্ণদ্বীপ, তাম্ৰপৰ্ণী, যৱনদেশ, মহাচীন দেশ আদিৰ পৰা অহা বিভিন্ন বিদেশী বাণিজ্যতৰীৰে বন্দৰ উখল মাখল হৈ আছে। কামৰূপ দেশ আৰু ইয়াৰ প্ৰতিবেশী দেশসমূহৰ বাদেও বিদেশৰ বিভিন্ন অঞ্চলত তাম্ৰলিপ্তি বন্দৰৰ সুখ্যাতি বিয়পি পৰিছে। তাম্ৰলিপ্তি বন্দৰত নিজৰ বাণিজ্যতৰীৰ পৰা নামি মাটিৰ উমালগুণটো আদিত্যপুত্ৰই দীঘলীয়াকৈ টানি বুকুৰ মাজলৈ ভৰাই ল'লে। বিভিন্ন বাণিজ্যতৰীৰে উখল মাখল হোৱা বন্দৰত বিভিন্ন দেশৰ বিভিন্ন মানুহ। বন্দৰৰ মানুহে বন্দৰৰ ভাষাৰে কথা পাতে। ভৰিত মৃগচৰ্মৰ পাদুকা, সাগৰীয় বতাহত চঞ্চল উত্তৰীয়, কণ্ঠত তামিল দেশৰ মুক্তাৰ মালা, আঙুলিত গুৰ্জৰ দেশৰ ৰত্নৰ আঙুঠি, দীঘল উশাহ এটা লৈ আদিত্যপুত্ৰই বন্দৰৰ মাটিত ভৰি থলে। সমুদ্ৰৰ লৱণযুক্ত বতাহ তেওঁৰ নাকত লাগিল। ইফালে সিফালে চাই আদিত্যপুত্ৰই আৰৱ দেশীয় জাহাজবোৰৰ ফাকেৰে বাট উলিয়ালে। ৰূপনাৰায়ণ নদীখন ক্ষীণ টোৱা হৈ তাম্ৰলিপ্তি বন্দৰক মাজত লৈ বৈ গৈছে। বন্দৰত বিভিন্ন বনিস্তৰীৰ বিভিন্ন পতাকা উৰিছে। আদিত্যপুত্ৰই চিনি পালে ভৃগুকচ্ছ, সুৰাষ্ট্ৰ, পাটন দেশৰ বাণিজ্যতৰী। যৱদ্বীপ, সুবৰ্ণদ্বীপ আৰু পূব দক্ষিণৰ দেশসমূহৰ বাণিজ্যতৰীবোৰতো উৰি আছে পতাকা। মহাচীন দেশৰ বণিকসকলে তাম্ৰলিপ্তি বন্দৰক তন্মু লিটি বুলি কয়। ইয়াৰ থলুৱা লোকসকলে তমলুক বুলি ক'লেহে ভাল পায়। বহুদিন হেঁপাহ পলুৱাই খোজ কৰা হোৱা নাই, হাত ভৰিবোৰ জঠৰ হৈ পৰিছে। আদিত্যপুত্ৰই বন্দৰৰ ইফালে সিফালে খোজ কাঢ়ি ঘূৰা পকা কৰিবলৈ লাগিল। নিম্নজলীয় ভূখণ্ডৰে গঠিত তাম্ৰলিপ্তি বন্দৰৰ বতাহ তেওঁৰ শৰীৰত লাগিবলৈ ধৰিলে। সমুদ্ৰ বুকুৰ পৰা অহা লৱণযুক্ত গধুৰ বতাহো তেওঁৰ শৰীৰত লাগিল। সম্পূৰ্ণ বেলেগ এটা পৰিৱেশ, কথা বতৰা, বতৰ জলবায়ু সকলো বেলেগ। সামুদ্ৰিক বতাহত আদিত্যপুত্ৰৰ উত্তৰীয় কঁপিবলৈ ধৰিলে। লগে লগে সঘন কম্পন উপস্থিত হ'ল বুকুৰ মাজতো। এয়ে সেই তাম্ৰলিপ্তি। ৰাজধানী আৰু বন্দৰৰ নাম একেটাই, তাম্ৰলিপ্তি। সমতল ভূমি, উষ্ণ জলবায়ু, প্ৰচুৰ পৰিমাণে উৎপাদিত হয় ফুল আৰু ফল। লোকজন কথা বতৰাত ৰূঢ়, কিন্তু তেওঁলোক সাহসী। কাষেদি বৈ গৈছে পত্ৰাঘাটা নদী। ভাগীৰথী নদীৰ পশ্চিম তীৰে সুমহ দেশত এই তমলুক চহৰ অথবা তাম্ৰলিপ্তি। সমুদ্ৰৰ মোহনামুখৰ পৰা নিচেই কাষতে অৱস্থিত এই বন্দৰ চহৰ বাণিজ্য কেন্দ্ৰও। সমুদ্ৰৰ কাষৰীয়া অঞ্চলত লৱণ উৎপাদন কৰা হয় আৰু সেই লৱণ সমুদ্ৰৰ পৰা দূৰৈত অৱস্থিত দেশ কিছুমানলৈ পণ্য দ্ৰব্য হিচাপে পঠিয়াই দিয়া হয়। ইয়াৰ লোকসকলৰ মূল উপজীৱ্য বাণিজ্য হোৱা হেতুকে তেওঁলোকৰ অৱস্থাও স্বচ্ছল। দেশী আৰু বিদেশী বাণিজ্যতৰীৰে এতিয়া তাম্ৰলিপ্তি বন্দৰ উথপথপ হৈ আছে। অহা আহিছে, যোৱা গৈছে। মগধ, কৰ্ণ, সুবৰ্ণ, পৌন্দ্ৰবৰ্ধন আদিলৈ অহা বৌদ্ধ ভিক্ষুসকলকো দেখা গৈছে। তেওঁলোক কোনো কোনো আহিছে তাম্ৰপৰ্ণীৰ পৰা, কোনো কোনো আহিছে যৱদ্বীপ, সুবৰ্ণদ্বীপ আদিৰ পৰা। বাণিজ্যতৰীয়েই সমুদ্ৰ পথৰে অহা লোকসকলৰো প্ৰধান যাতায়াত ব্যৱস্থা। ঢিলা বসন আৰু মূৰত কাপোৰ মৰা সৌৱা সৌজন আৰৱ দেশীয় বণিক। আদিত্যপুত্ৰৰ চকুৱে চকুৱে পৰাত তেওঁ মূৰটো দুপিয়াই অভিবাদন জনালে। তেওঁলোকে তাম্ৰলিপ্তিত কিছুদিন জিৰণি লৈ চেহতি গান বা চট্টগ্ৰামৰ কাষৰীয়া সমুদ্ৰ পথৰে সুবৰ্ণদ্বীপলৈ যাব। চীনদেশীয় বণিকসকলেও একেটা সামুদ্ৰিক পথৰেই অহা যোৱা কৰে। আদিত্যপুত্ৰৰ চিনাকি কামৰূপ দেশীয় বণিকো চকুত পৰিছে। জয় মংগল নামৰ কামৰূপী বণিকজন আদিত্যপুত্ৰক দেখি ওচৰ চাপি আহিল। মিত্ৰ আদিত্যপুত্ৰ, মিত্ৰ জয় মংগল, এইবাৰ তোমাৰ বাণিজ্য কেনে, কি লৈ আহিছা?
1: তেজপাত, পিপলি আৰু পটবস্ত্ৰ, কিছু পৰিমাণে লা আৰু অগৰু আছে। তোমাৰ বাৰ্তা কোৱা মিত্ৰ, সকলো শুভনে?
0: এইবাৰো মই গোবাক লৈ আহিছোঁ তৰি বজাই কৰি। ইতিমধ্যে মোৰ সমস্ত গোবাক বিক্ৰয় হৈ গৈছে। কামৰূপ দেশৰ এই গোৱা বা গোবাক অইন দেশত বৰ জনপ্ৰিয়। আৰৱ দেশৰ বণিকসকলেই নিশ্চয় তোমাৰ এই গোবাকৰ ক্ৰেতা, নহয় জানো?
1: মগধৰ পৰা স্থলপথেৰে যাব পশ্চিম সমুদ্ৰৰ বন্দৰ সুৰপাৰ্কলৈ, সুৰপাৰ্কৰ পৰা যাব আৰৱ দেশসমূহলৈ। মগধ দেশৰ বণিকসকলে এই বাণিজ্যৰ পৰা যথেষ্ট পৰিমাণে দিনাৰ আৰু দ্ৰম্য লাভ কৰিব।

0: বংগৰ বণিকসকলেও দিনাৰ বা স্বৰ্ণমুদ্ৰা আৰু দ্ৰমহ বা ৰৌপ্য মুদ্ৰা যথেষ্ট পৰিমাণে উপাৰ্জন কৰে এই গোবাকৰ ব্যৱসায়ৰ যোগেদিয়েই। তেওঁলোকৰ দেশতো গোবাক উৎপন্ন হয় প্ৰচুৰ।
1: মই সেই কথা জানো জয়মঙ্গল। শেহতীয়াকৈ আৰু এটা কথা মই গম পাইছোঁ, সুৰপাক বন্দৰেদি ক্ৰয় বিক্ৰয় হয় কাৰণে সেই গোবাক বা গুৱাৰো নাম চুপাৰী বুলি সৰ্বত্ৰ প্ৰচলিত হৈছে।
0: কথাটো ময়ো শুনিছোঁ। বণিক জয়মঙ্গলে হাঁহিবলৈ লাগিল। কৰ্মচাৰীসকলক দ্ৰমহৰে মাহেকীয়া বেতন দিয়া হয় বাবেই আৰবসকলে মাহেকীয়া বেতনক আজিকালি দ্ৰমহা বা দৰমহা বুলি ক'বলৈ লৈছে। কথাটো ঠিক তেনেকুৱা নহয়নে? তেওঁলোকৰ জাহাজ শব্দটো আজিকালি বৰ অনায়াসে সকলোৰে মুখত শুনা যায়। শব্দ একতাৰ ইতিহাস লক্ষ্য কৰিছানে মিত্ৰ? মানুহৰ মুখ নিখৃত প্ৰতিটো শব্দৰ একোটা অৰ্থ আছে, সেই অৰ্থই তাৰ ইতিহাস। কাল্টিচ নামৰ স্বৰ্ণমুদ্ৰাৰ কথাই ধৰা, কামৰূপ দেশৰ কলিতা বণিকসকলে এই মুদ্ৰা ব্যৱহাৰ কৰিছিল। গণ্ডক বা কাকনিক মুদ্ৰা নহয়, শুদ্ধ সোণৰ মুদ্ৰা। কাল্টিচ মুদ্ৰাই কলিতা বণিকসকলৰ ইতিহাস জনাটো সহায় কৰিব, নহয়নে? কেলেই নহয় আদিত্যপুত্ৰ, তুমি উচিত কথাই কৈছা। জয়মঙ্গল এফালে গ'ল, আদিত্যপুত্ৰ এফালে গ'ল। দুয়ো দুয়োৰে পৰা আলিংগনপূৰ্বক বিদায় ল'লে। জয়মঙ্গল আজি নিজ দেশলৈ ওলটি যাব। তেওঁৰ ক্ৰয় বিক্ৰয় শেষ হৈছে। এতিয়া তেওঁৰ ওলটি যাবলগা বাণিজ্য তৰিত বোজাই কৰিছে লৱণ আৰু নাৰিকলৰ আঁহৰ পৰা তৈয়াৰ কৰা ৰজ্জু, তাম্ৰপৰ্ণীৰ দেশৰ। লাহে লাহে জয়মঙ্গল মানুহৰ ভিৰৰ মাজত আদিত্যপুত্ৰৰ চকুৰ আগৰ পৰা নোহোৱা হৈ পৰিল। আদিত্যপুত্ৰও তমলুক চহৰৰ ফালে আগুৱাই যাব ধৰিলে। এনেই কোনো কাম তেওঁৰ আজি নাই। সমুদ্ৰ দেৱতাক পূজা দিবৰ বাবে প্ৰয়োজনীয় বয়বস্তু কিনাৰ দায়িত্বও তেওঁ লোৱা নাই। সুদীৰ্ঘদিনীয়া সমুদ্ৰ যাত্ৰাত অক্লান্ত আৰু সফল হ'বৰ বাবে সামুদ্ৰিক বাণিজ্যতৰীৰ সকলোৱেই পূজা দি লয় সৰ্বপ্ৰথমেই। বন্দৰৰ কাষতেই পূজাৰ সামগ্ৰীৰ বিপণীও আছে আৰু তাত বিধিমতে পূজা কৰিবৰ বাবে পুৰোহিতো পোৱা যায়। মাথো ৰত্ন, স্বৰ্ণ, মাণিক্য আদি মূল্যৱান সামগ্ৰী কিছুমান বণিকসকলে নিজে নিজে যোগান ধৰিব লাগে। সমুদ্ৰ দেৱতাক পূজা দিয়াৰ পিছত এই সকলো সামগ্ৰী সমুদ্ৰ জলত নিক্ষেপ কৰা হয়।
2: শ্ৰোতা, ইমান পৰে আমাৰ নিয়মীয়া উপন্যাস পাঠ অনুষ্ঠানত পূৰবী বৰমুদৈ ৰচিত শান্তনু কুলনন্দন উপন্যাসনীৰ 42 সংখ্যক খণ্ডটি শুনিলে। উপন্যাসনী পাঠ কৰিলে প্ৰাঞ্জল শইকীয়াই। অন্যান্য চৰিত্ৰত অংশগ্ৰহণ কৰিলে শান্তনু শইকীয়া আৰু ত্ৰৈলোক্য বৰাই। উপন্যাসনীৰ বাণীবন্ধন আৰু সম্পাদনা চিত্ৰামণি বড়োৰ, প্ৰযোজনা গৌতম নাথৰ।

0: কই ল কই কি ক কই ল কই জাত
1: ও বাড়ি রে থেকে রাখ
2: কই ল কই
1: নগেয়া থেকে রাখ
2: কই ল কই
1: বালিতে নামাজ দি
2: খ কই ল কই কি ক কই ল কই তুই
1: তহতর বাপেরে
2: ক কই ল কই
1: হেমেনি আনিছে
2: খ কই ল কই
1: তেজপুৰত উঠি গেল
2: খ কই ল কই কি ক কই ল কই থৈ
0: লাউৰ পু লেহেৰা জানো কৈ ঘুকু কৈ কি ক কই ল কৈ কটাৰ পু বাগাৰা জানো কৈ ঘুকু কৈ কি ক কই ল কৈ বেলি চাই মেলি বিহাল ৰান্ধি থৈ আহিছো জানো কৈ ঘুকু কৈ কি ক কই ল কৈ বাড়িলৈ খাগেই যা জানো কৈ ঘুকু কৈ কি ক কই ল কৈ সুখুনা চাগেলি চাল
1: হাল বাই এৰিলো জানো কৈ ঘুকু কৈ কি ক কই ল কৈ বগা মই হচানা জানো কৈ ঘুকু কৈ কি ক কই ল কৈ ৰহত পাই লগালে লেটি তহঁতৰ বৈনাৰে জানো কৈ ঘুকু কৈ কি ক কই ল কৈ ৰান্ধা নাজানেই জানো কৈ ঘুকু কৈ কি ক কই ল কৈ দুহাতে আজোৰে চুলি
0: এই নদী দি উঠি যায় জানো কৈ ঘুকু কৈ কি ক কই ল কৈ শুকাৱৈ গোপ খোৱাৰ পু জানো কৈ ঘুকু কৈ কি ক কই ল কৈ নদী দি উটি যায় শুকা তোৰে ঐ বৈনেৰে জানো কৈ ঘুকু কৈ কি ক কই ল কৈ কৈ কৈ খেদাইছে জানো কৈ ঘুকু কৈ কি ক কই ল কৈ ভাল চাই ৰাখিবি ঢোকা
1: এই ধোপৰে ঢেপেলা জানো কৈ ঘুকু কৈ কি ক কই ল কৈ বহলৈ ধপৰা জানো কৈ ঘুকু কৈ কি ক কই ল ধোপৰে ঢেপেলা পাত ধোপৰে পাততে জানো কৈ ঘুকু কৈ কি ক কই ল কৈ হাগি থৈ আহিছো জানো কৈ ঘুকু কৈ কি ক কই ল তহঁতৰ ছয় মাহৰ বাট
0: চাৰি খুটি মাৰি জানো কৈ ঘুকু কৈ কি ক কই ল কৈ মুহেৰি টনিলো জানো কৈ ঘুকু কৈ কি ক কই ল কৈ বহলাই মাৰিলো পাতি এনেকুৱা পাতিতে জানো কৈ ঘুকু কৈ কি ক কই ল কৈ ঘুমবা নাহিলি জানো কৈ ঘুকু কৈ কি ক কই ল কৈ কাৰ লগত বঞ্চিলি ৰাতি
1: লাই দেলি দেলি জানো কৈ ঘুকু কৈ

জানো কৈ ঘোক কৈ ভাঙি থৈ আহিলো জানো কৈ ঘো

0: Hollywood.
1: শ্রোতাই ইমান পৰে,
2: শ্রোতাই ইমান পৰে, দিলীপ দাস আৰু সংগীবিন্দৰ কণ্ঠৰ লোকগীত শুনিলে। এয়া আকাশবাণী তেজপুৰ।

শ্রোতাবৃন্দ, এতিয়া 8:45 আৰু 9 বজাত আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত ক্ৰমে সমাচাৰ সন্ধ্যা আৰু নিউজ এট 9।

0: Today, the rupee strengthened by 70 paise to close at 95 rupees against the US dollar. Lalema Aneja Dang for Akashwani News.
1: And now on to sports. In IPL cricket, Rajasthan Royals were 171 for 5 in 17 overs against Gujarat Titans in the Qualifier 2 match in New Chandigarh when reports last came in. Earlier, Rajasthan Royals won the toss and opted to bat. The winner will take on Royal Challengers Bengaluru in the final on Sunday in Ahmedabad. India's men's doubles pair Satwik Sairaj Ranki Reddy and Chirag Shetty advanced to the semi-finals of the Singapore Open Badminton Tournament today. In the mixed doubles, Dhruv Kapila and Tanisha Krasto also managed to enter the semi-finals after their Malaysian opponent, Toh A. Wei, sustained an injury to her knee and had to retire. The IMD has said that the prevailing heat wave have abated from most parts of northwestern parts of the country and it is likely to abate from most parts of the central India from tomorrow. It forecasts thunderstorm activity accompanied by squally winds over northwest, central and east part of the country. And now before we end the bulletin, the headlines once again. Home Minister Amit Shah announces major shift in border management leveraging technology and four-led security involving citizens, says eradicating illegal immigration is vital to protect nation's demography. Government establishes national seed reserve of 1,74,000 quintals to ensure seed availability to farmers. Education Minister Dharmendra Pradhan assures strict action against examination mafias and protection for deserving students. Indian shuttlers Satwik Sairaj Ranki Reddy and Chirag Shetty enter men's doubles semi-final of Singapore Open Badminton. Mixed doubles duo Dhruv Kapila and Tanisha Krasso also advance to semi-final. That is all in the news at 9. Good night.
2: Medium over 261.66 meter, kilohertz 1125 আৰু FM bandৰ 102.4 megahertz. এয়া আকাশবাণী তেজপুৰ আগবঢ়াইছো খেল জগত অনুষ্ঠানটি।
3: আকাশবাণী তেজপুৰ নিবেদন কৰিছো সাপ্তাহিক খেল সংবাদ সম্পৰ্কীয় অনুষ্ঠান খেল জগত। IPLৰ দ্বিতীয়খন কোৱালিফায়াৰত আজি ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ সন্মুখীন হৈছে। নিউ চণ্ডীগড়ৰ মহাৰাজা যদবিন্দৰ সিং ইণ্টাৰনেশ্যনেল ষ্টেডিয়ামত আজি সন্ধিয়া 7:30 বজাৰ পৰা অনুষ্ঠিত হোৱা মেচখনক লৈ ক্ৰিকেট অনুৰাগীয়ে উৎসুকতাৰে অপেক্ষা কৰি আছে। কালি ইয়াত শক্তিশালী ছানৰাইজাৰ্ছ হায়দৰাবাদক 47 ৰানত পৰাস্ত কৰি ৰাজস্থান দলটো যথেষ্ট আত্মবিশ্বাসী হৈও আছে। বেটিং চাঞ্চল্য বৈভৱ সূৰ্যবংশীৰ বিস্ফোৰক বেটিঙৰ বলতেই হায়দৰাবাদৰ প্ৰত্যাহ্বান সহজে ওফৰাবলৈ সক্ষম হৈছিল ৰিয়ান পৰাগ বাহিনীয়ে। মেচখনত ৰাজস্থানে বৈভৱৰ মাৰমুখী 97 ৰানৰ লগতে ধ্ৰুৱ জুৰেলৰ 50, যশস্বী জয়ছোৱালৰ 29 আৰু ৰিয়ান পৰাগৰ 26 ৰানৰ সহায়ত নিৰ্ধাৰিত 20 অভাৰত 8 উইকেটত 243 ৰান কৰিছিল। বৈভৱে মাথো 29টা বলতে 5টা 4 আৰু 12টা 6 অৰ্ধশতকীয় ইনিংছটো সজাইছিল। অৰ্ধশতকৰ পথত উদীয়মান বেটাৰজনে কেইবাটাও অভিলেখো ভংগ কৰে। ঘাইকৈ এটা ছিজনত ক্ৰিছ গেইলক 59 অতিক্ৰমী সৰ্বাধিক ছিক্সাৰ 65টা কোবোৱাৰ কৃতিত্ব গঢ়িছে। ৰাজস্থানৰ ইনিংছত হায়দৰাবাদৰ প্ৰফুল্ল সিংগেই 3টাকৈ উইকেট লয়। দলৰ পেট কামিন্স, ছাকিব হুছেইন, ঈশান মালিংগা, প্ৰফুল্ল সিংগে খৰচি প্ৰতিপন্ন হয়। প্ৰত্যুত্তৰত ছানৰাইজাৰ্ছ হায়দৰাবাদে 19.2 অভাৰত 193 ৰান কৰি অল আউট হয়। দলৰ নীতিশ কুমাৰ ৰেড্ডীয়ে সৰ্বাধিক 38, সলিল অৰোৰাই 35, ঈশান কিষাণে 33 আৰু শিৱাং কুমাৰে 37 ৰান কৰে। ৰাজস্থানৰ হৈ বলিঙত জোফ্ৰা আৰ্চাৰে 3টা, নান্দে বাৰ্গাৰ, সুশান্ত মিশ্ৰ, ৰবীন্দ্ৰ জাদেজাই 2টাকৈ আৰু যশৰাজ পুঞ্জয়ে 1টাকৈ উইকেট লয়। বৈভৱে লাভ কৰে মেচৰ শ্ৰেষ্ঠ খেলুৱৈৰ পুৰস্কাৰ। উল্লেখ্য যে প্ৰথম কোৱালিফায়াৰত গুজৰাট দলটো ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ হাতত 92 ৰানত পৰাস্ত হৈছিল। আজিৰ মেচত জয়ী হোৱা দলটোৱে অহা 31 মে'ৰ ফাইনেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ মুখামুখি হ'ব। সেই 2টা দলৰ বাবে আজিৰ মেচখন মৰণপণ যুঁজ হিচাপেও পৰিগণিত হৈছে। ৰাজস্থানৰ শীৰ্ষ বেটছমেন কেইজনৰ প্ৰদৰ্শন চকুত লগা হ'লেও মিডিল অৰ্ডাৰ আৰু টেইল এণ্ডাৰৰ ব্যৰ্থতাই কিছু সমস্যাত পেলাইছে। ঘাই

ইতিপূৰ্বে জিলা আৰু ৰাজ্যিক পৰ্যায়ত কেইবাটাও পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। বিগত তিনিটাকৈ বৰ্ষতো নেপালত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপত দুটা স্বৰ্ণৰ লগতে দুটাকৈ ৰূপ আৰু ব্ৰঞ্জৰ পদক বুটলিবলৈ সক্ষম হৈছে। ভাৰতীয় ফুটবল দলে তাজিকিস্তানৰ বিৰুদ্ধে জুন মাহত দুখনকৈ প্ৰীতি আন্তঃৰাষ্ট্ৰীয় মেচ খেলিব। বৰ্তমান লণ্ডনত ইউনিটি কাপ 2026 খেলি থকা দলটোৱে অহা 31 মে'ত তাজিকিস্তানলৈ যাব। দুইখন মেচ অহা 5 আৰু 9 জুনত হিষ্ট্ৰ' চেণ্ট্ৰেল ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। উল্লেখ্য যে 8 মাহ পূৰ্বে একেটা ভেনুতে ভাৰতে কাফা নেচনছ কাপত ব্ৰঞ্জৰ পদক জয় কৰিছিল। দুবাৰকৈ অলিম্পিক পদক জয়ী ভাৰতীয় ছাটলাৰ পি ভি সিন্ধুৱে ছিংগাপুৰ অপেন বেডমিণ্টন টুৰ্ণামেণ্টৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। কালি অনুষ্ঠিত খেলত সিন্ধুৱে জাপানৰ ৰিকু গঞ্জিক 21-9, 21-12 ছেটৰ ব্যৱধানত পৰাস্ত কৰে। মাত্ৰ 37 মিনিটৰ যুঁজতে জয়লাভ কৰে সিন্ধুৱে। পুৰুষৰ ডাবলছত ভাৰতীয় জুটি সাত্বিক ছাইৰাজ ৰণকী ৰেড্ডী আৰু চিৰাগ ছেট্টীয়ে কঠিন যুঁজৰ অন্তত চাইনিজ টাইপেৰ লি জি হোৱাই আৰু ইয়াং পু শ্বানক 21-15, 11-21 আৰু 21-18 ব্যৱধানত হৰুৱায়। ক্ৰিষ্টেল পেলেচ এফ চিয়ে এতিয়া গৈ প্ৰথমবাৰলৈ ইউৰোপা কনফাৰেন্স লীগ ফাইনেল ফুটবল টুৰ্ণামেণ্টৰ খিতাপ জয় কৰিছে। বুধবাৰে জাৰ্মানীৰ লিপজিগৰ ৰেডবুল এৰেনাত অনুষ্ঠিত ফাইনেলত ক্ৰিষ্টেল পেলেচে ৰায়ো ভালুকানুক 1-0 পৰাস্ত কৰে। দলটোৰ হৈ জিপ ফিলিপ মেটেটাই 50 মিনিটত বিজয়সূচক স্ক'ৰটো কৰে। জাৰ্মানীৰ দ্বিতীয় বাছনিৰ তাৰকা খেলুৱৈ আলেকজেণ্ডাৰ জেৰভে ফ্ৰেঞ্চ অপেনৰ দ্বিতীয় ৰাউণ্ডৰ দেওনা সহজে অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। 29 বছৰীয়া জেৰভে পুৰুষ ছিংগলছৰ কালিৰ এখন খেলত চেক গণৰাজ্যৰ টমাছ মাছেকক 6-4, 6-2, 6-2 ব্যৱধানত পৰাস্ত কৰে। 15 বাছনিৰ নৰৱেৰ কেচপাৰ ৰুডে হামাদ মেডভেডেভিচক 6-3, 6-2, 6-4 ব্যৱধানত পৰাস্ত কৰি পৰৱৰ্তী ৰাউণ্ডলৈ অগ্ৰসৰ হয়। দ্বিতীয় ৰাউণ্ডৰ খেলত 17 বাছনিৰ মাৰ্কিন যুক্তৰাজ্যৰ লাৰ্নাৰ টিয়েনে আৰ্জেণ্টিনাৰ ফাকুণ্ডো ডায়াছ একোষ্টাক তীব্ৰ যুঁজৰ অন্তত 7-5, 4-6, 3-6, 7-6 আৰু 6-3 ছেটত পৰাস্ত কৰে। মহিলাৰ ছিংগলছৰ দ্বিতীয় ৰাউণ্ডত জাপানৰ ৱামি অ'কাছাই ক্ৰোৱেছিয়াৰ ডন্না ভেকিচক 7-6, 6-4 ছেটত, কেৰিলিনা মুখভাই কামিলা ৰাকিমভাক 6-2, 6-2 পোনপটীয়া ছেটৰ ব্যৱধানত পৰাস্ত কৰে। ইফালে পুৰুষ ছিংগলছৰ দ্বিতীয় ৰাউণ্ডৰ এখন খেলত বৃহৎ অঘটনৰ সন্মুখীন হয় বিশ্বৰ 1 নম্বৰ টেনিছ তাৰকা য়ানিক ছিন্নাৰ। ইটালীৰ খেলুৱৈগৰাকীয়ে আৰ্জেণ্টিনাৰ 24-বৰ্ষীয় জুৱান মেনুৱেল চেৰুণ্ডলুৰ হাতত পৰাস্ত হয়। 5টা ছেটৰ যুঁজত ছিন্নাৰ 6-3, 6-2, 5-7, 1-6, 1-6 ব্যৱধানত পৰাভূত হয়। প্ৰথম 2টা ছেট হস্তগত কৰিও শেষ ৰক্ষাত ব্যৰ্থ হয় ছিন্নাৰ। ভাৰতৰ ফিফা বিশ্বকাপ সম্প্ৰচাৰক লৈ ক্ৰমে হ্ৰাস পাইছে জটিলতা। জিঅ' হটষ্টাৰ বা ছনী স্পৰ্টছৰ পৰিৱৰ্তে এই পৰিস্থিতিত আগবাঢ়িছে জি এণ্টাৰটেইনমেণ্ট এণ্টাৰপ্ৰাইজ। কোম্পানীটোৱে কয় যে তেওঁলোকে ফিফাৰ সৈতে সম্প্ৰচাৰৰ অধিকাৰ বিষয়ে কথা পাতিছে, যিয়ে 4টা ক্ৰীড়া চেনেল প্ৰস্তুত কৰাৰ পৰিকল্পনা কৰিছে। 11 জুনৰ পৰা আৰম্ভ হ'ব বিশ্বকাপ। এইবাৰ আমেৰিকা, কানাডা আৰু মেক্সিকোত অনুষ্ঠিত হ'ব বিশ্বকাপ। মূলতঃ গভীৰ নিশা অনুষ্ঠিত হ'ব প্ৰতিযোগিতাখনৰ খেলসমূহ। ইয়াৰ বাবে বিশ্বকাপৰ খেলসমূহ দেখুৱাবলৈ সন্দেহৰ সৃষ্টি হৈছে। অৱশ্যে এই পৰিস্থিতিত আগবাঢ়িছে জি ইউনাইটেড স্পৰ্টছ নামৰ নতুন ক্ৰীড়া কোম্পানী এটাৰ উদ্বোধনী অনুষ্ঠানত জিয়ে কয় যে ফিফাৰ সৈতে আলোচনা চলি আছে। এই কোম্পানীটোৰ অধীনত 4টা নতুন ক্ৰীড়া চেনেল হ'ব। ইয়াৰে 2টা চেনেল হিন্দী আৰু 2টা ইংৰাজী ভাষাত সম্প্ৰচাৰিত হ'ব। কেৱল ফুটবলেই নহয়, ক্ৰিকেট, মল্লযুদ্ধ, কাবাডী, বেডমিণ্টন, বক্সিঙকে ধৰি একাধিক ক্ৰীড়াও প্ৰদৰ্শন কৰা হ'ব এইকেইটা চেনেলত। আসন্ন ফিফা বিশ্বকাপৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিলে ব্ৰাজিলে। বুধবাৰে ব্ৰাজিলে প্ৰথমবাৰৰ বাবে টেৰেছ পলিঅ'ত অনুশীলন কৰে। অৱশ্যে এই অনুশীলনত দেখা পোৱা নগ'ল নেইমাৰক। যদিও তেওঁ শিবিৰত যোগদান কৰিছিল, তথাপি তেওঁ প্ৰথমদিনা অনুশীলনত বিৰত থাকে। তেওঁ সোঁ ভৰিৰ পেশীৰ আঘাতৰ পৰীক্ষা কৰা হয়। সমগ্ৰ দলটোক হেলিকপ্টাৰ

হেলিকপ্টাৰেৰে টেৰেছপলিছলৈ লৈ যোৱা হয়। সেই গ্ৰুপত নেইমাৰ নাছিল। পিছত তেওঁ নিজৰ হেলিকপ্টাৰেৰে শিবিৰত যোগদান কৰে। অৱশ্যে বাকীসকল অনুশীলনলৈ যোৱাৰ সময়ত নেইমাৰে চিকিৎসক ৰড্ৰিগো লাছমাৰৰ সৈতে সময় কটায়। শেষবাৰৰ বাবে 17 মে'ত নেইমাৰে এখন মেচ খেলিছিল। ছান্টোছ বনাম কৰিটিবাৰ মাজত অনুষ্ঠিত খেলখনত আঘাতপ্ৰাপ্ত হৈছিল নেইমাৰ। তেতিয়াৰ পৰা পেশীৰ আঘাতৰ বাবে তেওঁ খেলিব পৰা নাছিল। লাছমাৰৰ সৈতে স্থানীয় ক্লিনিকলৈ গৈছিল নেইমাৰ। তাত তেওঁৰ MRI স্কেন কৰা হৈছে। যদি নেইমাৰৰ স্কেন ৰিজাল্ট পজিটিভ হয় তেন্তে তেওঁ লগে লগে অনুশীলন আৰম্ভ কৰিব, নহ'লে তেওঁ অপেক্ষা কৰিব লাগিব। তেনে ক্ষেত্ৰত দেওবাৰে পানামা আৰু 5 জুনত ইজিপ্তৰ বিৰুদ্ধে প্ৰীতি মেচত তেওঁ অংশগ্ৰহণ কৰাৰ সম্ভাৱনা কম থাকিব। প্ৰথম শিবিৰত যোগদান কৰিছে 23 গৰাকী ফুটবলাৰে। দানিলৈ শিবিৰত যোগদান কৰা নাছিল। আগদিনা ঘৰুৱা লীগৰ এখন খেল আছিল। খেলত তেওঁ অতিৰিক্ত সময় দিয়া হৈছিল। ইয়াৰ উপৰি পেৰিছ ছেইণ্ট জাৰ্মেইনৰ মাৰ্কিন হোছট আৰু আৰ্চেনেলৰ গেব্ৰিয়েল মাগালহেছে এই শিবিৰত যোগদান কৰা নাছিল। শনিবাৰে তেওঁলোকৰ দলসমূহে চেম্পিয়নছ লীগৰ ফাইনেল খেলিব। শ্ৰোতাসকল, ইমান পৰে সাপ্তাহিক খেল সম্বাদ সম্পৰ্কীয় অনুষ্ঠান খেল জগত শুনিলে। অনুষ্ঠানটো যুগুতাই আগবঢ়ালে প্ৰাণজিৎ বৰুৱাই। নমস্কাৰ।

0: এতিয়া আগবঢ়াইছো বর্ণালী অনুষ্ঠানটি।
1: এয়া আকাশবাণী তেজপুৰ, আগবঢ়াইছো বর্ণালী। বৰষুণ এটি ৰোমাঞ্চকৰ শব্দ, বৰষুণ ভালপোৱাৰ গান। বৰষুণৰ প্ৰেমত নপৰা কোনোবা আছে জানো এই পৃথিৱীত? আমাৰ দেহৰ প্ৰতি শিৰে শিৰে প্ৰবাহিত হৈ থাকে বৰষুণৰ গোন্ধ। উৰুঙা ফাগুনে লঠঙা কৰা প্ৰকৃতিৰ প্ৰাণ সঞ্চাৰ কৰা বৰষুণ সঞ্জীৱনীৰ উশাহ, হৃদয়ত বসন্তৰ উৰুলি দিয়া বৰষুণ সৃষ্টিৰ আধাৰ। কৃষকৰ আশাৰ পথাৰত সেউজীয়া সপোনকা বৰষুণ এখন ৰঙীন কেনভাছ।

বৰষুণ শৈশৱৰ লগৰী। বৰষুণৰ পানীত কাগজৰ নাও সাজি উটুৱাই দিয়া, বৰষুণত তিতিবুৰি স্কুলৰ পৰা লগৰীয়াৰ সৈতে ধেমালি কৰি ঘৰলৈ উভতি অহা বাখৰুৱা স্মৃতিবোৰে শৈশৱটো পুনৰ জীপাল কৰি তোলে বৰষুণৰ দিনবোৰত।

বৰষুণে সৃষ্টিৰ সপোন সিঁচে, বাৰিষাৰ বৰষুণে পথাৰ উৰ্বৰা কৰি তোলে, প্ৰকৃতি সজীৱ হয়। ৰিমঝিমকৈ সৰি পৰা সপোনৰ বৰষুণ যাকে এক নতুনত্ব কঢ়িয়াই আনে, বৰষুণ প্ৰণয়ৰ প্ৰতিচ্ছবি।

বৰষুণ অবিহনে সৃষ্টি আধৰুৱা, বৰষুণৰ প্ৰেমত মতলীয়া হোৱা কবি সাহিত্যিকৰ হাতেৰে সৃষ্টি হয় ৰহণশনা ন ন কবিতা, বৰষুণৰ জীপাল গীতবোৰ। প্ৰকৃতিক ভালপোৱা প্ৰত্যেকজন ব্যক্তিৰ বাবে বৰষুণ ন সৃষ্টিৰ প্ৰেৰণা। বৰষুণ যদিও আশা ভৰসাৰ থল, আন একাংশৰ বাবে ই বিষাদৰ চকুলো, কিয়নো বাৰিষাৰ দিনবোৰত নামি অহা মুষলধাৰ বৰষুণত নদ নদীয়ে কালৰূপ ধাৰণ কৰে, টছ নছ কৰি পেলায় তেওঁলোকৰ সেউজীয়া সপোনবোৰ। তথাপিও যেন বৰষুণৰ আছে এক অনবদ্য শক্তি, বৰষুণৰ বাবেইতো আমি জীয়াই থাকিবলৈ শিকিছো, ৰঙীন এই পৃথিৱীৰ প্ৰকৃত সৌন্দৰ্য উপভোগ কৰিছো, বৰষুণৰ বাবেইতো সেউজীয়াবোৰ দুহাতেৰে সাৱটি লৈছোঁ।

শ্রোতা ইমান পড়ে বর্ণালী অনুষ্ঠানটি শুনিলে। আকাশবাণী তেজপুৰ। এতিয়া শুনাবলৈ লৈছো চন্দন পাঠকৰ কণ্ঠৰ অসমীয়া আধুনিক গীত। প্ৰথমে শুনক এই গীতটি, গীতৰ কথা আৰু সুৰ মুনীন দত্তৰ।

শ্ৰোতা ইমান পৰে চন্দন পাঠকৰ কণ্ঠৰ অসমীয়া আধুনিক গীত শুনিলে। আকাশবাণী তেজপুৰ এতিয়া আগবঢ়াইছোঁ কিশোৰ কুমাৰ কণ্ঠৰ হিন্দী বোলছবি গীত। প্ৰথমে শুনক চেল্টিকা নাম গাড়ী বোলছবিৰ শিল্পীৰ কণ্ঠত এই গীতটি।

হিন্দী বোলছবি গীতৰ অনুষ্ঠানৰ শেষতে আগবঢ়াইছোঁ আজনবী বোলছবিৰ কিশোৰ কুমাৰৰ কণ্ঠৰ এই গীতটি।

শ্ৰোতা ইমান পৰে কিশোৰ কুমাৰৰ কণ্ঠৰ হিন্দী বুলচুবে গীত শুনিলে। আকাশবাণী তেজপুৰ, এতিয়া আমাৰ ষ্টুডিঅ'ৰ ঘড়ীত সময় নিশা 10:30। ইয়াৰ লগে লগে আমাৰ আজিৰ বিয়লিৰ নিয়মীয়া অধিৱেশনৰো অন্ত পৰিল। আজি আমাৰ এই অধিৱেশনৰ বিভিন্ন দায়িত্বত আছিল নিয়ন্ত্ৰণ কক্ষত মৃগাংশ শৰ্মা আৰু অম্লানজ্যোতি দত্ত, ট্ৰেন্সমিটাৰত আছিল নিৰঞ্জন বড়ো, পৰিবহণত নয়ন দৈমাৰী। কাইলৈৰ পুৱাৰ অধিৱেশন মুকলি কৰা হ'ব 5:55 এফ এম বেণ্ডৰ।